এয়া আকাশবাণী তেজপুৰ। আজি শনিবাৰ 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ 22 তাৰিখ 2026 খ্ৰীষ্টাব্দৰ 6 জুন। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

0: short-term investment limits, security-wise limits, and also concentration limits. In chess, Grandmaster R. Pragnananda has created history by becoming the first Indian to win the Norway chess title in Oslo with a final round victory over Germany's Vincent Kiemer. Pragnananda, who began the day in the third place, secured a crucial classical win worth 3 points to finish with 18 points and seal the title. In hockey, India defeated Pakistan 5-3 in the semi-final of the men's Under-18 Asia Cup in Kakamigihara, Japan to set up a title clash against the hosts. In cricket, India will take on Afghanistan in a one-off test match at the Maharaja Yadavendra Singh International Cricket Stadium in New Chandigarh today. The match will begin at 9:30 a.m. Indian Standard Time. This will be the first test between the two sides since 2018 when Afghanistan played its maiden test match. Shubman Gill will lead the men in blue. And that is the end of this news bulletin.
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু মুকুতামালা
2: ডক্টৰ মহেশ্বৰ নেওগে কৈছিল, সকলো আৰ্টেই সত্য আৰু সৌন্দৰ্যৰ ভিতৰেদি মানৱাত্মাক বিকাশ দিয়ে, জীৱনৰ বাস্তৱ পদাৰ্থবোৰকে নানা ৰূপ দিয়ে। আৰ্ট আমাৰ সৌন্দৰ্যবোধ আৰু আন ভাৱধাৰাৰ আদান প্ৰদানৰ আলম। 64 কলাৰ ভিতৰত ভাস্কর্য, স্থাপত্য, চিত্রবিদ্যা, সংগীত আর কবিতা এই পাঁচটিরে এটি শ্রেণী করে সিবুরক ললিত কলা বা সুকুমার কলা নাম দিয়া হয়েছে। কহার, কমার, বারহই, তাঁতি আদির কারুকার্য নিম্ন শিল্প। ললিত কলা আর নিম্ন কলার ভিতরত পার্থক্য ইমানেই যে নিম্ন শ্রেণীয়ে আমাৰ দৈনিক জীৱনৰ লাগতিয়াল বস্তুবোৰৰ যোগান ধৰে, কিন্তু ললিত কলাই বিশেষকৈ জীৱনৰ সেই দাবীবোৰৰ পৰা আঁতৰতে থাকি আনন্দৰ সঁফুৰা আমাৰ কাষ চপাই দিয়েহি। ললিত কলা নিমজ, ই আমাৰ দিনটীয়া শুকান জীৱনটোক জীৱ দি নিমজ আৰু ৰসাল কৰি তোলে। কবিতাৰ লগতে সাহিত্যও এটি আৰ্ট, ই আমাৰ অন্তৰাত্মাৰ আনন্দৰ কাৰণেই বিশেষকৈ জীয়াই আছে। ব্যৱহাৰত আৱশ্যক হোৱা সঁজুলি লৈ ললিত কলাৰ স্থান বা খাপ নিৰ্ণয় কৰা হয়। এই সঁজুলিবিলাকেৰে আৰ্টে বাহিৰৰ বাস্তৱক এক মানসিক গঢ় দিয়ে। খনিকৰে বতালী হাতুৰিৰে নিজৰ প্ৰাণত অঁকা বিদ্যাদেৱীৰ অভিব্যক্তিৰে হয়তো সৰস্বতীৰ মূৰ্তি গঢ়ে। চিত্ৰকৰে লেখনিৰে প্ৰাকৃতিক সৌন্দৰ্যৰ বা কোনোবা ৰূপহীৰ ৰূপৰ প্ৰতিৰূপ দিয়ে। শ্ৰীকৃষ্ণই বাঁহীৰ সেৱত নিজৰ প্ৰাণৰ আকৰ্ষণী মন্ত্ৰ ধ্বনিত কৰি তোলে। এই খনিকৰ, চিত্ৰকৰ বা সংগীতকাৰ শ্ৰীকৃষ্ণৰ প্ৰাণৰ যিবোৰ অনুভূতি, সি ক্ৰমে বতালী হাতুৰি, লেখনি আৰু বাঁহীৰ নিচিনা বাদ্যযন্ত্ৰৰ সঁজুলিৰ আশ্ৰয়ত বাহিৰৰ জগতৰ লোকৰ অন্তৰত সৌন্দৰ্যবোধ যোগাই দিয়েহি। কিন্তু সাহিত্যত তেনে পদাৰ্থিক সঁজুলিৰ আৱশ্যক নাই। শব্দৰ ঝংকাৰ বাদ দিলে কবিতাই পোনে পোনেই এখন অন্তৰত থাকি আন এখন অন্তৰৰ ওচৰত নিজা অনুভূতিৰ বিকাশ প্ৰাৰ্থনা কৰে বুলিব পাৰোঁ। সঁচা কথা ক'বলৈ হলে মানুহৰ কল্পনাক জীৱ দিবলৈ বা বাস্তৱক নতুনকৈ ৰূপ দিবলৈ ভাষাৰ নিচিনা নিমজ সঁজুলি আৰু নাই। সেইকাৰণেই সাহিত্য শ্ৰেষ্ঠ আৰ্ট। সাহিত্যই ভাষা আৰু তাৰ ভিতৰুৱা শব্দৰ সংগীতেৰে মানৱ প্ৰাণৰ অনুভূতিবিলাক প্ৰকাশ কৰে। সাহিত্যংশ সংগীতংশ সৰস্বত্যাহ কুশ যুগলং। সাহিত্য আৰু সংগীত বোলে বিদ্যাদেৱীৰ স্তন যুগল মাত্ৰ। সাহিত্যই এই দ্বিতীয় আৰ্ট সংগীতৰ নামমাত্ৰ সহায় হৈ ভাৱৰ বিকাশ প্ৰাৰ্থনাৰ সমিধান দিয়ে।
1: মুকুতামালা, আজিৰ মুকুতামালা ডক্টৰ মহেশ্বৰ নেওগৰ ৰচনাৰ পৰা লোৱা হ'ল।

গছ থাকিলেহে মানুহ থাকিব, এজোপা কাটিলে ছজোপা ৰুবা, নাতি পুতিৰ ভাল কৰিবা, সুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ। পৰিষ্কাৰ পৰিচ্ছন্নতাই হৈছে সুস্বাস্থ্যৰ ভেটি, শৰীৰৰ উপৰিও ই মনক নিকা কৰে।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। আজিৰ শিল্পী সুদৰ্শনা বৰুৱা, এটি খেয়াল ৰাগ অহিৰ ভৈৰৱ।

ইমান পৰে শ্ৰোতাসকলে শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত সুদৰ্শনা বৰুৱাৰ কণ্ঠৰ আহিৰ ভৈৰৱ ৰাগৰ এটি খেয়াল শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নিৰ্মল অধিকাৰীৰ কণ্ঠৰ দুটি বৰগীত।

প্রতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

আজি নিশা 8:02 দৃষ্টিপাত, সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানত জলবায়ু পৰিৱৰ্তনৰ বাবে ৰেচম শিল্পই মুখামুখি হোৱা প্ৰত্যাহ্বান, এই বিষয়ে আলোচ কৰিব বিদ্যুৎ নাথ চৌধুৰী, আতাউৰ ৰহমান আৰু ডক্টৰ মহানন্দ চুতীয়াই, প্ৰযোজনা উৎপল বৰাৰ। দিনৰ 12:15 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত দক্ষিণ গুৱাহাটী বি এড কলেজৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা বিচিত্ৰানুষ্ঠান। অনুষ্ঠানটি আগবঢ়াব শ্ৰুতি ডেকা আৰু শাশ্বতী তালুকদাৰে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। পুৱা 10:30 ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে যুগুতোৱা বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। পুৱা 8:30 গীতিমালিকা অনুষ্ঠানত শুনিবলৈ পাব দীপেন বৰুৱা, নীলাক্ষী দেৱী, অসীম জ্যোতি বৰুৱা, পাপৰি শৰ্মা আৰু প্ৰসন্নলালৰ কণ্ঠৰ গীত।

পুৱা 7:30 বজাত উপন্যাস পাঠ অনুষ্ঠানত দিলীপ ফুকন রচিত জল পদুমৰ পাঞ্চুই উপন্যাসৰ ধাৰাবাহিক পাঠৰ তৃতীয় খণ্ড, পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণা দাসৰ। 7:15 বজাত আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 6:55 বজাত জ্ঞান বিজ্ঞান, পুৱা আৰু সন্ধিয়া 7 বজাত নিয়োগ বাতৰি। 9:15 বজাত জিলাৰ ৰেহৰূপ, পুৱা 9:20 বজাত আৰু

পুৱা 9:45 অসমা সুষমা অনুষ্ঠানত এখনি আলেখ্য পক্ষী যায় মন কপাইৰ তৃতীয় খণ্ড, ৰচনা ডম্বৰুধৰ পাঠকৰ, প্ৰযোজনা জয় হৰিদাসৰ। দিনৰ 11:05 পৰাগ মালা লাইভ, 11:30 বিজ্ঞান ধাৰাবাহিক জলবায়ু পৰিৱৰ্তন পৃথিৱীৰ ভৱিষ্যতৰ 50তম খণ্ড, ৰচনা শ্যামা প্ৰসাদ শৰ্মাৰ, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মা আৰু অশোক ভট্টাচাৰ্যৰ। দিনৰ 1:10 আৰু সন্ধিয়া 7:45 তৃষা ৰাণী শইকীয়াৰ কণ্ঠৰ আধুনিক গীত, 1:20 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শিৱেন বেনাৰ্জীৰ কণ্ঠৰ খেয়াল শুনিবলৈ পাব ৰাগ শুদ্ধ চাৰাংগ, 1:50 জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত গীতেৰে সজোৱা অনুষ্ঠান সুৰৰ জিঞ্জিৰি।

দিনৰ আঢ়ৈ বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান, বিয়লি 3:05 আধুনিক গীত শিল্পী ভৱেশ ভূঞা, 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান। বিয়লি 5:25 আৰু নিশা 8:30 আধুনিক গীতৰ অনুষ্ঠান, 5:45 হিন্দী ভাষা শিক্ষাৰ পাঠ, পাঠ যুগুতাই আগবঢ়াব বৰ্ণালী মালাকাৰে, সন্ধিয়া 6:40 ৰীণা সেনগুপ্তাৰ কণ্ঠৰ ৰবীন্দ্ৰ সংগীত, 7:05 প্ৰীত ডগান, 7:35 পূবালীৰ সুৰত সৰুৰাম তেৰণৰ কণ্ঠৰ কাৰ্বি গীত, নিশা 9:00 চিত্ৰগীত। নিশা 9:30 আলাপ অনুৰাগ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী পুলক বেনাৰ্জীৰ কৰ্মজীৱনৰ আধাৰত যুগুতোৱা আলেখ্যৰ তৃতীয় খণ্ড, ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ। নিশা 10:00 অখিল ভাৰতীয় সংগীতৰ অনুষ্ঠানত ঋষিকেশ গাগুৰীৰ কণ্ঠৰ খেয়াল দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

0: কাহিনী পড়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।
1: আলাপ অনুরাগ আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলক্ষ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

0: ডক্টর ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযোগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
2: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত,
0: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযোগৰ গান।

ঘৰতে গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003366944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166।

0: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকর পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্রমৰ ভিত্তিত ছাত্রছাত্রীক সমৃদ্ধ কৰা একমাত্র অনুষ্ঠান প্রচারৰ সময় প্রতি সোম বুধ আৰু শুক্রবাৰে বিয়লি 5:45
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528
1: আকাশবাণী গুৱাহাটী সর্বক্ষণ সর্বত্ৰ আপোনাৰ সৈতে প্ৰতিখন ঘৰৰে বাণী আকাশবাণী সকলোৰে হৃদয়ৰ বাণী আকাশবাণী আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ মন কী বাত সংগীত নাটক খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী.gov.in নতুন ভাৰত ন ৰূপত আকাশবাণী

0: জ্ঞান বিজ্ঞান যুগুতায় আগবাইছে প্রবাল কুমার শর্মায়।
1: সুগন্ধি দ্রব্য, সুগন্ধি দ্রব্যক বুজাবলৈ ইংরাজীত কোৱা হয় পারফিউম বুলি। লেটিন শব্দ পারফিউমৰ পৰা পারফিউম শব্দটো আহিছে। ইয়াৰ অর্থ হল ধোঁয়াৰ জৰিয়তে। পারফিউম তৈয়াৰ কৰা কলাবিধক পারফিউমেৰী বুলি কোৱা হয়। আরব, রোমান আৰু পার্সি লোকসকলে পারফিউম আৰু পারফিউমেৰীৰ সম্পর্কে যথেষ্ট চর্চা কৰিছিল। পূব এছিয়াৰ দেশসমূহতো পারফিউমেৰী বা সুগন্ধি দ্রব্য তৈয়াৰ কৰা কলাৰ চর্চা হৈছিল। সুগন্ধি দ্রব্যৰ মৌলিক উপাদানসমূহৰ বিষয়ে প্লিনি ডি এল্ডাৰে তেওঁৰ নেচাৰেলিজ হিষ্টোৰিয়া নামৰ পুথিত উল্লেখ কৰি গৈছে। হিন্দু সভ্যতাতো সুগন্ধি দ্রব্যৰ তৈয়াৰ কৰাৰ কলা প্ৰচলিত আছিল। খ্ৰীষ্টপূৰ্ব 3300 চনৰ পৰা খ্ৰীষ্টপূৰ্ব 1300 চনলৈকে এই কলাৰ প্ৰচলনৰ তথ্য পোৱা যায়। আয়ুৰ্বেদিক শাস্ত্ৰ চাৰক সংহিতা আৰু সুশ্ৰুত সংহিতাত সুগন্ধি দ্রব্যৰ ব্যৱহাৰৰ উল্লেখ আছে। ভাৰতীয় জ্যোতিৰ্বিজ্ঞানী গণিতজ্ঞ বৰাহ মিহিৰৰ বৃহৎ সংহিতাতো সুগন্ধি দ্রব্যৰ বিষয়ে বহলভাৱে চৰ্চা কৰা হৈছে। সুগন্ধি দ্রব্যসমূহ হ'ল কিছুমান উদ্দায়ী জৈৱ যৌগ। এই পদাৰ্থৰ অণুবোৰ বতাহত উৰি শ্বাস প্ৰশ্বাসত আমাৰ ঘ্ৰাণেন্দ্ৰিয়ৰ সংস্পৰ্শলৈ আহি গোন্ধৰ অনুভূতি যোগায়। মানুহে যুগ যুগ ধৰি বিভিন্ন উদ্ভিদজাত পদাৰ্থৰ পৰা উদ্দায়ী যৌগসমূহ পাতন, দ্ৰৱণ আদি প্ৰক্ৰিয়াৰ দ্বাৰা আহৰণ কৰি ব্যৱহাৰ কৰি আহিছে। মিছৰৰ

0: বোৰৰ লগত সুগন্ধি দ্ৰব্য ভৰোৱা পাত্ৰ পোৱা গৈছে। খ্ৰীষ্টপূৰ্ব 370ৰ গ্ৰীক দাৰ্শনিক থিঅ'ফ্ৰেষ্টাছৰ ৰচনাত সুগন্ধি দ্ৰব্য প্ৰস্তুতিৰ উল্লেখ পোৱা যায়। তেওঁ সুগন্ধি দ্ৰব্যৰ উৎস হিচাপে বিভিন্ন গছৰ পাত, শিপা, ফুল আৰু ফলৰ বিষয়ে বিশদভাৱে বৰ্ণনা কৰিছে। সুগন্ধি দ্ৰব্যসমূহ মূলতঃ 50টা বা ততোধিক উপাদান কৌশলগতভাৱে মিহলাই প্ৰস্তুত কৰা জটিল মিশ্ৰণ। প্ৰস্তুতকাৰীয়ে প্ৰায় 600বিধ উদ্ভিদজাত উপকৰণ মিহলাই সুগন্ধি দ্ৰব্য তৈয়াৰ কৰে। সাধাৰণতে গোলাপ, জেচমিন, চিত্ৰনলা, গোন্ধবিৰিণা, লং, কমলা, চন্দন, অগৰু, দেৱদাৰু, কৰ্পূৰ আদি উদ্ভিদৰ পৰা আৰু কস্তুৰী পহু, বিভাৰ, জহামলজাতীয় প্ৰাণী আদিৰ পৰা সুগন্ধি দ্ৰব্য আহৰণ কৰা হয়। আধুনিক সুগন্ধি দ্ৰব্যৰ উদ্যোগ ঘাইকৈ গতানুগতিক প্ৰস্তুতি পদ্ধতিৰ ওপৰত প্ৰতিষ্ঠিত। এই কৌশল 1700শ শতিকাত ফ্ৰান্সত উদ্ভাৱন কৰা হৈছিল আৰু ইয়াত বিভিন্ন সুগন্ধি উপকৰণৰ মিশ্ৰ এলকহলত দ্ৰৱীভূত কৰি ব্যৱহাৰৰ উপযোগী কৰি তুলিছিল। কিন্তু এলকহলৰ তুলনাত বেছি পৰিমাণে সুগন্ধি উপকৰণ থকা দ্ৰব্যকহে সুগন্ধি দ্ৰব্য বোলা হয়। অধিক পৰিমাণৰ এলকহলযুক্ত দ্ৰব্যক অৰ্থাৎ পানী বোলা হয়। সুগন্ধি উপকৰণৰ গাঢ়তা সুগন্ধি দ্ৰব্যত 30-15%, অ'ডি পাৰফিউমত 8-15% আৰু অ'ডি কলনত 3-5% হয়। 1695 চনত ইটালীৰ গিয়োভানি পাওলো ফেমিনিছে আৱিষ্কাৰ কৰা অ'ডি কলন হৈছে প্ৰথম আধুনিক সুগন্ধি দ্ৰব্য। ই আজিও জনপ্ৰিয়। বিজ্ঞানীসকলে প্ৰাকৃতিক সুগন্ধি দ্ৰব্যসমূহৰ আণৱিক সংযুতি জনাৰ পাছত এই দ্ৰব্যবোৰ সংশ্লেষণ কৰাটো সহজ হৈ পৰে, ফলত বৰ্তমান সুগন্ধি দ্ৰব্য উদ্যোগসমূহ সংশ্লেষিত দ্ৰব্যৰ ভিত্তিত গঢ়ি উঠিছে। এনেবোৰ যৌগ মূল প্ৰাকৃতিক যৌগতকৈ তুলনামূলকভাৱে কম কাৰণে মানুহে সস্তাতে কিনিব পাৰে আৰু সুগন্ধি দ্ৰব্যবোৰ তেল, চাবোন, ক্ৰীম, চকলেট, অপমাৰ্জক পৰিষ্কাৰ দ্ৰব্য আদিত প্ৰয়োগ কৰাটো সহজ হৈ পৰিছে। সংশ্লেষিত সুগন্ধি দ্ৰব্যৰ ভিতৰত কুমেৰিন আৰু ভেনিলিনৰ নাম উল্লেখযোগ্য। কুমেৰিনৰ প্ৰাকৃতিক উৎস হ'ল উদ্ৰাফ নামৰ এবিধ উদ্ভিদ। 1875 চনত ৰসায়ন বিজ্ঞানী হেনৰি পাৰ্কিনে কুমাৰিন সংশ্লেষণ কৰে। তাৰ ঠিক পাছতে বাৰ্লিন বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞানী ফাৰ্ডিনেণ্ড টিএমএনে কৃত্ৰিম ভেনিলিন প্ৰস্তুত কৰাত সফলতা লাভ কৰে। 1899 চনত ফ্ৰান্সিছ ডেছপাৰ্ট ডজে চিত্ৰনেলৰ সংশ্লেষণ কৰে। ই হ'ল গোলাপ তেলৰ মুখ্য উপাদান। 1888 চনত গান্ধকলাৰ অনুৰূপ কৃত্ৰিম মৃগনাভী বা নাইট্ৰমাক্স সংশ্লেষণ কৰা হয়। সুগন্ধি দ্ৰব্যসমূহ মানুহৰ দৈনন্দিন জীৱনৰ লগত অবিচ্ছিন্নভাৱে সাঙুৰ খাই আছে আৰু এইবোৰ মানুহৰ সভ্যতা আৰু সংস্কৃতিৰো অংগ হৈ পৰিছে। এই দ্ৰব্যসমূহে মানুহৰ সৌন্দৰ্যপ্ৰিয়তা আৰু সুৰুচিৰ পৰিচয় দিয়ে আৰু মানুহৰ মানসিক সুস্থতা অটুট ৰখাটো সহায় কৰে।
1: জ্ঞান বিজ্ঞান শুনিলে যুগুতাই আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মাই।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
3: অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালী হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ডে 11,127টা এছিষ্টেণ্ট লোকো পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিকছ মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড

কণ্ডিশনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত আই টি আইৰ চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স বা অট'মোবিল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে এফকেট 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকন'লজি, কম্পিউটাৰ চায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকন'লজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা চায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানেই।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়া প্ৰধান বাতৰিসমূহত আছে, ভাৰতে 2025-26 বিত্তীয় বৰ্ষত 7.7% অৰ্থনৈতিক বৃদ্ধি লাভ কৰিবলৈ সমৰ্থ হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। চলিত মাহ পৰ্যন্ত খেত বচাও অভিযানত দেশৰ 9,42,00,000 কৃষকে নিজৰ নাম অন্তৰ্ভুক্ত কৰিছে। CBSE দ্বাদশ শ্ৰেণীৰ উত্তৰ বহীৰ পৰীক্ষণ আৰু পুনৰ মূল্যায়নৰ বাবে আবেদন পত্ৰ জমা দিয়াৰ অন্তিম দিন কালিলৈকে বৃদ্ধি কৰিছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ভাৰতক পঞ্চম প্ৰজন্মৰ চুখয় SU-57 যুদ্ধ বিমান আগবঢ়োৱাৰ লগতে ভাৰততে যৌথ উৎপাদনৰ প্ৰস্তাৱ দিছে। আৰু ভাৰত আৰু আলহী দল আফগানিস্তানৰ মাজৰ একমাত্ৰ টেষ্ট খেলখন আজি চণ্ডীগড়ত আৰম্ভ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দৃঢ়তাৰে কৈছে যে ভাৰতৰ অৰ্থনীতিৰ ভেটি ব্যতিক্ৰমীভাৱে শক্তিশালী হৈ আছে। গোলকীয় অৰ্থনৈতিক সংকটৰ সময়তো 2025-26 বিত্তীয় বৰ্ষত ভাৰতে 7.7% অৰ্থনৈতিক বৃদ্ধি লাভ কৰিবলৈ সমৰ্থ হৈছে। কালি সন্ধিয়া দামনত 2,970 কোটি টকাৰ ব্যয় সাপেক্ষ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শৃংখলা উদ্বোধন কৰাৰ পাছত সমবেত ৰাইজক সম্বোধন কৰি প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে কয় যে ভাৰত বিশ্ব দ্ৰুত বিকাশশীল অৰ্থনীতিৰ দেশসমূহৰ অন্যতম। তেওঁ নাগৰিকসকলক নিশ্চয়তা দি কয় যে দেশে সংস্কাৰমূলক পদক্ষেপ, ব্যাপক আন্তঃগাঁথনিমূলক উন্নয়ন তথা দুখীয়া শ্ৰেণীৰ লোকৰ বাবে কল্যাণমূলক আঁচনিসমূহৰ জৰিয়তে অগ্ৰগতিৰ পথত আগবাঢ়িছে। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে শক্তিখণ্ডৰ আত্মনিৰ্ভৰশীলতাত গুৰুত্ব প্ৰদান কৰি কয় যে বিশ্বই সেউজ ভৱিষ্যতৰ দিশে আগবাঢ়িছে আৰু ভাৰতে অৰ্থনৈতিক বিকাশ তথা পৰিৱেশতন্ত্ৰ সংৰক্ষণৰ মাজত ভাৰসাম্য স্থাপন কৰি এই দিশত সক্ৰিয়ভাৱে আগবাঢ়ি গৈছে। ইয়াৰ পূৰ্বে শ্ৰীমোদীয়ে চুৰাটত 18,000 কোটি টকাতকৈও অধিক ব্যয় সাপেক্ষ কেইবাটাও আন্তঃগাঁথনিমূলক প্ৰকল্প মুকলি কৰে।

0: এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে ভাৰতৰ মুঠ নবীকৰণযোগ্য শক্তি সামৰ্থ 250 গিগাৱাট বুলি উল্লেখ কৰি কয় যে গুজৰাটে অকলে 50 গিগাৱাটৰ অৰিহণা আগবঢ়াই আহিছে। তেওঁ লগতে কয় যে দেশে শক্তিখণ্ডত আত্মনিৰ্ভৰশীল হোৱাৰ বাবে সৌৰ শক্তিৰ পৰা সেউজ হাইড্ৰজেন আৰু সেউজ এমনিয়ালৈ গতি কৰাৰ ক্ষেত্ৰত এক বৃহৎ ভূমিকা পালন কৰিছে। চুৰাটৰ পৰিৱৰ্তিত যাত্ৰাৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে মহানগৰখনক সেউজ মহানগৰলৈ ৰূপান্তৰ কৰাৰ ক্ষেত্ৰত জনসাধাৰণৰ প্ৰচেষ্টাৰ প্ৰশংসা কৰে।
1: अब हरित युग की तरफ ग्रीन फ्यूचर की तरफ बहुत ही सावधान हो चुकी है। भारत भी ग्रीन ग्रोथ पर बहुत अधिक काम कर रहा है और इसमें भी गुजरात राज्य है जिसने इस शताब्दी के प्रारंभ में ही सरकार में क्लाइमेट चेंज का अलग डिपार्टमेंट बनाया था और गुजरात के चारणका गांव में भारत का पहला सोलर पार्क भी बनाया गया था।
0: কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি চলিত মাহ পৰ্যন্ত খেত বাজাও অভিযানত দেশৰ 9,42,00,000 কৃষকে নিজৰ নাম অন্তৰ্ভুক্ত কৰিছে। কৃষি ক্ষেত্ৰত নিয়ন্ত্ৰিত সাৰ প্ৰয়োগ বৰ্তমান ৰাষ্ট্ৰজোৰা গণ আন্দোলনলৈ ৰূপান্তৰিত হৈছে। কৃষি ক্ষেত্ৰত সাৰৰ নিয়ন্ত্ৰিত ব্যৱহাৰ, ভূমিৰ উৰ্বৰ শক্তি অটুট ৰখা আৰু বহনক্ষম কৃষি পদ্ধতি অনুশীলন কৰাৰ অৰ্থে কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে এই অভিযানৰ শুভাৰম্ভ কৰে। কেন্দ্ৰীয় কৃষিমন্ত্ৰীয়ে প্ৰকাশ কৰা অনুসৰি এই অভিযানৰ অধীনত 17,800 সজাগতা অনুষ্ঠান আয়োজন কৰা হৈছে আৰু ইয়াৰ জৰিয়তে দেশৰ 6,98,00,000 কৃষকক সামৰি লোৱা হৈছে। ইয়াৰ উপৰি প্ৰায় 3,700 প্ৰশিক্ষণ অনুষ্ঠানৰো আয়োজন কৰি কৃষকসকলক সাৰৰ নিয়ন্ত্ৰিত ব্যৱহাৰ, ভূমিস্বাস্থ্য পৰিচালনা আৰু বিজ্ঞানসন্মত কৃষি পদ্ধতিৰ ক্ষেত্ৰত 1,57,00,000 অংশগ্ৰহণকাৰীক প্ৰশিক্ষণ দিয়া হৈছে। প্ৰকাশ কৰা অনুসৰি 8,850 ক্ষেত্ৰ প্ৰদৰ্শনৰ জৰিয়তে কৃষকসকলক জৈৱিক সাৰৰ ব্যৱহাৰ আৰু বিকল্প কৃষি উৎসসমূহৰ বিষয়েও অৱগত কৰোৱা হৈছে। এই প্ৰদৰ্শনৰ জৰিয়তে দীৰ্ঘদিনৰ বাবে ভূমিৰ উৎপাদনশীলতা ধৰি ৰখা আৰু কৃষিক্ষেত্ৰত ৰাসায়নিক সাৰৰ ব্যাপক ব্যৱহাৰ ৰোধ কৰাৰ বাবেও ব্যৱস্থা লোৱা হৈছে। CBSE দ্বাদশ শ্ৰেণীৰ উত্তৰ বহীত প্ৰাপ্ত নম্বৰ পৰীক্ষণ আৰু পুনৰ মূল্যায়নৰ বাবে আবেদন পত্ৰ জমা দিয়াৰ অন্তিম দিন কাইলৈ পৰ্যন্ত বৃদ্ধি কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ডৰ সূত্ৰই কয় যে শিক্ষাৰ্থীসকলে কাইলৈ মাজনিশা পৰ্যন্ত আবেদন পত্ৰ দাখিল কৰিব পাৰিব। শিক্ষাৰ্থীসকলৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি CBSE কৰ্তৃপক্ষই এই সিদ্ধান্ত লোৱা বুলি প্ৰকাশ কৰিছে। ইয়াৰ পূৰ্বে আবেদন পত্ৰ দাখিলৰ অন্তিম দিন 6 জুন বুলি ঘোষণা কৰা হৈছিল। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। চলিত 2026 চনত বৰ্তমানলৈকে মুঠ 1,076 ভাৰতীয় নাগৰিকক আমেৰিকাৰ পৰা ভাৰতলৈ উভতাই পঠিওৱা হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে সদৰি কৰিছে। নতুন দিল্লীত সংবাদ মাধ্যমৰ এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে প্ৰকাশ কৰে যে ইয়াৰ পূৰ্বে 2025 চনত 3,567 ভাৰতীয়ক আমেৰিকাৰ পৰা বহিষ্কাৰ কৰা হৈছিল। তেওঁ উল্লেখ কৰে যে আইনী প্ৰব্ৰজন প্ৰক্ৰিয়া সুৰক্ষিত ৰাখি অবৈধ প্ৰব্ৰজন ৰোধ কৰা পন্থা সন্দৰ্ভত নতুন দিল্লী আৰু ৱাশ্বিংটনে যৌথভাৱে কাম কৰি আছে। ভাৰতত অবৈধভাৱে বসবাস কৰা বিদেশী নাগৰিকসকল সন্দৰ্ভত মুখপাত্ৰগৰাকীয়ে কয় যে ইয়াৰ বাবে দেশৰ নিৰ্দিষ্ট আইন আছে। বিশেষকৈ অবৈধ বাংলাদেশী নাগৰিকসকলক উভতাই পঠিওৱাৰ বাবে দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক ব্যৱস্থা আছে। ভাৰতে এনে গোচৰসমূহ বাংলাদেশ চৰকাৰলৈ নাগৰিকত্ব পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰু পৰীক্ষা প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছতহে উভতাই পঠিওৱাৰ ব্যৱস্থা কৰা হয়। অৱশ্যে তেনে বহু অনুৰোধ বৰ্তমানো বাংলাদেশৰ তৰফৰ পৰা বিবেচনাধীন হৈ আছে বুলি তেওঁ জানিবলৈ দিয়ে। ইপিনে ভাৰত আৰু ৰাছিয়াৰ সম্পৰ্ক সন্দৰ্ভত মুখপাত্ৰগৰাকীয়ে কয় যে দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষা সম্পৰ্ক অতি শক্তিশালী আৰু ই বহু বছৰ ধৰি অব্যাহত আছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ভাৰত আৰু ৰাছিয়াৰ মাজত থকা সুদৃঢ় কৌশলগত অংশীদাৰিত্বৰ কথা দোহাৰি নতুন দিল্লীক ৰাছিয়াৰ পঞ্চম প্ৰজন্মৰ অত্যাধুনিক যুদ্ধ বিমান চুখৈ SU-57 আগবঢ়োৱাৰ লগতে ভাৰততে ইয়াৰ যৌথ উৎপাদনৰ প্ৰস্তাৱ দিছে। ছেইণ্ট পিটাৰ্ছবাৰ্গ অৰ্থনৈতিক মঞ্চৰ বৈঠকত বিশ্ব ৰাজশাৰীৰ সংবাদ সংস্থাসমূহৰ মুৰববীসকলৰ সৈতে হোৱা এটা বাৰ্তালাপত ৰাষ্ট্ৰপতি পুটিনে কয় যে এই যুদ্ধ বিমান কাৰ্যসূচীত নতুন দিল্লীক অন্তৰ্ভুক্ত কৰিবলৈ মস্কো এতিয়াও অত্যন্ত আগ্ৰহী। ইয়াৰ উপৰি সংহত আকাশী প্ৰতিৰক্ষা ব্যৱস্থাসহ অন্যান্য গুৰুত্বপূৰ্ণ প্ৰতিৰক্ষা ক্ষেত্ৰতো ভাৰতৰ সৈতে একেলগে কাম কৰিবলৈ ৰাছিয়া সাজু বুলি তেওঁ প্ৰকাশ কৰে। উল্লেখযোগ্য যে ভাৰতে সম্প্ৰতি থলুৱাভাৱে সুদৰ্শন চক্ৰ শীৰ্ষক আকাশী প্ৰতিৰক্ষা ব্যৱস্থা বিকশিত কৰি আছে আৰু ৰাছিয়াৰ পৰা ক্ৰয় কৰা এছ

400 মিছাইল প্ৰণালী ইয়াৰ এটা গুৰুত্বপূৰ্ণ অংশ হ'ব বুলি ধাৰণা কৰা হৈছে। ইয়াৰ পূৰ্বে আমেৰিকাৰ নিষেধাজ্ঞা জাৰি কৰাৰ সকীয়নিৰ মাজতো ভাৰতে ৰাছিয়াৰ সৈতে 5টা S-400 মিছাইল প্ৰণালী ক্ৰয় কৰাৰ বাবে $5 বিলিয়ন এখন চুক্তিত স্বাক্ষৰ কৰিছিল আৰু ইতিমধ্যে ইয়াৰে 4টা স্কোৱাড্ৰন ভাৰতক হস্তান্তৰ কৰা হৈছে। ভাৰতে পাকিস্তানৰ অবৈধ দখলত থকা গিলগিত বাল্টিস্তান বিধানসভাৰ তথাকথিত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰিকল্পনাক লৈ পাকিস্তান চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। কাইলৈ অৰ্থাৎ 7 জুনত এই নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা। ভাৰতে পুনৰবাৰ স্পষ্ট কৰিছে যে 1947 চনত জম্মু আৰু কাশ্মীৰৰ ভাৰতত অন্তৰ্ভুক্তিৰ আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছৰে পৰা গিলগিত বাল্টিস্তানসহ সমগ্ৰ জম্মু আৰু কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চল ভাৰতৰ এটি অবিচ্ছেদ্য অংগ। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিত কয় যে পাকিস্তানৰ এনে প্ৰচেষ্টাই অবৈধভাৱে দখল কৰি ৰখা অঞ্চলসমূহত চলি থকা মানৱাধিকাৰ উলংঘন, ৰাজনৈতিক দমন বা স্বাধীনতা খৰ্ব কৰাৰ দৰে মূল বিষয়সমূহ লুকুৱাব নোৱাৰে। নতুন দিল্লীয়ে পাকিস্তানৰ এই কাৰ্যকলাপক সম্পূৰ্ণৰূপে নস্যাত কৰাৰ লগতে দৃঢ় স্থিতি প্ৰকাশ কৰিছে যে পাকিস্তানে অবৈধভাৱে দখল কৰি থকা ভাৰতীয় ভূখণ্ডসমূহ অনতিবিলম্বে খালী কৰিব লাগিব। ভাৰত আজি চণ্ডীগড়ৰ মোল্লানপুৰৰ মহাৰাজা য়দৱিন্দৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত আলহী দল আফগানিস্তানৰ বিৰুদ্ধে এখন টেষ্ট খেলত অৱতীৰ্ণ হ'ব। 2018 চনৰ পাছৰ পৰা এয়া হ'ব ভাৰত আৰু আফগানিস্তানৰ মাজৰ প্ৰথমখন টেষ্ট মেচ। শুভমন গিলে ভাৰতীয় দলটোক নেতৃত্ব দিব। খেলখন পুৱা 9:30 বজাত অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে দীৰ্ঘদিনৰ অন্তত ভাৰত ভ্ৰমণ কৰা দলটোৱে একমাত্ৰ টেষ্ট খেলখনৰ উপৰি 3খনীয়া এদিনীয়া শৃংখলাতো ভাগ ল'ব। এই খেলকেইখন ক্ৰমে অহা 13, 17 আৰু 20 জুনত অনুষ্ঠিত হ'ব। ভাৰতে 2025-26 বিত্তীয় বৰ্ষত 7.7% অৰ্থনৈতিক বৃদ্ধি লাভ কৰিবলৈ সমৰ্থ হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। চলিত মাহ পৰ্যন্ত খেত বচাও অভিযানত দেশৰ 9,42,000 কৃষকে নিজৰ নাম অন্তৰ্ভুক্ত কৰিছে। CBSEয়ে দ্বাদশ শ্ৰেণীৰ উত্তৰ বহীৰ পৰীক্ষণ আৰু পুনৰ মূল্যায়নৰ বাবে আবেদন পত্ৰ জমা দিয়াৰ অন্তিম দিন কাইলৈ পৰ্যন্ত বৃদ্ধি কৰিছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ভাৰতক পঞ্চম প্ৰজন্মৰ চুখৈ SU-57 যুদ্ধ বিমান আগবঢ়োৱাৰ লগতে ভাৰততে যৌথ উৎপাদনৰ প্ৰস্তাৱ দিছে আৰু ভাৰত আৰু আলহী দল আফগানিস্তানৰ মাজৰ একমাত্ৰ টেষ্ট খেলখন আজি চণ্ডীগড়ত আৰম্ভ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা আগবঢ়াইছে সমুজ্জ্বল দত্তই। অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। এয়া শুনক আজি পুৱা।
1: সুপ্ৰভাত প্ৰিয় শ্ৰোতা, আৰম্ভ কৰিছো আজি পুৱা। আজি শনিবাৰ, 1433 খ্ৰীষ্টাব্দৰ জেঠ মাহৰ 22 দিন, 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ 6 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি কৃষ্ণপক্ষৰ ষষ্ঠী তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 4:35:26 আৰু আজি সূৰ্যাস্তৰ সময় বিয়লি 6:07:17।

জ্ঞানতকৈ আমাৰ চিন্তা শক্তিৰ বেছি প্ৰয়োজন আছে, কথাষাৰ কৈছিল এলবাৰ্ট আইনষ্টাইনে। গোপীনাথ বৰদলৈ। ভাৰতৰ স্বাধীনতা আন্দোলনৰ সক্ৰিয় কৰ্মী গোপীনাথ বৰদলৈ আছিল মহাত্মা গান্ধীৰ অহিংসা নীতিৰ সমৰ্থক। অসমৰ প্ৰতি থকা তেখেতৰ ভালপোৱাৰ বাবে ৰাজ্যপাল জয়ৰাম দাস দৌলতৰামে লোকপ্ৰিয় উপাধিৰে বিভূষিত কৰিছিল গোপীনাথ বৰদলৈক। ভাৰতৰ স্বাধীনতাৰ পিছত মুছলিম লীগে সেই সময়ৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ সৈতে আলোচনা কৰি অসমখন সেই সময়ৰ পূব পাকিস্তান আৰু বৰ্তমানৰ বাংলাদেশৰ অংশ কৰিব বিচাৰিছিল যদিও গোপীনাথ বৰদলৈ প্ৰবল বিৰোধিতাৰ বাবে অসম বাংলাদেশৰ অংশ হোৱাৰ পৰা ৰক্ষা পৰিছিল। গোপীনাথ বৰদলৈৰ প্ৰাথমিক শিক্ষা আৰম্ভ হৈছিল ৰহাত। তাৰ পিছত তেখেতৰ পিতৃৰ চাকৰি সূত্ৰে মঙলদৈলৈ বদলি হয়। মঙলদৈত দুবছৰ থকাৰ পিছত পিতৃ বৰপেটালৈ বদলি হয় আৰু ইয়াৰ এবছৰৰ ভিতৰতে

0: তেখেতৰ মাতৃৰ বিয়োগ ঘটে। সেই সময়ত গোপীনাথ বৰদলৈৰ বয়স আছিল 12 বছৰ। মাতৃৰ বিয়োগৰ পিছত গোপীনাথ বৰদলৈক গুৱাহাটীলৈ পঠিওৱা হয় আৰু কটন কলেজিয়েটত নামভৰ্তি কৰে। নিজৰ মেধাশক্তিৰ বলত গোপীনাথ বৰদলৈয়ে সেই সময়ত প্ৰমোচন লাভ কৰি 16 বছৰ নহওঁতেই এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হয়। 1907 চনত কটন কলেজিয়েটৰ পৰা মেট্ৰিকুলেশ্যন পৰীক্ষাত উত্তীৰ্ণ হয় আৰু এই পৰীক্ষাত সুখ্যাতিৰে পাছ কৰাৰ উপৰিও তেওঁ চিত্ৰাংকন বিষয়ত বিশেষ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছত কটন কলেজত নাম লগায় আৰু তাৰ পৰা 1909 চনত আই এ পৰীক্ষাত প্ৰথম বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হয় গোপীনাথ বৰদলৈ। এণ্ট্ৰেন্স পৰীক্ষাৰ দৰে এই পৰীক্ষাতো তেখেতে বৃত্তি লাভ কৰিবলৈ সক্ষম হয় আৰু কলকাতাৰ স্কটিছ চাৰ্চ কলেজত নামভৰ্তি কৰে। 1914 চনত কলকাতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে গোপীনাথ বৰদলৈয়ে। পিতৃৰ মৃত্যুৰ পিছত পৰিয়ালৰ আৰ্থিক দুৰৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি তৰুণৰাম ফুকনৰ অনুৰোধত সোণাৰাম হাইস্কুলৰ প্ৰধান শিক্ষকৰ অস্থায়ী পদত যোগ দিয়ে গোপীনাথ বৰদলৈয়ে। 1917 চনত তেখেতে গুৱাহাটীত ওকালতি আৰম্ভ কৰে। 1922 চনৰ অসহযোগ আন্দোলনত গ্ৰেপ্তাৰ হৈ এবছৰ কাৰাবাস খাটিবলগীয়া হৈছিল গোপীনাথ বৰদলৈয়ে। ভাৰতৰ স্বাধীনতাৰ পিছত গোপীনাথ বৰদলৈয়ে চৰ্দাৰ বল্লভভাই পেটেলৰ লগ লাগি এফালে চীন আৰু আনফালে পূব পাকিস্তানৰ পৰা অসমৰ সাৰ্বভৌমত্ব সুৰক্ষিত কৰিবলৈ সক্ষম হয়। গোপীনাথ বৰদলৈৰ প্ৰচেষ্টাতেই গুৱাহাটী বিশ্ববিদ্যালয়, গুৱাহাটী উচ্চ ন্যায়ালয়, অসম চিকিৎসা মহাবিদ্যালয়, অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়, চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়কে আদি কৰি বহু অনুষ্ঠান প্ৰতিষ্ঠান স্থাপন হৈছিল। 1947 চনৰ 15 আগষ্টত ভাৰত স্বাধীন হোৱাত গোপীনাথ বৰদলৈয়ে স্বাধীন অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। 1999 চনত লোকপ্ৰিয় গোপীনাথ বৰদলৈক সেই সময়ৰ অটল বিহাৰী বাজপেয়ী নেতৃত্বাধীন ভাৰত চৰকাৰে মৰণোত্তৰভাৱে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন সন্মান প্ৰদান কৰে। গোপীনাথ বৰদলৈ হৈছে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত এই সন্মান লাভ কৰা প্ৰথমগৰাকী ব্যক্তি। এইগৰাকী ৰাজনীতিবিদৰ জন্ম হৈছিল 1890 চনৰ আজিৰ দিনটোতেই। বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱা। ভাতৃ ব্ৰজেন বৰুৱাৰ সৈতে যুটীয়াভাৱে 1959 চনত মুক্তি পোৱা নিব বৰুৱা পৰিচালিত ছবি আমাৰ ঘৰত সংগীত পৰিচালনা কৰিছিল ৰমেন বৰুৱাই। 1969 চনত মুক্তি লাভ কৰা ব্ৰজেন বৰুৱাৰ ডক্টৰ বেজবৰুৱাত তেখেতে প্ৰথম স্বতন্ত্ৰভাৱে সংগীত পৰিচালনা কৰিছিল।
1: অমনা কুণ্ডি ধাতাই সাজিলে তোমাৰ পদুম চকুটি, চমক নীলা বিজুলীয়ে গোলাপ কোমল পাহিতি, এই চমকৰ ভমক লাগি দহি মৰে মন্তি মইনা, কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুটি, মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুটি।
0: ৰমেন বৰুৱাই প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল লতাশিল প্ৰাথমিক বিদ্যালয়ত। পিছত তেখেতে কটন কলেজিয়েট হাইস্কুলত নামভৰ্তি কৰে আৰু তাৰ পৰাই তেখেতে মেট্ৰিকুলেশ্যন পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পিছত কটন কলেজত নাম লগায় আৰু তাৰ পৰাই আই এ পাছ কৰে। পিছলৈ বি বৰুৱা কলেজৰ পৰা বি এ পাছ কৰে ৰমেন বৰুৱাই। তেখেতে সংগীত পৰিচালনা কৰা ছবিসমূহৰ অন্যতম হৈছে ডক্টৰ বেজবৰুৱা, বৰুৱাৰ সংসাৰ, মুকুতা, যোগ বিয়োগ, ললিতা, উত্তৰণ, পৰিণাম, তৰামাই, আজলি নবৌ, ৰজা হৰিচন্দ্ৰ, ককাদেউতা নাতি আৰু হাতী, শকুন্তলা আৰু শংকৰ, জোচেফ আলী, এণ্টনি মোৰ নাম, অজলা ককাই, দীপজ্যোতি আদি উল্লেখযোগ্য। ৰমেন বৰুৱাই 5খন অসমীয়া ছবিত কণ্ঠদানো কৰিছে। তেখেতে প্ৰথম কণ্ঠদান কৰা ছবিখন আছিল নিব বৰুৱাৰ পৰিচালিত স্মৃতিৰ পৰশ। তেখেত আকাশবাণী গুৱাহাটীৰ নিৰ্বাচিত কণ্ঠশিল্পী আছিল। পিছলৈ আকাশবাণীৰ সংগীত পৰিচালকৰ দায়িত্বও পালন কৰিছিল ৰমেন বৰুৱাই। 1940 চনৰ আজিৰ দিনটোতেই জন্ম হৈছিল সংগীত পৰিচালক ৰমেন বৰুৱাৰ। সংগীত শিল্পী ভিতালী দাস। সুৱলা কণ্ঠৰ অধিকাৰী এইগৰাকী শিল্পীয়ে জুবিন গাৰ্গকে আদি কৰি বিভিন্ন শিল্পীৰ সৈতে 5000ৰো অধিক বিহু গান গাইছিল। জানমণি, জোনবাই, অঞ্জনা, ৰাংঢালী, ৰহেদৈ, বগীতৰা, এনাজৰী আদি তেখেতৰ জনপ্ৰিয় বিহুসুৰীয়া গীতৰ এলবাম। উত্তৰ গুৱাহাটীৰ মাজগাঁৱত জন্ম লাভ কৰা ভিতালী দাসে চেনিৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰিছিল। ভিতালী দাসে 2 দশকৰো অধিক সময় অসমীয়া গীত পৰিৱেশন কৰিছিল। কণ্ঠশিল্পী ভিতালী দাসৰ জন্ম হৈছিল 1979 চনৰ আজিৰ দিনটোতেই। সাহিত্যিক, শিক্ষাবিদ তথা সমাজসেৱক ৰাজেন ৰাভা। তেখেতৰ জন্ম হৈছিল গোৱালপাৰা জিলাৰ দুধনৈত 1920 চনৰ 18 ছেপ্টেম্বৰত। ৰাজেন ৰাভাই ৰজত ৰাভা ছদ্মনামেৰে কছাৰী প্ৰবন্ধৰ বিষয়ে শীৰ্ষক প্ৰবন্ধৰ জৰিয়তে ৰামধেনুত আত্মপ্ৰকাশ কৰে। অসম সাহিত্য সভা পত্ৰিকা, প্ৰকাশ, প্ৰান্তিক আদি বিভিন্ন আলোচনীত তেখেতৰ গৱেষণাধৰ্মী প্ৰবন্ধ প্ৰকাশ পাইছিল।

ৰাভা জনজাতি, ৰাভা সাধু, ৰাভা শব্দ সম্ভাৰ, ৰাভা ব্যাকৰণ প্ৰথম ভাগ, ৰাভা লোকগীত আদি হৈছে তেখেতৰ সাহিত্য সম্ভাৰ। কৃতি শিক্ষকৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হোৱা ৰাজেন ৰাভাই 1986 চনত লাভ কৰিছিল সাহিত্যিক পেঞ্চন। এইগৰাকী শিক্ষাবিদ তথা সাহিত্যিক ৰাজেন ৰাভাৰ মৃত্যু হয় 1999 চনৰ আজিৰ দিনটোতেই। ইতিহাসত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু পাওঁ কলম্বিয়াত ভয়াৱহ ভূমিকম্পত 1000 মানুহ নিহত হৈছিল 1900

জাৰ্মানীৰ কথাশিল্পী থমাছ মানৰ জন্ম হয় 1874 চনৰ আজিৰ দিনটোতেই। ভাৰতীয় চলচ্চিত্ৰ অভিনেতা, প্ৰযোজক তথা পৰিচালক সুনীল দত্তৰ জন্ম হয় 1929 চনৰ আজিৰ দিনটোতেই। 1968 চনৰ আজিৰ দিনটোতেই জন্ম হৈছিল আমেৰিকান বিজ্ঞান লেখক ষ্টিভেন জনছনৰ।

0: যোগ চৰ্চাই শিশু তথা কিশোৰৰ ওখ হোৱাত কেনেদৰে সহায় কৰে এই সম্পৰ্কে আজি আমাক কৈছে যোগ প্ৰশিক্ষক দিব্যজ্যোতি ডেকাই।
1: নমস্কাৰ, মই দিব্যজ্যোতি। আজি আমি তাৰাসনৰ বিষয়ে আলোচনা কৰিম। আমাৰ ব্যস্ত জীৱনশৈলীত শৰীৰ আৰু মনক এক মুহূৰ্ততে সতেজ কৰি তুলিব পৰা এয়া এক অতিশয় সৰল অথচ অত্যন্ত কাৰ্যকৰী যোগাসন। তাৰ শব্দৰ অৰ্থ হৈছে তাল গছ। যিদৰে এডাল তাল গছ পোন আৰু স্থিৰ হৈ থিয় থাকে, ঠিক সেইদৰে এই আসনত আমাৰ শৰীৰৰ স্থিতি একেবাৰে পোন আৰু দৃঢ় হৈ পৰে। ই মূলতঃ থিয় হৈ কৰা এক প্ৰাৰম্ভিক আসন, যিয়ে সমগ্ৰ শৰীৰটোক তলৰ পৰা ওপৰলৈ এক সুন্দৰ টান প্ৰদান কৰে। আমি প্ৰথমতে ইয়াৰ উপকাৰিতাসমূহ জানি লওঁ আহক। ই আমাৰ মেৰুদণ্ড সম্পূৰ্ণ পূৰণ কৰে, যাৰ ফলত শৰীৰৰ অৱয়ব বা পৰ্চাৰ উন্নত কৰে। দিনটো কম্পিউটাৰ বা মেজত বহি যিসকলে কাম কৰে তেওঁলোকৰ পিঠি বিষায় বা কেতিয়াবা কান্ধৰ বিষ হয়, ডিঙিৰ জঠৰতা হয়। এই আসনটো আপুনি নিয়মীয়া কৰিলে এই সকলোবিলাক বিষ দূৰ কৰাত সহায় কৰে। বাঢ়ি অহা ল'ৰা ছোৱালীৰ শাৰীৰিক উচ্চতা বৃদ্ধিত এই আসনে বিশেষ ভূমিকা পালন কৰে। শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰাৰ লগতে ই আমাৰ মানসিক মনোযোগ আৰু সচেতনতা বৃদ্ধি কৰে। আৰু এটা উপকাৰিতা হৈছে বুকুৰ মাংসপেশী প্ৰসাৰিত হোৱাৰ বাবে হাওঁফাওঁৰ কাৰ্যক্ষমতা বৃদ্ধি পায়। অৰ্থাৎ এই আসন আপুনি নিয়মীয়াভাৱে কৰিলে আপুনি ছাফিচিয়েণ্ট অক্সিজেন শৰীৰত আপুনি ল'ব পাৰে। এতিয়া জানো আহক এই আসনটো আপুনি কেনেদৰে কৰিব। প্ৰথমতে সমতল মাটিত দুয়োখন ভৰি সমান্তৰালভাৱে ৰাখি পোন হৈ থিয় দিয়ক। তাৰপিছত আপোনাৰ গোটেইকেইটা আঙুলি সম্পূৰ্ণ পৰস্পৰ কৰি সংলগ্ন কৰক। তাৰপিছত হাতখন মূৰৰ ওপৰত ৰাখক আৰু গোটেই হাতৰ আঙুলি ওপৰমুৱা কৰি দিয়ক। তেতিয়া হাতখন ওপৰমুৱা হৈ ভাঁজ হ'ব। এতিয়া লাহে লাহে দুয়োখন হাত ওপৰফালে ঠেলক যাতে কিলা গুটি চিধা হয়। তাৰপিছত লাহে লাহে আপুনি গেৰুৱা ওপৰফালে দাঙিব। যিমানে হাত ওপৰফালে ঠেলিব গেৰুৱা লাহে লাহে ওপৰফালে উঠিব। উশাহ নিশাহ স্বাভাৱিক অৱস্থাত ৰাখিব। প্ৰথম অৱস্থাত তেনেদৰে উঠাই আকৌ নমাই দিব। যেতিয়া আপোনাৰ অভ্যস্ত হ'ব বা অভ্যাস বাঢ়িব তেতিয়া ওপৰত উঠাই, হাতখন ওপৰত উঠাই আপুনি 10-15 ছেকেণ্ড সময় আপুনি তেনেদৰে থাকিব। তাৰপিছত আকৌ উশাহ এৰি এৰি লাহে লাহে নামি আহিব। এনেদৰে এই আসনটো 3-5 বাৰ কৰিব পাৰি। এই আসনটোৰ কেইটামান আমি সাৱধানতা মানি চলিব লাগে। প্ৰথমটো হৈছে যাৰ প্ৰবল মূৰৰ বিষ থাকে বা ইনচমনিয়াত অনিদ্ৰাত ভুগি আছে আৰু কম ৰক্তচাপ অৰ্থাৎ ল' ব্লাড প্ৰেছাৰ সমস্যা আছে, তেওঁলোকে গেৰুৱা ওপৰলৈ দাঙিব নালাগে। কেৱল হাতখন ওপৰলৈ ইণ্টাৰলক কৰি অৰ্থাৎ আঙুলি পৰস্পৰ কৰি হাতখন পকাই জাষ্ট ওপৰলৈ টানি ধৰিলে হ'ল। তেওঁলোকে গেৰুৱা কেতিয়াও উঠাব নালাগে। দ্বিতীয়তে গৰ্ভাৱস্থাৰ সময়ত এই আসনটো নকৰাই ভাল। এনেদৰে যদি প্ৰতিদিনে ৰাতিপুৱা এই তাৰাসনটো অভ্যাস কৰে তেতিয়া গোটেই দিনটোৰ কাৰণে আপোনাৰ এটা অপৰিসীম শক্তি আপুনি অনুভৱ কৰিব। এই আসনটো সন্ধিয়াও কৰিব পাৰি। সন্ধিয়া কৰিলে আপোনাৰ দিনৰ যি ভাগৰ অনুভৱ হয় সেই ভাগৰ অনুভৱটো আপোনাৰ দূৰ হ'ব। এনেদৰে নিয়মীয়াভাৱে যোগ অভ্যাস কৰক আৰু সুস্থ থাকক।
0: আমাৰ সৈতে সেয়া আছিল যোগ প্ৰশিক্ষক দিব্যজ্যোতি ডেকা।
2: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'ল' প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
3: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
4: এপ'ল' এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
5: বিশেষ লোক আদালত সমাধান সমাৰোহ, মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে।

0: 22 আৰু 23 আগষ্টত অনুষ্ঠিত হবলগীয়া এই লোক আদালতত অংশ লবলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হল।
1: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মইও এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: এইবাৰ আহিছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতত প্ৰকাশ হোৱা মুখ্য বাতৰিসমূহলৈ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ। খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত শপত ললে 12 মন্ত্ৰীয়ে। মন্ত্ৰীসভাৰ সদস্যৰ সংখ্যা 17 বৃদ্ধি, এতিয়াও খালী 2 সদস্যৰ পদ। এসপ্তাহৰ ভিতৰত হ'ব মন্ত্ৰীৰ দপ্তৰ বিতৰণ, সংবাদ মাধ্যমক জনালে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ অতিৰিক্ত 2% মৰগীয়া বানচ। বিধেয়কৰ সমষ্টি উন্নয়ন পুঁজি বাঢ়িল 2 কোটিলৈ। 6 জুলাইৰ পৰা বিধানসভাৰ বাজেট অধিৱেশন। ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানীৰূপে গঢ়িবলৈ 500 কোটি আবণ্টন। ডিছপুৰত হোৱা কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত। পৰিৱেশ দিৱসত 8 ঘণ্টাত 1.02 কোটিতকৈও অধিক গছপুলি ৰোপণ ৰাজ্যত। এই পদক্ষেপক সেউজ বিপ্লৱৰ ঐতিহাসিক অধ্যায় আখ্যা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। শীঘ্ৰে বৃদ্ধি নহয় ঘৰ আৰু গাড়ীৰ EMI। সোণ বিক্ৰীৰ জল্পনা কল্পনাৰ মাজতেই ৰিজাৰ্ভ বেংকে ললে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। 2 মাহলৈ অপৰিৱৰ্তিত থাকিব ৰেপ ৰেট। বিধ্বংসী জুইত জ্বলি ছাই হৈ গ'ল 4 এটা পৰিয়াল। গুৱাহাটীৰ জালুকবাৰীত মাজনিশা নিৰ্ধাৰিত অৱস্থাত এই মৰ্মান্তিক ঘটনা। যুদ্ধ সমাপ্তিৰ আগ্ৰহেৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনলৈ পত্ৰ। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলডিমিৰ জেলেনস্কিৰ ৰুছ ৰাষ্ট্ৰপতিলৈ লিখা মুকলি চিঠিত মুখামুখি আলোচনাৰ পোষকতা। খেলৰ পৃষ্ঠাত ফিফা বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত পপ গায়িকা ছাকিৰাই দাই দাই শীৰ্ষক গীতেৰে তুলিব সংগীতৰ লহৰ। বিশ্বকাপৰ প্ৰস্তুতি মেচত ফ্ৰান্সক হৰুৱালে আইভৰি কষ্টে। আজিৰে পৰা ভাৰত আফগানিস্তানৰ টেষ্ট। 3 নম্বৰ স্থানত বেটিং কৰিব চাই সুদৰ্শনে। আজি পুৱাৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই সমুজ্জ্বল দত্তই আজি পুৱা অনুষ্ঠানটো ইমানতে সামৰিছো। নমস্কাৰ।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু
1: উপন্যাস পাঠ। এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে দিলীপ ফুকনৰ উপন্যাস জলপদুমৰ পাঞ্চুৰ ধাৰাবাহিক পাঠ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। জলপদুমৰ পাঞ্চুৰ

ৰাতিৰ এই বতৰ বৰ বেইমানী। বিজুলী ঢেৰেকনি, মেঘৰ গৰ্জন আৰু কলহৰ মুখে ধলা বৰষুণ আওকাণ কৰি এজন মানুহ দৃঢ় পদব্ৰজে গৈ আছিল। বিজুলীৰ পোহৰত চকামকাকৈ দেখা এই অৱয়ব আছিল ৰঘু চবৰৰ। বতাহ, বৰষুণ, বিজুলী ঢেৰেকনি, এইবোৰৰ প্ৰতি কোনো ভ্ৰুক্ষেপ নাই। ৰঘু চবৰ গৈ আছে, গৈ আছে, গৈ গৈ সোমালগৈ শলিয়াহঁতৰ ঘৰত। শলিয়াই চেমনীয়া কাল অতিক্ৰম কৰি যৌৱনত ভৰি দিছেহে। উৰুখা পজা সিটো কোঠাৰ পচি উঁৱলি যোৱা বুৰুলিখেৰৰ ছালখনৰ ওপৰত কেইডালমান কহুৱা বন দলিয়াই মাক, বাপেক, ভায়েক, ভনীয়েকহঁতক কথম্পি বৰষুণৰ পৰা ৰক্ষা কৰিবৰ বাবে ব্যৱস্থা কৰি দিছিল যদিও বৰষুণৰ পানী নিগৰি নিগৰি মজিয়া উপচাই পেলাইছে। এইটো কোঠাত মূৰত এটা ভগা জাপি লৈ শলিয়া জোপোকা মাৰি বহি আছে। কোঠাটোত হুৰ হুৰকৈ বৰষুণৰ

0: পৰিয়ে আছে। মাজে মাজে বিজুলীৰ পোহৰত কোঠাৰ ভিতৰখন জিলিকি উঠে। দুৱাৰ জাপ খাই আছে। এচাৰকণিত বেৰৰ মধুলৈকে তিতি গৈছে। ৰোৱা কামিৰ মাজেৰে বৈ অহা পানীয়েও ভিতৰৰ বেৰ তিয়াই পেলাইছে। বেৰবোৰৰ পৰা গোবৰ মাটিৰ আৰু মজিয়াৰ পৰা কেচেমা কেচেম গোন্ধ ওলাইছে। মেঘৰ গৰ্জনৰ মাজতে হলিয়াই যেন শুনা পালে কোনোবাই তাক নাম ধৰি মাতিছে। কিবা অজাগতিক যেন সেই মাত।
1: হলিয়া, হয় হলিয়া, দুৱাৰ মেল।
0: লাহে লাহে বাঁহৰ দুৱাৰখন মেলি হলিয়াই বাহিৰলৈ মূৰ উলিয়াব খোজোতেই সি এটা চিনাকি গোন্ধ পাই গ'ল। মেলা দুৱাৰেদি সাউতকৈ সোমাই আহিল তাৰ পৰম গুৰু ৰঘু চবৰ। থিয়ৈ থিয়ৈ ৰঘুৱে কথাৰ পাতনি মেলিলে।
1: এই আছামীয়া কেইটাৰকে চৰমো নাইখে, কলা পাতে আছামে কি ভাত খায়?
2: কি হলো ককাই?
0: হলিয়াৰ মাতত উৎসাহ নাই। নিস্তেজ নিৰুদ্বেগ হলিয়া, মন বিমৰ্ষ, চবৰ উৎসাহী, চকুত স্বপ্ন আৰু এক ডাঙৰ আঁচনিৰ সফল পৰিকল্পনালৈ হলিয়াৰ হাতত ধৰি ক'বলৈ ধৰিলে।
1: চবৰে কলাপাতত ভাত খাই দেখিবলৈ ভাল, আছামীয়াটো হৈ কলাপাতত ভাত খাওঁ, চৰমো নাই খে? নাই, তোৰ চৰম নাই।
0: তাৰপাছত সি হলিয়াক বুজাবলৈ ধৰিলে যে এতিয়া আজিৰ পৰাই দিন ভাললৈ আহিছে। এই নিহকিন দুৰ্দশাগ্ৰস্ত জীৱনৰ পৰা পৰিত্ৰাণ পাবৰ বাবে বেছি কষ্ট কৰিবৰ প্ৰয়োজন নাই। ৰঘুৰ আঁচনি মতে যদি কাম কৰিবলৈ সদিয়া ওলাই যায় তেতিয়া কিছুদিনলৈ অন্ততঃ অন্নৰ চিন্তা দূৰ হ'ব। আধা অসমীয়া আৰু আধা তাৰ কথিত ভাষাত ৰঘুৱে হলিয়াক থুলমূলকৈ সেই আঁচনিৰ কথা বুজাই দিলে। কথাত এনেকৈ জোৰ দিলে যে আহাৰ সংগ্ৰহ ডাঙৰ কথা নহয়, কিন্তু কি পাত্ৰত খালে হলিয়াৰ জাতিটোৰ সন্মান ৰক্ষা পৰিব সেইটোহে ডাঙৰ কথা।
1: চল ৰে হলিয়া, চল, ভোকেৰ জ্বলাই আৰু সাৰা ৰাইত কান্দিব নালাগে।
2: কলৈ যোৱাৰ কথা নকৈছা ৰঘুকাই? চোৱা, দিনত পানীত পৰা ল'ৰাটো ধৰিবলৈ সাঁতুৰি সাঁতুৰি লেবেজান হৈ পৰিলোঁ, তাতে এতিয়া বৰষুণতো তিতিবুৰি মৰিছোঁ। ৰঘুকাই, পানীত পৰা ল'ৰাটো সাঁতুৰি সাঁতুৰি গৈ ধৰি আনিলোঁ হয়, তাকো বচাব নোৱাৰিলোঁ। মানুহঘৰে এতিয়াও কান্দি আছে, কি বিপদে লগ ল'লেও মানুহঘৰক। বানপানীত পৰি সিহঁতৰ গাঁৱৰ মানুহে ঘৰ বাৰী এৰি আহি এইফালে লোকৰ গোহালি ঘৰত সোমাইছেহি, সিফালে ল'ৰাটো মৰণ এতিয়াহে হ'বলৈ পায়নে? বৰ লহপহকৈ উঠি অহা ল'ৰা আছিলোঁ, নোৱাৰিলোঁ, তাক বচাব নোৱাৰিলোঁ। গৰু ম'হ উটি গৈছে, বস্তু বাহানি আঠানি হৈছে, একো কথা নাই, কিন্তু এই কুৰা জুই সিহঁতে কেনেকৈ সহিব ককাই? মোৰে মনটো বেয়া লাগি আছো।
1: এই ছাৰ ছাৰ কথা ছাৰ, চল, একটা বড় দুখত একটা চৌত দুখৰ কোনো মূল্য নাই। সিহঁতৰ ঘৰত কাঁহী বাতিবোৰ এটা থৈলাত ঢুকাই ৰাখে, চল লৈ আনব। আৰে ওলা না, ওলা, বৰষুণ থাকোঁতে ওলা। ধৰা পৰা যান দেখিলে ল'ৰা মৰাৰ দুখত কান্দিম, আৰু ধৰা নপৰিলে ভাল দাম পাম। বেটা মৰাৰ দুখে কাঁহী বাতিৰ দুখ মিলি যাব, চল চল। এই হলিয়া, চল না, চল চল।
2: সেইফালে বাঘ ওলাইছে ৰঘুকাই, বাঘৰ খোজৰ চিন পাইছে গাঁৱৰ মানুহে।
1: আরে বেটা, মই চবৰ, চবৰে বাঘ কোন জায়গায় ওলাই জানে? দৰ নাই রে, দৰ নাই, আরে চল না।
0: হলিয়া আৰু ৰঘুৱে কাঁহি বাতি চুৰ কৰিছিল, ধৰা নপৰিল। এই বিজয়ত হলিয়াৰ সাহ বাঢ়িছিল। উৎফুল্লিত হৈ এদিন সি ৰঘু চবৰক সুধিছিল কিয় সেইদিনা সেই বাঘৰ খোজৰ চিন বাঘৰ নহয় বুলি দৃঢ়তাৰে কৈছিল।
1: দেখ ভাই হলিয়া, বানপানী আহিলে কোনোদিন বাঘে চিকাৰ কৰিবলৈ নাহে, ক কেলে? নাজান, শুন, মহাদেৱ একদিন শাল গছৰ তলত বহি আছে। মহাদেৱটো বনদেউ, চবৰৰ ভগৱান, জংঘলৰ দেৱতা। পুৰা জংঘলটা এই বনদেৱে ৰখি থাকে, শাল গছৰ তলত বহি আছে। আগত একটা ডাঙৰ খাল, গড়া খাল, একটা বাঘ আহিল খালৰ উদিকে খাড়া হৈ বাঘে ক'লে, ঐ বুঢ়া, আজি চিকাৰ নাই, তোকে খাব। হে বুঢ়াই ক'লে, হে মুৰুখ, মোক খাবি? মই এই জংগলকৰ দেৱতা, তোৰ জ্ঞান নাই? বাঘে ক'লে, হে মোৰ জ্ঞান আছে। বুঢ়াই ক'লে, যা, তোৰ জ্ঞান

0: ভয় লাগি গ'ল খলিয়াৰ।
1: ৰঘুকাই, বাঘটো গ'ল নে নে কেনিবা লুকাই আছে? মোৰ ভয় লাগিছে।
2: এই মুৰুখ, তুই মুৰুখ! এইটো ছাগাল চুৰ কৰাৰ মন্তৰ, ছাগাল চুৰিৰ বুদ্ধি। এই এই এই হলিয়া, এই ধূলিখিনি আকৌ সমান কৰ। হা হা, সমান কৰ, সমান কৰ, আগৰ নিচিনা কৰ। হা হা, এইরকম এইরকম করিলি করিলি। হ্যাঁ, র র র, এতিয়া এই ডান্ডাডাল, এই ডান্ডাডাল এনেকে ধূলিত বহুয়াই দে। বাঘর পাঞ্জা বই গল, এটা সময় ভাবিব কি বাঘ আইছে, বুঝিলি?
0: এই সামান্য বুদ্ধিটোকে খলিয়াই বুঝিব পৰা নাছিল। তাৰ হাঁহি উঠি গল। এই মজাৰ খেলত ৰস পাই সি হাঁহি থাকিল। দুয়ো গুৰু শিষ্যই তাৰপাছত একেলগে হু হুৱাই হাঁহিবলৈ ধৰিলে। তাৰপাছত হলিয়াই গুৰুৰ চৰণ চুই চিঞৰি উঠিল।
1: জ্ঞান দে, জ্ঞান দে, বুঢ়া জ্ঞান দে, আৰু জ্ঞান দে।
0: কথাবোৰ মনত পৰি সোণমইনাৰো হাঁহি উঠি গ'ল। সি স্বগতোক্তি কৰিলে, জ্ঞান দে ৰে মোকে, জ্ঞান দে, আৰু জ্ঞান দে। এটা চিনাকি মাত শুনি সি ৰৈ গ'ল।
3: দাজু, মইনা দাজু, মই অক্সুৰে। দাদা, মই অক্সুৰে, মোক চিনি পাইছেনে? বীৰছেউকে মলাই।
4: অক্সুৰে, তই ক'ত আছ? তহঁত কেনেকৈ পাহৰিম তহঁতক? তহঁতকে বিচাৰি আহিছোঁ। বল বল, ঘৰ ক'ত এতিয়া? কিমান দিন হ'ল গাঁও এৰা, চবলৈকে মনত পৰে অ।
3: দে দাদা, বেগটো মোক দে। সৌখিনিতে মাথৰিৰ ওপৰত ঘৰ। আমি কেইবা ঘৰো ইয়াত আছোঁ, কোনোবা কোনোবা কেনিবি কেনিবি উঠি গ'ল। বল দাদা, বল।
0: অলপ দূৰ আহি সিহঁত এটা ঘৰৰ সন্মুখত ৰ'লহি। সেই একেই একোঠলীয়া ঘৰ। মুধৰ ফালে আঁৰ বেৰ নোহোৱা এখন চালিৰ তলতে ৰন্ধা বঢ়া কৰে। অক্সুৰে লৰালৰিকৈ ভিতৰলৈ সোমাই গৈ বেগটো থলে। মূঢ়া এটা আনি তাক বহিবলৈ দিলে। নতুন আলহী দেখি কুকুৰ এটাই সোণমইনাক শুঙি চালে। তাৰপাছত নেজ লৰাই লৰাই তাৰ মুখলৈ চাই থাকিল। অক্সুৰেই এমক পানী আনি সোণমইনাৰ হাতত দিলেহি। মুখ হাত ধুই সোণমইনাই মূঢ়াটোত বহি লৈ জোতা মোজা খুলি খুলি অক্সুৰেক তাৰ ঘৰুৱা খবৰ সুধিবলৈ ধৰিলে। অক্সুৰে ক'লে,
3: গাঁও নৈয়ে ভঙাৰ পাছত আমাৰ গোটেই মানুহবোৰৰ অৱস্থা খুব বেয়া হ'ল নহয়। হাতত একেবাৰে টকা পইচা নাছিল, কাকনো খুজিম? মানুহজনীৰ খুব টান অসুখ হৈছিল, একো কৰিব নোৱাৰিলোঁ। অসুখ বেছি, খোজ কাঢ়িবও নোৱাৰে। গাড়ী মটৰ আনিবলৈও পইচা নাই, এনে গাড়ীও ইয়াতে নাহে, কি কৰিবি আৰু? এদিন চাঙিত তুলি বোকা খাতালৈ ভাৰ বৈ নিওঁতেই বাটতে মৰিল। এতিয়া ল'ৰা ছোৱালীহাল লৈ আছোঁ আৰু। মাজে মাজে ৰিজাৰ্ভত গৈ গছ কাটোঁ। ফৰেষ্টৰ মানুহক ঢেৰ পইচা দিব লাগে, লাভ নহয়। কাঠ ফলা হাজিৰাটো কেতিয়াবা ওলায়, কেতিয়াবা ফলাৰ পাছত কাঠ সিজ কৰে, কষ্ট এনেই যায়। পইচাও খাব, আকৌ ধমকিও লগাব জেলত সোমাম বুলি। কি কৰিবি দাদা, আছোঁ আৰু যেনে তেনে। দাদা, কি খাবি এতিয়া? কুকুৰাৰ কণী কেইটামান আছে, সিজাই দিম নেকি?
0: সোণমইনাই অক্সুৰেৰ মুখলৈ ভেবা লাগি চাই থাকিল। তেজে ফুটি যাওঁ ফাটি যাওঁ কৰা মুখৰ ৰঙা বগা ল'ৰাটোৰ চেহেৰা এতিয়া ক'লা পৰিছে। মুখমণ্ডলত ৰুক্ষতাৰ চিন, চকুত সেই আগৰ উজ্জ্বলতা নাই, হাঁহিটো কিন্তু একেই আছে।
4: নাই, একো নাখাওঁ অক্সুৰে, এতিয়া ভোক লগা নাই, মাত্ৰ ঠাণ্ডা পানী এগিলাচ দে।
0: পানীয়ে মোক আনি তাৰ হাতলৈ আগবঢ়াই অক্সুৰে কিবা এটা জৰুৰী কথা মনত পৰাৰ দৰে প্ৰায় চিঞৰিয়ে ক'লে,
3: ঐ দাদা, সেই যে তহঁতক আগতে লৈ ফুৰিছিল পেপা বজোৱা মানুহটো, মনেশ্বৰ নে কি, মানুহটো আকৌ ইয়ালৈ ঘূৰি আহিল নহয়। এদিন ৰিজাৰ্ভৰ পৰা ঘূৰি আহোঁতে তাত সোমাইছিলোঁ, এই তোৰ কথা সুধিছিল।
4: মনেশ্বৰ ককাইদেউ কি ঘূৰি আহিছে? ক'ত থাকে?
3: অঁ, শ্লুইচ গেটৰ ওচৰত ঘৰ সাজি বহিছে, যাবি নেকি? তোৰ কথা খুব সুধিছিল এদিন।
4: হ'ব ৰ, মই এতিয়া তালৈকে যাওঁ, মানুহজনক এবাৰ চাই আহোঁগৈ, বৰ মনত পৰে অ' কেতিয়াবা। মোৰ কথা যে মনত আছে আকৌ, আমাক সৰুতে এৰি গৈছিল নহয়।
3: দাদা, দেৰি নকৰিবি, মোৰ কাম আছে, নহ'লে ময়ো লগত গ'লোহেঁতেন। তই যা সোনকালে।

0: ঘুরি আহিবি। তই আজি আমার ইয়াতে কৰবাত থাকিবি, ভাল পাবি।
1: পেণ্টৰ পকেটৰ পৰা সৰু ফণীখন উলিয়াই লৈ মূৰটোত আঁচুৰাটা মাৰি সোণময়নাই দূৰলৈ চাই পঠিয়ালে। তাৰপাছত সি সুদা ভৰিৰে পথাৰৰ মাজেৰে শ্লুইচ গেটৰ ফালে খোজ ল'লে অকলশৰে।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: বেগেতে টিফিন পেক কৰা ৰাজু মোবাইল এৰা
4: আৰে বাইদেউ বেংকৰ নম্বৰ লাগে ৰিফাণ্ড অহাই নাই পাই গলো এতিয়াই কল কৰো বাইদেউ
3: নম্বৰ পৰীক্ষা নকৰাকৈ প্ৰবঞ্চকে প্ৰায়ে বেংকৰ ভুৱা ৱেবছাইট আৰু জাল নম্বৰৰ সৈতে পইচাৰ কাৰণে ঠগবাজি কৰে
4: তেন্তে সঠিক নম্বৰটো
3: বেংকৰ অফিচিয়েল ৱেবছাইট বা কাৰ্ডত
4: আপুনিতো বচাই দিলে বাইদেউ
3: কামৰ পৰা নহয়
4: আৰবিআইয়ে কয়
3: সঠিক বিত্তীয় আচৰণে আপোনাক বচাই ৰাখে
5: তোৰ ল'ৰাটো কেতিয়া বহুত সুস্থ দেখা গৈছে
6: হয় সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে
5: পিছে এনে যত্ন ক'ত পালি
6: গুৱাহাটী ভেটাপাৰাৰ হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত
5: অঁ তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি
6: নহয় শিশুৰ স্বাস্থ্য শিবিৰ পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ
5: অঁ সঁচাকৈ বৰ ভাল কথা
6: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী

0: আৰু তেওঁৰ অন্তৰাত্মাৰ বিজুলীৰ বিল, গেলামাল, স্কুলৰ ফিজ সকলো হৈ গল।
1: হৈ গল বাজেট?
0: অঁ, 5,000 বাচি গল।
1: নতুন মেখেলা চাদৰ লৈ লওঁ?
0: নলওঁ।
1: যোৱা মাহত সেইটো লৈছিলোঁ।
0: আৰু এযোৰ?
1: নলওঁ।

আজি পুৱা 10:30 বজাত ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে যুগুতোৱা বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা শুনিবলৈ পাব। অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।

পুৱা 8:30 বজাৰ গীতিমালিকা অনুষ্ঠানত শুনিবলৈ পাব দীপেন বৰুৱা, নীলাক্ষী দেৱী, অসীম জ্যোতি বৰুৱা, পাপৰি শৰ্মা আৰু প্ৰসন্নলালৰ কণ্ঠৰ গীত।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে আঞ্চলিক বাতৰি আঠ বজাত সমাচাৰ প্ৰভাত আৰু আঠ বাজি পোন্ধৰ মিনিটত মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়ৰ বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস।

নোৱাপাৰাৰ বিধায়ক কৃষ্ণ কমল তাঁতী আৰু নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈক মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হিচাপে নিযুক্তি দিয়ে। ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূল আঁচনিৰ অসমৰ পৰামৰ্শদাতা হিচাপে সেৱা আগবঢ়াই অহা প্ৰসেনজিৎ দাসে কালি টিবি মুক্ত ভাৰত অভিযানৰ জিলা পৰ্যায়ৰ অগ্ৰগতিৰ পৰ্যবেক্ষণ আৰু তদাৰকীৰ উদ্দেশ্যে শিৱসাগৰ জিলা ভ্ৰমণ কৰে। এই ভ্ৰমণকালত তেওঁ শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ এক্সৰে কেন্দ্ৰটো পৰিদৰ্শন কৰি চিকিৎসালয়ৰ অধীক্ষকৰ সৈতে মত বিনিময় কৰে। শ্ৰীদাসে ৰাজমাই চাহ বাগিচাত আয়োজিত নিক্ষয় শিবিৰত বাগিচাৰ চিকিৎসা বিষয়া, ব্যৱস্থাপক আৰু সহকাৰী ব্যৱস্থাপকৰ সৈতে আলোচনা কৰে। পৰৱৰ্তী সময়ত আঠাবাৰী চাহ বাগিচাৰ নিক্ষয় শিবিৰৰ NLX-এ সেৱা পৰিদৰ্শন কৰে। এই পৰিদৰ্শনৰ সময়ত জিলাখনৰ DTO NTEP-ৰ লগতে বিভাগটোৰ অন্যান্য কৰ্মচাৰীসকল উপস্থিত থাকে। জিলাখনত টিবি নিৰ্মূলৰ বাবে চলি থকা কাৰ্যসূচীৰ অগ্ৰগতি প্ৰশংসা কৰি শ্ৰীদাসে অধিক সক্ৰিয় আৰু সমন্বয়েৰে অভিযান আগবঢ়াই নিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক আহ্বান জনায়। ডিব্ৰুগড়ত কালি জিলা ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত ভাৰতীয় মহিলা ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰা অসম জীয়ৰী উমা ছেত্ৰীক সম্বৰ্ধনা জনোৱা হয়। জিলাখনৰ জালান আউটডোৰ ষ্টেডিয়ামত চলি থকা লিবাৰ্টি কাপ মহিলা T20 ক্ৰিকেট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ অহা অসমৰ খেলুৱৈগৰাকীক জিলা ক্ৰীড়া সন্থাৰ সভাপতি, সম্পাদক আৰু ভালেসংখ্যক বিষয়ববীয়া তথা সদস্যই গামোচা, চেলেং চাদৰ, মুগাৰ সাজ আৰু ফুলৰ থোপাৰে আদৰণি তথা সম্বৰ্ধনা জনায়। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ উমা ছেত্ৰীয়ে সম্বৰ্ধনা গ্ৰহণ কৰি আনন্দিত হোৱা বুলি প্ৰকাশ কৰাৰ লগতে জালান আউটডোৰ ষ্টেডিয়ামৰ আন্তঃগাঁথনিৰ প্ৰশংসা কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
5: নহ'ব কিয়, হোমিঅ'ৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
4: তাৰ মানে?
5: মানেটো হ'ল হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
4: তাত কি হয়?
5: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহ'লেতো গাখীৰতে মহৰ খুটি।
4: মানে
5: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
4: তেতিয়াহ'লে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনাইছো অসীম জ্যোতি বৰুৱাৰ কণ্ঠৰ এটি গীত, ৰচনা কেশৱ দত্তৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

0: সুস্থ হয়ে থাকক, সজাগ হয়ে থাকক। অ্যাপোলো এক্সেল কেয়ার হসপিটালের বিশেষজ্ঞ চিকিৎসকর তত্ত্বাবধানত অ্যাপোলো প্রো হেলথ প্রিভেন্টিভ হেলথ চেকআপ প্যাকেজ, শিশুর পৰা জ্যেষ্ঠ নাগরিক সকলরে বাবে। উচ্চ রক্তচাপ, হৃদরোগ, ডায়াবেটিস, থাইরয়েড, ক্যান্সার, আর্থরাইটিস আদি রোগ আগতেই চিনাক্ত করার সুবিধা।
1: বুকিংৰ বাবে আজি ফোন কৰক 9957568450-ত।
2: অ্যাপোলো এক্সেল কেয়ার হসপিটাল, পশ্চিম বড়াগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
3: বিশেষ লোক আদালত সমাধান সমাৰোহ। মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল।
4: প্ৰসন্নলালৰ কণ্ঠৰে গীতৰ কথা গীতা হাতী কাকতিৰ, প্ৰযোজনা প্ৰসেনজিৎ ফাংচুৰ।

ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে যুগুতোৱা বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। দিনৰ 12:15 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত দক্ষিণ গুৱাহাটী বি এড কলেজৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা বিচিত্ৰ অনুষ্ঠান। অনুষ্ঠানটি আগবঢ়াব শ্ৰুতি ডেকা আৰু শাশ্বতী তালুকদাৰে। প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।

0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল: বিভিন্ন জিলাৰ অভিভাৱক মন্ত্ৰীক আজি নিযুক্তি, সাতদিনৰ ভিতৰত নতুন মন্ত্ৰীসকলক দপ্তৰ বিতৰণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ, ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মৰগীয়া বানচ 60% বৃদ্ধি, বিধায়ক কৃষ্ণকমল তাঁতি আৰু তৰংগ গগৈক মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হিচাপে নিযুক্তি, চলিত শিক্ষাবৰ্ষৰ পৰাই ৰাজ্যৰ বিদ্যালয়সমূহত ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীলৈ অসমৰ ইতিহাস আৰু ভূগোল বাধ্যতামূলক কৰাৰ বাবে এছ চি ই আৰ টিৰ সিদ্ধান্ত, আৰু চণ্ডীগড় ক্ৰিকেট ষ্টেডিয়ামত আজি আলহী দল আফগানিস্তানৰ বিৰুদ্ধে ভাৰত টেষ্ট খেলত অৱতীৰ্ণ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্যিক মন্ত্ৰীসভাত স্থান লাভ কৰা 12গৰাকী মন্ত্ৰীৰ শপত গ্ৰহণৰ পাছতে কালি সন্ধিয়া নৱগঠিত চৰকাৰৰ দ্বিতীয়খন কেবিনেট বৈঠক অনুষ্ঠিত হয়। লোকসেৱা ভৱনত হোৱা কেবিনেট বৈঠকত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি সকলো মন্ত্ৰী উপস্থিত থাকে। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সংবাদ মাধ্যমক সম্বোধন কৰি কেবিনেট বৈঠকত হোৱা বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই সংবাদমেলত প্ৰকাশ কৰা অনুসৰি অহা 7 দিনৰ ভিতৰত নতুন মন্ত্ৰীসকলক দপ্তৰ বিতৰণ কৰা হ'ব। আনহাতে আজিৰ ভিতৰতে বিভিন্ন জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব বিতৰণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি সংবাদমেলতে প্ৰকাশ কৰে। কালিৰ কেবিনেটে ৰাজ্য চৰকাৰৰ সকলো কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মৰগীয়া ভাট্টা বৰ্তমানৰ 58%ৰ পৰা বৃদ্ধি কৰি 60% কৰাত অনুমোদন জনায়। এই সিদ্ধান্তৰ ফলত ৰাজ্য চৰকাৰৰ 8 লাখৰো অধিক কৰ্মচাৰী আৰু পেঞ্চনাৰ উপকৃত হ'ব। কেবিনেট বৈঠকত গ্ৰহণ কৰা আন এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হ'ল বিধায়ক উন্নয়ন পুঁজিৰ ধন এই বছৰ 1.5 কোটি টকালৈ আৰু অহা বিত্তীয় বৰ্ষৰ পৰা এই পুঁজি 2 কোটি টকালৈ বৃদ্ধি কৰা হ'ব। 2 কোটি টকাৰ ভিতৰত 10% টকা অন্যান্য ব্যয়ৰ বাবে ধৰা হ'ব, অৰ্থাৎ 1.8 কোটি টকা মূল পুঁজিৰ বাবে ব্যৱহাৰ হ'ব আৰু 20 লাখ টকা অন্যান্য কামত খৰচ হ'ব।
1: এই বছৰ আমি এমএলএ এৰিয়া ফাণ্ড 1.5 কোটি টকালৈকে বৃদ্ধি কৰিছোঁ আৰু 1 এপ্ৰিলৰ পৰা 2 কোটি টকালৈকে ই বৃদ্ধি হ'ব। এই বছৰ 1.5 কোটি ৰখাৰ মূল উদ্দেশ্যটো হৈছে, যিহেতু আধা সময় পাৰ হৈ গ'ল, এই বছৰ ই 1.5 কোটি হ'ব, অহা বছৰ ই 2 কোটি টকালৈকে বৃদ্ধি হ'ব। এই 2 কোটি টকাৰ 10% আমি এনেকে ৰাখিছোঁ য'ত নেকি স্কুলৰ ফেন এখন লাগে, ক'ৰবাত নামঘৰত তাল এযোৰ লাগে, বা কোনোবা দিব্যাংগক হুইল চেয়াৰ এখন লাগে, তেনেকুৱা কিছু আমি চোকা ল'ৰা এজনক কেতিয়াবা লেপটপ এটা দিব লাগে, শিক্ষাৰ্থী এজনক, এনেকুৱা 10% টকা আমি ইনষ্ট্ৰুমেণ্ট আদি কিনাৰ বাবে তাৰ ভিতৰত আমি ৰাখিছোঁ।
0: মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰা অনুসৰি অহা 6 জুলাইৰ পৰা 21 দিনৰ বাবে বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত হ'ব।

0: মুখ্যমন্ত্ৰীয়ে আৰু কয় যে বাজেট গৃহীত হোৱাৰ পাছত 1 আগষ্টৰ পৰা ৰাজ্য চৰকাৰৰ প্ৰতিখন আঁচনি পুনৰ নিয়মিতভাৱে কাৰ্যকৰী কৰা হ'ব। কেবিনেটে ৰাজ্যখনৰ দ্বিতীয় ৰাজধানী ডিব্ৰুগড় উন্নয়ন পৰিষদ গঠন কৰি ৰাজধানী চহৰখন 20 কিলোমিটাৰ ব্যাসাৰ্ধলৈকে উন্নয়নৰ সিদ্ধান্ত গ্ৰহণ কৰে। দ্বিতীয় ৰাজধানী চহৰখনৰ উন্নয়নৰ বাবে 500 কোটি টকা ধাৰ্য কৰাৰ লগতে ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনক দ্বিতীয় ৰাজধানীৰ অধ্যক্ষ হিচাপে অনুমোদন জনায়। অধ্যক্ষগৰাকীয়ে কেবিনেট মৰ্যাদা লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে সংবাদমেলত প্ৰকাশ কৰে। দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চল উন্নয়ন প্ৰাধিকৰণ ডিব্ৰুগড়ে দ্বিতীয় ৰাজধানী অঞ্চলৰ উন্নয়নৰ সৈতে জড়িত আঞ্চলিক আৰু ক্ষেত্ৰীয় পৰ্যায়ৰ উন্নয়নৰ পৰিকল্পনা প্ৰস্তুত কৰা, বিকাশ কৰিডৰ আৰু নগৰ সম্প্ৰসাৰণ এলেকা চিনাক্ত কৰাৰ দায়িত্ব বহন কৰিব। উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ হিচাপে স্থানীয় বিধায়কগৰাকীয়ে কাৰ্যনিৰ্বাহ কৰাৰ লগতে ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সচিবগৰাকী উপাধ্যক্ষ হিচাপে থাকিব। একেদৰে ডিব্ৰুগড় জিলা আয়ুক্তগৰাকীৰ সদস্য হিচাপে আৰু দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চলৰ মুখ্য কাৰ্যবাহী বিষয়া, ডিব্ৰুগড় পৌৰ নিগমৰ আয়ুক্ত আৰু ডিব্ৰুগড় জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকী সদস্য হিচাপে থাকিব। ইয়াৰ লগতে জিলাখনৰ সকলো বিভাগৰ জিলা পৰ্যায়ৰ মুৰববী বিষয়াসকল পদেন সদস্য হিচাপে থাকিব।
1: যোৱা চৰকাৰৰ সময়ছোৱাত আমি ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে ঘোষণা কৰিছিলোঁ। আজি আমাৰ কেবিনেটে ডিব্ৰুগড়ৰ ৰাজধানী পৰিসৰ কিমান হ'ব তাক নিৰ্ধাৰণ কৰে আৰু ডিব্ৰুগড়ৰ ছেকেণ্ড ষ্টেট কেপিটেল ৰিজন ডেভেলপমেণ্ট অথৰিটি নামেৰে এটা নতুন অথৰিটিৰ নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। ছেকেণ্ড কেপিটেল ৰিজন ডেভেলপমেণ্ট অথৰিটিৰ অধ্যক্ষ ডিব্ৰুগড় সমষ্টিৰ বিধায়কগৰাকী হ'ব, তেখেতৰ কেবিনেট ৰেংক থাকিব, দহুৱা ছেক্ৰেটৰী তাৰ মেম্বাৰ থাকিব, ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ডিব্ৰুগড় তাৰ মেম্বাৰ থাকিব, চি অ' জিলা পৰিষদ কমিশ্যনাৰ ডিব্ৰুগড় মিউনিচিপাল কৰ্পৰেশ্যন আৰু আমাৰ ডিষ্ট্ৰিক্টৰ হেড অব দ্য ডিপাৰ্টমেণ্টবিলাক তাৰ এক্স অফিচিঅ মেম্বাৰ হ'ব।
0: কালিৰ কেবিনেটে বিদ্যালয়সমূহৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক তৃতীয় বৰ্গৰ পদলৈ পদোন্নতি প্ৰক্ৰিয়া সুসংগঠিত আৰু নিয়ন্ত্ৰিত কৰাৰ উদ্দেশ্যে অসম মাধ্যমিক শিক্ষা সেৱাবিধি 2026ৰ সংশোধনী প্ৰস্তাৱত অনুমোদন জনায়। ইপিনে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ৰঙাপাৰৰ বিধায়ক কৃষ্ণকমল তাঁতী আৰু নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈক মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হিচাপে নিযুক্তি দিয়ে। চলিত শিক্ষাবৰ্ষৰ পৰাই ৰাজ্যৰ বিদ্যালয়সমূহত ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীলৈ অসমৰ ইতিহাস আৰু ভূগোল অধ্যয়ন বাধ্যতামূলক কৰা হ'ব। এই সন্দৰ্ভত বিদ্যালয়সমূহৰ পৰিদৰ্শক, জিলা প্ৰাথমিক শিক্ষা বিষয়া, জিলা মিছন সমন্বয়ক আৰু শিক্ষক শিক্ষা প্ৰতিষ্ঠানৰ অধ্যক্ষসকললৈ ৰাজ্যিক শৈক্ষিক গৱেষণা প্ৰশিক্ষণ পৰিষদ এছ চি ই আৰ টিৰ তৰফৰ পৰা নিৰ্দেশ জাৰি কৰা হৈছে। ইয়াৰ লগতে পাঠ্যপুথি, শ্ৰেণীকোঠাত পাঠদান মূল্যায়ন সম্পৰ্কীয় নিৰ্দেশনা সংলগ্ন কৰি দিয়া হৈছে। এছ চি ই আৰ টিৰ সঞ্চালকে জাৰি কৰা নিৰ্দেশনা অনুসৰি দুয়োটা বিষয়েৰে পাঠদান চলিত জুনৰ পৰাই আৰম্ভ হ'ব। এছ চি ই আৰ টিয়ে ইতিমধ্যে ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীলৈ অসমৰ ইতিহাস আৰু অসমৰ ভূগোল শীৰ্ষক পাঠ্যপুথিকেইখন পৃথকে পৃথকে প্ৰণয়ন কৰি উলিয়াইছে। মূলতঃ অসমৰ সমৃদ্ধ ইতিহাস আৰু ভৌগোলিক বৈচিত্ৰ্যৰ বিষয়ে শিক্ষাৰ্থীসকলৰ জ্ঞান অৰ্জনৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। CBSEয়ে দ্বাদশ শ্ৰেণীৰ উত্তৰ বহীত প্ৰাপ্ত নম্বৰ পৰীক্ষণ আৰু পুনৰ মূল্যায়নৰ বাবে আবেদন পত্ৰ জমা দিয়াৰ অন্তিম দিন কাইলৈ পৰ্যন্ত বৃদ্ধি কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ডে কয় যে শিক্ষাৰ্থীসকলে কাইলৈ মাজনিশা পৰ্যন্ত আবেদন পত্ৰ দাখিল কৰিব পাৰিব। শিক্ষাৰ্থীৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি CBSE কৰ্তৃপক্ষই এই সিদ্ধান্ত লোৱা বুলি প্ৰকাশ কৰিছে। ইয়াৰ পূৰ্বে আবেদন পত্ৰ দাখিলৰ অন্তিম দিন 6 জুন অৰ্থাৎ আজি বুলি ঘোষণা কৰা হৈছিল। অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী যশস্বী সংগীত পৰিচালক আৰু কণ্ঠশিল্পী ৰমেন বৰুৱাৰ আজি উপজাদিন। এইগৰাকী প্ৰতিথযশা শিল্পীয়ে 1959 চনত মুক্তি পোৱা নিব বৰুৱাৰ ছবি আমাৰ ঘৰৰ যুটীয়া সংগীত পৰিচালক হিচাপে ছবিৰ সংগীত পৰিচালনাত আত্মপ্ৰকাশ কৰিছিল। পৰৱৰ্তী সময়ত অৰ্থাৎ 1969 চনত তেওঁ ডঃ বেজবৰুৱাত প্ৰথমবাৰলৈ স্বাধীনভাৱে সংগীত পৰিচালনা কৰে। দুখন বাংলা ভাষাৰ ছবিকে ধৰি মুঠ 27খন ছবি তেওঁ স্বাধীনভাৱে সংগীত পৰিচালনা কৰিছিল। ৰমেন বৰুৱা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এগৰাকী স্বীকৃতিপ্ৰাপ্ত কণ্ঠশিল্পী আৰু সুৰকাৰো আছিল। তেওঁ কেশৱ মহন্ত, অজিত বৰুৱা, নৱকান্ত বৰুৱা, সতীশ দাস আদি ভালেসংখ্যক গীতিকাৰৰ গীতত সুৰ কৰিছে। অনিমা চৌধুৰী, পাহাৰী দাস, যুথিকা চৌধুৰী, নীলিমা খাতুন, কবিতা বৰঠাকুৰ, ৰুণজুন ফুকন আদি কণ্ঠশিল্পীক তেওঁ ছবিৰ নেপথ্য গায়িকা হোৱাৰ প্ৰথম সুযোগ দিছিলে।

0: ভাৰতীয় গণনাট্য সংঘৰ এগৰাকী অগ্ৰণী কৰ্মী ৰমেন বৰুৱাৰ উপজা দিনটো আজি গুৱাহাটীৰ নিউয়াৰ্ট প্লেয়াৰ্ছৰ প্ৰেক্ষাগৃহত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হ'ব। নিউয়াৰ্ট প্লেয়াৰ্ছৰ কাৰ্যকৰী সদস্য তথা শিল্পী হুমায়ুন চৌধুৰীয়ে শিল্পীগৰাকীৰ জন্মদিন উদযাপন সন্দৰ্ভত এইদৰে কয়।
1: বিগত বছৰৰ দৰে এই বছৰো আমি ৰমেন্দাৰ জন্মদিনটো নিউয়াৰ্ট প্লেয়াৰ্ছৰ প্ৰেক্ষাগৃহত উদযাপন কৰিম আজি সন্ধিয়া 5:30 বজাত। ৰমেন্দাই সুৰ দিয়া কিছু গীত আমাৰ শিল্পীসকলে পৰিৱেশন কৰিব। তেখেতে সুৰ কৰা পৰিচালনা কৰা গীতৰ আধাৰত নৃত্য পৰিৱেশিত হ'ব। লগতে উৎপল বৰপূজাৰীয়ে পৰিচালনা কৰা বৰুৱাৰ সংসাৰ তথ্যচিত্ৰখনো একেটা অনুষ্ঠানত আমি প্ৰদৰ্শন কৰিম। আমি নিউয়াৰ্ট প্লেয়াৰ্ছৰ সকলো সদস্যই ৰমেন্দাক জন্মদিনত শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
0: ডিব্ৰুগড়ৰ ঐতিহ্যমণ্ডিত হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয় চৌহদৰ পৰা ভাৰতীয় ডাক সেৱা অচিৰেই আৰম্ভ হ'ব। এই সন্দৰ্ভত কানৈ মহাবিদ্যালয় কৰ্তৃপক্ষ আৰু ডাক বিভাগৰ মাজত কালি এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শশীকান্ত শইকীয়া আৰু ডাক বিভাগৰ হৈ ডিব্ৰুগড় মণ্ডলৰ ডাক অধীক্ষক হীৰেণ কুমাৰ গগৈয়ে এই চুক্তিত স্বাক্ষৰ কৰে। মহাবিদ্যালয়খনৰ অধ্যক্ষই জনোৱা মতে অচিৰেই আৰম্ভ হ'বলগীয়া এই সেৱা DHSK মহাবিদ্যালয় উপ ডাকঘৰ নামে পৰিচিত হ'ব। এই ডাকঘৰৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ লগতে সাধাৰণ জনতাই ডাক সেৱা, বেংকিং সেৱাৰ লগতে বিভাগৰ অন্যান্য সংলগ্ন সেৱাসমূহ লাভ কৰিব বুলি আশা কৰা হৈছে। ডিব্ৰুগড় আৰক্ষীয়ে কালি মাদকদ্ৰব্য বিৰোধী অভিযান চলাই আমোলাপট্টিৰ পৰা এজন সৰবৰাহকাৰীক আটক কৰাৰ লগতে বৃহৎ পৰিমাণৰ মাদকদ্ৰব্য জব্দ কৰে। আমোলাপট্টিৰ ৰেল ক্ৰছিঙৰ সমীপত কালি নিশা চলোৱা এই অভিযানত শেখৰ নামৰ সৰবৰাহকাৰীজন আৰক্ষীৰ জালত পৰে। ভাৰত আজি চণ্ডীগড়ৰ মুল্লানপুৰৰ মহাৰাজা যাদৱিন্দৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত আলহী দল আফগানিস্তানৰ বিৰুদ্ধে এখন টেষ্ট খেলত অৱতীৰ্ণ হ'ব। 2018 চনৰ পাছৰ পৰা এয়া হ'ব ভাৰত আৰু আফগানিস্তানৰ মাজৰ প্ৰথমখন টেষ্ট মেচ। শুভমন গিলে ভাৰতীয় দলটোক নেতৃত্ব দিব। খেলখন পুৱা 9:30 বজাত অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে দীৰ্ঘদিনৰ অন্তত ভাৰত ভ্ৰমণ কৰা দলটোৱে একমাত্ৰ টেষ্ট খেলখনৰ উপৰি 3খনীয়া এদিনীয়া শৃংখলাতো ভাগ ল'ব। খেলকেইখন ক্ৰমে অহা 13, 17 আৰু 20 জুনত অনুষ্ঠিত হ'ব। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
2: অসম মন্ত্ৰীসভাৰ নতুন সদস্যৰূপে 12গৰাকী বিধায়কৰ শপত গ্ৰহণ। মন্ত্ৰীসভাত স্থানীয় নেতাই স্থান নোপোৱাত বিভিন্ন দল সংগঠনৰ বিক্ষোভ। ৰাজ্যিক কেবিনেট বৈঠকত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। গুৱাহাটীৰ বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰি আজি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান পাইছে। ইয়াৰে অসম মন্ত্ৰীসভা সম্প্ৰসাৰণৰ বাতৰিটো দৈনিক জনমভূমি কাকতে জ্যোতি বিষ্ণু কলা মন্দিৰত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান, 12 মন্ত্ৰীৰ শপত, নতুন যাত্ৰা। দৈনিক অগ্ৰদূত কাকতে শপতগ্ৰহণ সম্পন্ন, অপেক্ষা বিভাগলৈ। আৰু অসমীয়া প্ৰতিদিন কাকতে আড়ম্বৰপূৰ্ণ পৰিৱেশত 12 নতুন মন্ত্ৰীৰ শপত শিৰোনামেৰে প্ৰকাশ কৰিছে। একেটা বাতৰিয়ে দি আছাম ট্ৰিবিউন কাকতত শীৰ্ষক ষ্টেট কেবিনেট এক্সপেনশ্যন, 12 MLAs টেক অথ এজ মিনিষ্টাৰ্ছ। এপিনে নতুন মন্ত্ৰীসকলৰ শপতগ্ৰহণৰ বিপৰীতে ৰাজ্যৰ কেইবাখনো জিলাত স্থানীয় জনপ্ৰতিনিধি বঞ্চিত হোৱাক লৈ বিক্ষোভ কাৰ্যসূচী ৰূপায়িত হৈছে। এই সম্পৰ্কীয় একোটা বাতৰি অসমীয়া প্ৰতিদিন কাকতে মন্ত্ৰীসভাত স্থান নিদিয়াত ক্ষোভ, মৰাণ মটক সংগঠনৰ বন্ধত ডিব্ৰুগড় তিনিচুকীয়া জিলা স্তব্ধ। আৰু দৈনিক অসম কাকতে মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি নৰখাৰ ক্ষোভ, ৰাজপথত জ্বলিল টায়াৰ, ডিব্ৰুগড় তিনিচুকীয়াৰ ঠায়ে ঠায়ে মৰাণ মটকৰ সৰ্বাত্মক প্ৰভাৱ শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। মন্ত্ৰীসভা সম্প্ৰসাৰণৰ পাছতে কালি নৱগঠিত চৰকাৰৰ দ্বিতীয়খন কেবিনেট বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত লোৱা সিদ্ধান্তসমূহ সন্দৰ্ভতো আজি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত সবিস্তাৰে প্ৰকাশ কৰিছে। দ্য চেণ্টিয়েল কাকতত বাতৰিটোৰ শীৰ্ষক ডিছপুট টু স্পেইন, ₹500 crore ফৰ ছেকেণ্ড কেপিটেল ৰিজন, কেবিনেট ইনক্ৰিজেছ DA অফ ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িজ বাই 2%। দৈনিক অগ্ৰদূত কাকতেও বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। গুৱাহাটীৰ জালুকবাৰীত হোৱা এটা অগ্নিকাণ্ডৰ ঘটনাত সন্তান, অভিভাৱকসহ একেটা পৰিয়ালৰ 4গৰাকী লোকৰ মৃত্যুৰ দুখজনক খবৰ এটা আজি অসমীয়া খবৰ কাকতে আগস্থান দিছে। আমাৰ অসম কাকতেও বাতৰিটোৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। BBCৰ বিশ্বখ্যাত 9খন দৃষ্টিনন্দন আলোকচিত্ৰৰ মাজত গুৱাহাটীত অনুষ্ঠিত হৈ যোৱা বাগৰুম্বা দহু অনুষ্ঠানৰ এখন চিত্ৰই দ্বিতীয় স্থান লাভ কৰাৰ বাতৰি এটা নিয়মীয়া বাতৰি কাকতেৰ প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া আহক আমি বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: ধন্যবাদ ডেভিড। গুৱাহাটীৰ উদ্যোগপতি

তথা ভৰালী ব্ৰাদাৰ্ছৰ স্বত্বাধিকাৰী নয়ন ভৰালীৰ যোৱা নিশা উজান বজাৰৰ বাসগৃহত 90 বছৰ বয়সত বাৰ্ধক্যজনিত কাৰণত দেহাৱসান ঘটে। তেওঁ দীৰ্ঘদিন ধৰি স্মৃতি বিভ্ৰম ৰোগত আক্ৰান্ত হৈ আছিল। উল্লেখযোগ্য যে ভৰালী ব্ৰাদাৰ্ছ গুৱাহাটীৰ আটাইতকৈ পুৰণি আৰু প্ৰতিষ্ঠিত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ ভিতৰত অন্যতম। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। বিভিন্ন জিলাৰ অভিভাৱক মন্ত্ৰীক আজি নিযুক্তি। 7 দিনৰ ভিতৰত নতুন মন্ত্ৰীসকলক দপ্তৰ বিতৰণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মৰগীয়া বানচ 60% বৃদ্ধি। বিধায়ক কৃষ্ণকমল তাঁতী আৰু তৰংগ গগৈক মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হিচাপে নিযুক্তি। চলিত শিক্ষাবৰ্ষৰ পৰাই ৰাজ্যৰ বিদ্যালয়সমূহত ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীলৈ অসমৰ ইতিহাস আৰু ভূগোল বাধ্যতামূলক কৰাৰ বাবে SCERTৰ সিদ্ধান্ত। আৰু চণ্ডীগড় ক্ৰিকেট ষ্টেডিয়ামত আজি আলহী দল আফগানিস্তানৰ বিৰুদ্ধে ভাৰত টেষ্ট খেলত অৱতীৰ্ণ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰূপ। জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি শুনক বঙাইগাঁও জিলাৰ ৰেহৰূপ। আমাৰ সৈতে আছে বঙাইগাঁৱৰ আমাৰ সংবাদদাতা তেজস ত্ৰিপাঠী। বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ত লোকপিয়লৰ জিলা পৰ্যায়ৰ তিনিদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। এই বিষয়ে অধিক জনাইছে আমাৰ সংবাদদাতাই।
1: বঙাইগাঁও জিলাৰ মুখ্য লোকপিয়লৰ বিষয়া তথা জিলা আয়ুক্ত দিবাকৰ নাথৰ তত্বাৱধানত অনুষ্ঠিত প্ৰশিক্ষণ কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠানত জিলাখনৰ প্ৰশাসনিক বিষয়া প্ৰাঞ্জল কুমাৰ দাস, মৌচম প্ৰতিম নাথ, বিভাস পাঠক, হিমাদ্ৰী নাথকে ধৰি সহ জিলা লোকপিয়ল বিষয়া পল্লৱী মেধি আৰু জিলা পৰ্যায়ৰ অন্যান্য লোকপিয়ল বিষয়াসকল উপস্থিত থাকে। অসম লোকপিয়ল সঞ্চালকালয়ৰ উপসঞ্চালক শুভব্ৰত মুখাৰ্জী আৰু ডি পি এ কে ৰংচুঙে সমল ব্যক্তি হিচাপে উপস্থিত থাকি প্ৰশিক্ষণ প্ৰদান কৰে। প্ৰশিক্ষণৰ সত্ৰসমূহত গৃহ তালিকাভুক্তি আৰু গৃহ গণনা পৰ্যায়ৰ বাবে লোকপিয়লৰ ধাৰণা, ডিজিটেল এপ্লিকেশ্যন, ক্ষেত্ৰ পৰ্যায়ৰ প্ৰক্ৰিয়া, গণনাৰ নিয়ম, তথ্যৰ গুণগত মান নিশ্চিতকৰণৰ ব্যৱস্থা আৰু প্ৰতিবেদন দাখিলৰ প্ৰক্ৰিয়া সম্পৰ্কে ব্যৱহাৰিক প্ৰদৰ্শন তথা প্ৰশিক্ষণ অন্তৰ্ভুক্ত কৰা হয়। এই প্ৰশিক্ষণ কাৰ্যসূচীত জিলাখনৰ বঙাইগাঁও ৰাজহ চক্ৰ, বৈতামাৰী ৰাজহ চক্ৰ, মানিকপুৰ ৰাজহ চক্ৰ, ডাংটোল ৰাজহ চক্ৰ, সৃজনগ্ৰাম ৰাজহ চক্ৰ, বঙাইগাঁও পৌৰসভা আৰু অভয়াপুৰী পৌৰসভাৰ ফালৰ পৰা সক্ৰিয় অংশগ্ৰহণ কৰা দেখা যায়।
0: বঙাইগাঁও চহৰৰ বীৰঝৰা ৰাজহুৱা পুথিভঁৰাল প্ৰেক্ষাগৃহত জিলা প্ৰশাসনে জিলাখনৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ বিদ্যাৰ্থীক কেন্দ্ৰীয় লোকসেৱাৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে কেৰিয়াৰ কাউন্সেলিং অনুষ্ঠিত কৰে। এই বিষয়ে অধিক জনাইছে আমাৰ সংবাদদাতা তেজস ত্ৰিপাঠীয়ে।
1: কেন্দ্ৰীয় লোকসেৱা আয়োগ অৰ্থাৎ ইউ পি এচ চিৰ পৰীক্ষা বৰ টান। এই পৰীক্ষা সাধাৰণ শিক্ষাৰ্থীৰ বাবে নহয়। শিক্ষাৰ্থীসকলক এই ভুল ধাৰণা মনৰ পৰা আঁতৰাবলৈ সাহস যোগাই বঙাইগাঁও জিলা আয়ুক্ত দিবাকৰ নাথে কয়, এই পৰীক্ষাত অৱতীৰ্ণ হবলৈ শিক্ষা লাভ কৰা মাধ্যম, পৰিয়ালৰ আৰ্থিক সমস্যা আৰু অন্য হীনমন্যতাই বাধক হ'ব নোৱাৰে। যদিহে শিক্ষাৰ্থী এজনে উপযুক্ত মাৰ্গদৰ্শনৰ সৈতে লক্ষ্য ধীৰ কৰি গহীন অধ্যয়ন কৰে। বঙাইগাঁও জিলা প্ৰশাসনৰ উদ্যোগত চহৰখনৰ বীৰঝৰা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত কেৰিয়াৰ কাউন্সেলিং সত্ৰৰ আৰম্ভণিত প্ৰদান কৰা বক্তব্যত ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া তথা জিলা আয়ুক্ত নাথে কয় যে সজাগতা আৰু উপযুক্ত মাৰ্গদৰ্শনৰ অভাৱত অন্য ৰাজ্যৰ তুলনাত অসমৰ পৰা বৰ কম সংখ্যক পৰীক্ষাৰ্থী ইউ পি এছ চি পৰীক্ষাত অৱতীৰ্ণ হয়। সেয়ে তেওঁ বঙাইগাঁও জিলাৰ শিক্ষাৰ্থীসকলক এই ক্ষেত্ৰত আগবাঢ়ি আহিবলৈ আহ্বান জনায়। হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ভাল ফলাফল লাভ কৰা জিলাখনৰ শিক্ষাৰ্থীসকলে বিচৰা মতে এই কেৰিয়াৰ কাউন্সেলিং অনুষ্ঠিত কৰাৰ কথা জিলা আয়ুক্তগৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। এই পৰামৰ্শ সত্ৰত সমল ব্যক্তি হিচাপে উপস্থিত থকা ধুবুৰী জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত তথা ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া প্ৰজ্ঞা চাইনীয়ে ইউ পি এছ চি পৰীক্ষাৰ স্তৰ, ইয়াৰ প্ৰস্তুতিৰ বাবে প্ৰয়োজন

0: প্ৰয়োজনীয় কিতাপ পত্ৰ, প্ৰশ্নকাকতৰ ভাগ, বাতৰি কাকত অধ্যয়নৰ প্ৰয়োজনীয়তা আৰু অধ্যয়নৰ বাবে সময়ৰ ব্যৱস্থাপনা আদিৰ বিষয়ে বহলাই কয়।
1: বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বঙাইগাঁও জিলাৰ বিভিন্ন শিক্ষানুষ্ঠান আৰু প্ৰকৃতিপ্ৰেমী সংগঠনে গছপুলি ৰোপণ কৰাৰ লগতে পৰিৱেশ প্ৰদূষণে সৃষ্টি কৰা সমস্যাসমূহৰ বিষয়ে আলোচনা আগবঢ়ায়। এই বিষয়ে অধিক জনাইছে আমাৰ সংবাদদাতা তেজস ত্ৰিপাঠীয়ে।
0: বঙাইগাঁও জিলাৰ অধিকাংশ শিক্ষানুষ্ঠানতে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গছপুলি ৰোপণ কৰা দেখা যায়। বিশিষ্ট ব্যক্তিসকলে এই গছপুলি ৰোৱা অনুষ্ঠানত ভাগ লৈ শিক্ষানুষ্ঠানৰ বিদ্যাৰ্থীসকলক পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা ল'বলৈ উৎসাহিত কৰাৰ লগতে তেওঁলোকৰ ভাষণৰ দ্বাৰা পৰিৱেশ সম্পৰ্কীয় নতুন জ্ঞান প্ৰদান কৰে। যিহেতু প্লাষ্টিকৰ ব্যাপক ব্যৱহাৰ আৰু ইয়াৰ দ্বাৰা সৃষ্ট আৱৰ্জনাই পৰিৱেশ সাংঘাতিক ৰূপে প্ৰদূষিত কৰাৰ লগতে উদ্ভিদৰ লগতে অন্য জীৱকুলৰ প্ৰজাতিকো ধ্বংস কৰিছে, সেয়ে প্লাষ্টিক প্ৰদূষণৰ ক্ষেত্ৰত পৰিৱেশ সচেতন ৰাইজে চৰকাৰক অতি শীঘ্ৰে এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ ব্যৱহাৰ নিষিদ্ধ কৰিবলৈ আহ্বান জনাইছে।
1: আজিৰ জিলাৰ ৰেহৰূপ ইমানেই। অহা সোমবাৰে পুৱা 9:15 লৈ আহিম আন এখন জিলাৰ ৰেহৰূপ। তেতিয়ালৈ বিদায় লৈছো, নমস্কাৰ।
2: জিলাৰ ৰেহৰূপ শুনিলে। আজি বঙাইগাঁও জিলাৰ ৰেহৰূপ শুনিবলৈ পালে। আমাৰ সৈতে আছিল বঙাইগাঁও জিলাৰ আমাৰ সংবাদদাতা তেজস ত্ৰিপাঠী।
3: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
4: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450।
5: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
6: বিশেষ লোক আদালত সমাধান সমাৰোহ। মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল।
2: আকাশবাণী গুৱাহাটীৰ মহাবাহু হিন্দী ছবিৰ গীতৰ অনুষ্ঠান। প্ৰথমে শুনক কুচ খট্টি কুচ মিঠি ছবিৰ এটি গীত কুমাৰ চানুৰ কণ্ঠত।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
5: হয়,
4: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।

0: এনে যত্ন কত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত এইবাৰ শুনক কভি অলবিদা না কেনা ছবিৰ এটি গীত। গীতটি গাইছে সোনু নিগম আৰু অলকা য়াগনিকে।

অনুষ্ঠানৰ শেষত শুনক অলকা ইয়াগনিক আৰু কুমাৰ চানুৰ কণ্ঠৰ এটি গীত, ছবি ৰাজু বন গিয়া জেণ্টলমেন।

0: হিন্দী ছবিৰ গীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু
1: অসমা সুষমা। এই শিতানত প্ৰচাৰ কৰি থকা হৈছে এলানি ধাৰাবাহিক আলেখ্য।

0: মূল আলেখ্যৰ ৰচনা ডম্বৰুধৰ পাঠকৰ, অনাতাঁৰ ৰূপান্তৰ মনোজ বৰপূজাৰীৰ, প্ৰযোজনা জয়হৰি দাসৰ। এয়া পখী যায় মন কপায়।
1: আজি শুনক তৃতীয় খণ্ড।

নৰজগতক কাউৰী শগুণ শিয়াল আদিয়ে কাণ্ডাৰী হৈ মহাদানী হৈ সহায় কৰি আহিছে। এই বৈজ্ঞানিক জৈৱচক্ৰৰ সত্যটো লোকগীতৰ অখ্যাত শিল্পীৰ সৃষ্টিত ধৰা পৰে। সেইদৰে নিষ্ঠুৰ ব্যাধৰ চিকাৰ হোৱা পক্ষীৰ প্ৰতিও কাহিনীৰ দ্বাৰা অকৃত্ৰিম দুখ বেদনা প্ৰকাশ পায়, যেন এয়া কৃষ্ণ পক্ষীৰ দুখত মৃয়মান বাল্মীকিৰ সৃষ্টিৰে ধাৰাবাহিকতা।

দুপৰীয়া লোকগীতটোত কোৱা হৈছে বিপদগ্ৰস্ত পক্ষীৰ প্ৰতি অইন পক্ষীৰ সহানুভূতি। বগা বিপদত পৰিছে, এই খবৰ বগীক দিবলৈ উৰা মাৰিছে চাকৰি চকুৱাই।

0: প্ৰণয় আৰু বীৰহ দুয়োটাৰে উপাদানে লোকগীতক চহকী কৰিছে।
1: কেতেকী চৰাইক লৈ ৰচিত বিভিন্ন উপাখ্যানবোৰত ইয়াৰ ছবি স্পষ্টভাৱে ধৰা দিছে।
0: কবিয়ে কৈছে, মাজনিশা সাৰ পাই শুনিছানে কেতিয়াবা কেতেকীৰ হিয়া ভগা মাত।
1: এই হিয়া ভঙা মাতটোক লৈয়েতো উপাখ্যান। মহাপ্ৰলয়ত হেনো বনিজলৈ যোৱা ককায়েকৰ পৰা বিচ্ছিন্ন হ'ল পত্নী আৰু ভায়েক। ভায়েকে বৌয়েকৰ চকুলো সহিব নোৱাৰিলে আৰু বৌ কাকা ক'ত বুলি আৰ্তনাদ কৰি ককায়েকক বিচাৰিবলৈ ধৰে। সেই ভাতৃয়ে বোলে বিহংগৰ ৰূপ লৈ আজিও এনেদৰে চিঞৰি আছে।
0: সেই কৰুণ কাহিনীৰ সুৰ লোকগীতত এনেদৰে ভাঙি আহিছে।

0: পখী যায় মন কপাই আ লেখ্যখনিৰ তৃতীয় খণ্ডটি শুনিলে। রচনা ডম্বৰুধৰ পাঠকৰ, প্ৰযোজনা জয়হৰি দাসৰ। ইতিপূৰ্বে প্ৰচাৰিত আলেখ্যখনিৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।
1: অসমা সুষমা অনুষ্ঠানটি শুনিলে।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
1: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
0: তাৰ মানে?
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত কি হয়?
1: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক হিন্দী ছবিৰ গীত। আজি শুনাবলৈ লৈছো কবীৰ সিং ছবিৰ কেইটিমান গীত। প্ৰথমে শুনক অখিল সচদেৱা আৰু তুলসী কুমাৰৰ কণ্ঠৰ এই গীতটি।

এইবাৰ শুনক আৰমান মালিকৰ কণ্ঠৰ এটি গীত। এই গীতটি লিখিছে ইৰশাদ কামিলে আৰু সংগীত বিশাল মিশ্ৰৰ।

শ্রোতাসকলে শুনি আছে কবীৰ সিং ছবিৰ কেইটিমান গীত। এইবাৰ শুনক শ্রেয়া ঘোষালৰ কণ্ঠৰ এটি গীত। গীতটিৰ ৰচনা ইৰ্ষাদ কমিলৰ আৰু সংগীত অমল মালিকৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: আগবঢ়াইছো এটি বিশেষ অনুষ্ঠান, আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। এই অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। আমাৰ প্ৰাণৰ

0: আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা অনুষ্ঠানটিৰ আদৰৰ শ্ৰোতা, আপোনাক নমস্কাৰ। যোৱা খণ্ডৰ পৰা আমি ডক্টৰ ভূপেন হাজৰিকাৰ গীতৰ বিস্তাৰ এই সম্পৰ্কে কথা পাতি আছোঁ। এই আলাপত ভাগ লৈছে প্ৰাগজ্যোতিষ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, অসমৰ এগৰাকী বিশিষ্ট লেখক তথা ডক্টৰ ভূপেন হাজৰিকাৰ ভাগিন জোঁৱাই পৰমানন্দ মজুমদাৰে। যোৱা খণ্ডত আমি ভূপেন হাজৰিকাৰ সংগীতা কাকতিৰ সৈতে ৰিমেক কৰা দুটিমান গীতৰ বিষয়ে আলোচনা কৰি আছিলোঁ। ভূপেন হাজৰিকাই তেওঁৰ কিছু সংখ্যক গীত পুনৰবাৰ গাইছে, বহু গীত তেওঁ এবাৰ দুবাৰ তিনিবাৰলৈকে গাইছে। প্ৰত্যেকটোতে গায়কীৰ পাৰ্থক্য অনুভূত হয়, কোনোবাটোত শব্দৰ কোনোবাটোত সুৰৰ সামান্য সালসলনিও মন কৰা যায়। সংগীতা কাকতিৰ সৈতে তেখেতে আকৌ এবাৰ গোৱা এটি গীত আছিল জনকপুৰৰ জানকী, এই বিষয়ত আলোকপাত কৰি এয়া পৰমানন্দ মজুমদাৰ।
1: সেই গানটো আছিলে এৰাবত সুৰৰ গান আছিলে, অলপতে আমি এৰাবত সুৰ চাওঁতে মন কৰিলোঁ গানটো। এৰাবত সুৰত ভূপেন হাজৰিকা আৰু সন্ধ্যা মুখাৰ্জী গানটো তাত গাইছিলে এৰাবত সুৰত, তেতিয়াই গোৱা 56-57 গোৱা।
0: সন্ধ্যা
1: মুখাৰ্জী গোৱা একমাত্ৰ অসমীয়া গান এইটো। সন্ধ্যা মুখাৰ্জী যেতিয়া ঢুকাই সেই কথাটো ওলাইছিল যে অসমীয়া গান তেওঁ এটা গাইছিলে,
0: আৰু এৰাবত সুৰত আছিল
1: আছিল
0: তাৰপিছত আৰু
1: তেওঁ তাৰপিছত আৰু গোৱা

0: বেনেডিক্ট আছিলে মণিৰাম দেৱন চিনেমাৰ গীত
1: তত্ত্বতীখাৰী অগ্নিশক্তি ৰক্ত বৰণে জ্বলেনে
0: জ্বলে হয়
1: সেই গানটো মণিৰাম দেৱনত বহু শিল্পী একেলগে গাইছে দেই এইটো উল্লেখযোগ্য কথা তাত ভূপেন হাজৰিকা আছে শ্যামল মিত্ৰ আছে সুদক্ষিণা শৰ্মা আছে দিলীপ শৰ্মা আছে স্তুতি পেটল বোধহয় তাৰ লগত আছিলে জয়ন্ত হাজৰিকা আছে এইবিলাকে লগ লাগি সেই গানটো গাইছিলে ভূপেন হাজৰিকাৰ জীৱন অন্যতম শ্ৰেষ্ঠ গীত সুন্দৰ কথা শৈলী তাত যিখিনি কথা আছে বৰ মনত ৰৈ যোৱা কথা
0: গীতটোৰ সুৰৰ ধৰণ এনেকুৱা যে গীতটো শুনি থাকিলে তেজ উতলি উতলি আহি থকা
1: ধৰণৰ আহি থাকে
0: সংগ্ৰামী চেতনা
1: তাত এটা লাইনে মোক খুব স্পৰ্শ কৰে তেজ হোৱা যোগ জানো মহাপুৰুষ হয় বৰ সুন্দৰ তেজ হোৱা যোগ জানো মহাপুৰুষ হয়।

0: কিবা নহয় কিবা উদ্দেশ্যত তেখেতে গীতটি দ্বিতীয়বাৰ গায়। হয়তো গীতটি তেখেতৰ প্ৰিয়, হয়তো প্ৰথম গীতটি লুপ্ত হোৱাৰ আশংকা কৰি বা নষ্ট হ'ব বুলি হয় বেয়া হৈ যাব বুলি।
1: মোৰ ধাৰণা তেওঁ গান মানুহক পাহৰিব দিয়া নাই, তেওঁ গানটো পাহৰিব দিয়া নাই যে গানটো মই লিখিছিলোঁ আকৌ তোমালোকে শুনা।
2: তপ্ত তিখাৰে

0: এই গীতটি ডক্টৰ ভূপেন হাজৰিকাই লিখিছিল প্ৰায় 13 বছৰ বয়সত। গীতটি লিখোঁতে নতুন ভাৰত গঢ়িম বুলি লিখিছিল, যিটো পাছত বিষ্ণুপ্ৰসাদ ৰাভাৰ পৰামৰ্শক্ৰমে নতুন অসম গঢ়িম কৰিলে। এই গীতটি বিষ্ণুপ্ৰসাদ ৰাভাই লিখা আলেখ্য মুক্তিদেউলতো সন্নিৱিষ্ট হৈছিল আৰু মুক্তিদেউলত গীতটি প্ৰকাশ হৈছিল। মুক্তিদেউলত গীতটি প্ৰকাশ হোৱাৰ পাছত ডক্টৰ ভূপেন হাজৰিকা এবাৰ আমেৰিকাৰ এটি দ্বীপত বন্দী হৈ থাকিবলগীয়া হৈছিল। তেওঁক বিমানবন্দৰৰ পৰা আটক কৰি লৈ যোৱা হৈছিল আৰু সেইলৈ এটা বৰ উল্লেখযোগ্য ঘটনা আছে।
1: সেইটো ভূপেন হাজৰিকাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ঘটনা। সেইকাৰণে তেওঁৰ অগ্নিযুগৰ ফিৰিংগুটি গীতটো মই ভূপেন হাজৰিকাৰ জীৱনৰ টাৰ্ণিং পইণ্ট বুলি ভাবোঁ। এইকাৰণে যে ভূপেন হাজৰিকা বিষ্ণুপ্ৰসাদ ৰাভাৰ বৰ প্ৰিয়তম শিষ্য আছিলে। প্ৰথম তেওঁক গান গোৱাইছিল বিষ্ণুপ্ৰসাদ ৰাভাই প্ৰথমখন গ্ৰামোফোন ৰেকৰ্ড। আৰু এবাৰ 1948 চনত হ'বলা বিষ্ণুপ্ৰসাদ ৰাভা তেতিয়া সেই প্ৰথম ভূপেন হাজৰিকাই লগ পোৱা বিষ্ণুপ্ৰসাদ ৰাভা নহয়, তেতিয়া তেওঁ আত্মগোপনত থকা বিষ্ণুপ্ৰসাদ ৰাভা। তেওঁ বিপ্লৱী কমিউনিষ্ট পাৰ্টীত যোগদান কৰিছে, চৰকাৰে সেই পাৰ্টিটো হেৰি কৰিছে, বেআইনী ঘোষণা কৰিছে, গতিকে তেওঁ দিহিঙি দি পাই ঘূৰি ফুৰে। এনে সময়তে তেওঁ কামাখ্যাৰ নামনিত এঘৰ মানুহৰ তাত তেওঁ আছিলে। তাৰ পৰাই তেওঁক ভূপেন হাজৰিকাক তেওঁ মাতি পঠিয়ালে যে ভূপেন তুমি মোৰ ওচৰলৈ আহা। আৰু ভূপেন হাজৰিকাক তেওঁ ক'লে যে তোমাৰ অগ্নিযুগৰ ফিৰিঙতি গানটো আৰু লগত দুটামান তোমাৰ বিপ্লৱী গান মোৰ মুক্তি দেউল বুলি এখন মই গীতি নৃত্য নাটিকা লিখিছোঁ, তাত মই ব্যৱহাৰ কৰিম, তুমি মোক অনুমতি দিয়া। তেতিয়া ভূপেন হাজৰিকাই খুব আনন্দৰে অনুমতি দিলে আৰু সেই গানটো তাত সন্নিৱিষ্ট হ'ল। আৰু ভূপেন হাজৰিকাই এটা প্ৰবন্ধত লিখিছে যে এই গান মোৰ গান বিষ্ণু ককাইদেউৰ কিতাপৰ লগত সন্নিৱিষ্ট হোৱাৰ লগে লগে

0: অসমৰ কৃষক বনুৱাবিলাকে মোৰ গান গাবলৈ ধৰিলে, মই বৰ উৎফুল্লিত হ'লোঁ। আৰু বিষ্ণুভাই কৰিলে কি যে তোমাৰ গান ইয়াত সোমাল, গতিকে কিতাপখন কিন্তু আমাৰ দুজনৰ হ'ব, এতিয়া কিতাপখনৰ লেখক আমি দুজন, বিষ্ণুৰাভা আৰু ভূপেন হাজৰিকা, তেনেকৈ কিতাপখন তেনেকৈ ছপা হৈ গ'ল। আৰু তেতিয়া কিতাপখন ছপাইছিলে নীৰেণ লাহিৰী বুলি এগৰাকী পৰৱৰ্তী কালত এডভকেট হিচাপে বিখ্যাত আৰু, তেতিয়া তেওঁ সেই কিতাপখন তেওঁ ছপাইছিলে, তেওঁ সেই দলৰে লোক আছিলে। সেই কিতাপখন ছপোৱাৰ এবছৰ পিছত তেওঁ ফেলোশ্বিপ লৈ তেওঁ আমেৰিকালৈ গ'ল পি এইচ ডি কৰাৰ কাৰণে। আমেৰিকাত গৈ যেতিয়া তেওঁ বিমানবন্দৰত নামিলে, তেতিয়া তাৰ নিৰাপত্তা বাহিনী তেওঁক লগে লগেই অন্য এটা ঠাইলৈ লৈ গ'ল আৰু এটা সৰু দ্বীপত কয়দী, ৰাজনৈতিক কয়দীৰ লগত তেওঁক ৰাখিলে সৰু কোঠালীত। তেওঁক কোৱা হ'ল যে আপোনাৰ হেৰিবিলাক, সেই যিটো কাগজ পত্ৰ যদি চেক কৰিব লাগে নিয়ম, সেই নিয়মৰ কাৰণে অনা হৈছে। তাৰপিছত বিষয়াবিলাকে এটাৰ পিছত এটাকৈ তেওঁক প্ৰশ্ন কৰিব ধৰিলে। সাতদিন ধৰি তেওঁক এটাৰ পিছত এটা প্ৰশ্ন কৰিলে। তাৰে দুটামান প্ৰশ্ন মোৰ মনত আছে। তেওঁক সুধিলে, তুমি ফ্ৰীডম অফ টেম্পল বুলি এখন কিতাপ লিখিছা নেকি? তেতিয়া ভূপেন হাজৰিকা মনত পৰি গ'ল, মুক্তিদেউল যে হয় মোৰ নেতা, আমাৰ নেতা বিষ্ণু প্ৰসাদ ৰাভাৰ লগত মই কিতাপখন লিখিছোঁ, মনত পৰি ক'লে। তাৰ পিছৰ যিটো প্ৰশ্ন তেওঁক কৰিছিলে বিষয়াজনে, সেইটো হ'ল যে তুমি ভাৰতবৰ্ষৰ দুৰ্ভিক্ষ কেনেকৈ নিৰ্মূল কৰিব পাৰিম বুলি ভাবিছা? ভূপেন হাজৰিকাই এইটো উত্তৰ দিছে এনেকৈ যে মই এতিয়া ভবা নাই, পঢ়া শুনা কৰি লওঁ তাৰপিছত ভাবিম, এনেকৈ তেওঁ উত্তৰ দিছে। তেওঁ মানে প্ৰবন্ধটোত উল্লেখ কৰিছে এই কথাটো। ঠিক তেনেকৈ তেওঁৰ লগত এনেকুৱা ধৰণৰ বিভিন্ন প্ৰশ্ন উত্তৰবিলাক কৰাৰ পিছত, আলোচনা কৰাৰ পিছত, সাতদিন পিছতে তেওঁক যাবলৈ দিছে।
1: অসমত হোৱা এখন কিতাপৰ কাৰণে তেওঁ বন্দী হ'ব লগা হ'ল আমেৰিকা।
0: আমেৰিকাত তাৰমানে সেই খবৰটো তেতিয়া চোৰাংচোৱা বিভাগ ইমান হেৰি শক্তিশালী আছিল যে সেই খবৰটো আমেৰিকাত পাই গ'ল। আৰু ভূপেন হাজৰিকাকো, যিহেতু বিষ্ণুভা এজন দগদা কমিউনিষ্ট, ভূপেন হাজৰিকাকো তেওঁলোকে কমিউনিষ্ট বুলি সন্দেহ কৰিলে। তাৰ কাৰণটো এনেকুৱা যে সেই সময়ত আমেৰিকাত মানে প্ৰবল আন্দোলন হৈ আছে, বৰ্ণ বৈষম্য বিৰোধী আন্দোলন হৈ আছে, পল্লৱচন তাৰ নেতা। গতিকে এনেকুৱা এজন ব্যক্তি যদি ইয়ালৈকে আহে, এই আন্দোলনত মানে সংযোগ হৈ যাব পাৰে,
1: ইন্ধন যোগাব,
0: সেইটো ভাবেই তেওঁলোকে বোধহয় ভূপেন হাজৰিকাক প্ৰাথমিকভাৱে এনেকুৱা এটা অনুসন্ধান চলাইছিল ভূপেন হাজৰিকাৰ ক্ষেত্ৰত, তেওঁ কি ধৰণৰ মানুহ। কিন্তু তেওঁলোকে যিটো ভাবিছিল সেইটোৱে হ'লগৈ। ভূপেন হাজৰিকা সাতদিন পিছত কলম্বিয়া ইউনিভাৰ্চিটিত গৈ পেলাই জইন কৰিলে পি এইচ ডিত। জইন কৰাৰ পিছত তেওঁ মানে পল্লৱচনৰ কথা শুনিছে আৰু আগতেই শুনি গৈছে।
1: ইয়াত জ্যোতিপ্ৰসাদ আগৰৱালাই তেখেতক কোৱা বুলি কয়,
0: জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁ কৈছিল যেতিয়া আমেৰিকাত যাব বুলি তেওঁ গম পালে যে তুমি হেৰিক লগ কৰি আহিবা,
1: পল্লৱচনক
0: লগ কৰি আহিবা, সেইটো তেওঁৰ মনত আছে। গতিকে পল্লৱচনক লগ পোৱাৰ কাৰণে তেওঁ উদ্গ্ৰহ হৈ আছে কেনেকৈ লগ পোৱা যায়। এনেতে এখন ফাংচনৰ খবৰ পালে য'ত পল্লৱচন গীত গাব আহিব, তেতিয়া তেওঁ চাবলৈ গ'ল। চাবলৈ গৈ তেওঁ যিটো বৰ্ণনা দিছে, বৰ সুন্দৰ বৰ্ণনা দিছে। তাত ষ্টেজত এটা বাকচ, কাগজৰ বাকচ এটা বনাই থোৱা আছে, তাত মানে আমেৰিকাৰ যিবিলাক মানে হেৰি প্ৰশাসনক তাত মানে ৰাষ্ট্ৰপতি ইত্যাদিৰ ফটো তাত থৈ দিয়া আছে, আৰু পুঁজিপতিসকলৰ বিভিন্ন চিহ্ন তাত থৈ দিয়া আছে। আৰু পল্লৱচন যেতিয়া মঞ্চলৈ প্ৰৱেশ কৰে, আহিয়ে প্ৰথম গোৰটো মাৰিছে সেই বাকচটোত, বাকচটো ভাঙিছে। ভঙাৰ পিছত তেওঁ বক্তৃতা আৰম্ভ কৰিছে, প্ৰথমতে বক্তৃতা আৰম্ভ কৰিছে, তাৰপিছত তেওঁ গান গাইছে। ভূপেন হাজৰিকাই বৰ্ণনা কৰিছে তেওঁৰ এক্সপ্ৰেশ্যনটো বৰ্ণনা কৰিছে যে তেওঁ এনেকৈ গান গাবলৈ আৰম্ভ কৰিলে, প্ৰতিটো শব্দই স্পষ্ট আৰু বলিষ্ঠ, এনেকুৱা লাগিল যেন সভাগৃহত উপস্থিত থকা প্ৰত্যেকজনেই এতিয়া বৰ্ণ বৈষম্য বিৰোধী আন্দোলনত চামিল হ'ব, এনেকুৱা লাগিল তেওঁ। চববিলাকে যেন এতিয়া পল্লৱচনৰ এই পাৰ্টিত যোগদান কৰিব আৰু আন্দোলনত নামি পৰিব, এনেকৈ তেওঁ উদ্যুক্ত হৈ গান গাইছিলে। উচ্চাৰণৰ কথাটো খুব কৈছে তেওঁ, ইমান স্পষ্ট উচ্চাৰণ। মই ভাবোঁ সেই যে পল্লৱচনৰ গোৱাৰ যিটো স্পিৰিট, সেই স্পিৰিটটো ভূপেন হাজৰিকাই আয়ত্ত কৰিছিল, তেতিয়াই আয়ত্ত কৰিছিল। তাৰপিছত হ'ল কি, অনুষ্ঠান যেতিয়া শেষ হ'ল, শেষ হোৱাৰ পিছত তেওঁ গ্ৰীণ ৰুমলৈ গ'ল পল্লৱচনক লগ কৰাৰ কাৰণে। পল্লৱচনক দেখি প্ৰথম যিটো তেওঁৰ অনুভৱ, সেইটো হ'ল মই যেন বিষ্ণু ককাইদেউক দেখিবলৈ পাইছোঁ, একেই দেহৰ অৱয়ব, সেইটোৱেই একমাত্ৰ কথা নহয়। কিন্তু এই যে পল্লৱচনক লৈ পেলাই আমেৰিকাৰ চৰকাৰ ত্ৰাসিত হয়, যিটো কাৰণত আমাৰ ভাৰতবৰ্ষতো বোধহয় তাৰ চৰকাৰ বিষ্ণুভাগ লৈ পেলাই ত্ৰাসিত হয়, ইয়াত যেনেকৈ পল্লৱচনক লৈ পেলাই ত্ৰাসিত হয় চবেই, সেইটো তেওঁ তাত চিমিলাৰিটি পাই গ'ল তাতে, সেইটোৱেই কথা কাহিনীটো।
1: ভূপেন হাজৰিকাৰ একেটি গীতৰ কথা আমি পাতি আছিলোঁ, শৰতৰ শেৱালি নতুন নিয়ৰে শুভ্ৰ শুভ্ৰ কিবা কথা পাতে, এই গীতটিৰ দুটা সংস্কৰণ পোৱা যায়, এই গীতটিৰ বিষয়ে অকণ জনাব নিবিচাৰোঁ।
0: শৰতৰ শেৱালি গানটো আমি শুনিছিলোঁ প্ৰথম এই

0: বন্দনা বৰুৱা কণ্ঠত। সেই গানটোৰ তেওঁ গোৱাৰ বহু পিছত তেওঁ নতুনকৈ এটা গুৰ কৰি সেই গানটো আকৌ ভূপেনে নিজে গাইছে।
1: সেই গীতটি বেছিকৈ চলে বাৰু এতিয়া?
0: হয়, দুইটা গানে কিন্তু বেলেগ মাধুৰ্য আছে, দুইটা গানে সমানে, এইটো গানৰ সুৰ আৰু এইটো গানৰ সুৰ সম্পূৰ্ণ পৃথক। সেইটো অলপ খৰকৈ গোৱা, এইটো অলপ লেনিয়াই লেনিয়াই গোৱা, কিন্তু দুইটাৰে মাধুৰ্য বেলেগ বেলেগ, দুইটাৰে অপূৰ্ব গান।
1: এটি নাৰী কণ্ঠত থকা, এটি পুৰুষ কণ্ঠত থকা, কিন্তু সৰ্বাধিক প্ৰচাৰ হয় বা বাজে পিছত ভূপেন হাজৰিকাই নিজে।
0: আগৰটো বোধ হয় নাপায় নেকি, বিচাৰি
1: নাপায় সম্ভৱতঃ,
0: কিন্তু আগৰটো আগৰটো কিন্তু আছে।
1: আছে, হয়, কথা একেখিনিয়ে,
0: কথা একে,
1: সুৰহে বেলেগ, তাৰ
0: এইটো গোৱাৰ ষ্টাইলটো বেলেগ
1: বেলেগ বেলেগ, হয়,
0: খুব সুন্দৰ, দুইটা ষ্টাইলে শুনিবলগীয়া।
1: আমাৰ সংগ্ৰহত বন্দনা বৰুৱাই গোৱা সেই পুৰণি গীতটি নাই, কিন্তু পাছত অৰুন্ধতী দাস বৰুৱা নামৰ শিল্পীগৰাকীয়ে সেই পুৰণি সুৰৰ গীতটি নিজৰ কণ্ঠত বাণীবদ্ধ কৰিছিল। তাৰে কিয় অংশ আমি শ্ৰোতাসকলক শুনাব খুজিছোঁ, সুৰটোৰ আভাস দিবৰ নিমিত্তে। তাৰ পাছতে আমি ভূপেন হাজৰিকাই পুনৰ গোৱা নিজৰ গীতটি শুনাম।

আদৰৰ শ্ৰোতা, আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা অনুষ্ঠানটিৰ এই খণ্ডটিৰ পৰাও বিদায় ল'বৰ সময় হ'ল। পৰমানন্দ মজুমদাৰ ডাঙৰীয়াৰ সৈতে হোৱা আলাপৰ পৰৱৰ্তী অংশৰে আমি অহা খণ্ডত পুনৰ লগ পাম। নমস্কাৰ।

0: আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। লগতে নিউজ অন AIR মোবাইল এপতো আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে শুনিবলৈ পাব। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত উৎপল বৰা, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, বিবেক শৰ্মা আৰু শ্বেখ আব্দুল্লাহ আহমেদ, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন আৰু ৰমেন কুমাৰ শৰ্মা, FM ট্ৰান্সমিটাৰত দীপামণি ডেকা, আৰু ষ্টুডিঅ'ত মই হিমাশ্ৰী কলিতা।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্যিক মন্ত্ৰীসভাত 12গৰাকী মন্ত্ৰীয়ে কালি শপতগ্ৰহণৰ পাছতেই সন্ধিয়া অনুষ্ঠিত দ্বিতীয়খন কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সংবাদমেলত প্ৰকাশ কৰা অনুসৰি অহা 7 দিনৰ ভিতৰত নতুন মন্ত্ৰীসকলক দপ্তৰ বিতৰণ আৰু আজিৰ ভিতৰতে বিভিন্ন জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব বিতৰণ কৰা হ'ব। কেবিনেটে ৰাজ্য চৰকাৰৰ সকলো কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মৰগীয়া ভাট্টা বৰ্তমানৰ 58% পৰা বৃদ্ধি কৰি 60% কৰাত অনুমোদন জনায়। এই সিদ্ধান্তৰ ফলত ৰাজ্য চৰকাৰৰ 8 লাখৰো অধিক কৰ্মচাৰী আৰু পেঞ্চনাৰ উপকৃত হ'ব। কেবিনেট বৈঠকত গ্ৰহণ কৰা আন এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত অনুসৰি বিধায়ক উন্নয়ন পুঁজিৰ ধন এই বছৰ 1.5 কোটি টকালৈ আৰু অহা বিত্তীয় বৰ্ষৰ পৰা এই পুঁজি 2 কোটি টকালৈ বৃদ্ধি হ'ব। 2 কোটি টকাৰ ভিতৰত 10% টকা অন্যান্য ব্যয়ৰ বাবে ধৰা হৈছে। অৰ্থাৎ 1.8 কোটি টকা মূল পুঁজিৰ বাবে ব্যৱহাৰ হ'ব আৰু 20 লাখ টকা অন্যান্য কামত খৰচ হ'ব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰা অনুসৰি অহা 6 জুলাইৰ পৰা 21 দিনৰ বাবে বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰীয়ে আৰু কয় যে বাজেট গৃহীত হোৱাৰ পাছত 1 আগষ্টৰ পৰা ৰাজ্য চৰকাৰৰ প্ৰতিখন আঁচনি পুনৰ নিয়মিতভাৱে কাৰ্যকৰী কৰা হ'ব। কেবিনেটে ৰাজ্যখনৰ দ্বিতীয় ৰাজধানী ডিব্ৰুগড় উন্নয়ন পৰিষদ গঠন কৰি ৰাজধানী চহৰখন 20 কিলোমিটাৰ ব্যাসাৰ্ধলৈকে উন্নয়নৰ সিদ্ধান্ত গ্ৰহণ কৰে। দ্বিতীয় ৰাজধানী চহৰখনৰ উন্নয়নৰ বাবে 500 কোটি টকা ধাৰ্য কৰাৰ লগতে ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনক দ্বিতীয় ৰাজধানীৰ অধ্যক্ষ হিচাপে অনুমোদন জনায়। অধ্যক্ষগৰাকীয়ে কেবিনেট মৰ্যাদা লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে সংবাদমেলত প্ৰকাশ কৰে। দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চল উন্নয়ন প্ৰাধিকৰণ ডিব্ৰুগড়ে দ্বিতীয় ৰাজধানী অঞ্চলৰ উন্নয়নৰ সৈতে জড়িত আঞ্চলিক আৰু ক্ষেত্ৰীয় পৰ্যায়ৰ উন্নয়নৰ পৰিকল্পনা প্ৰস্তুত কৰা, বিকাশ কৰিডৰ আৰু নগৰ সম্প্ৰসাৰণ এলেকা চিনাক্ত কৰাৰ দায়িত্ব বহন কৰিব। উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ হিচাপে স্থানীয় বিধায়কগৰাকীয়ে কাৰ্যনিৰ্বাহ কৰাৰ লগতে ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সচিবগৰাকী উপাধ্যক্ষ হিচাপে থাকিব। একেদৰে ডিব্ৰুগড় জিলা আয়ুক্তগৰাকী সদস্য হিচাপে আৰু দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চলৰ মুখ্য কাৰ্যবাহী বিষয়া, ডিব্ৰুগড় পৌৰ নিগমৰ আয়ুক্ত আৰু ডিব্ৰুগড় জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকী সদস্য হিচাপে থাকিব। ইয়াৰ লগতে জিলাখনৰ সকলো বিভাগৰ জিলা পৰ্যায়ৰ মুৰববী বিষয়াসকল পদেন সদস্য হিচাপে থাকিব। ইপিনে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ৰঙাপাৰাৰ বিধায়ক কৃষ্ণকমল তাঁতী আৰু নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈক মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হিচাপে নিযুক্তি দিয়ে। গৃহ মন্ত্ৰালয়ে 2027 বৰ্ষৰ পদ্ম বঁটাৰ বাবে আবেদন দাখিলৰ অন্তিম দিন অহা 31 জুলাই ধাৰ্য কৰিছে। যোৱা 15 মাৰ্চৰ পৰা আৰম্ভ হোৱা মনোনয়ন প্ৰক্ৰিয়া ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেলত অনলাইনযোগে দাখিল কৰিব পাৰিব বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে পদ্মবিভূষণ, পদ্মভূষণ, পদ্মশ্ৰী বঁটা দেশৰ সৰ্বোচ্চ অসামৰিক বঁটাৰ অন্যতম। 1954 চনৰ পৰা এই বঁটা আগবঢ়াই অহা হৈছে। প্ৰতিবছৰে গণতন্ত্ৰ দিৱসৰ দিনা এই বঁটা ঘোষণা কৰা হয়। কলা, সাহিত্যৰ শিক্ষা, ক্ৰীড়া, ঔষধ, সমাজসেৱা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, ৰাজহুৱা পৰিক্ৰমা, অসামৰিক সেৱা, ব্যৱসায় আৰু উদ্যোগ খণ্ডত আগবঢ়াই অহা বিশেষ অৰিহণা আৰু সাফল্যৰ বাবে নিৰ্বাচিত ব্যক্তিসকলক এই বঁটাসমূহ আগবঢ়োৱা হয়। মন্ত্ৰালয়ে জনসাধাৰণক নিজৰ মনোনয়ন দাখিল কৰাৰ লগতে মনোনয়ন আৰু পৰামৰ্শ প্ৰদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ আহ্বান জনাইছে। অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী যশস্বী সংগীত পৰিচালক আৰু কণ্ঠশিল্পী ৰমেন বৰুৱাৰ আজি উপজা দিন। এগৰাকী প্ৰতিতযশা শিল্পীয়ে 1959 চনত মুক্তি পোৱা নিব বৰুৱাৰ ছবি আমাৰ ঘৰৰ যুটীয়া সংগীত পৰিচালক হিচাপে ছবিৰ সংগীত পৰিচালনাৰ সৈতে জড়িত হৈ পৰিছিল। পৰৱৰ্তী সময়ত অৰ্থাৎ 1969 চনত তেওঁ ডঃ বেজবৰুৱাত প্ৰথমবাৰলৈ স্বাধীনভাৱে সংগীত পৰিচালনা কৰে। 2খন বাংলা ভাষাৰ ছবিকে ধৰি মুঠ 27খন ছবি তেওঁ স্বাধীনভাৱে সংগীত পৰিচালনা কৰিছিল। ৰমেন বৰুৱা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এগৰাকী স্বীকৃতিপ্ৰাপ্ত কণ্ঠশিল্পী আৰু সুৰকাৰ। তেওঁ কেশৱ মহন্ত, অজিত বৰুৱা, নৱকান্ত বৰুৱা, সতীশ দাস আদি ভালেসংখ্যক গীতিকাৰৰ গীতত সুৰ কৰিছিল। ভাৰতীয় গণনাট্য সংঘৰ এগৰাকী অগ্ৰণী কৰ্মী ৰমেন বৰুৱাৰ উপজাত

0: দিনটো আজি গুৱাহাটীৰ নিউৱাৰ্ড প্লেয়াৰ্ছৰ প্ৰেক্ষাগৃহত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হ'ব। চণ্ডীগড়ৰ মুল্লানপুৰৰ মহাৰাজা যাদৱিন্দৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত চলি থকা ভাৰত আৰু আফগানিস্তানৰ মাজৰ টেষ্ট মেচত ভাৰতে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰি আছে। উল্লেখযোগ্য যে 2018 চনৰ পাছৰ পৰা এয়া হৈছে ভাৰত আৰু আফগানিস্তানৰ মাজৰ প্ৰথমখন টেষ্ট মেচ। শুভমন গিলে ভাৰতীয় দলটোক নেতৃত্ব দিছে। দীৰ্ঘদিনৰ অন্তত ভাৰত ভ্ৰমণ কৰা দলটোৱে একমাত্ৰ টেষ্ট খেলখনৰ উপৰি তিনিখনীয়া এদিনীয়া শৃংখলাতো ভাগ ল'ব। খেলকেইখন ক্ৰমে অহা 13, 17 আৰু 20 জুনত অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 12:05 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ এতিয়াৰ অনুষ্ঠান পৰাগমালা লাইভ। আগবঢ়াব মেনকা দেৱে।
2: नमस्कार श्रोताओं, आप सबका परागमाला लाइव में बहुत बहुत स्वागत है। आज अभिनेता सुनील दत्त जी का जन्मदिवस है। वे भारतीय सिनेमा जगत के दिग्गज अभिनेता, फिल्म निर्माता और राजनेता थे। पेशे उनके द्वारा अभिनय किए गए कुछ फिल्मों के गीत। प्रस्तुत है पहला गीत फिल्म मिलन से, आवाज़ें लता मंगेशकर और मुकेश के।

0: करे शोर।
1: पवन करे शोर।
0: अरे बाबा शोर नहीं, शोर शोर शोर।

ಮರತ ಜಾ ಮರತ ಜಾ ಮರತ ಜಾ ಮಾ

0: इस गीत के साथ ही परागमाला लाइव कार्यक्रम यही समाप्त होता है।
1: परागमाला परागमाला
2: परागमाला लाइव खुनिले আগবঢ়ালে মেনকা দেৱে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
3: শ্ৰোতাসকলক নমস্কাৰ জনাই আৰম্ভ কৰিছো বিজ্ঞান ধাৰাবাহিক জলবায়ুৰ পৰিৱৰ্তন পৃথিৱীৰ ভৱিষ্যত। এই ধাৰাবাহিকৰ আজিৰ খণ্ডত আগবঢ়োৱা হৈছে

0: এই সামগ্রিক পর্যালোচনামূলক আলোচনা। এই পর্যালোচনাত অংশগ্রহণ করেছে ডক্টৰ জয়দীপ বৰুৱা, লগতে ধারাবাহিকখনির প্রযোজক অশোক ভট্টাচার্য আর প্রবাল কুমার শর্মায়। এয়া শুনক বিজ্ঞান ধারাবাহিক জলবায়ুর পরিবর্তন পৃথিবীর ভবিষ্যতর দা পঞ্চাশতম তথা অন্তিম খণ্ড।
1: আমাৰ কেন্দ্ৰযোগে প্ৰচাৰিত জলবায়ু পৰিৱৰ্তন আৰু পৃথিৱীৰ ভৱিষ্যত এই শীৰ্ষক ধাৰাবাহিকখনৰ আমি শেষৰটো খণ্ডত আজি উপনীত হৈছোঁ। ইতিমধ্যে আমি 51টা খণ্ড প্ৰচাৰ কৰিলোঁ, ইয়াৰ প্ৰায়ভাগেই আপোনাৰ আলক্ষ্য ৰূপত আমাৰ এই অনুষ্ঠানটো প্ৰচাৰ কৰিছিলোঁ, তাৰ মাজত দুই এটা আমাৰ আলোচনাও আছিলে। আজিৰ আলোচনাত যোৱা 51টা খণ্ডত আমি কি কি প্ৰচাৰ কৰিলোঁ, আমাৰ শ্ৰোতাসকলে কেনে পালে আৰু বিষয়সমূহৰ গুৰুত্ব কেনেকুৱা আছিল, এই বিষয়ে কিছু আলোচনা কৰিবলৈ আমাৰ অনুষ্ঠানলৈ আমন্ত্ৰণ কৰি আনিছোঁ ডক্টৰ জয়দীপ বৰুৱা। আৰু এই আলোচনাত ভাগ লৈছে মোৰ সৈতে মোৰ সহযোগী অশোক ভট্টাচাৰ্যই। মই প্ৰথমতে আমাৰ ভট্টাচাৰ্যক সুধিব বিচাৰিছোঁ যে এই যোৱা 51টা খণ্ডত মূল মূল বিষয়সমূহ কি কি আছিল এই ধাৰাবাহিকখনৰ, এই বিষয়ে অকণমান কওকচোন শ্ৰোতাসকলক।
2: মূল বিষয় বুলি ক'লে আমি প্ৰথমটো যদি চাওঁ, প্ৰথমতে আমি ইয়াৰ এটা যিটো কাৰ্টেন ৰেজাৰ বুলি কয়, অৰ্থাৎ আমি তাৰ এটা সামগ্ৰিকভাৱে 52টা খণ্ডত আমি কি পৰিকল্পনা কৰিছোঁ আৰু বিষয়টো কেনেকুৱা হ'ব এই বিষয়ে আমি আলোচনা
1: কৰিছোঁ
2: প্ৰথমটো খণ্ড। গতিকে তাৰপিছত আমি যদি চাওঁ সকলো প্ৰত্যেকটো খণ্ডতেই আমি কেতিয়াবা ঠিক নাটকীয় ভংগীমাৰে উপস্থাপন কৰিছোঁ, কেতিয়াবা আলেখ্য ধৰণৰ হৈছে, কিন্তু যেনেকৈ নহওক আমাৰ বিষয়সমূহ আমি বাৰু কৈ যাম। প্ৰায় 51টা খণ্ডৰ কথা ক'ব লাগিব, তাৰ ভিতৰত আমাৰ 3টা আলোচনা আছিলে। গতিকে 3টা আলোচনাত আমি যিখিনি আলোচনা কৰিছিলোঁ সেইখিনি হৈছে আমাৰ পৰ্যালোচনা, দৰাচলতে পাৰ হৈ যোৱা খণ্ডবিলাকৰ, আৰু আজি আমি সামগ্ৰিকভাৱে কৰিম। আমি যিবিলাক বিষয় আলোচনা কৰিছোঁ সেইবিলাক প্ৰধানকৈ বতৰ, জলবায়ু, জলবায়ু পৰিৱৰ্তনটো সঁচা নে এটা সেই আমাৰ এটা অলিক, আমাৰ কল্পনাহে, বহুতে সেইধৰণেও কয়, সেই ধৰণৰ কথাবিলাক আলোচনা কৰা হৈছিল। এতিয়া 2 নম্বৰটো যদি আমি চাওঁ, 2 নম্বৰটো হৈছে বতৰ আৰু জলবায়ু। আমাৰ 2 নম্বৰ যিটো খণ্ড আছিল বতৰ আৰু জলবায়ু, অৰ্থাৎ যিটো মই ক'লোঁ তাৰপিছত ঠিক মই পাৰ হৈ গৈছোঁ, বতৰ জলবায়ু এই প্ৰসংগলৈ দীঘলীয়াকৈ আলোচনা কৰা হৈছিল কেইবাটাও খণ্ডত। জলবায়ুৰ পৰিৱৰ্তন আৰু পৃথিৱীৰ ভৱিষ্যত এই ধাৰাবাহিকৰ এটি অংশ হিচাপে আমি 4 নম্বৰ খণ্ডটোত পৃথিৱীৰ জলবায়ুৰ ভিন্নতা আমি সেই বিষয়টো আলোচনা কৰিছিলোঁ। অতীতৰ পৰা শিকোৱা হওক এইটো আমাৰ শীৰ্ষক আছিল 5 নম্বৰ খণ্ডৰ। তাৰপিছত মই অকণমান আগুৱাই গৈছোঁ জীৱন আৰু জলবায়ু 11 নম্বৰ খণ্ডত, মই ঠিক মাজে মাজে কৈ গৈছোঁ 21 নম্বৰ খণ্ডত আমি যিটো শীৰ্ষক দিছিলোঁ সেয়া হৈছে সৰ্বগ্ৰাসী হাতোৰা, অৰ্থাৎ জলবায়ু পৰিৱৰ্তনৰ যে সকলো জীৱনৰ আৰু পৃথিৱীৰ সকলো পৰিস্থিতিকেই চুই গৈছে সেই কথাটো আহিছিল তাত। তাৰপিছত এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন অৱতাৰণা কৰা হৈছিল গোলকীয় উষ্ণয়নৰ শৰণাৰ্থী, এই শীৰ্ষক লৈ আমাৰ সেইটো আছিল 22 নম্বৰ খণ্ডত। এইধৰণে আমি আগুৱাই গৈ আমি যদি জলবায়ু পৰিৱৰ্তনৰ যোগাত্মক দিশ সম্পৰ্কেও কিছু আলোচনা কৰা হৈছিল 27 নম্বৰ খণ্ডত। 31 নম্বৰ খণ্ডত আমি কিছু আন্তৰ্জাতিক প্ৰেক্ষাপটত কি ধৰণৰ কাম কাজ হৈছে, জলবায়ু পৰিৱৰ্তনৰ ওপৰত আন্তৰ্জাতিকভাৱে কি আলোচনা বিলোচনা হৈছে সেই বিষয়সমূহ সাঙুৰি লৈ কিয়টো চুক্তিৰ সফলতা আৰু তাৰ বিফলতা এই দুয়োটা কথা আলোচনা কৰিছিলোঁ।
1: ইয়াৰ পিছৰ খণ্ডখিনিৰ বিষয়ে আমি শুনিম, কাৰণ যিহেতু আমাৰ 52টা খণ্ডৰ 52টা খণ্ড, গতিকে বিষয় যথেষ্টখিনি আছে। তাৰ আগতে মই ডক্টৰ বৰুৱাক সুধিব বিচাৰিছোঁ, এই যে প্ৰথমতে আমি এটা বিষয় লৈছিলোঁ যে জলবায়ু পৰিৱৰ্তন এটা অলিক নিৰ্মাণে কল্পনা কৰি লোৱা কথা, দেখিন এইটো কিমান সত্য, বৰ্তমান সময়ত কিমান এইটো সত্যতা ইয়াত নিৰূপণ হৈছে?
3: এইটো এটা গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন
1: হয়।
3: বিশেষকৈ জলবায়ু পৰিৱৰ্তন বা গোলকীয় উষ্ণতাৰ কথা আমি যেতিয়াই কওঁ তেতিয়া পৃথিৱীত এচাম লোকে এইটো কথা কয় যে যিমান আমাৰ হৈচৈ কৰা হৈছে আচলতে সিমানখিনি পৰিৱৰ্তন বা সিমানখিনি প্ৰভাৱ পৰিছেনে নাই। কিন্তু বৰ্তমান এই কথাটো লাহে লাহে পৃথিৱীৰ সকলো শ্ৰেণীৰ লোকে মানি লৈছেই যে হয় গোলকীয় উষ্ণতাৰ যি প্ৰভাৱ সি এটা সত্য, আৰু তাৰ প্ৰভাৱবিলাক আমি পৃথিৱীৰ বিভিন্ন ঠাইত এতিয়া আমি দেখিবলৈ পাইছোঁ। আৰু সেইকাৰণে আমাৰ এই 7টা ভাগত আমাৰ যিবিলাক বিষয়বস্তু ভগাই লোৱা গৈছিল তাত এটা ভাগ আছেই যে জলবায়ু পৰিৱৰ্তনৰ আমাৰ যিবিলাক প্ৰভাৱ আমাৰ ইতিমধ্যে পৰিলক্ষিত হৈছে। এতিয়া আমি বেছি দূৰলৈ যাবই নালাগে, আমাৰ অসমৰ ক্ষেত্ৰতেই আমাৰ যিবিলাক আমি তথ্য আমি পাই আছোঁ সেই তথ্যবিলাকৰ পৰা আমি দেখোঁ যে যোৱা কিছু বছৰ ধৰি অসমত য'ত এফালে আমি খৰাং সদৃশ পৰিস্থিতি পাই আছোঁ কিন্তু এফালে আমাৰ বৰষুণৰ তাৰতম্য, বায়ুমণ্ডলৰ উষ্ণতাৰ তাৰতম্য এইবিলাক কিন্তু এতিয়া আমি পোনপটীয়াকৈ প্ৰত্যক্ষ কৰিছোঁ। আৰু অসমত যদি দেখা যায় যে শেহতীয়া কিছু বছৰত যিটো আমাৰ বৰষুণৰ তীব্ৰতা এটা দীঘলীয়া সময়ৰ বাবে এটা নিৰ্দিষ্ট পৰিমাণত বৰষুণ হোৱা আৰু কম সময়ত বেছিকৈ বৰষুণ হোৱা, তাৰ মাজত এটা পাৰ্থক্য আছে। কম সময়ত যেতিয়া বৰষুণ

0: তীব্ৰতাটো বাঢ়ে তেতিয়া বৰষুণৰ গড় পৰিমাণ সেইটো অলপ কমিলেও কিন্তু তাৰ প্ৰভাৱটো বহুত বেছি হয়। আৰু তাৰ যিবিলাক আমাৰ পোনপটীয়া আমাৰ প্ৰভাৱ দেখিবলৈ পাইছোঁ, হঠাতে হোৱা বানপানী, ভূমিস্খলন, কিছুমান ঠাইত খৰাং পৰিস্থিতি, তাৰ ফলত হোৱা খেতিৰ ওপৰত পৰা প্ৰভাৱ আৰু গোলকীয় উষ্ণতা বা আমাৰ জলবায়ু পৰিৱৰ্তনৰ যিটো প্ৰভাৱ, সেইবিলাকৰ প্ৰত্যক্ষ পৰোক্ষ দুই ধৰণৰ প্ৰভাৱে আমাৰ পৃথিৱীৰ বিভিন্ন ঠাইতে দেখিবলৈ পোৱা গৈছে। গতিকে যিটো যি ধৰণৰ এটা কথা আমাৰ কোৱা যায় যে ইক এক পাৰিসংখ্যিক বিশ্লেষণ বা পাৰিসংখ্যিক তথ্যৰ ওপৰত ভিত্তি কৰি কোৱা কথা নাই, ইয়াৰ কিছু প্ৰভাৱ আমাৰ পৰিলক্ষিত হয়। আমি শেহতীয়াকৈ জলবায়ু পৰিৱৰ্তনৰ বিভিন্ন প্ৰভাৱ আমি পৃথিৱীৰ বিভিন্ন ঠাইত আমি দেখিবলৈ পাইছোঁ আৰু এতিয়া লাহে লাহে মানুহৰ সচেতনতাও বৃদ্ধি পাইছে।
1: মানুহে মানি ল'ব লৈছে যে হয় জলবায়ু পৰিৱৰ্তন ঘটিছে, আৰু এই জলবায়ু পৰিৱৰ্তন এটা বিষয় আমাৰ আছিলে জীৱন আৰু জলবায়ু। জলবায়ু পৰিৱৰ্তনে জীৱনৰ ওপৰত কি ধৰণৰ প্ৰভাৱ পেলাইছে পোনপটীয়াকৈ?
0: এতিয়া চাওক, জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ বহুত ধৰণে আছে। এতিয়া পোনপটীয়া প্ৰভাৱ আমাৰ যে বানপানী পৰিমাণ যথেষ্ট বাঢ়ি গৈছে, কিন্তু লগে লগে আমাৰ জীৱিকাৰ ওপৰতো, এতিয়া আমাৰ যিটো ফুড ছিকিউৰিটি বুলি আমাৰ আছিলে, ইয়াত আমাৰ আলোচনা কৰিছোঁ খাদ্য সুৰক্ষা, যদি আমাৰ খৰাং সদৃশ পৰিস্থিতিৰ সৃষ্টি হয় তেতিয়াও আমাৰ খেতি পাতি লোকচান হয় আৰু বানপানীৰ তীব্ৰতা যিমানেই বাঢ়িব সিমানেও আমাৰ কৃষকৰ খেতিৰ ওপৰত হয়। এতিয়া আমাৰ যিবিলাক বাসস্থান, সেই বাসস্থানবিলাক প্ৰভাৱিত হয়। আমাৰ বহুত পৰম্পৰাগত কৌশল আছে যিবিলাকে আমাৰ এনেকুৱা বান সদৃশ পৰিস্থিতিটো নিজে চলিব পাৰে, যিটো আমি অভিযোজন বুলি কওঁ, জলবায়ু পৰিৱৰ্তনৰ অভিযোজন। কিন্তু আমাৰ যিবিলাকৰ তেনেকুৱা ব্যৱস্থা নাই, তেওঁলোকৰ বাসস্থান প্ৰভাৱিত হৈছে, জীৱিকা প্ৰভাৱিত হৈছে আৰু জীৱন ধাৰণৰ যিটো প্ৰক্ৰিয়া, যিহেতু আমাৰ মানুহবিলাকৰ আজিকালি জীৱন ধাৰণৰ মান যথেষ্ট উন্নত হৈ গৈ আছে, যিটো আমি জীৱনশৈলী বুলি কওঁ, জীৱনশৈলী যিমানে আধুনিক হৈ গৈ আছে সিমানে আমি জলবায়ু পৰিৱৰ্তনক হোৱাত আমি বেছি তাত আমি যোগ কৰি গৈ আছোঁ। ফলত কি হৈছে, গোলকীয় উষ্ণতা বৃদ্ধি পাইছে, জলবায়ু পৰিৱৰ্তনৰ যিডাল আমাৰ লেখ, সেই লেখডালৰ ঊৰ্ধমুখী হোৱাৰ সহজ হয়। গতিকে জীৱনৰ লগত জীৱন জীৱিকা জীৱনশৈলী, তাক জলবায়ু পৰিৱৰ্তনে পোনপটীয়াকৈ প্ৰভাৱিত কৰিছে। মানুহৰ বাসস্থানৰ অভাৱ হৈছে, গতিকে যেতিয়া আমাৰ সাগৰটো ডুব কৰি থাকিব সেই মানুহবিলাক বেলেগ ঠাইলৈ যাব। গতিকে এতিয়া আমাৰ যিটো আমাৰ ক্লাইমেট চেঞ্জ ৰিফিউজি বুলি কয়, গতিকে ভগনীয়া, তেওঁলোকৰ সেই তেনেকুৱা ধৰণৰ ঘটনাবিলাক বঢ়াৰ লগে লগে সম্পূৰ্ণ আমাৰ এটা আছিলে, তাৰ এটা এপিছড এটা আছিলে, তাত আলোচনা কৰিছোঁ এইবিলাক। গতিকে তেওঁলোক ক'ত যাব, গতিকে য'ত আৰু আন ঠাইত মানুহ থকা ঠাইলৈ আহিব, ফলত মানুহবিলাকৰ মাজত সংঘাত বৃদ্ধি পাব, সংঘাত, কাৰণ চবেই নিজৰ অধিকাৰখিনি সকলোৱে সাব্যস্ত কৰিবলৈ বিচাৰিব। গতিকে জলবায়ু পৰিৱৰ্তনৰ এনেকুৱা ধৰণৰ প্ৰভাৱবিলাকে কিছু অস্থিৰতাৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে আৰু দুই এঠাইত এইবিলাক দেখিবলৈও পোৱা গৈছে।
1: হয়, এইখিনি প্ৰায়খিনি যিখিনি ক'লে আপুনি ঋণাত্মক প্ৰভাৱৰ কথা ক'লে জলবায়ুৰ, ইয়াত কিবা যোগাত্মক প্ৰভাৱো থাকিব পাৰে নেকি?
2: দৰাচলতে আমাৰ ডক্টৰ বৰুৱাই যথেষ্টখিনি কথা কৈ আছে, যিহেতু সেইটো যোগাত্মক দিশটোৰ প্ৰযোজক হিচাপে আমিও আচৰিত হৈছিলোঁ যে যোগাত্মক দিশটো কেনেকৈ আমি দেখুৱাব পাৰোঁ। কিন্তু যোগাত্মক দিশৰ কথা তাত যিটো আহিছে, তাত বিশেষকৈ এইটো কোৱা হৈছে যে কিছুমান ঠাইত য'ত
1: অতি উষ্ণ আছিল,
2: অতি উষ্ণ বা অতি শীত, তাত এটা বেলেঞ্চিং, অৰ্থাৎ যে গোলকীয় উষ্ণতা বৃদ্ধিৰ লগে লগে অতিপাত শীত প্ৰভাৱিত অঞ্চলবিলাকত কিছু উষ্ণতাৰ মানে মানুহৰ কাৰণে যোগাত্মক পৰিৱেশ এটাৰ সৃষ্টি হৈছিল। অৰ্থাৎ তেওঁলোকে আগতে যি পৰিৱেশত থাকিব লগা হৈছিল, খুব শীতল এটা পৰিৱেশত, তাতকৈ তেওঁলোকে কিছু সকাহ পাইছিল। কিন্তু সেইবিলাক ঠাইত এনেই জনসংখ্যা সীমিত আছিল, গতিকে তাত বহুত বেছি কিবা হোৱাৰ আশা নাই। তাৰোপৰি হৈছে কি, আমাৰ কিছুমান খাদ্য শস্য এনেকুৱা আছে যে যিবিলাক খাদ্য শস্য উষ্ণতাৰ ওপৰত নিৰ্ভৰশীল, কিছুমান অধিক উষ্ণতাত তাৰ সৃষ্টি হ'ব পাৰে, আন কিছুমান শীতকালীন সময়ত খেতি বাতি হয়। গতিকে এই যিবিলাক অঞ্চলত কিছুমান খেতি বাতি নহৈছিল কাৰণ তাত অতিপাত শীত বা অতিপাত উষ্ণ এটা অৱস্থা আছিল, তাত হৈছিল কি যে ঠিক উষ্ণতাৰ বৃদ্ধিৰ লগে লগে সেইবিলাক ঠাইত কিছুমান খাদ্য শস্যৰ খেতি কৰিব পৰা হ'ল। গতিকে সামগ্ৰিকভাৱে গোটেই পৃথিৱীৰ পৰিৱেশত আমাৰ কিছুমান খাদ্য শস্যৰ আমাৰ উৎপাদন বৃদ্ধি কৰিবলৈ আমি সক্ষম হ'লোঁ উষ্ণতা বৃদ্ধিৰ কাৰণে। কিন্তু তাৰ লগে লগে আমাৰ সমুদ্ৰৰ কাৰেণ্ট, সাগৰীয় কাৰেণ্ট, সাগৰীয় যিবিলাক সোঁত, সেই সোঁতৰ লগে লগে যি মৎস্য পালন বা এই ধৰণৰ সমুদ্ৰৰ ওপৰত নিৰ্ভৰ কৰি জীৱিকা নিৰ্বাহ কৰা বৃহৎ এটি সংখ্যক এতিয়াও আছে। গতিকে তেওঁলোকৰ কাৰণে কিছুমান সুবিধা হৈছিল কাৰণ সাগৰীয় উষ্ণ কাৰেণ্টক খেদি খেদি কিছু প্ৰকাৰৰ মাছ আহিছিল, গতিকে তেওঁলোকৰ কাৰণে সুবিধাজনক হৈছিল, সেইবিলাক বেছি সময়ৰ কাৰণে পোৱা গৈছিল সাগৰত। আৰু তেওঁলোকৰ সেই হাৰ্ভেষ্টিং, তেওঁলোকে মৎস্য তাৰমানে সাগৰৰ পৰা আহৰণ কৰাত সময়খিনি বাঢ়ি গৈছিল আৰু তেওঁলোকে এতিয়া সঘনাই পাবলৈ আৰম্ভ কৰিছিল কাৰণ কিছুমান সাগৰীয় জীৱ আছে, বিশেষকৈ মাছ, সেইবিলাক মাছে উষ্ণ যিটো সোঁত, সেই সোঁতৰ সৈতে আগবাঢ়ি আহে। কিন্তু তাৰ লগে লগে সেইখন সেই আমাৰ যিটো যোগাত্মক দিশ, তাৰে পিছৰ পিনে কোৱা হৈছিল যে যোগাত্মক আৰু বিয়োগাত্মক দিশ দুটাৰ মাজত যদি আমি বিয়োগ চিন এটা দি দিওঁ, তেতিয়াহ'লে আমাৰ পিনে বিয়োগাত্মক অংকই পাওঁ
0: বহুত বেছি। আৰু তেওঁলোকে যিখিনি

0: সা সুবিধা পাইছে, মই ভাবো যে এইখিনিও খুব এটা সাময়িকহে তেওঁলোকৰ।
1: ইয়াতে আৰু এটা কথা কোৱা আছিলে যে মেৰু অঞ্চলত যেতিয়া বৰফ গলা কামটো আৰম্ভ হ'ল তেতিয়া যাত্ৰা পথটো অলপ সুগম হ'ল বা অলপ বেছি দিনৰ কাৰণে তেওঁলোকে যাত্ৰা কৰিব পৰা হ'ল, যাৰ ফলত ব্যৱসায়টো কিছু বৃদ্ধি পালে, সেই এটা যোগাত্মক দিশত তেওঁলোকে ধৰি লৈছিল।
2: কিন্তু তাৰ লগে লগে কিছুমান কথা আছিল, যিবিলাক ঠাইত বন্দৰ নিৰ্মাণ হৈছিল তাত সমুদ্ৰ পৃষ্ঠৰ উচ্চতা যিটো, সেই উচ্চতা বৃদ্ধিৰ কাৰণে সেইবিলাকৰ মডিফিকেশ্যন বা সেইবিলাকৰ সাল সলনি কৰিব লগা হ'ল, বহুত ক্ষেত্ৰত এইটো ব্যয়বহুল ব্যৱস্থা কৰিব লগা হ'ল, বহুত বন্দৰ এতিয়া পানীৰ তলত, মানে তাত সাগৰীয় আগৰ যিটো পৰিৱেশ সেই পৰিৱেশত সৰু সুৰা জাহাজ যাব পৰা অৱস্থাত নাই, গতিকে সেইটো পৰিৱেশো হৈছে।
1: আৰু বাকী কি কি বিষয় আছিল অকণমান?
2: বাকী বিষয়বিলাক আছে ইয়াতে, কিছুমানটো খুবেই বেছি মানে আমোদজনক, যেনে কাৰ্বন কৰ, কাৰ্বন টেক্সৰ ওপৰত কথা কোৱা হৈছে, অৰ্থাৎ কেনেকে পৃথিৱীত যেতিয়া আমি পেৰিছ চুক্তি বা তাৰ আগৰ কিয়'টো প্ৰট'কল এইবিলাক যিবিলাক সন্মিলন হৈছিল আৰু তাত যিবিলাক চুক্তি বা বুজাবুজিত উপনীত হৈছিল আন্তৰ্জাতিকভাৱে দেশসমূহে, তাত কিছুমান উপায় উদ্ভাৱন কৰা হৈছিল যে কি ধৰণে বিশেষকৈ যিবিলাক উন্নয়নশীল দেশ বা যিবিলাক অলপ পিছপৰি আছে সেই দেশবিলাকে এই কাৰ্বন নিৰ্গমন হোৱা, অৰ্থাৎ আমাৰ যিটো সেউজ গৃহ গেছ, সেইবিলাকৰ নিৰ্গমনৰ ক্ষেত্ৰত যদি সাৱধান হয় তেতিয়াহ'লে তেওঁলোকে কি পাব, কিয় তেওঁলোকে তেওঁলোকৰ বনাঞ্চল ধ্বংস নকৰিব, কাৰণ তেওঁলোকে তাৰ পৰা এটা ৰাজহ পায়, গতিকে ব্ৰাজিলত কিয় বনাঞ্চল ধ্বংস নহ'ব, যিবিলাক মানে উন্নত দেশ তেওঁলোকেতো দৰাচলতে গোটেই পৃথিৱীৰ জলবায়ুৰ এই ধ্বংস বা ক্ষয়ীভৱনটো দৰাচলতে আৰম্ভ হৈছিল তেওঁলোকৰ পৰা, তেওঁলোকে সেই পৰিস্থিতিটোৰ পৰা আজি উন্নত অৱস্থালৈকে আহিছে, আমি কিয় সেই পৰিস্থিতিৰ মাজেৰে যাম, কাৰ্বনক কিয় আমি ইন্ধন হিচাপে নলম, কয়লা কিয় ব্যৱহাৰ নকৰিম, এই কথাবিলাকত যাতে দেশসমূহে গুৰুত্ব সহকাৰে চিন্তা কৰে, সেই ক্ষেত্ৰত আৰ্থিকভাৱে উদগনি দিব পৰা যায়, তাৰ কাৰণে বহুত ব্যৱস্থা লোৱা হৈছে যে কাৰ্বন ফুটপ্ৰিণ্ট কমিলে এখন দেশে কি পাব, কাৰ্বন কৰ কি বস্তু, এই ধৰণৰ কথাবিলাক আলোচনা
1: কৰা হৈছে।
0: কাৰ্বন যিটো ফুটপ্ৰিণ্ট বা কাৰ্বন পদচিহ্ন, এইটো এতিয়া পৃথিৱীত খুব চৰ্চিত বিষয় আৰু আজিকালি ইণ্টাৰনেটতে আমি বিভিন্ন ধৰণৰ তেনেকুৱা ব্যৱস্থা পাওঁ যে আমি কেনেকৈ এইটো গণনা কৰিব লাগে। এতিয়া আমি আচলতে কৰা প্ৰত্যেকটো কামৰে এটা একোটা একোটা কাৰ্বন ফুটপ্ৰিণ্ট থাকে। আমি গাড়ীখন চলাই যোৱা, কাৰখানা চলোৱা, আমি ব্যৱহাৰ কৰা সকলো সামগ্ৰী, যিহেতু সকলো এটা কাৰখানাত বা এটা উৎপাদন প্ৰক্ৰিয়া থাকে, আনকি খেতিটো, চবতে এটা কাৰ্বন ফুটপ্ৰিণ্ট আমাৰ থাকে। এতিয়া সেই কাৰ্বন ফুটপ্ৰিণ্টটো আমি কমাব লাগে, কিন্তু কোনটো কামৰ পৰা কিমানখিনি কাৰ্বন ফুটপ্ৰিণ্ট হয় সেইটো আজিকালি আমাৰ গাণিতিকভাৱে গণনা কৰিব পৰা ব্যৱস্থা আছে। সেইকাৰণে এতিয়া আমাৰ ভট্টাচাৰ্যদেৱে যিখিনি কথা ক'লে যে আমাৰ পৃথিৱীৰ আমাৰ দৰে যিবিলাক দেশ, আমাৰ দেশৰ উত্তৰ পূৰ্বাঞ্চল, তেখেতে ব্ৰাজিলৰ কথা কৈছে, তাৰপিছত আমাৰ যিবিলাক ঠাইত যথেষ্ট পৰিমাণে আমাৰ সেউজ আৱৰণ আছে, সেউজ আৱৰণ বেছিকৈ থকা মানে আমি যিটো কাৰ্বন আবদ্ধ কৰি ৰাখিছোঁ আমি উদ্ভিদ জগতৰ যোগেদি, আৰু সেইখিনি ধৰি ৰখাৰ কাৰণে পৃথিৱীৰ বায়ুমণ্ডলত কিছু আমাৰ ভাৰসাম্য আমি ৰক্ষা কৰিব পাৰিছোঁ। কিন্তু আমি সেইখিনি কেনেকৈ কৰিছোঁ, উন্নয়নক পিঠি দি পেলাই আমি কামখিনি কৰিছোঁ, গতিকে তাৰ আমি এটা বিনিময় পাব লাগিব। সেই বিনিময় পাবৰ কাৰণে কিন্তু আমি কিমান কাৰ্বন আমি আবদ্ধ কৰিছোঁ, কাৰ্বন জব্দীকৰণ বুলি যিটো কোৱা যায়, কাৰ্বন ছিকুৱেষ্ট্ৰেশ্যন কিমান জব্দীকৰণ কৰিছোঁ, সেইটো আমি ধুনীয়াকৈ কেলকুলেট কৰি দেখুৱাব পৰা ব্যৱস্থা আছে। আৰু সেইধৰণে যদি আমি বস্তুটো দেখুৱাব পাৰোঁ, তেতিয়াহ'লে আমি ইতিমধ্যে যিখিনি কথা কৈছে যে উন্নত দেশবিলাকে যিবিলাকে উন্নয়ন প্ৰক্ৰিয়াটো স্থবিৰ হ'বলৈ দিয়া নাই, প্ৰকৃতিৰ ধ্বংসলীলাৰ বিনিময়টো, তেওঁলোকে কিন্তু এই বস্তুটো আমাক কিছু ক্ষতিপূৰণ আমাক দিব পাৰে, আৰু সেইটো ব্যৱস্থা ইতিমধ্যে আৰম্ভ হৈছে পৃথিৱীত। আমাৰ প্ৰকৃতি আমি সংৰক্ষণ কৰিম, তাৰ বিনিময়ত কিন্তু আমি আমাৰ উন্নয়ন প্ৰক্ৰিয়াটো আমি চলাই নিব লাগিব।
2: হয়, তেখেতে যিটো কথা কৈছে তাৰ লগত গোটেই সমস্যাটো হৈছে এইখিনিতে যে জলবায়ু পৰিৱৰ্তন, গোলকীয় উষ্ণতা বৃদ্ধি, আমি যদি ইতিহাসত চাওঁ, আজি কিছুমান যুক্তি কেনেকৈ দিয়া হয়, পৃথিৱীৰ যদি ইতিহাসত আমি জীৱ সৃষ্টিৰ পৰা এতিয়ালৈকে, আনকি মানুহৰ পৃথিৱীত আৱিৰ্ভাৱৰ আগতেও আমি দেখিছোঁ অন্তত ইয়াত 4টা মাছ এক্সটিংচন, প্ৰায় 95% জীৱন পৃথিৱীৰ পৰা লুপ্ত হৈ গৈছে, ইয়াৰ আগতে অন্ততঃ চাৰিবাৰ গৈছে, একেবাৰে শেষৰটো জানো যে সেইটো 66 মিলিয়ন বছৰৰ আগে, সেইটো এটা আকস্মিক ঘটনা য'ত ডাইনছৰবিলাক ধ্বংস হৈছিল, এইখিনি কথা আজিকালি স্কুলৰ ল'ৰা ছোৱালীয়েও জানে। এই যে জীৱন ধ্বংস হৈ গৈছিল পৃথিৱীত, আৰু এসময়ত জীৱনৰ অদ্ভুত বিস্ফোৰণো হৈছিল, সেইটো কেম্ব্ৰিয়ান ৰিভলিউশ্যন আমি জানো, কিন্তু এই যে জীৱনৰ ইয়াত মাছ এক্সটেনশ্যন বুলি যিটো কয় যে একদম গণসংহাৰ হৈছিল ইয়াত মানে জীৱনৰ, সেইবিলাক হৈছিল জলবায়ু পৰিৱৰ্তনৰ বাবে। আজিৰ অন্তত বিজ্ঞানীয়ে মানে এইখিনি তেওঁলোকে অনুসন্ধান কৰি পাইছে যে এইবিলাক জলবায়ু পৰিৱৰ্তনৰ কাৰণে হৈছিল, কিন্তু সেই যিটো এক্সটেনশ্যন বা জীৱনৰ সংহাৰ, সেই সংহাৰটোত আমাৰ সাধাৰণতে এককোষী প্ৰাণীৰ পৰা আৰম্ভ কৰি বহুকোষী ডাঙৰ জীৱলৈকে এই সকলোবিলাকৰ সংহাৰটো খুব ক্ষিপ্ৰগতিত হোৱা নাছিল, শতিকা শতিকা জুৰি তেওঁলোকৰ লাহে লাহে গৈ গৈ এইবিলাক ধ্বংসপ্ৰাপ্ত বা লুপ্তপ্ৰায় হৈছিল। কিন্তু এইটো 500 বছৰ বা 1000 বছৰত হোৱা নাই, ইয়াৰ কাৰণে বহুত হেজাৰ বছৰৰ দৰকাৰ হৈছে, এটা প্ৰজাতি ধ্বংস হৈ যোৱাৰ কাৰণে বহুত হেজাৰ বছৰৰ দৰকাৰ হৈছে।

0: কিন্তু আজি যিসকল ব্যক্তিয়ে যুক্তি দিয়ে যে এই ধৰণৰ যিহেতু প্ৰক্ৰিয়া পৃথিৱীৰ আগতে ঘটি আছিল, আজিতকৈ বেছি উষ্ণতা এসময়ত পৃথিৱীত আছিল, সেইবিলাকৰ পৰিৱৰ্তন হৈ গৈছিল, পৃথিৱীয়ে নিজকে খাপ খুৱাই লৈছিল, গতিকে আজিৰ পৰিস্থিতিটো খাপ খুৱাই ল'ব, এই ধৰণৰ যুক্তি যিবিলাকে দিয়ে তেওঁলোকৰ সন্মুখত থিয় হোৱাৰ কাৰণে আমাৰ হাতত থকা তথ্য এইখিনিয়ে যে আমি কিমান হয় পৰিসাংখ্যিক যে যিটো শিল্প বিপ্লৱ তাৰ পৰা অন্ততঃ যোৱা 500-600 বছৰত পৃথিৱীৰ জলবায়ুৰ যিটো পৰিৱৰ্তন হৈছে আৰু যি গতিত পৃথিৱীৰ পৰা বহু সংখ্যক লুপ্ত হৈ গৈছে, এইটোৱে এটা কথা সূচায় যে এই সময়খিনি এটা সংকটৰ সময়। কিন্তু দৰাচলতে আমি যদি চাওঁ যে পৃথিৱীত সবাতোকৈ বেছি ক্ষতিকাৰক দিশটো আছিল কয়লাৰ আৱিষ্কাৰ আৰু কয়লাক ইন্ধন হিচাপে ব্যৱহাৰ কৰা, তাৰ পৰাই কিন্তু আৰম্ভ হৈছিল। আৰু তাৰ পিছৰ পৰা লাহে লাহে আমি দেখিলোঁ, যদি ইলেক্ট্ৰনিক ইণ্ডাষ্ট্ৰি কওঁ আমি, যদি যিবিলাক আমি AC ফ্ৰিজ এই ধৰণৰ ইণ্ডাষ্ট্ৰিবিলাক যেতিয়া আহি গ'ল, তাৰ পিছৰ পৰা জলবায়ুৰ পৰিৱৰ্তনটো খুব দ্ৰুতগতিত ধ্বংস হ'বলৈ ধৰিছে। গতিকে উষ্ণতা বৃদ্ধি মাত্ৰ এটা সূচক, প্ৰজাতিবিলাক বিলুপ্ত অকল আমি জীৱ জন্তু দেখোঁ কাৰণে কওঁ, আমি গছ গছনিৰ ক্ষেত্ৰত কোৱা নাই। তেখেতে কৈছে যে সেউজীকৰণ কৰাৰ এটা ডাঙৰ অপকাৰ এটা আছে কি, সি সেই কাৰ্বন কণ্টেণ্টটো তাৰ বাঢ়ি গৈ থাকে। অকল এমাজন ফৰেষ্টতেই আমাৰ প্ৰত্যেক বছৰ 300 মিলিয়ন টন তাত কাৰ্বন জমা হয়। আৰু আমি যদি সেই ফৰেষ্টটো চাওঁ, আনকি কাজিৰঙাৰ দৰে এখন অৰণ্যই বহু হেজাৰ হেজাৰ টন তাত কাৰ্বন জমা কৰি ৰাখে, শোষণ কৰি ৰাখে। আপুনি ভাবক তাত যদি এদিন এটা অগ্নিকাণ্ড হয়, তাৰমানে সি সেইখিনি ৰিলিজ কৰিব, মই কোৱা নাই যে এইটো হ'ব, সি সেইখিনি ৰিলিজ কৰিব। গতিকে পৃথিৱীৰ কাৰণে সেইটো এটা অশুভ কথা, কাৰণ কিয় আমি সেইটোৰ ওপৰত ইমান ব্যাপকভাৱে কিয় ইয়াক দৃষ্টিগোচৰ কৰিবলগীয়া হৈছে, এই কাৰণে যে আমি তাৰ আগেয়ে এই কাৰ্বনজাতীয় পদাৰ্থসমূহৰ ইমান বেছি নিৰ্গমন কৰিলোঁ, সেইবিলাক শোষণৰ কাৰণে এসময়ত যিটো সাধাৰণ গছ গছনিয়ে কৰিছিল তাৰ ঠাইত আমি এটা বৃহৎ অৰণ্যৰ কল্পনা বা সৃষ্টি কৰিবলগীয়া হৈছে, যিটোৱে কিন্তু কাৰ্বন কণ্টেণ্টটো এটা টাইম বমৰ দৰে সেইবিলাক ৰাখি থৈ দিয়ে, গতিকে তাৰ এটা বিয়োগাত্মক দিশো আছে। তাৰোপৰি আমি যদি চাওঁ সমুদ্ৰীয় প্লেংটন যিবিলাকে আমাক অক্সিজেনৰ মূল স্ৰোতটো আছিল যৰ পৰা, সেইখিনিৰ ক্ষয় মানে বহুখিনি বহু পৰিমাণে সেই যিটো কভাৰ আছিল যিটো আৱৰণ আছিল প্লেংটন আৱৰণ কমি গৈছে। তাৰ কাৰণ দুটা, সমুদ্ৰৰ সামগ্ৰিকভাৱে আমাৰ এটা খণ্ডত সমুদ্ৰ পৃষ্ঠৰ উষ্ণতা বা সমুদ্ৰ পৃষ্ঠ বৃদ্ধি আৰু সমুদ্ৰৰ সামগ্ৰিক উষ্ণতা তাৰ ওপৰত আলোচনা কৰা হৈছে। আমি যিমানে এমাজন ফৰেষ্টৰ কথা নকওঁ, আমি যিমান ট্ৰপিকেল ৰেইন ফৰেষ্টৰ কথা নকওঁ, পৃথিৱীত জলবায়ুত বা আমাৰ বায়ুমণ্ডলত অম্লজানৰ সৰবৰাহ কৰাৰ সবাতোকৈ ডাঙৰ যিটো উপাদান সেইটো হৈছে সামুদ্ৰিক প্লেংটন। আনকি স্পেচৰ পৰাও তাৰ সেই আৱৰণটো দেখা যায়, সেই প্লেংটনসমূহ ক্ষতিগ্ৰস্ত হৈছে। গতিকে আমি খুব সূক্ষ্ম পৰ্যায়তো দেখিছোঁ যে ধ্বংসী ভৱনটো ইমান মাৰাত্মক পৰ্যায়লৈকে গৈছে, যিবিলাকৰ কাৰণে আমি সঁচাকৈ এটা মাছ এক্সটেনশ্যন, পৃথিৱীত মানুহ কৃত্ৰিমভাৱে জীয়াই থকাৰ কাৰণে বহুত সুবিধা কৰি লৈছে, বা আমি হয়তো জীয়াইও থাকিম বহুদিনলৈ কাৰণ আমাৰ হাতত টেকন'লজি আছে, কিন্তু অৰণ্যত থকা জীৱ জন্তু গছ গছনি যিবিলাক প্ৰকৃতিত স্বাভাৱিকভাৱে আছে তেওঁলোক বৰ্তি থাকিব নোৱাৰে। আৰু এটা কথা ঠিক, সেই যদি প্ৰকৃতি বাচি নাথাকে গছ গছনি বা অন্যান্য জীৱ জন্তু, মানুহৰ আয়ুস কিন্তু পৃথিৱীত বহুত বেছি নহয়।
1: আপুনি কি কয়, প্ৰযুক্তিয়ে আচলতে মানুহক বেছি দিন জীয়াই ৰাখিব নোৱাৰে, এইটো এটা সাময়িক এটা ব্যৱস্থা, আমি এটা আত্মসন্তুষ্টি লভি আছোঁ, কাৰণ যদি জীৱ জগতৰ পৰা আমি যিখিনি বস্তু পাই আছোঁ সেইখিনি প্ৰযুক্তিয়ে বেছি দিন হ'লে আমাৰ প্ৰযুক্তিয়ে বস্তুখিনি কৰিব পাব, প্ৰকৃতিৰ পৰাই পাব লাগিব, গতিকে একোটা প্ৰযুক্তিয়ে মানুহক বেছি দিন জীয়াই ৰাখিব নোৱাৰে, এইটো এটা আত্মসন্তুষ্টি মাত্ৰ, সেইকাৰণে আজি এই অৱস্থা হৈছে। আৰু দ্বিতীয় কথাটো হ'ল কি, যিটো সেউজ আৱৰণৰ কথা আমি কৈ আছোঁ, হয় সেউজ আৱৰণখন আমাৰ প্ৰাকৃতিকভাৱে যিখিনি থাকিব লাগে সেইখিনি ধ্বংস নকৰাকৈ ৰখাটোৱে আচল কথা, কিন্তু আমাৰ আটাইতকৈ ডাঙৰ দায়িত্ব হ'ল কি, নিৰ্গমনটো কমাব লাগে। সেইকাৰণে মই জীৱনশৈলীৰ কথা কৈ আছোঁ, আমাৰ জীৱনশৈলীটো আমি যিমানে উচ্চতৰ পৰ্যায়লৈ লৈ গৈ আছোঁ সিমানে আমাৰ নিৰ্গমনো বাঢ়ি গৈ আছে, বহনক্ষম উন্নয়নৰ লগত যিবিলাক জীৱনশৈলী, আমাৰ অতি বেছি যিটো কৃত্ৰিমতা, আমাৰ যিবিলাক প্ৰয়োজন সেইবিলাক আমি আচলতে কমাব লাগিব, সেইটো নকমালে জীৱনশৈলী যদি আমি পৰিৱৰ্তন কৰি আমি অলপ পিছুৱে আহিব নোৱাৰোঁ তেতিয়াহ'লে কিন্তু আমাৰ নিৰ্গমন নকমে, আৰু নিৰ্গমন কমাব নোৱাৰিলে কিন্তু অকল সেউজ আৱৰণটোৱে একমাত্ৰ উত্তৰ নহয়, যিখিনি আমাৰ ইতিমধ্যে ক্ষতি হ'ল সেউজ আৱৰণ সেইখিনি আমি পুনৰুদ্ধাৰ কৰিব লাগিব, কিন্তু তাৰ লগতে নিৰ্গমন কমোৱাটো কিন্তু আমাৰ কাৰণে অত্যন্ত এটা দায়িত্বশীল কাম।
2: আৰু এটা ভাৰতে ইতিমধ্যে সিদ্ধান্ত লৈছে,
1: আমাৰ এটা ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া এটা আমাৰ আন্তৰ্জাতিক সম্প্ৰদায়ক এটা নিজৰ ফালৰ পৰা এটা দায়বদ্ধতা প্ৰকাশ কৰিছে, আমাৰ 2030 চনৰ ভিতৰত আমি কিছু আমাৰ লক্ষ্য স্থিৰ কৰি লৈছোঁ আৰু সেইখিনি আমি কৰিব লাগিব। বিভিন্ন কাৰ্যপন্থা লৈছে, বিশেষকৈ এতিয়া আমাৰ নবীকৰণযোগ্য শক্তি সেই ব্যৱহাৰটো আমাৰ বঢ়াব বিচাৰিছে, আমাৰ যিটো ছিংগুল ইউজ পলিথিন কেৰিবেগ এইবিলাক আমি লাহে লাহে পৰ্যায়ক্ৰমে বন্ধ কৰিবলৈ গৈছোঁ, এইবিলাকৰ উৎপাদন কমি যোৱাৰ লগে লগে নিৰ্গমন কমিব, যদি নবীকৰণযোগ্য শক্তিৰ পৰিমাণ যদি ব্যৱহাৰ আমি বঢ়াব পাৰোঁ তেতিয়া আমি যথেষ্টখিনি আমাৰ নিৰ্গমন কমাব, গতিকে অপৰম্পৰাগত শক্তি

0: মানে আমি ব্যৱহাৰ কৰিবলৈ ল'ম, সিমানে আমাৰ এই
1: কাৰ্বন এমিশ্যনটো, কাৰ্বন নিৰ্গমনটো কমি আহিব।
0: কিন্তু তাৰ কাৰণে আমাৰ সামাজিক সচেতনতাটো খুবেই প্ৰয়োজন। অকল যে চৰকাৰৰ নীতিৰ মাজেদিয়ে কামখিনি হ'ব এইটো নহয়, আমি আমাৰ নিজৰ সহযোগো লাগিব।
1: হয়,
2: প্লাষ্টিক প্ৰদূষণে কি অৱস্থাৰ সৃষ্টি কৰিছে, মাত্ৰ সেই কৃত্ৰিম বানপানীয়ে নহয়, প্লাষ্টিকৰ ব্যৱহাৰে আমাৰ পৰিৱেশত কি মানে ধ্বংসী ভৱন কৰিছে,
1: পৰিৱেশ আৰু স্বাস্থ্য দুয়োটাৰ ওপৰত।
0: জলবায়ু পৰিৱৰ্তনৰ লগত স্বাস্থ্যৰ পোনপটীয়া সম্পৰ্ক আছে, আৰু তুমি ইতিমধ্যে এটা খণ্ডত আমি খুব ভালকে
2: আলোচনা কৰিছো। হয়,
1: আৰু কেইটামান খণ্ড আমি যদি ক'ব পাৰোঁ শ্ৰোতাসকলক,
2: আৰু কেইটামান খণ্ড মানে আপুনি চাওক, আমাৰ ইয়াত ইয়াত তিনিটা ধাৰা প্ৰধানকৈ বৰ্তমান, যে জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধি, এই প্ৰশ্নটোলৈ তিনিটা বিভিন্ন ধৰণৰ মানে মতামত, মানে কি দিশত আমাৰ একশ্যন প্লেন, তাৰমানে ভৱিষ্যতৰ কাৰ্যপন্থা কেনেকুৱা হ'ব, বিজ্ঞানী আছে, চিন্তাবিদ আছে, এটা হৈছে দৃষ্টিক, তাৰমানে আমি পুনৰ শিল্প বিপ্লৱ, সেই সময়ৰ পৰিস্থিতিলৈকে বৈপ্লৱিকভাৱে আমি আগুৱাই যাব লাগিব, তাৰ কাৰণে দৰকাৰ হ'লে আমাৰ উন্নয়ন ব্যাহত হওক, তাৰ কাৰণে আমি দৰকাৰ হ'লে ইণ্ডাষ্ট্ৰী বন্ধ কৰি দিওঁ, তাৰ কাৰণে মানুহে কিছু ত্যাগ কৰক, গোটেই বিশ্ব মানৱ সম্প্ৰদায়, এই ধৰণৰ এটা মতামত আছে, যিটো হৈছে একেবাৰে ৰাজনৈতিকভাৱে বা অৰ্থনৈতিকভাৱে আমি আজি যিটো আৰ্থিক উন্নয়ন বা আমাৰ যিটো ইণ্ডাষ্ট্ৰিয়েল বা আমাৰ যিটো যান্ত্ৰিক জীৱন, আজি কম্পিউটাৰৰ ওপৰত ডিপেণ্ড কৰিছোঁ আমি, ৰবটৰ ওপৰত আমি নিৰ্ভৰ কৰিছোঁ, সেই অৱস্থাটোৰ পৰাও মানুহ পিছুৱাই যোৱাৰ কথাটো কোৱা হৈছে, যিটো সম্ভৱ নহ'ব, কাৰণ নহ'লে পৃথিৱীতে এই 700-800 কোটি মানুহ বৰ্তি থকাটো সম্ভৱ নহয় এই ইণ্ডাষ্ট্ৰী অবিহনে। গতিকে এটা মতামত সেইটো, সেইটো মতামতো ইয়াত আলোচনা কৰা হৈছে যে সেইটো সম্ভৱ হয় নে নহয়। আৰু এটা মতামত হৈছে যে আমি লাহে লাহে কিছুমান 2050 কিমান ডিগ্ৰী বিশ্বৰ ঠিক তাপমাত্ৰা কিমান ডিগ্ৰীলৈকে আমি বাঢ়িব দিম, তাৰপিছত কিমান কৰিম, তাৰপিছত কেনেকৈ তাক পিছুৱাই আনিম। গতিকে ইয়াত কোৱা হৈছে কি, যিটো অকণমান ক'ব পাৰে যে সংযত চিন্তা, এদিনতে এই মানে গোটেইখিনি পৰিৱৰ্তন কৰিব নোৱাৰোঁ, আমি ইয়াত 100 বছৰ 50 বছৰ এনেকুৱা কিছুমান আঁচনি লৈ বিশ্ব সম্প্ৰদায়ে যদি আগুৱাই যায়, তেতিয়াহ'লে লাহে লাহে লাহে লাহে কিছুদিনলৈকে হয়তো পৰিৱেশৰ ক্ষয় ক্ষতি হ'ব, কিন্তু লাহে লাহে তাক আমি এডাল ব্ৰেক ধৰা, অৰ্থাৎ গাড়ী এখনত ব্ৰেক মাৰিছোঁ, সি লাহে লাহে গৈ ৰ'বগৈ, সেইটো এটা চিন্তা। আৰু এটা চিন্তা হৈছে ঠিক তাৰ বিপৰীত, যে পৃথিৱীখন 1000 নিযুত বিলিয়ন বছৰ ধৰি এই হেৰিত বাস কৰিছে, আমাৰ চাৰিওফালে এক্সট্ৰিম ক'ল্ড আৰু এক্সট্ৰিম হট পৰিৱেশতো অন্যান্য গ্ৰহৰো উদাহৰণ দিয়া হৈছে, যে যিবিলাকত যে পৃথিৱী এটা তন্ত্ৰ হিচাপে পৃথিৱীয়ে নিজকে এডজাষ্ট কৰি লোৱাৰ এটা তাৰ ক্ষমতা আছে, গতিকে সেই ক্ষমতাৰ ভিতৰতে পৃথিৱীয়ে নিজকে এডজাষ্ট কৰিব। তাত কিছুমানে কৈছে শুক্ৰ গ্ৰহটোৰ দৰে আমি অন্য এটা দিশতো গুচি যাব পাৰোঁ, মঙ্গল গ্ৰহৰ দৰে আমি এটা দিশত গুচি যাব পাৰোঁ, কিন্তু এই কথাটোৰ যুক্তি নোহোৱা নহয়। পৃথিৱীৰ যিখিনি মহাজগতীয় পৰিৱেশ আৰু পৃথিৱীৰ আভ্যন্তৰীণ গঠন, এইবিলাক চাই আমি ক'ব পাৰোঁ যে পৃথিৱীয়ে নিজকে এডজাষ্ট কৰি লোৱাৰ ক্ষমতা আছে। কেইবাবাৰো তুষাৰযুগ আহিছে, তুষাৰযুগ আকৌ জানো নিজে নিজে গুচি যোৱা নাই, কিন্তু সেইবিলাক কিয় হয়, তাৰ যদি গোটেই কাৰণখিনি ফঁহিয়াই চাবলৈ যাওঁ, বেছিভাগ সামাজিক বা চিন্তাবিদসকলে যিবিলাক কথা কয়, সেই কথাবিলাক বৈজ্ঞানিক উপাদানটো কিছু কমকৈ থকা দেখা যায়, তাতকৈ আৱেগিক বা আৰ্থিক বা ৰাজনৈতিক দৃষ্টিকোণটো বেছিকৈ ৰখা যায়। মই ডক্টৰ বৰুৱাক এটা প্ৰশ্ন কৰিব খুজিছোঁ, চাইবেৰিয়া, চ' ৰুছ দেশৰ এটা বৃহৎ অঞ্চল হৈছে চাইবেৰিয়া বা আমি টুণ্ডা অঞ্চল, বৰফে আবৃত থাকে, প্ৰায় 12 মাহে বৰফে আবৃত থাকে। এই বৰফে আৱৰা মহাদেশীয় অঞ্চলটোত এটা নতুন এক্সপেৰিমেণ্ট, যিটো এক্সপেৰিমেণ্ট মই দৰাচলতে টিভিত দেখিবলৈও পাইছোঁ, তেওঁলোকে কেইমিটাৰমান দ গাঁত এটা খান্দি দিছিলে, দি পেলাই তাৰ ওপৰত যেতিয়া সেই গাঁত এডাল পাইপ এডাল ভৰাই দিয়ে, তাৰ ওপৰত এনেই জুইশলে কাঠিডাল মাৰিলে ভমককৈ জ্বলি উঠে, এইটো মিথেন গেছ জ্বলে। আৰু এতিয়া বিশ্লেষণটো এনেকুৱা যে এই চাইবেৰিয়াৰ তৰপে তৰপে থকা বৰফৰ তলত, বহুত আগতে চাইবেৰিয়া কিন্তু বৰফাবৃত অঞ্চল নাছিল, তেতিয়া তাতে বিস্তীৰ্ণ তৃণাঞ্চল আছিল, সেইবিলাক তাত গৈ আজি মানে 1000 বছৰ ধৰি তাত চেপা খাই থাকি তাৰ পৰা এটা ভীষণ মিথেন গেছৰ ভাণ্ডাৰ এটা তাত সৃষ্টি হৈছে। এই মিথেন গেছখিনিক সেই চাইবেৰিয়াৰ বৰফে ঢাকি ৰাখিছে। যদি গোলকীয় উষ্ণতাৰ কাৰণে চাইবেৰিয়াৰ বৰফ গলিবলৈ হয়, বহুত 1000 নিযুত মিলিয়ন টন চব মানে মিথেন ওলাই আহিব এটমস্ফিয়াৰলৈকে, আৰু মিথেন হৈছে আমাৰ কাৰ্বন ডাই অক্সাইডতকে বহুত বেছি গ্ৰীণ হাউচ গেছ। চাইবেৰিয়াৰ গেছখিনি যদি নিৰ্গমন হৈ আমাৰ বায়ুমণ্ডললৈ গুচি যায়, পৃথিৱীৰ উষ্ণতা 3-4 ডিগ্ৰী বাঢ়ি যাবগৈ, মানে লাহে লাহে গৈ, গতিকে এই ধৰণৰ কথাবিলাক
0: এইটো খুব গুৰুত্ব। আমি আচলতে এতিয়া আমি কাৰ্বন ডাই অক্সাইডৰ কথা বেছিকৈ কওঁ, কাৰণে আমাৰ যিবিলাক জীৱাশ্ম ইন্ধন আমি দহন কৰোঁ, তাৰ পৰা কাৰ্বন ডাই অক্সাইডটো বেছিকৈ ওলাই কাৰণে কওঁ, কিন্তু আচলতে মিথেনটো বহুত বেছি
2: শক্তিশালী
1: হ'ব। আজি আমি যথেষ্টখিনি কথা পাতিলোঁ, যিহেতু 52টা খণ্ডৰ এখন ধাৰাবাহিক, সেইখন আটাইকেইটাৰ বিষয় লৈ পেলাই আলোচনা কৰাৰ কোনো ইয়াত সময় নহয় আমাৰ ইয়াৰ। শেষত আমি এটা কথা আমি ক'ব লাগিব যে এইখন খুব আমি যিমান সম্ভৱ সফলভাৱে প্ৰচাৰ কৰাৰ চেষ্টা কৰিছিলোঁ, শ্ৰোতাসকলে নিশ্চয় ভাল পাইছে। এতিয়া যিহেতু অনুষ্ঠানটো সামৰাৰ আগতে শ্ৰোতাসকলক এটাই

0: কৰিব বিচাৰিছোঁ, যিহেতু আমি যথেষ্ট বিষয় লৈ পেলাই জলবায়ু পৰিৱৰ্তনৰ এই ধাৰাবাহিকখন কৰিলোঁ, কিন্তু এখন শেষ হ'ল তাৰমানে শেষ, কিন্তু শেষ নহয় যে আমাৰ চিন্তাধাৰা যাতে শেষ নহয়, প্ৰতিটো বিষয়ৰ ওপৰত যাতে আমাৰ শ্ৰোতাসকলে চিন্তা কৰে আৰু অতি গুৰুত্ব সহকাৰে যদি তেওঁ নিজৰ নিজৰ কাৰ্যপন্থা হাতত লয়, তেতিয়াহ'লে নিশ্চয় আমাৰ জলবায়ু পৰিৱৰ্তনৰ যিটো গতি সেইটো আমি কিছু হ'লেও তাৰ গতিটো কমাই আনিব পাৰি।
1: হয়, সামৰণিত এটাই কথা ক'ব খুজিছোঁ যে মোৰ লগত মোৰ সহযোগী প্ৰবাল শৰ্মাই যিখিনি কথা ক'লে যে আমি বিভিন্ন বিষয় আলোচনা কৰোঁতে এইবিলাক যিহেতু বিজ্ঞানভিত্তিক বিষয়, দৰাচলতে একেবাৰে বিজ্ঞানৰ ভিতৰৰে বিষয়, আৰু তাৰ লগত আমি বিভিন্ন ক্ষেত্ৰত দেখুৱাইছিলোঁ কেনেকৈ ছাত্ৰ ছাত্ৰীৰ এটা সংঘই আঞ্চলিকভাৱে কিছু ইয়াত বৰঙণি যোগাব পাৰে, অৰ্থাৎ পৃথিৱীত গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ুৰ পৰিৱৰ্তন যিটো ৰোধ কৰাৰ কাৰণে কি তাত শক্তি যোগাব পাৰে, কি বৰঙণি যোগাব পাৰে, সেইটো কথা আলোচনা কৰিছোঁ। গতিকে যদি আমাৰ গ্ৰাম্য স্তৰত এলেকা পৰিসৰত যদি আমাৰ সৰু সৰু সংঘ কিছুমানো গঠিত হয়, যিবিলাক সংঘই বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি, জলবায়ুৰ পৰিৱৰ্তন মানে যিটো কুপৰিৱৰ্তন সেইবিলাক ৰোধ কৰাত যদি কিছু ভূমিকা লয়, তেতিয়াহ'লে আমাৰ এই 52টা খণ্ডৰ এই ধাৰাবাহিকখন সফল হ'ব। আমি শ্ৰোতাক তথাপিও শেষত এটা কথা কওঁ যে এইখন কিন্তু বিদ্যায়তনিক দিশৰ পৰা প্ৰস্তুত কৰা এখন ধাৰাবাহিক আছিল, গতিকে এইখন সামাজিক নাটক বা এখন ডিটেক্টিভ নাটক সেই দৃষ্টিৰে চালে নহ'ব, গতিকে ইয়াৰ পৰা শিকিবহে চেষ্টা কৰিব লাগে, ইয়াক ঠিক মনোৰঞ্জন ধৰ্মী এটা বিষয় হিচাপে ল'ব নালাগে। অৱশেষত আমি ডক্টৰ জয়দীপ বৰুৱা লগতে সকলোকে ধন্যবাদ জনাই আজিৰ আমাৰ এই শেষ খণ্ডটিৰ পৰা বিদায় লৈছোঁ। শ্ৰোতাক নমস্কাৰ জনাইছোঁ।
0: নমস্কাৰ,
2: ধন্যবাদ।

ইমান পৰে শ্ৰোতাসকলে, বিজ্ঞান ধাৰাবাহিক জলবায়ুৰ পৰিৱৰ্তন পৃথিৱীৰ ভৱিষ্যতৰ 50ম তথা অন্তিম খণ্ড শুনিলে। আজিৰ খণ্ডটিত এটি সামগ্ৰিক পৰ্যালোচনামূলক আলোচনা আগবঢ়োৱা হ'ল। ইয়াত অংশগ্ৰহণ কৰিলে ডক্টৰ জয়দীপ বৰুৱা আৰু ধাৰাবাহিকখনিৰ প্ৰযোজক অশোক ভট্টাচাৰ্য আৰু প্ৰবাল কুমাৰ শৰ্মাই। কৃতাঞ্জলি বৰ্মনৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে অশোক ভট্টাচাৰ্য আৰু প্ৰবাল কুমাৰ শৰ্মায়।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 12 বজাৰ পৰা হিন্দীত বাতৰি আৰু 12:05ৰ পৰা আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মই লাভলীন নিগম। प्रधानमंत्री नरेंद्र मोदी ने कहा है कि वैश्विक आर्थिक संकट के बावजूद भारतीय अर्थव्यवस्था की नींव असाधारण रूप से

এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পংকজ নয়ন ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে বিধায়ক উন্নয়ন পুঁজিৰ ধন এইবছৰ ডেৰ কোটি টকালৈ আৰু অহা বিত্তীয় বৰ্ষৰ পৰা এই পুঁজি দুই কোটি টকালৈ

বৃদ্ধিৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মৰগীয়া বানচ 60% বৃদ্ধি। লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ আজি উপজা দিন উপলক্ষে মুখ্যমন্ত্ৰীকে ধৰি ৰাজ্যবাসীৰ সশ্ৰদ্ধ স্মৰণ। আৰু চণ্ডীগড়ত চলি থকা ভাৰত আৰু আফগানিস্তানৰ মাজৰ ক্ৰিকেট টেষ্ট খেলত ভাৰতৰ বেটিং। এতিয়া শুনক বিতং বাতৰি। ৰাজ্য চৰকাৰে বিধায়ক উন্নয়ন পুঁজিৰ ধন এই বছৰ 1.5 কোটি টকালৈ আৰু অহা বিত্তীয় বৰ্ষৰ পৰা এই পুঁজি 2 কোটি টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সন্ধিয়া অনুষ্ঠিত কেবিনেট বৈঠকৰ পাছত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে। ডঃ শৰ্মাই জনোৱা অনুসৰি বিধায়ক পুঁজিৰ 2 কোটি টকাৰ ভিতৰত 10% টকা অন্যান্য ব্যয়ৰ বাবে ধৰা হ'ব। অৰ্থাৎ 1.8 কোটি টকা মূল পুঁজিৰ বাবে ব্যৱহাৰ হ'ব আৰু 20 লাখ টকা অন্যান্য কামত খৰচ হ'ব। অহা 7 দিনৰ ভিতৰত নতুন মন্ত্ৰীসকলক দপ্তৰ বিতৰণ আৰু আজিৰ ভিতৰতে বিভিন্ন জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰে। কেবিনেটে ৰাজ্য চৰকাৰৰ সকলো কৰ্মচাৰী আৰু পেঞ্চনাৰৰ মৰকীয়া বানচ বৰ্তমানৰ 58%ৰ পৰা বৃদ্ধি কৰি 60% কৰাত অনুমোদন জনায়। এই সিদ্ধান্তৰ ফলত 8 লাখৰো অধিক কৰ্মচাৰী আৰু পেঞ্চনাৰ উপকৃত হ'ব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰা অনুসৰি অহা 6 জুলাইৰ পৰা 21 দিনৰ বাবে বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰীয়ে কয় যে বাজেট গৃহীত হোৱাৰ পাছত 1 আগষ্টৰ পৰা ৰাজ্য চৰকাৰৰ প্ৰতিখন আঁচনি পুনৰ নিয়মিতভাৱে কাৰ্যকৰী কৰা হ'ব। কেবিনেটে ৰাজ্যখনৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলা ডিব্ৰুগড়ত উন্নয়ন পৰিষদ গঠন কৰাৰ সিদ্ধান্ত লয়। এই পৰিষদৰ অধীনত নগৰখনৰ 20 কিলোমিটাৰ ব্যাসাৰ্ধলৈকে উন্নয়নমূলক কাম কাজ কৰা হ'ব। ইয়াৰ বাবে 500 কোটি টকা ধাৰ্য কৰাৰ লগতে ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনক দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চল উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ হিচাপে দায়িত্ব দিয়াত অনুমোদন জনায়। অধ্যক্ষগৰাকীয়ে কেবিনেট মৰ্যাদা লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে সংবাদমেলত প্ৰকাশ কৰে। দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চল উন্নয়ন প্ৰাধিকৰণ ডিব্ৰুগড়ে দ্বিতীয় ৰাজধানী অঞ্চলৰ উন্নয়নৰ সৈতে জড়িত আঞ্চলিক আৰু ক্ষেত্ৰীয় পৰ্যায়ৰ উন্নয়নৰ পৰিকল্পনা প্ৰস্তুত কৰা, বিকাশ কৰিডৰ আৰু নগৰ সম্প্ৰসাৰণ এলেকা চিনাক্ত কৰাৰ দায়িত্ব বহন কৰিব। উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ হিচাপে স্থানীয় বিধায়কগৰাকীয়ে কাৰ্যনিৰ্বাহ কৰাৰ লগতে ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সচিবগৰাকী উপাধ্যক্ষ হিচাপে থাকিব। একেদৰে ডিব্ৰুগড় জিলা আয়ুক্তগৰাকী সদস্য সচিব, তৃতীয় ৰাজ্যিক ৰাজধানী অঞ্চলৰ মুখ্য কাৰ্যবাহী বিষয়া, ডিব্ৰুগড় পৌৰ নিগমৰ আয়ুক্ত আৰু ডিব্ৰুগড় জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকী সদস্য হিচাপে থাকিব। ইয়াৰ লগতে জিলাখনৰ সকলো বিভাগৰ জিলা পৰ্যায়ৰ মুৰববী বিষয়াসকল পদেন সদস্য হিচাপে থাকিব। স্বাধীন অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী, স্বাধীনতা সংগ্ৰামী, লেখক লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ আজি উপজা দিন। 1890 চনৰ আজিৰ দিনটোতে নগাঁৱৰ ৰহাত প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীৰ জন্ম হৈছিল। শিক্ষা জীৱনৰ অন্তত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে জড়িত হৈ মহাত্মা গান্ধীৰ অহিংসা আন্দোলনত যোগদান কৰিছিল। ভাৰতে স্বাধীনতা লাভৰ পাছত ধৰ্মৰ ভিত্তিত দেশ বিভাজনৰ সময়ত মুছলিম লীগে অসমক পূব পাকিস্তানৰ অংশ কৰিবলৈ যি পৰিকল্পনা কৰিছিল, সেই পৰিকল্পনা গোপীনাথ বৰদলৈয়ে তীব্ৰ বিৰোধিতা কৰি অসমক পূব পাকিস্তান বা বৰ্তমানৰ বাংলাদেশৰ সৈতে সংযুক্ত হোৱাৰ পৰা ৰক্ষা কৰিছিল। অসমৰ প্ৰতি থকা তেওঁৰ গভীৰ ভালপোৱা আৰু অৱদানৰ বাবে সেই সময়ৰ অসমৰ ৰাজ্যপাল জয়ৰাম দাস দৌলতৰামে তেওঁক লোকপ্ৰিয় উপাধিৰে বিভূষিত কৰিছিল। 1999 চনত তেওঁক মৰণোত্তৰভাৱে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰে সন্মানিত কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ উপজা দিনত সশ্ৰদ্ধ প্ৰণাম জনাইছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে অসমী আইৰ ভৌগোলিক অখণ্ডতা আৰু জাতীয় স্বাৰ্থ সুৰক্ষিত কৰি ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে অসমবাসীক চিৰকাললৈ ৰক্ষা কবচ প্ৰদান কৰি গৈছে। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। তেজপুৰত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে দ্বিতীয় বাৰ্ষিক তেজপুৰ লিচু উৎসৱ অনুষ্ঠিত হৈছে। আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰা তেজপুৰৰ বিশ্ববিখ্যাত লিচুৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে নতুন প্ৰজন্মক লিচু খেতি কৰাৰ বাবে উৎসাহিত কৰিবলৈ এই উৎসৱৰ আয়োজন কৰা হৈছে। শোণিতপুৰ জিলা প্ৰশাসনে ভৌগোলিক স্বীকৃতি লাভ কৰা তেজপুৰৰ সুস্বাদু লিচু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ উপহাৰ হিচাপে প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰীলৈ জিলা প্ৰশাসনে প্ৰেৰণ কৰা এই বিশেষ উপহাৰে তেজপুৰৰ লিচুক ৰাষ্ট্ৰীয় পৰ্যায়ত অধিক জনপ্ৰিয় কৰাৰ লগতে ইয়াৰ লগত জড়িত কৃষকসকলক উৎসাহিত কৰিব বুলি আশা কৰা হৈছে। তেজপুৰত উন্নত জাতৰ লিচুৰ প্ৰথমগৰাকী ৰূপক সাহিত্যকাণ্ডাৰী পদ্মনাথ গোহাঁই বৰুৱাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি

0: আৰু বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা এই উৎসৱৰ সৈতে সংগতি ৰাখি লিচু সম্পৰ্কীয় বিশেষ তথ্যচিত্ৰ প্ৰদৰ্শন, বিশেষ গ্ৰন্থ উন্মোচন আৰু লিচু কৃষকসকলক সম্বৰ্ধনা জ্ঞাপনৰ লগতে খাদ্য প্ৰযুক্তি আৰু লিচু শীৰ্ষক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। তদুপৰি এই উৎসৱৰ অংশ হিচাপে লিচু বাগিচা পৰিভ্ৰমণ কাৰ্যসূচী, লিচু ৰন্ধনশৈলীৰ আস্বাদন আৰু প্ৰদৰ্শন শীৰ্ষক ব্যতিক্ৰমী কাৰ্যসূচীৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা বুলি উদ্যোক্তাসকলে জনাইছে। তেজপুৰ জিলা পুথিভঁৰাল প্ৰাংগণত অনুষ্ঠিত এই লিচু উৎসৱত 50গৰাকীতকৈও অধিক প্ৰদৰ্শক, 30গৰাকী কৃষক আৰু কৃষক উৎপাদক সংগঠন তথা 20গৰাকী দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰেতাই অংশগ্ৰহণ কৰিছে। শোণিতপুৰ জিলা প্ৰশাসনৰ লগতে জিলা কৃষি বিভাগ আৰু তেজপুৰ কৃষি বিজ্ঞান কেন্দ্ৰ, তেজপুৰ বিশ্ববিদ্যালয়, অসম কৃষি বিশ্ববিদ্যালয় আদিকে ধৰি ভালেসংখ্যক অনুষ্ঠান প্ৰতিষ্ঠানে এই উৎসৱত অংশগ্ৰহণ কৰিছে। ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূল আঁচনিৰ অসমৰ পৰামৰ্শদাতা হিচাপে সেৱা আগবঢ়াই অহা প্ৰসেনজিৎ দাসে কালি টি বি মুক্ত ভাৰত অভিযানৰ জিলা পৰ্যায়ৰ অগ্ৰগতিৰ পৰ্যবেক্ষণ আৰু তদাৰকীৰ উদ্দেশ্যে কালি শিৱসাগৰ জিলা ভ্ৰমণ কৰে। এই ভ্ৰমণকালত তেওঁ শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ এক্সৰে কেন্দ্ৰটো পৰিদৰ্শন কৰি চিকিৎসালয়ৰ অধীক্ষকৰ সৈতে মত বিনিময় কৰে। শ্ৰীদাসে ৰাজমাই চাহ বাগিচাত আয়োজিত নিক্ষয় শিবিৰত বাগিচাৰ চিকিৎসা বিষয়া, ব্যৱস্থাপক আৰু সহকাৰী ব্যৱস্থাপকৰ সৈতে আলোচনা কৰে। পৰৱৰ্তী সময়ত তেওঁ আঠাবাৰী চাহ বাগিচাৰ নিক্ষয় শিবিৰৰ হেণ্ডহেল্ড এক্সৰে সেৱাও পৰিদৰ্শন কৰে। এই পৰিদৰ্শনৰ সময়ত জিলাখনৰ দ্বিতীয় এন টি ই পিৰ লগতে বিভাগটোৰ অন্যান্য কৰ্মচাৰীসকল উপস্থিত থাকে। জিলাখনত টি বি নিৰ্মূলৰ বাবে চলি থকা কাৰ্যসূচীৰ অগ্ৰগতিৰ প্ৰশংসা কৰি শ্ৰীদাসে অধিক সক্ৰিয় আৰু সমন্বয়েৰে অভিযান আগবঢ়াই নিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক আহ্বান জনায়। যোৰহাট বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানে বিশ্ব পৰিৱেশ দিৱস 2026 উপলক্ষে কালি হাতীগড় উচ্চ মাধ্যমিক বিদ্যালয়ত বিভিন্ন কাৰ্যসূচীৰে এই উৎসৱ উদযাপন কৰে। পৰিৱেশ সংৰক্ষণ আৰু বহনক্ষম জীৱনশৈলীৰ প্ৰতি ছাত্ৰ ছাত্ৰী তথা স্থানীয় জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে আয়োজন কৰা এই কাৰ্যসূচীত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী আৰু স্থানীয় জনসাধাৰণে অংশগ্ৰহণ কৰে। অনুষ্ঠানত বিজ্ঞানী আৰু শিক্ষাৰ্থীৰ মাজত এটা মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়। এই মত বিনিময় অনুষ্ঠানত বৰ্ষাৰণ্য প্ৰতিষ্ঠানখনৰ বিজ্ঞানী আৰু কাৰিকৰী বিষয়াসকলে পৰিৱেশ সংৰক্ষণ, জৈৱ বৈচিত্ৰ আৰু বহনক্ষম উন্নয়নত বাঁহৰ গুৰুত্ব আদি বিষয়ত শিক্ষাৰ্থীৰ সৈতে মত বিনিময় কৰে। ডিব্ৰুগড়ৰ ঐতিহ্যমণ্ডিত হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ চৌহদৰ পৰা ভাৰতীয় ডাক সেৱা অচিৰৈ আৰম্ভ হ'ব। এই সন্দৰ্ভত কানৈ মহাবিদ্যালয় কৰ্তৃপক্ষ আৰু ডাক বিভাগৰ মাজত কালি এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শশীকান্ত শইকীয়া আৰু ডাক বিভাগৰ হৈ ডিব্ৰুগড় মণ্ডলৰ ডাক অধীক্ষক হীৰেণ কুমাৰ গগৈয়ে এই চুক্তিত স্বাক্ষৰ কৰে। মহাবিদ্যালয়ৰ অধ্যক্ষই জনোৱা মতে অচিৰেই আৰম্ভ হ'বলগীয়া এই সেৱা ডি এইচ এছ কে মহাবিদ্যালয় উপডাকঘৰ নামে পৰিচিত হ'ব। এই ডাকঘৰৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ লগতে সাধাৰণ জনতাই ডাক সেৱা, বেংকিং সেৱাৰ লগতে বিভাগৰ অন্যান্য সংলগ্ন সেৱাসমূহ লাভ কৰিব বুলি আশা কৰা হৈছে। যশস্বী সংগীত পৰিচালক আৰু কণ্ঠশিল্পী ৰমেন বৰুৱাৰ আজি উপজাদিন। এইগৰাকীৰ প্ৰথিতযশা শিল্পীয়ে 1959 চনত মুক্তি লাভ কৰা নিব বৰুৱাৰ আমাৰ ঘৰৰ যুটীয়া সংগীত পৰিচালক হিচাপে চিনেমাৰ সংগীত পৰিচালনাত আত্মপ্ৰকাশ কৰিছিল। পাছত 1969 চনত তেওঁ ডঃ বেজবৰুৱাত প্ৰথমবাৰৰ বাবে স্বাধীনভাৱে সংগীত পৰিচালনা কৰে। দুখন বাংলা চিনেমাকে ধৰি মুঠ 27খন চিনেমাত তেওঁ স্বাধীনভাৱে সংগীত পৰিচালনা কৰিছিল। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এগৰাকী স্বীকৃতিপ্ৰাপ্ত কণ্ঠশিল্পী আৰু সুৰকাৰ ৰমেন বৰুৱাই কেশৱ মহন্ত, অজিত বৰুৱা, নৱকান্ত বৰুৱা, সতীশ দাস আদি ভালেসংখ্যক গীতিকাৰৰ গীতত সুৰ দিছিল। অনিমা চৌধুৰী, পাহাৰী দাস, জ্যোতিকা চৌধুৰী, নীলিমা খাতুন, কবিতা বৰঠাকুৰ, ৰঞ্জন ফুকন আদি কণ্ঠশিল্পীক তেওঁ চিনেমাৰ নেপথ্য গায়িকা হোৱাৰ প্ৰথম সুযোগ দিছিল। ভাৰতীয় গণনাট্য সংঘৰ এগৰাকী অগ্ৰণী কৰ্মী ৰমেন বৰুৱাৰ উপজাদিনটো আজি গুৱাহাটীৰ নিউ আৰ্ট প্লেয়াৰ্ছৰ প্ৰেক্ষাগৃহত বৰ্ণিল কাৰ্যসূচীৰে উদযাপন কৰা হ'ব। গোৱাৰ মাৰগাঁৱত হ'বলগীয়া মহিলাৰ ছাফ ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনত আজি ভাৰত বাংলাদেশৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 6:30 বজাত অনুষ্ঠিত হ'ব। চণ্ডীগড়ৰ মুলানপুৰ মহাৰাজা যাদৱিন্দৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত চলি থকা ভাৰত আৰু আফগানিস্তানৰ মাজৰ টেষ্ট মেচত ভাৰতে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰি আছে। বিধায়ক উন্নয়ন পুঁজিৰ ধন এই বছৰ 1.5 কোটি টকালৈ আৰু অহা বিত্তীয় বৰ্ষৰ পৰা এই পুঁজি 2 কোটি টকালৈ বৃদ্ধিৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মুৰগীয়া বানচ 60% বৃদ্ধি আৰু চণ্ডীগড়ত চলি থকা ভাৰত আৰু আফগানিস্তানৰ মাজৰ ক্ৰিকেট টেষ্ট খেলত ভাৰতৰ বেটিং। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 1:40 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো আমাৰ যুৱ

0: নমস্কাৰ শ্ৰোতাসকল, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ আপোনালোকক আদৰণি জনাইছো।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, হিপ হিপ হুৰেৰ অন্য এটি খণ্ডলৈ আপোনালোক সকলোকে সাদৰ আদৰণি জনাইছো। হিপ হিপ হুৰেৰ অন্য এটি খণ্ডৰ বাণীবন্ধনৰ বাবে আমি উপস্থিত হৈছিলো 20 আগষ্ট 1993 চনত প্ৰতিষ্ঠা হোৱা গুৱাহাটীৰ মাজমজিয়াত অৱস্থিত দক্ষিণ গুৱাহাটী BED মহাবিদ্যালয়ত। প্ৰিয় শ্ৰোতা, অনুষ্ঠানটিৰ আৰম্ভণি কৰিব ওলাইছো মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা এটি গীতেৰে।

0: প্ৰিয় শ্ৰোতা, জানোচোন আহক মহাবিদ্যালয়খনৰ অধ্যক্ষা মহোদয়ৰ পৰা মহাবিদ্যালয়খনৰ শৈক্ষিক দিশটোৰ বিষয়ে অকণমান।
1: নিশ্চয়, ধন্যবাদ। মোৰ ফালৰ পৰা তোমালোকলৈ শুভকামনা থাকিল। মই ডক্টৰ জুৰি হাজৰিকা, দক্ষিণ গুৱাহাটী বিএড কলেজৰ প্ৰিন্সিপাল পদত আছোঁ। আৰু মই কলেজখনৰ লগত মানে কি 2002 চনৰ পৰাই জড়িত। আৰু 2002 চনত যেতিয়াৰ পৰা কলেজখনত জইন কৰিলোঁ, তেতিয়াৰ পৰা আমাৰ কলেজৰ, যদিও আমাৰ অঞ্চলটো অকণমান পাহাৰীয়া, তথাপিতো আমাৰ শৈক্ষিক পৰিৱেশটো খুব নিৰিবিলি। আৰু আমাৰ প্ৰতি বছৰে 100 জন ষ্টুডেণ্ট আমাৰ এডমিশ্যন হয়, আৰু তাতে ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ 2টা বছৰ থাকে। টোটেল আমাৰ ইনটেক 200 ষ্টুডেণ্ট থাকে। কিন্তু যোৱা বছৰৰ পৰা আমাৰ নতুন এটা শিক্ষা ব্যৱস্থাটোত অলপ সাল সলনি কৰিলে আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিয়ে। গতিকে এতিয়াৰ পৰা, যোৱা বছৰৰ পৰা আমাৰ ছেমিষ্টাৰ হ'ল, এতিয়া আমাৰ ছেমিষ্টাৰ ছেকেণ্ড ছেমিষ্টাৰ চলি আছে। আৰু অল্ড যিটো ষ্ট্ৰাকচাৰ কাৰিকুলাম আছিল, সেইটোত এবছৰীয়া বিএডটো ছেকেণ্ড ইয়াৰখিনিয়ে এইবাৰ ফাইনেল পৰীক্ষা দিব।
2: খুব ভাল লাগিলে বাইদেউ, আপুনি ইমান সুন্দৰকৈ আমাক জনালে, বহুত বহুত ধন্যবাদ আপোনাক।
1: থেংক ইউ ছ' মাছ, মোৰ ফালৰ পৰা তোমালোকলৈ শুভকামনা থাকিল, থেংক ইউ।
3: বৰ্তমান আমাৰ সৈতে দক্ষিণ গুৱাহাটীৰ বিএড কলেজৰ এগৰাকী ছাত্ৰী উপস্থিত আছে, তোমাৰ পৰিচয়টি জনাবা।
4: নমস্কাৰ, মোৰ নাম অনামিকা দাস আৰু মই এতিয়া দক্ষিণ গুৱাহাটী বিএড কলেজৰ ফাইনেল ইয়াৰৰ ষ্টুডেণ্ট হয়।
3: আজি আমাৰ এই অনুষ্ঠানত তুমি কি কৰি শুনাবা?
4: মই জুবিনদাৰ সুৰৰ আৰু কবিতা কৃষ্ণমূৰ্তি বাইদেৱে গোৱা একটি খুব ধুনীয়া গীত, মোৰ প্ৰিয় গীত, ফুলেৰে সজালো, এই গীতটি অকণমান গাবলৈ চেষ্টা কৰোঁ।

গান আছে মোৰ সুৰত, হেৰুৱাহি পাৰে সুৰ আছে মোৰ গানত।

0: ইমান ধুনীয়াকে গীতটি পৰিৱেশন কৰিলা, তুমি গীতৰ প্ৰশিক্ষণ কৰবাত লৈছা?
1: হয়, মই মোৰ বিশাৰদ কমপ্লিট হৈছে, সেয়া বিশাৰদলৈকে কৰিছোঁ। মাজে মাজে চৰ্চাটো খুব কম খালী, তথাপি চেষ্টা কৰি আছোঁ, কিমানখিনি নিজৰ ফালৰ পৰা বেজ দি আছোঁ।
0: সুন্দৰ এনেদৰে গীতৰ চৰ্চা কৰি যোৱা, তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।
1: বহুত বহুত ধন্যবাদ।
2: আমি আন একাংশ ছাত্ৰীৰ ওচৰলৈ আহিছোঁ। তোমালোকে কি পৰিৱেশন কৰিবা আৰু নামসমূহ জনাই দিবা?
3: নমস্কাৰ, আমি দক্ষিণ গুৱাহাটী বি এড কলেজৰ ছেকেণ্ড ইয়াৰৰ ষ্টুডেণ্টছ। মোৰ নাম জ্যোতিস্মিতা অধিকাৰী।
4: নমস্কাৰ, মোৰ নাম দীপশিখা কোঁৱৰ।
5: নমস্কাৰ, মোৰ নাম অনামিকা দাস।
6: নমস্কাৰ, মোৰ নাম লিকুমা চৌধুৰী।
3: আমি এতিয়া বিয়ানাম এটা গাম বুলি ভাবিছোঁ,
7: হৰি বোলা হৰি অ' হৰি।

0: যুৱ ষ্টুডেণ্ট আৰু আমাৰ শিক্ষকৰ সংখ্যা এতিয়া 16 জন।
1: খুব ধুনীয়াকৈ বুজাই দিলে ছাৰ, বহুত বহুত ধন্যবাদ। বৰ্তমান আমাৰ লগত মহাবিদ্যালয়খনৰ অন্য এগৰাকী ছাত্ৰ উপস্থিত আছে। তোমাৰ পৰা জানিব বিচাৰিছো কলেজখনৰ শৈক্ষিক দিশৰ বিষয়ে।
2: মোৰ নাম শ্ৰী জুবিন গগৈ, মই দ্বিতীয় ষান্মাসিকৰ ছাত্ৰ, দক্ষিণ গুৱাহাটী BEd কলেজৰ। এই মহাবিদ্যালয়খনে 1993 চনত প্ৰতিষ্ঠা লাভ কৰিছিলে আৰু এই মহাবিদ্যালয়খনত বিশেষকৈ যি BEd পাঠ্যক্ৰম, সেই BEd পাঠ্যক্ৰম প্ৰদান কৰা হয়। আমি হৈছোঁ প্ৰথমটো বেষ্ট, মানে যিটো আমি ছেমিষ্টাৰ বেষ্ট আছিলোঁ আগতে। পূৰ্বতে 2 বছৰ মানে 2টা ইয়েৰত হয় হ'লে, কিন্তু এতিয়া আমি 4টা ছেমিষ্টাৰত কৰা প্ৰথমটো বেষ্ট। আৰু আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ হৈছে ডক্টৰ জুৰি হাজৰিকা বাইদেউ। আৰু আমাৰ মহাবিদ্যালয়ত প্ৰায় 15 গৰাকীমান শিক্ষক শিক্ষয়িত্ৰী আছে। আৰু মহাবিদ্যালয়ত মোৰ আৰম্ভণিৰ পৰা আজিলৈকে যথেষ্ট ভাল অনুভৱ হৈছে, যে কি আমাৰ মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল যথেষ্ট আমাৰ সৈতে বন্ধুত্বমূলকভাৱে সঁহাৰি আগবঢ়ায় আৰু আমাৰ পঢ়া শুনাৰ ক্ষেত্ৰতো যথেষ্ট সহায় আগবঢ়ায়। আৰু আমাৰ নিয়াৰিকৈ পৰীক্ষাও হয় আৰু সময়মতে আমাৰ পাঠদানো হয়। গতিকে ধন্যবাদ,
1: খুব সুন্দৰকৈ কথাখিনি সামৰি ল'লা, অশেষ ধন্যবাদ।
2: ধন্যবাদ বাইদেউ।
1: আমি আন দুগৰাকী ছাত্ৰৰ ওচৰলৈ আহিছোঁ, তোমালোকৰ পৰিচয়টো দিবা আৰু কি কৰিবা আজি।
2: নমস্কাৰ, মোৰ নাম শ্ৰী জুবিন গগৈ।
3: নমস্কাৰ, মোৰ নাম শ্ৰী ভাৰ্গৱ নাথ, মই দক্ষিণ গুৱাহাটী BEd কলেজৰ দ্বিতীয় ষান্মাসিকৰ এজন ছাত্ৰ। আমি 2জনে আজি দিহানাম।

0: রাম কৃষ্ণ, ধন্যবাদ।
1: খুব ভাল লাগিলে। কেতিয়াৰ পৰা জড়িত এই ক্ষেত্ৰখনৰ লগত?
0: মানে মোৰ ককা এটা মানে এই ক্ষেত্ৰত জড়িত যে, তেওঁ মই সৰুৰ পৰাই এই ক্ষেত্ৰত জড়িত।
1: খুব ভাল লাগিলে, বহুত বহুত ধন্যবাদ।
0: ধন্যবাদ।
2: আকাশবাণী গুৱাহাটীৰ হিপহিপৰ অনুষ্ঠানটিলৈ তোমাক আদৰিছো, তোমাৰ পৰিচয়টি জনাবা।
3: নমস্কাৰ, মোৰ নাম ঋষা বৰুৱা, মই দক্ষিণ গুৱাহাটী বি এড কলেজৰ বৰ্তমান ছাত্ৰী হয়, ছেকেণ্ড ছেমিষ্টাৰ। মই জুবিন দাৰ এটি গান পৰিৱেশন কৰিবলৈ

0: ধন্যবাদ,
1: সুন্দৰকৈ গীতটি পৰিৱেশন কৰিলা, উজ্জ্বল ভৱিষ্যত কামনা কৰিছো।
0: ধন্যবাদ বা।
1: আমাৰ লগত মহাবিদ্যালয়খনৰ অন্য এগৰাকী ছাৰ উপস্থিত আছে। ছাৰ, কলেজখনত সোমাই আমি বিভিন্ন ধৰণৰ চিত্ৰকলা দেখিবলৈ পাইছো, শুনামতে আপুনি কৰিছে বুলি গম পাইছো, জানিব বিচাৰিছো আপোনাৰ পৰা এই বিষয়ে অকণমান।
2: নমস্কাৰ আপোনালোক। মই কৰা মানে মই প্ৰত্যেক বছৰে ষ্টুডেণ্টবোৰৰ লগত জড়িত হৈ এটা ৱৰ্কশ্বপ কৰোঁ, এই ৱৰ্কশ্বপত কৰাই কাম। আৰু বি এড হিচাপে ষ্টুডেণ্টক আৰ্টৰ যোনখিনি ট্ৰেইনিং দিয়া হয় সেই ট্ৰেইনিংখিনিত এইবোৰ অন্তৰ্ভুক্ত মই কৰিছোঁ যিমানখিনি পাৰিছোঁ। আৰু একচুৱেলি মই থেৰাপীৰ ওপৰত কাম কৰোঁ ষ্টুডেণ্টৰ। ইয়াতে আপোনাৰ আপুনি যিমানখিনি কাম দেখা পাব গোটেইখিনি কামত আৰ্টৰ থেৰাপীৰ ওপৰতে জড়িত হৈ আছে। আৰু আৰ্টৰ থেৰাপীৰ পৰা আমাৰ বেনিফিট কি কি হয়, তেওঁলোকৰ ধৰক গোটেইখিনিয়ে যিমানখিনি 100 ষ্টুডেণ্ট আহে আমাৰ কলেজত, 100 ষ্টুডেণ্টৰ আপোনাৰ 100 ষ্টুডেণ্টেই ছবি আঁকিব নোৱাৰে, সেইটো আমিও জানো। কিন্তু তেওঁলোকক এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং কাম কিছুমান দিওঁ যোনবোৰ কামত তেওঁলোকে আপোনাৰ ধৰক ছবি আঁকিব নোৱাৰে কিন্তু কেনেকুৱা হয় কোনোবাই এম্ব্ৰইডাৰী কৰিব জানে, তেওঁলোকক সেনেকুৱা ধৰণৰ কামত লগাওঁ। কোনোবাই নহয় মই জাষ্ট ডুডলিং কৰিব জানো, তেওঁলোকক তেনেকুৱা কামত লগাওঁ। নহয় মই পেপাৰৰ কাম কৰি অলপ ভাল পাওঁ, তেওঁলোকক তেনেকুৱা কামত লগাওঁ। আৰু তেনেকুৱা ধৰণৰ কামেৰে আমি একোটা আৰ্টৰ সৃষ্টি কৰিব চেষ্টা কৰোঁ আৰু তাৰেই পৰিণতি আপোনালোকে যি এইখিনি কাম দেখা পালে।
1: খুব সুন্দৰকৈ আপুনি কথাখিনি সামৰি ল'লে, ধন্যবাদ। আপুনি চিত্ৰকলাৰ লগত কেনেদৰে জড়িত হ'ল, কেনেদৰে ইমানখিনি আগবাঢ়িলে?
2: চিত্ৰকলাৰ লগত মই জড়িত, মই একদম প্ৰফেচনেলি জড়িত হৈছোঁ 2008ৰ পৰা। আৰু

0: সৰু পৰাই একচুৱেলি ছবি আঁকি গৈছিলোঁ মই, কিন্তু মই একদম প্ৰফেচনেল কৰ্চত জড়িত হৈছোঁ 2008ৰ পৰা। এম এছ ইউ বৰোদাৰ পৰা মই ডিগ্ৰী মাষ্টাৰ ডিগ্ৰী কৰা, তাৰপিছত মই লণ্ডনতো গ'লোঁ আৰ্টৰ কাৰণে, মাটি পঠাইছিলে তেওঁলোকে, তাতে মই ধৰি লওক তাতেও মোৰ ৱৰ্কশ্বপ আছিলে, তাতে মই ৱৰ্কশ্বপ কৰিলোঁ। আৰু আপোনাৰ 2009ত মোৰ প্ৰথম এটা ভাল এচিভমেণ্ট আছিল, সেইটো হৈছে গ্ৰিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত আপোনাৰ এটা এচিভমেণ্ট মোৰ এটা হৈছে। তাৰপিছত এনেকৈ লাহে লাহে আগুৱাই আগুৱাই গৈ আছোঁ, ধৰক এচিভমেণ্টবোৰ আহি আছে, কামবোৰ কৰি আছোঁ, এতিয়াও কামখিনি কৰিবলগীয়া হৈ আছে আৰু বহুত কাম কৰিবও আছে, নেশ্যনেল এৱাৰ্ডো আহিছে মোৰ নামত, এনেকৈ আগুৱাই আগুৱাই গৈ আছোঁ লাহে লাহে।
1: খুব ভাল লাগিলে ছাৰ, ধন্যবাদ।
0: থেংক ইউ।
1: আমি আন এগৰাকী ছাত্ৰৰ ওচৰলৈ আহিছোঁ, আপোনাৰ পৰিচয়টো জনাব।
2: নমস্কাৰ, মোৰ নাম জয়াছ বৰুৱা, মই দক্ষিণ গুৱাহাটী বি এড কলেজৰ এজন ছাত্ৰ।
1: আজি কি পৰিৱেশন কৰিব?
2: মই জুবিন দাৰ এটি গান গাম বুলি

0: মান পৰে শ্ৰোতাসকলে, হিপ হিপ হুৰে এই অনুষ্ঠানটিত দক্ষিণ গুৱাহাটী বিএড মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে পৰিৱেশন কৰা বাৰেৰহণীয়া অনুষ্ঠান শুনিলে। অনুষ্ঠানটি আঁত ধৰিলে শ্ৰুতি ডেকা আৰু শাশ্বতী তালুকদাৰে।
1: আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিৰ ইমানতেই অন্ত পৰিল। অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

0: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM-ৰ 100.8 MHz।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 1 বজাৰ পৰা হিন্দীত আৰু 1:05-ৰ পৰা ইংৰাজীত বাতৰি দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।
2: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মই লভলীন নিগম। प्रधानमंत्री नरेंद्र मोदी ने कहा है कि वैश्विक आर्थिक संकट के बावजूद भारतीय अर्थव्यवस्था की नींव असाधारण रूप से मजबूत बनी हुई है। श्री मोदी ने दमण में कल लगभग 2,970 करोड़ रुपए के विकास परियोजनाओं का शुभारंभ किया। इस अवसर पर प्रधानमंत्री ने एक जनसभा में कहा कि भारत विश्व की सबसे तेजी से बढ़ती अर्थव्यवस्थाओं में से एक है।
3: वर्ष 2025-26 में भारत ने 7.7

0: তৃষাৰাণী শইকীয়াৰ কণ্ঠত ইদ্ৰিছ আলী ৰচিত গীতটি শুনিলে।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
2: নহ'ব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হ'ল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহ'লেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহ'লে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: প্ৰিয় শ্ৰোতা, তৃষাৰাণী শইকীয়াৰ কণ্ঠত এবাৰ শুনক ৰেণু মহন্ত ৰচিত এটি গীত।

ইমান পৰে তৃষাৰাণী শইকীয়াৰ কণ্ঠত ইদ্ৰিছ আলী আৰু ৰেণু মহন্ত ৰচিত গীত দুটি শুনিলে। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45 আধুনিক গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। লগতে নিউজ অন AIR মোবাইল এপতো আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে শুনিবলৈ পাব। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনক শিৱেন বেনাৰ্জীৰ কণ্ঠত সুধ সাৰং ৰাগৰ খেয়াল।

ইমান পৰে শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শিবিন বেনাৰ্জীৰ কণ্ঠত সুধ সাৰং ৰাগৰ খেয়াল শুনিলে। অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।

Ea, आकाशवाणी প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে বিশ্বৰ অধিকাংশ দেশে অৰ্থনৈতিক ক্ষেত্ৰত অনিশ্চয়তাৰ সন্মুখীন হৈ অহা সময়ত ভাৰতে বিশ্বৰ দ্ৰুত বিকাশশীল অৰ্থনীতি হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সমৰ্থ হৈছে। হাৱাইত আজি ভাৰত আৰু আমেৰিকাৰ সেনাৰ 29 সংখ্যক উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছিয়াটলত আজি দ্বিতীয় ভাৰতীয় আম মহোৎসৱ অনুষ্ঠিত হৈছে। মহিলাৰ ছাফ ফুটবল প্ৰতিযোগিতাৰ গোৱাৰ মাৰগাঁৱত হ'বলগীয়া চূড়ান্ত খেলখনত আজি ভাৰত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আৰু চণ্ডীগড়ত চলি থকা ভাৰত আৰু আফগানিস্তানৰ মাজৰ ক্ৰিকেট টেষ্ট মেচত ভাৰতে প্ৰথমে বেটিং কৰি বাতৰি যুগুতোৱাৰ পৰলৈ এটা উইকেট হেৰুৱাই 176 ৰাণ সংগ্ৰহ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে বিশ্বৰ অধিকাংশ দেশেই অৰ্থনৈতিক ক্ষেত্ৰত অনিশ্চয়তাৰ সন্মুখীন হৈ অহা বৰ্তমানৰ সময়ত ভাৰত বিশ্বৰ দ্ৰুত বিকাশশীল গুৰুত্বপূৰ্ণ অৰ্থনৈতিক শক্তি হিচাপে নিজৰ স্থিতি অক্ষুণ্ণ ৰাখিবলৈ সমৰ্থ হৈছে। 2025-2026 বিত্তীয় বৰ্ষত দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ হাৰ 7.7% হিচাপে নথিভুক্ত হোৱাৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে শেহতীয়াকৈ বিগত 12 বছৰতকৈ অধিক সময়ত ভাৰতীয় অৰ্থনীতিয়ে প্ৰদৰ্শন কৰা

সহনশীলতা তথা অন্তৰ্নিহিত শক্তিৰ ফলত এই সাফল্য অৰ্জন কৰাটো সম্ভৱ হৈ উঠিছে। সামাজিক মাধ্যমৰ জৰিয়তে আজি প্ৰচাৰ কৰা এটা বাৰ্তাত এই বিষয়ে উল্লেখ কৰি শ্ৰীসিঙে লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে অৰ্থনৈতিক বিকাশক স্থিৰতা, আত্মবিশ্বাস, দীৰ্ঘস্থায়িত্ব আৰু নিৰ্ভৰশীলতাৰ সৈতে সাঙুৰি লৈ এই ক্ষেত্ৰত সফলতা লাভ কৰিছে বুলি মত প্ৰকাশ কৰে। ৰাষ্ট্ৰগঠন, উদ্ভাৱনৰ প্ৰতি দৃষ্টি নিক্ষেপ, আন্তঃগাঁথনি আৰু উদ্যমিতাৰ প্ৰতি শ্ৰীমোদীৰ দায়বদ্ধতাৰ লগতে সমগ্ৰ বিশ্ব অভূতপূৰ্ব প্ৰত্যাহ্বানৰ মাজেৰে আগবাঢ়িবলগীয়া বৰ্তমানৰ সময়ত দেশক নেতৃত্ব দিয়াৰ সামৰ্থ্যৰ বিষয়ে উল্লেখ কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে এনে কাৰকসমূহেই সম্প্ৰতি ভাৰতক আত্মবিশ্বাসী, সহনশীল আৰু আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত সন্মানজনক অৰ্থনৈতিক শক্তি হিচাপে প্ৰতিপন্ন কৰিছে। তেওঁ লগতে ইয়াকো কয় যে এই উল্লেখনীয় বিকাশৰ হাৰে নতুন নতুন সুযোগৰ সৃষ্টি কৰাৰ লগতে 140 কোটি ভাৰতীয় নাগৰিকৰ আশা আকাংক্ষাক অধিক শক্তিশালী কৰি তুলিছে। ভাৰত আৰু আমেৰিকাৰ সেনাৰ 29 সংখ্যক উচ্চস্তৰীয় বৈঠক আজি হাৱাইত অনুষ্ঠিত হয়। এই বৈঠকত ভাৰতীয় সেনাৰ ৰণনীতি বিভাগৰ উপ সেনা প্ৰমুখ লেফটেনেণ্ট জেনেৰেল ৰাজীৱ ঘাই আৰু আমেৰিকাৰ সেনাৰ ডেপুটি কামাণ্ডিং জেনেৰেল জোৱেল ৱোৱেলে সহ অধ্যক্ষতা কৰে। আজিৰ এই বৈঠকত দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতা শক্তিশালী কৰাৰ লগতে যৌথ অভিযানৰ সামৰ্থ্য বৃদ্ধি কৰা, বৃত্তিজীৱী ব্যক্তিৰ বিনিময় সম্প্ৰসাৰিত কৰা আৰু উভয় পক্ষৰ নিৰাপত্তাৰ স্বাৰ্থত সামৰিক সহযোগিতা অধিক গভীৰ কৰাৰ বিষয়ে আলোচনা কৰা হয়। উভয় পক্ষই দেশ দুখনৰ মাজৰ সেনাৰ বৰ্ধিত পাৰস্পৰিক সহযোগিতাৰ শলাগ লোৱাৰ লগতে এই সহযোগিতাক অধিক শক্তিশালী কৰি তোলাৰ বাবে দায়বদ্ধতা প্ৰকাশ কৰে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডঃ এছ জয়শংকৰ আজি সন্ধিয়া নতুন দিল্লীত নেপালৰ বিদেশ মন্ত্ৰী শিশিৰ খানালৰ সৈতে আলোচনাত বহিব। নেপালৰ বৈদেশিক মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই বৈঠকত দুয়োপক্ষই যৌথ স্বাৰ্থজড়িত বিষয়ত মত বিনিময় কৰিব। লগতে বাণিজ্য, বিনিয়োগ, যোগাযোগ, শক্তি আৰু গণসংযোগৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ চেষ্টা চলাব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে নেপালৰ বিদেশ মন্ত্ৰীগৰাকীৰ ভ্ৰমণে ভাৰত আৰু নেপালৰ মাজত বিশেষ অংশীদাৰিত্বক শক্তিশালী কৰি তুলিব। তেওঁ উল্লেখ কৰে যে দুয়োখন দেশে উন্নয়ন, সহযোগিতা, গণসংযোগ, বাণিজ্য আৰু বিনিয়োগকে ধৰি বিভিন্ন যৌথ স্বাৰ্থজড়িত বিষয়ত সহযোগিতা বৃদ্ধিৰ বিষয়ে আলোচনা কৰিব। 3 দিনৰ ভ্ৰমণসূচীলৈ ভাৰতলৈ অহা নেপালৰ বিদেশ মন্ত্ৰী শিশিৰ খানালে কালি নতুন দিল্লীত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালক সাক্ষাৎ কৰে। ভাৰতত থকা নেপালৰ দূতাবাসে প্ৰকাশ কৰা অনুসৰি দুয়োগৰাকী নেতাই ভাৰত নেপাল দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰে। অসম চৰকাৰে বিধায়ক উন্নয়ন পুঁজিৰ ধন এই বছৰ 1.5 কোটি টকালৈ আৰু অহা বিত্তীয় বৰ্ষৰ পৰা এই পুঁজি 2 কোটি টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সন্ধিয়া অনুষ্ঠিত কেবিনেট বৈঠকৰ পাছত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে। ডঃ শৰ্মাই জনোৱা অনুসৰি বিধায়ক পুঁজিৰ 2 কোটি টকাৰ ভিতৰত 10% টকা অন্যান্য ব্যয়ৰ বাবে ধাৰ্য কৰা হ'ব। অৰ্থাৎ 1.8 কোটি টকা মূল পুঁজিৰ বাবে ব্যৱহাৰ কৰা হ'ব আৰু 20 লাখ টকা অন্যান্য কামত খৰচ হ'ব। অহা 7 দিনৰ ভিতৰত নতুন মন্ত্ৰীসকলক দপ্তৰ বিতৰণ আৰু আজিৰ ভিতৰতে বিভিন্ন জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰে। কেবিনেটে ৰাজ্য চৰকাৰ সকলো কৰ্মচাৰী আৰু পেঞ্চনাৰৰ মৰগীয়া বানচ বৰ্তমানৰ 58% শতাংশৰ পৰা বৃদ্ধি কৰি কেবিনেটে ৰাজ্য চৰকাৰ সকলো কৰ্মচাৰী আৰু পেঞ্চনাৰৰ মৰগীয়া বানচ বৰ্তমানৰ 58% শতাংশৰ পৰা বৃদ্ধি কৰি 60% কৰাত অনুমোদন জনায়। এই সিদ্ধান্তৰ ফলত 8 লাখৰো অধিক কৰ্মচাৰী আৰু পেঞ্চনাৰ উপকৃত হ'ব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰা অনুসৰি অহা 6 জুলাইৰ পৰা 21 দিনৰ বাবে বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰীয়ে কয় যে বাজেট গৃহীত হোৱাৰ পাছত 1 আগষ্টৰ পৰা ৰাজ্য চৰকাৰৰ প্ৰতিখন আঁচনি পুনৰ নিয়মিতভাৱে কাৰ্যকৰী কৰা হ'ব। কেবিনেটে ৰাজ্যখনৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলা ডিব্ৰুগড়ত উন্নয়ন পৰিষদ গঠন কৰাৰ সিদ্ধান্ত লয়। এই পৰিষদৰ অধীনত নগৰখনৰ 20 কিলোমিটাৰ ব্যাসাৰ্ধলৈকে উন্নয়নমূলক কাম কাজ কৰা হ'ব। ইয়াৰ বাবে 500 কোটি টকা ধাৰ্য কৰাৰ লগতে ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনক দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চল উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ হিচাপে দায়িত্ব দিয়াত অনুমোদন জনায়। অধ্যক্ষগৰাকীয়ে কেবিনেট মৰ্যাদা লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে সংবাদমেলত প্ৰকাশ কৰে। দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চল উন্নয়ন প্ৰাধিকৰণ ডিব্ৰুগড়ে দ্বিতীয় ৰাজধানী অঞ্চলৰ উন্নয়নৰ সৈতে জড়িত আঞ্চলিক আৰু ক্ষেত্ৰীয় পৰ্যায়ৰ উন্নয়নৰ পৰিকল্পনা প্ৰস্তুত কৰা, বিকাশ কৰিডৰ আৰু নগৰ সম্প্ৰসাৰণ এলেকা চিনাক্ত কৰাৰ দায়িত্ব বহন কৰিব। উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ হিচাপে স্থানীয় বিধায়কগৰাকীয়ে কাৰ্যনিৰ্বাহ কৰাৰ লগতে ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সচিবগৰাকী উপাধ্যক্ষ হিচাপে থাকিব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছিয়াটলত আজি ভাৰতৰ

0: আমৰ মহোৎসৱ মেংগো মেজিক ফেষ্টিভেলৰ দ্বিতীয় সংস্কৰণ অনুষ্ঠিত হৈছে। ভাৰতীয় আম আমদানি কৰা দেশখনৰ 100তকৈও অধিক প্ৰতিষ্ঠানে এই মহোৎসৱত অংশগ্ৰহণ কৰিছে। মুঠ 7বিধ উচ্চমানৰ ভাৰতীয় আম প্ৰদৰ্শনৰ ব্যৱস্থা কৰা এই মহোৎসৱত অংশগ্ৰহণকাৰীসকলৰ বাবে আমৰ সোৱাদ উপভোগ কৰাৰো ব্যৱস্থা ৰখা হৈছে। উল্লেখযোগ্য যে এই মহোৎসৱত মহাৰাষ্ট্ৰৰ আলফনছো আৰু কেশৰ, অন্ধ্ৰপ্ৰদেশৰ বংগনপল্লী আৰু হিমায়ত, উত্তৰ প্ৰদেশৰ লেংৰা আৰু দশেৰী আৰু গুজৰাটৰ ৰাইপ ৰাজাপুৰী আম প্ৰদৰ্শন আৰু সোৱাদ গ্ৰহণৰ বাবে ৰখা হৈছে। এই উৎসৱত অংশগ্ৰহণ কৰি কষ্টকো হোলছেল নামৰ প্ৰতিষ্ঠানটোৰ উপাধ্যক্ষ বব হাস্কিয়ে তেওঁলোকৰ প্ৰতিষ্ঠানটোৱে শেহতীয়াকৈ ভাৰতীয় কেশৰ আম বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছে বুলি উল্লেখ কৰি কয় যে যোগানৰ তুলনাত চাহিদা অধিক হোৱাৰ পৰিপ্ৰেক্ষিতত এইবিধ সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত তেওঁলোকে আশা কৰাতকৈ অধিক সাফল্য লাভ কৰিছে। উল্লেখযোগ্য যে সম্প্ৰতি বিশ্বৰ সৰ্বাধিক পৰিমাণৰ আম ৰপ্তানিকাৰী দেশ ভাৰতবৰ্ষই বছৰি 2,60,00,000 মেট্ৰিক টনতকৈ অধিক পৰিমাণৰ আম ৰপ্তানি কৰি আহিছে। পঞ্জাৱৰ ফিৰোজপুৰ ফাজিলকা পথত আজি পুৱা হোৱা এটা পথ দুৰ্ঘটনাত 9 লোকৰ মৃত্যু হোৱাৰ লগতে 22 লোক আহত হয়। মৃত্যু হোৱা লোকসকল একেটা পৰিয়ালৰে বুলি প্ৰকাশ কৰি আৰক্ষীয়ে কয় যে আহতসকলৰ বহুতৰে অৱস্থা সংকটজনক হৈ আছে। জানিব পৰা মতে তেওঁলোকে মৃত্যু হোৱা এগৰাকী আত্মীয়ৰ চিতাভস্ম বিপাশা নদীত বিসৰ্জন দিবলৈ গৈছিল। সেই স্থানত তেওঁলোকৰ গাড়ীখনে বিপৰীত ফালৰ পৰা অহা এখন ট্ৰাকক খুন্দা মাৰে। মহিলাৰ ছাফ ফুটবল প্ৰতিযোগিতাৰ গোৱাৰ মাৰগাঁৱত হ'বলগীয়া চূড়ান্ত খেলখনত আজি ভাৰত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 6:30 বজাত অনুষ্ঠিত হ'ব। ভাৰতে ভূটানক ছেমিফাইনেলত 1-0 পৰাজিত কৰি ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছে। চণ্ডীগড়ৰ মুল্লানপুৰৰ মহাৰাজা যদবিন্দৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত চলি থকা ভাৰত আৰু আফগানিস্তানৰ মাজৰ ক্ৰিকেট টেষ্ট মেচত ভাৰতে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰি বাতৰি যুগুতোৱাৰ পৰলৈকে 44 অভাৰত 2 উইকেট হেৰুৱাই 183 ৰান সংগ্ৰহ কৰিছে। যশস্বী জয়ছোৱালে 32 বলত 24 ৰান আৰু সাই সুদৰ্শনে 104 বলত 81 ৰান কৰি আউট হয়। উল্লেখযোগ্য যে 2018 চনৰ পাছৰ পৰা এয়া হৈছে ভাৰত আৰু আফগানিস্তানৰ মাজৰ প্ৰথমখন টেষ্ট মেচ। শুভমন গিলে ভাৰতীয় দলটোক নেতৃত্ব দিছে। দীৰ্ঘদিনৰ অন্তত ভাৰত ভ্ৰমণ কৰা দলটোৱে একমাত্ৰ টেষ্ট খেলখনৰ উপৰি 3খনীয়া এদিনীয়া শৃংখলাতো ভাগ ল'ব। খেলকেইখন অহা 13, 17 আৰু 20 জুনত অনুষ্ঠিত হ'ব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে বিশ্বৰ অধিকাংশ দেশেই অৰ্থনৈতিক ক্ষেত্ৰত অনিশ্চয়তাৰ সন্মুখীন হৈ অহা সময়ত ভাৰতে বিশ্বৰ দ্ৰুত বিকাশশীল অৰ্থনীতি হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সমৰ্থ হৈছে। হাৱাইত আজি ভাৰত আৰু আমেৰিকাৰ সেনাৰ 29 সংখ্যক উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছিয়াটলত আজি 2য় ভাৰতীয় আম মহোৎসৱ অনুষ্ঠিত হৈছে। মহিলাৰ ছাফ ফুটবল প্ৰতিযোগিতাৰ গোৱাৰ মাৰগাঁৱত হ'বলগীয়া চূড়ান্ত খেলখনত আজি ভাৰত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আৰু চণ্ডীগড়ত চলি থকা ভাৰত আৰু আফগানিস্তানৰ মাজৰ ক্ৰিকেট টেষ্ট মেচত ভাৰতে প্ৰথমে বেটিং কৰি বাতৰি যুগুতোৱাৰ পৰলৈ 44 অভাৰত 2 উইকেট হেৰুৱাই 183 ৰান সংগ্ৰহ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া আগবঢ়াইছো জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচিত গীতৰ অনুষ্ঠান সুৰৰ জিঞ্জিৰি। অনুষ্ঠানত প্ৰথমে শুনক অনিমা চৌধুৰীৰ কণ্ঠৰ এটি গীত।

0: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: শ্ৰোতাসকলে সুৰৰ জিঞ্জিৰি অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এইবাৰ শুনক তৰালী শৰ্মাৰ কণ্ঠৰ এটি গীত।

এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস। অহা 6 জুলাইৰ পৰা 21 দিনৰ বাবে ৰাজ্য বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সন্ধিয়া অনুষ্ঠিত কেবিনেট বৈঠকৰ পাছত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে বাজেট গৃহীত হোৱাৰ পাছত 1 আগষ্টৰ পৰা ৰাজ্য চৰকাৰৰ প্ৰতিখন আঁচনি পুনৰ নিয়মিতভাৱে কাৰ্যকৰী কৰা হ'ব। তেওঁ লগতে জনোৱা মতে ৰাজ্য চৰকাৰে বিধায়ক উন্নয়ন পুঁজিৰ ধন এই বছৰ 1.5 কোটি টকালৈ আৰু অহা বিত্তীয় বৰ্ষৰ পৰা এই পুঁজি 2 কোটি টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। ডঃ শৰ্মাই জনোৱা অনুসৰি বিধায়ক পুঁজিৰ 2 কোটি টকাৰ ভিতৰত 10% ধন অন্যান্য ব্যয়ৰ বাবে ধৰা হ'ব। অৰ্থাৎ 1.8 কোটি টকা মূল পুঁজিৰ বাবে ব্যৱহাৰ হ'ব আৰু 20 লাখ টকা অন্যান্য কামত খৰচ হ'ব। কেবিনেটে ৰাজ্য চৰকাৰৰ সকলো কৰ্মচাৰী আৰু পেঞ্চনাৰৰ মৰগীয়া বানচ বৰ্তমানৰ 58%ৰ পৰা বৃদ্ধি কৰি 60% কৰাত অনুমোদন জনায়। এই সিদ্ধান্তৰ ফলত 8 লাখৰো অধিক কৰ্মচাৰী আৰু পেঞ্চনাৰ উপকৃত হ'ব। কেবিনেটে ৰাজ্যখনৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলা ডিব্ৰুগড়ত উন্নয়ন পৰিষদ গঠন কৰাৰ সিদ্ধান্ত লয়। এই পৰিষদৰ অধীনত নগৰখনৰ 20 কিলোমিটাৰ ব্যাসাৰ্ধলৈকে উন্নয়নমূলক কাম কাজ কৰা হ'ব। ইয়াৰ বাবে 500 কোটি টকা ধাৰ্য কৰাৰ লগতে ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনক দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চল উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ হিচাপে দায়িত্ব দিয়াত অনুমোদন জনায়। উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ হিচাপে স্থানীয় বিধায়কগৰাকীয়ে কাৰ্যনিৰ্বাহ কৰাৰ লগতে ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সচিবগৰাকী উপাধ্যক্ষ হিচাপে থাকিব। তেজপুৰত আজিৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দ্বিতীয় বাৰ্ষিক তেজপুৰ লিচু উৎসৱ অনুষ্ঠিত হৈছে। আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰা তেজপুৰৰ বিশ্ববিখ্যাত লিচুৰ প্ৰসাৰ আৰু প্ৰচাৰৰ লগতে নতুন প্ৰজন্মক লিচু খেতি কৰাৰ বাবে উৎসাহিত কৰিবলৈ এই উৎসৱৰ আয়োজন কৰা হৈছে। তেজপুৰত উন্নত জাতৰ লিচুৰ প্ৰথমগৰাকী ৰূপক সাহিত্যকাণ্ডাৰী পদ্মনাথ গোহাঁই বৰুৱাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি

0: আৰু বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা এই উৎসৱৰ সৈতে সংগতি ৰাখি লিচু সম্পৰ্কীয় বিশেষ তথ্যচিত্ৰ প্ৰদৰ্শন, বিশেষ গ্ৰন্থ উন্মোচন আৰু লিচু কৃষকসকলক সম্বৰ্ধনা জ্ঞাপনৰ লগতে খাদ্য প্ৰযুক্তি আৰু লিচু শীৰ্ষক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। তদুপৰি এই উৎসৱৰ অংশ হিচাপে লিচু বাগিচা পৰিভ্ৰমণ কাৰ্যসূচী, লিচু ৰন্ধনশৈলীৰ আস্বাদন আৰু প্ৰদৰ্শন শীৰ্ষক ব্যতিক্ৰমী কাৰ্যসূচীৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা বুলি উদ্যোক্তাসকলে জনাইছে। তেজপুৰ জিলা পুথিভঁৰাল প্ৰাংগণত অনুষ্ঠিত এই লিচু উৎসৱত 50গৰাকীতকৈ অধিক প্ৰদৰ্শক, 30গৰাকী কৃষক আৰু কৃষক উৎপাদক সংগঠন তথা 20গৰাকী দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰেতাই অংশগ্ৰহণ কৰিছে। যশস্বী সংগীত পৰিচালক আৰু কণ্ঠশিল্পী ৰমেন বৰুৱাৰ আজি উপজা দিন। এইগৰাকী প্ৰথিতযশা শিল্পীয়ে 1959 চনত মুক্তিলাভ কৰা নীপ বৰুৱাৰ আমাৰ ঘৰৰ যুটীয়া সংগীত পৰিচালক হিচাপে চিনেমাৰ সংগীত পৰিচালনাত আত্মপ্ৰকাশ কৰিছিল। পাছত 1969 চনত তেওঁ ডঃ বেজবৰুৱাত প্ৰথমবাৰৰ বাবে গাইগুটীয়াকৈ সংগীত পৰিচালনা কৰে। দুখন বাংলা চিনেমাকে ধৰি মুঠ 27খন চিনেমাত তেওঁ নিজাববীয়াকৈ সংগীত পৰিচালনা কৰিছিল। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এগৰাকী স্বীকৃতিপ্ৰাপ্ত কণ্ঠশিল্পী আৰু সুৰকাৰ ৰমেন বৰুৱাই কেশৱ মহন্ত, অজিত বৰুৱা, নৱকান্ত বৰুৱা, সতীশ দাসকে ধৰি কেইবাগৰাকীও গীতিকাৰৰ বহুসংখ্যক গীতত সুৰ দি জনপ্ৰিয় কৰি তুলিছিল। অনিমা চৌধুৰী, পাহাৰী দাস, জ্যোতিকা চৌধুৰী, নীলিমা খাতুন, কবিতা বৰঠাকুৰ, ৰুঞ্জুন ফুকন আদি কণ্ঠশিল্পীক তেওঁ চিনেমাৰ নেপথ্য গায়িকা হোৱাৰ প্ৰথম সুযোগ দিছিল। ভাৰতীয় গণনাট্য সংঘৰ এগৰাকী অগ্ৰণী কৰ্মী ৰমেন বৰুৱাৰ উপজাদিনটো আজি গুৱাহাটীৰ নিউ আৰ্ট প্লেয়াৰ্ছৰ প্ৰেক্ষাগৃহত বৰ্ণিল কাৰ্যসূচীৰে উদযাপনৰ আয়োজন কৰা হৈছে। CBSEয়ে দ্বাদশ শ্ৰেণীৰ উত্তৰ বহীত প্ৰাপ্ত নম্বৰ পৰীক্ষণ আৰু পুনৰ মূল্যায়নৰ বাবে আবেদন পত্ৰ জমা দিয়াৰ বাবে কাইলৈৰ দিনটো অন্তিম দিন হিচাপে ধাৰ্য কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত CBSEয়ে কয় যে এই শিক্ষাৰ্থীসকলে কাইলৈ মাজনিশা পৰ্যন্ত আবেদন পত্ৰ দাখিল কৰিব পাৰিব। শিক্ষাৰ্থীৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি CBSE কৰ্তৃপক্ষই এই সিদ্ধান্ত লোৱা বুলি প্ৰকাশ কৰিছে। ইয়াৰ পূৰ্বে আবেদন পত্ৰ দাখিলৰ অন্তিম দিন 6 জুন বুলি ঘোষণা কৰা হৈছিল। ডিব্ৰুগড়ৰ ঐতিহ্যমণ্ডিত হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ চৌহদৰ পৰা ভাৰতীয় ডাক সেৱা অচিৰেই আৰম্ভ হ'ব। এই সন্দৰ্ভত কানৈ মহাবিদ্যালয় কৰ্তৃপক্ষ আৰু ডাক বিভাগৰ মাজত কালি এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শশীকান্ত শইকীয়া আৰু ডাক বিভাগৰ হৈ ডিব্ৰুগড় মণ্ডলৰ ডাক অধীক্ষক হীৰেণ কুমাৰ গগৈয়ে এই চুক্তিত স্বাক্ষৰ কৰে। মহাবিদ্যালয়খনৰ অধ্যক্ষই জনোৱা মতে অচিৰেই আৰম্ভ হ'বলগীয়া এই সেৱা DHSK মহাবিদ্যালয় উপডাকঘৰ নামে পৰিচিত হ'ব। এই ডাকঘৰৰ জৰিয়তে ছাত্ৰ ছাত্ৰীকে ধৰি জনসাধাৰণে ডাক সেৱা, বেংকিং সেৱাৰ লগতে বিভাগটোৰ অন্যান্য সংলগ্ন সেৱাসমূহ লাভ কৰিব বুলি আশা কৰা হৈছে। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: এতিয়া আগবঢ়াইছো ভৱেশ ভূঞাৰ কণ্ঠৰ দুটি আধুনিক গীত।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: শ্ৰোতাসকলে ভৱেশ ভূঞাৰ কণ্ঠৰ আধুনিক গীত শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।

ইমান পৰে ভৱেশ ভূঞাৰ কণ্ঠৰ আধুনিক গীতটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান, প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। লগতে নিউজ অন AIR মোবাইল এপতো আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে শুনিবলৈ পাব। এতিয়া আগবঢ়াইছোঁ নেপালী অনুষ্ঠান।

এয়া আকাশবাণী তেজপুৰ। আজি শনিবাৰ, ৰাষ্ট্ৰীয় দিনপঞ্জী অনুসৰি 1433 খ্ৰীষ্টাব্দৰ জেঠ মাহৰ আজি 22 দিন, 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ 6 তাৰিখ। সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আমাৰ আজিৰ শনিবাৰীয়া অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টছত, কিলোহাৰ্টছ 1125। আজিৰ অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছে মঞ্জু বড়ো আৰু বৈকুণ্ঠ বিকাশ বুঢ়াগোহাঁই। ট্ৰেন্সমিটাৰত আছে ৰাজীৱ গগৈ। পৰিবহণত নয়ন দৈমাৰী, প্ৰসাৰণ সহযোগী কৰবী গগৈৰ সৈতে, ষ্টুডিঅ'ত শ্ৰোতাসকলৰ সৈতে মই অৰ্ণৱ কুমাৰ নাথ।

ফ্ৰেংকলিনে কৈছিল, তুমি জীৱনক ভাল পোৱানে? যদি ভাল পোৱা, সময় নষ্ট নকৰিবা, কাৰণ সময়ৰ ধাতুৰেই জীৱন নিৰ্মিত।

তৰুণৰাম ফুকনে কৈছিল, শিক্ষাৰ উদ্দেশ্য মন প্ৰশান্ত কৰা, চিন্তাশক্তি বঢ়োৱা, শিক্ষাৰ্থীক নানা ভাৱ দি ভৱিষ্যত জীৱনযুদ্ধত দেশ আৰু জগতৰ কল্যাণৰ বাবে সৰ্বাতোপ্ৰকাৰে যোগ্যবান কৰা।

শিকিছিল? শিক্ষাৰ উদ্দেশ্য মন প্ৰশান্ত কৰা, চিন্তা শক্তি বঢ়োৱা, শিক্ষাৰ্থীক নানা ভাৱ দি ভৱিষ্যত জীৱনযুদ্ধত দেশ আৰু জগতৰ কল্যাণৰ বাবে সৰ্বাতোপ্ৰকাৰে যোগ্যবান কৰা।

0: মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্জত এয়া আকাশবাণী তেজপুৰ। এতিয়া শ্ৰোতালৈ আগবঢ়াইছোঁ মহিলাসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। আজিৰ অৰ্ধ আকাশ অনুষ্ঠানত শুনাবলৈ লৈছোঁ তেজপুৰ চানমাৰী সূৰ্যমুখী মহিলা সমিতিয়ে পৰিৱেশন কৰা এক বিচিত্ৰানুষ্ঠান।
1: এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছো মহিলাসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। সমুৱাই দিয়কে স্বাগতম জনাই আজিৰ অৰ্ধ আকাশ অনুষ্ঠানটি এয়া আগবঢ়াইছো।
2: সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আজিৰ অৰ্ধ আকাশ অনুষ্ঠানত তেজপুৰ চানমাৰীৰ সূৰ্যমুখী মহিলা সমিতিৰ সদস্যাসকলে পৰিৱেশন কৰিবলৈ লৈছোঁ এটি বিচিত্ৰানুষ্ঠান। আমাৰ অনুষ্ঠান আৰম্ভ কৰিছোঁ এটি সমবেত কণ্ঠৰ গীত। এই গীতটি সূৰ্যমুখী মহিলা সমিতিৰ শীৰ্ষ গীত। গীতটিৰ কথা আৰু সুৰ সমিতিৰ সদস্যা টুটুমণি বৰাৰ।

0: বিষ্ণুৰাভাৰ সৃষ্টিত আৰু দৃষ্টিত নাৰী শীৰ্ষক এই কথিকাটি পাঠ কৰিব ববি দেৱীয়ে।
1: বিষ্ণুৰাভাৰ সৃষ্টিত আৰু দৃষ্টিত নাৰী। বিষ্ণুৰাভা অসমৰ সামাজিক সাংস্কৃতিক জীৱনৰ এটি চিৰপৰিচিত নাম।

অসমৰ সমাজ জীৱনৰ অন্যতম খনিকৰ হিচাপে শংকৰদেৱ মাধৱদেৱৰ পিছতেই অসমীয়া জাতিয়ে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱকে স্থান দি আহিছে। সুৰৰ দেউলৰৰ পূজাৰী বিষ্ণু ৰাভা আছিল অসামান্য শিল্প নৈপুণ্যৰ অধিকাৰী এক বিপ্লৱী সত্তা। সেই সত্তাত নিহিত হৈ আছিল একেধাৰে সুদক্ষ খেলুৱৈ, চিত্ৰশিল্পী, নৃত্যশিল্পী, সুৰকাৰ, গীতিকাৰ, কবি, গল্পকাৰ, উপন্যাসিক, নাট্যকাৰ, অভিনেতা, সুবক্তা, ৰাজনীতিবিদ, বিপ্লৱী ইত্যাদি বহু গুণৰ সমাহাৰ। সেইকাৰণেই ক'ব পাৰি তেওঁ আছিল সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অসমীয়া। বৈদিক যুগৰ পৰাই ভাৰতীয় সমাজত নাৰীৰ স্থান আছিল অতি উচ্চ। মহাপুৰুষ শংকৰদেৱৰ দৃষ্টিত নাৰী আছিল পুৰুষ প্ৰকৃতি হৈবা একমতি, তেবে সে সিজিব হৰিত ভকতি। নাৰী হ'ল সৃজনী শক্তিৰ অধিকাৰিণী, প্ৰেৰণাৰ উৎস, সেয়েহে নাৰীক প্ৰকৃতিৰ লগত তুলনা কৰা হয়। মহাপুৰুষ শংকৰদেৱৰ আদৰ্শ পদাংক অনুকৰণ কৰিয়েই এখন নতুন অসমীয়া সমাজৰ সপোন দেখা বিষ্ণু ৰাভা আছিল নাৰীৰ প্ৰতি অতি শ্ৰদ্ধাশীল। সেয়েহে তেওঁ সৃষ্টি আৰু চিন্তাত নাৰীয়ে গুৰুত্বপূৰ্ণ স্থান দখল কৰিছিল। নাৰীৰ সামাজিক মৰ্যাদা আৰু স্বাধীনতাৰ প্ৰতি গভীৰ চিন্তা প্ৰতিফলিত হৈছিল তেখেতৰ একমাত্ৰ উপন্যাস মিচিং কনেঙত। সমসাময়িক ভাৰতীয় সমাজ ব্যৱস্থাত নাৰীৰ দুৰ্দশাৰ কথা উপলব্ধি কৰি তেওঁ কলমৰে নিৰ্গত হৈছিল নিচলা আইৰে আমি খাতি অসমীয়া, অসমী আইৰে আমি ছোৱালী ধুনীয়া। গীতৰ শেষত তেওঁ কৈছে, ওঠত পিকৰ বোল সজোৱা পৰোৱা, বিজ্ঞান প্ৰজ্ঞান লৈ আগবাঢ়ি যোৱা। এই গীতটোৰ জৰিয়তে ৰাভাদেৱে অসমীয়া নাৰী ৰাজনীতি, সমাজনীতি, অৰ্থনীতি সকলো দিশতে আগবাঢ়ি যাবলৈ আহ্বান জনাই বিজ্ঞান প্ৰজ্ঞানৰ সহযোগত বিশ্বৰ অন্যান্য দেশৰ মহিলাৰ দৰে দেশ আৰু স্বজাতিৰ উন্নয়নৰ বাবে সকলো বাধা নেওচি অসমীয়া নাৰী আগুৱাই যাবলৈ আহ্বান জনাইছে। ৰাভাদেৱৰ এই চিন্তাই ৰক্ষণশীল সামাজিক প্ৰথা আৰু লিংগ বৈষম্যৰ বিৰুদ্ধে কথা কয়। তেওঁ মতে মহিলাসকলে সমাজত পুৰুষৰ সৈতে সকলোৱে সমান সুযোগ লাভ কৰিব লাগে। তেওঁ এই চিন্তাত আধুনিক নাৰীবাদৰ ধাৰণা স্পষ্ট। ৰাভাদেৱৰ ৰচনাত নাৰীক সবল, প্ৰতিবাদী আৰু ৰাজনৈতিকভাৱে অধিক সচেতন, ধৈৰ্যশীল, প্ৰজ্ঞা আৰু প্ৰবৃত্ততাৰ প্ৰতীক হিচাপে প্ৰকাশ পাইছে। উদাহৰণ হিচাপে ক'ব পাৰি অসম বুৰঞ্জীৰ মহিয়ান চৰিত্ৰ জয়মতীৰ ত্যাগ আৰু দেশপ্ৰেমক লৈ লিখা এই গীতটো, জয়া নাই জয়া নাই অসমী আইৰে চেনেহৰ যি সতী জয়মতী নাই। অসমীয়া জাতীয় জীৱনক ত্যাগ আৰু দেশপ্ৰেমেৰে সমৃদ্ধ কৰা সতী জয়মতীৰ ত্যাগৰ মন্ত্ৰেৰে নিজৰ লগতে জাতিটোক উজ্বলাই তোলাৰ বাবে অসমীয়া নাৰীক আন্তৰিকতাৰে আহ্বান জনাইছে এই গীতটোৰ জৰিয়তে। ৰাভাদেৱৰ সৃষ্টিত আন এটা বৈশিষ্ট্য হ'ল অসমৰ গ্ৰাম্য আৰু জনজাতীয় মহিলাসকলৰ জীৱনশৈলীক উজ্বলাই তোলা ভিন্ন প্ৰকাশ। গ্ৰামীণ মহিলাসকলৰ সৌন্দৰ্য, সৰলতা, কঠোৰ পৰিশ্ৰম আৰু নিকা সাংস্কৃতিক মনোভাৱৰ স্পষ্ট প্ৰকাশে ৰাভাৰ সৃষ্টিৰাজিক অধিক বৰ্ণময় কৰি তুলিছিল। গ্ৰামীণ সমাজত নাৰী আৰু প্ৰকৃতিক জড়িত কৰি তেওঁ ৰচনা কৰা অজস্ৰ গীত কবিতাৰ ভিতৰত দুটিমান এইখিনিতে উনুকিয়ালো। কাষতে কলচী লৈ যাই অ ৰচকী বাই, আজলি ছোৱালী নানা ফুল এতুলি আনিলো আচল ভৰাই। সেইদৰে তিলাই তিলাই ঘূৰি ফুৰে উলাহতে খামটি ছোৱালী ইত্যাদি এই গীতসমূহৰ সহজ সৰল ভাষা প্ৰকাশভংগীৰ লগতে ছন্দ, অলংকাৰ আৰু চিত্ৰায়ন অতি সুন্দৰ আৰু সাৱলীল। এই গীতসমূহত পৰম্পৰাগত অসমীয়া নাৰীগৰাকীৰ সৰলতা, সৌন্দৰ্য, সাহস আৰু কৰ্ম সংস্কৃতি অসমীয়া লোক সংস্কৃতিৰ লগত সংপৃক্ত হৈ আছে। ৰাভাদেৱ আছিল চিৰসুন্দৰৰ পূজাৰী। এনে এজন ব্যক্তিৰ জীৱনলৈ প্ৰেম অহাটো নিতান্তই স্বাভাৱিক। পৰজনমত বিশ্বাসী বিষ্ণু ৰাভাৰ প্ৰেম আছিল শিশুৰ দৰে প্ৰবিত্ত, নিষ্পাপ, নিৰ্মল। ব্যক্তিগত জীৱনত একাধিক নাৰীৰ প্ৰণয় পাশত আবদ্ধ হোৱা প্ৰেমিক বিষ্ণু ৰাভাৰ প্ৰেমৰ প্ৰাপ্তি, অপ্ৰাপ্তি, মিলন, বিৰহ,

0: আশা নিৰাশা ইত্যাদি প্ৰভৃতিবোৰ বিবিধ চিত্ৰৰে অংকিত হৈছে তেওঁ গীতি সাহিত্যত। ক'ৰবাত যদি তেওঁ কোনো পেউসীক প্ৰশ্ন কৰিছে, মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে, কথামালিতাৰ গন্ধ লাগি সোণৰ সপোন ভাঙেনে, সেইদৰে ক'ৰবাত তেওঁ এই জনমত নহ'লেও পৰজনমত পেউসীৰ সৈতে একান্তভাৱে মিলিত হোৱাৰ আকাংক্ষা প্ৰকাশ কৰিছে এইদৰে, পৰজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা, পুৰাবানে প্ৰিয়ে এই জনমৰ মোৰ হিয়াৰ অপূৰ্ণ আশা। সেইদৰে বিৰহ বেদনাত দগ্ধ প্ৰেমিক বিষ্ণুৰাভাই পেউসীক সুধিছে, মেলানি বেলাৰ বিদায় লগন যেতিয়া আহিব চাপি, উঠিবনে প্ৰিয়া তেতিয়া এবাৰ হৃদয় তোমাৰ কপি। এইদৰে প্ৰেমৰ বিবিধ আবেগ অনুভূতিৰে ৰঞ্জিত তেওঁ অলেখ গীত কবিতাত ৰাভাদেৱৰ নাৰীৰ প্ৰতি থকা প্ৰীতি আৰু শ্ৰদ্ধা বৰ্ণময় ৰূপত প্ৰকাশ পাইছে।
1: এটি পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীত পৰিৱেশন কৰিব টুটুমণি বৰা।

0: বৰ্তমান সমাজত ভয়াৱহ ৰূপ ধাৰণ কৰা মহিলাৰ স্তনৰ কৰ্কট ৰোগৰ কাৰণ, লক্ষণ আৰু চিকিৎসাৰ বিষয়ে সকলো মহিলাই জনাটো অতি প্ৰয়োজন। সেয়েহে অনুষ্ঠানত এইবাৰ আগবঢ়াইছো মহিলাৰ স্তনৰ কৰ্কট ৰোগৰ বিষয়ে কিছু কথা। আমাক জনাব সমিতিৰ সদস্যা অনু দাস দেৱীয়ে। তেখেত বৰ্তমান কনকলতা অসামৰিক চিকিৎসালয়ৰ নাৰ্ছিং বিদ্যালয়ৰ অধ্যক্ষা হিচাপে কৰ্মৰত।
1: মহিলাৰ স্তন কৰ্কট ৰোগ বৰ্তমান সময়ত কৰ্কট ৰোগে সমাজত ভয়াৱহ ৰূপ ধাৰণ কৰিছে। বিশেষকৈ মহিলাৰ ক্ষেত্ৰত দেখা দিয়া স্তন আৰু জয়াৰোগ কৰ্কট ৰোগ, প্ৰত্যেক বছৰে প্ৰায় 23 মিলিয়ন মহিলাৰ স্তনৰ কৰ্কট ৰোগ দেশত ধৰা পৰিছে। গতিকে এই ৰোগবিধৰ বিষয়ে প্ৰতিগৰাকী মহিলাই জনাটো অতি প্ৰয়োজন, কাৰণ এই ৰোগবিধ যদি সোনকালে ধৰা পৰে তেতিয়াহ'লে ইয়াক চিকিৎসাৰ দ্বাৰা নিৰ্মূল কৰিব পৰা যায়। মহিলাসকলে নিজৰ স্তন নিজেই পৰীক্ষা কৰি এই ৰোগবিধ ধৰা পেলাব পাৰে যদি ইয়াৰ লক্ষণবোৰ জানিব পাৰে। গতিকে 40 বছৰ বয়সৰ পিছৰ পৰা প্ৰত্যেকগৰাকী মহিলাই নিজেই নিজৰ স্তন পৰীক্ষা কৰিব লাগে। স্তনৰ কৰ্কট ৰোগৰ লক্ষণবোৰ: স্তনত বিষ নোহোৱা, টেমুনা হোৱা, স্তনৰ ছালৰ ৰং সলনি হোৱা বা ছালখন দাঁত খহটা হোৱা, স্তনৰ নিপুলৰ পৰা পানী ওলোৱা বা ঘাঁহ হোৱা, কাকলতিৰ তলত কোনো টেমুনা অনুভৱ কৰা। স্তনৰ কৰ্কট ৰোগ হোৱাত কিছুমান কাৰণ নিহিত হৈ আছে: দেৰিকৈ গৰ্ভধাৰণ কৰা, নিজৰ সন্তানক বুকুৰ গাখীৰ নোখোওৱা, বেছিকৈ গৰ্ভনিৰোধক ঔষধ ব্যৱহাৰ কৰা, শাৰীৰিক পৰিশ্ৰমৰ অভাৱ, খাদ্য অভাৱ, যেনেকৈ বেছিকৈ তেলজাতীয় খাদ্য খোৱা, ইয়াৰ উপৰিও বহুত দেৰিকৈ মাহেকীয়া বন্ধ হোৱা, অতি কম বয়সতে মাহেকীয়া হোৱা, বেছিকৈ মাদক দ্ৰব্য সেৱন কৰা আদি। স্তনৰ কৰ্কট ৰোগ বিশেষকৈ গাখীৰ উৎপাদনৰ মিল্ক প্ৰডাক্ট গ্লেণ্ডৰ যিবোৰ নলী তাত হয়। লাহে লাহে ই শিৰা উপশিৰাবিলাকলৈ যায় আৰু কমে শৰীৰৰ অংগবিলাকলৈ বিয়পি যায়, যিটো মেটাষ্টেছিছ বুলি কোৱা হয়। WHOৰ দ্বাৰা নিজৰ স্তন যাতে নিজে পৰীক্ষা কৰিব পাৰে তাৰ বাবে BSE বেজ ছেল্ফ এক্সামিনেশ্যন পদ্ধতি উদ্ভাৱন কৰা হৈছে। ইয়াৰ দ্বাৰা সোঁ হাতেৰে বাওঁ স্তন আৰু বাওঁ হাতেৰে সোঁ স্তন পৰীক্ষা কৰা হয়। বিশেষকৈ যিবিলাক মহিলাৰ ক্ষেত্ৰত উপৰোক্ত কাৰণবোৰ নিম্নজিত হৈ থাকে, প্ৰতিগৰাকী মহিলাই এমাহৰ মূৰে মূৰে এই পৰীক্ষা কৰিব পাৰে। বিশেষকৈ গা ধোৱাৰ সময়ত বেছি সুবিধা হয়। কেনেকৈ পৰীক্ষা কৰিব? এখন আইনাৰ সন্মুখত থিয় হৈ স্তনৰ যিকোনো সলনি লক্ষ্য কৰিব লাগে। হাতত অলপ চাবোন সানি সোঁ হাতেৰে বাওঁ স্তন আৰু বাওঁ হাতেৰে সোঁ স্তন কাকলতিৰ তলৰ পৰা ঘূৰাই ঘূৰাই দুটা আঙুলিৰে মূৰলৈকে পৰীক্ষা কৰিব লাগে, ক'ৰবাত টেমুনা আছে নেকি। বিশেষকৈ ছাল খহটা হোৱা, নিপুলৰ পৰা কোনো পানী ওলোৱা আদি পৰীক্ষা কৰিব লাগে। মাহেকীয়া হৈ থকা 10 দিনৰ আগত বা 10 দিনৰ পিছত, লগতে শিশুক স্তনপান কৰাই থকা মহিলাই এই পৰীক্ষা কৰিব নালাগে। যদি BSE বেজ ছেল্ফ এক্সামিনেশ্যন কৰাৰ পাছত মহিলাগৰাকীয়ে কিবা গোটা অনুভৱ কৰে তেন্তে তেওঁ ডাক্তৰৰ পৰামৰ্শ ল'ব লাগিব আৰু ডাক্তৰৰ পৰামৰ্শ অনুসৰি পৰীক্ষা কৰিব লাগে। BSE বেজ ছেল্ফ এক্সামিনেশ্যনৰ উপৰিও মেমোগ্ৰাফি, ছ'ন'গ্ৰাফি আদি কৰিও এই ৰোগটো ধৰা পেলাব পাৰি। প্ৰত্যেক মহিলাই সপ্তাহত এবাৰকৈ BSE কৰা উচিত। যিসকলৰ মহিলাৰ স্তনৰ কৰ্কট ৰোগ হয় তেওঁলোকৰ ছোৱালীৰ ক্ষেত্ৰত এই ৰোগ হোৱাৰ অলপ সম্ভাৱনা থাকে বুলি ভবা হৈছে। স্তনৰ কৰ্কট ৰোগৰ চিকিৎসা ব্যৱস্থা হ'ল অপাৰেশ্যন। কেতিয়াবা গোটেই স্তনটোৱে অপাৰেশ্যন কৰি উঠাই দি কৃত্ৰিম স্তন লগাই দিয়াৰ ব্যৱস্থা কৰা হয় আৰু এইদৰেই জীৱনটো সুখেৰে পাৰ কৰিব পৰা যায়। গতিকে সকলো মহিলালৈ আহ্বান, নিজে নিজৰ স্তন সপ্তাহত এবাৰ পৰীক্ষা কৰি দেশক কৰ্কটমুক্ত দেশ হিচাপে গঢ়ি তোলোঁ আহক।
0: সংগীত বিশ্ৰাম। সংগীতৰ দ্বাৰা

কিদৰে শাৰীৰিক মানসিক অৱসাদ দূৰ কৰিব পাৰি জানোৱা হওকচোন। বিষয়টো আমালৈ সংগ্ৰহ কৰি আনিছে মনীষা গোস্বামীয়ে। সংগীত বিশ্ৰাম, শাৰীৰিক মানসিক পৰিশ্ৰমেৰে আমাৰ দেহ মনলৈ কঢ়িয়াই অনা ক্লান্তি আৰু অৱসাদ দূৰ কৰিবলৈ আমি সকলোৱে নিদ্ৰাৰ ওচৰত আশ্ৰয় লওঁ। কিন্তু নিদ্ৰাৰ আশ্ৰয় নোলোৱাকৈয়ে আমি দেহ মনৰ বিশ্ৰাম ল'ব পাৰোঁ এক বিশেষ কলাৰ মাধ্যমত। এনে এক সুকুমাৰ কলা হ'ল সংগীত, যাক সংগীত বিশ্ৰাম হিচাপে নামাকৰণ কৰা হৈছে। মধুৰ সংগীত শ্ৰৱণেৰে সকলো বয়সৰ মানুহেই বিমল আনন্দ আৰু শাৰীৰিক মানসিক প্ৰশান্তি লাভ কৰিব পাৰে। বৰ্তমান আধুনিক চিকিৎসা পদ্ধতিটো সংগীতক ৰোগ নিৰাময়ৰ এক বিশেষ পদ্ধতি হিচাপে প্ৰয়োগ কৰা হৈছে। দেহ মনক দৈনন্দিন অৱসাদগ্ৰস্ততাৰ পৰা মুক্ত কৰি নতুন কৰ্মোদ্যম, মন সতেজ আৰু সুন্দৰ কৰি ৰাখিবলৈ সংগীত বিশ্ৰাম এক কাৰ্যকৰী মাধ্যম। ইয়াক কিদৰে কৰিব পাৰি? প্ৰথমে পদ্মাসন বা সিদ্ধাসনত বহি ল'ব লাগে। এতিয়া কোনো শাস্ত্ৰীয় বা ৰাগভিত্তিক ভজন বা যন্ত্ৰসংগীত মৃদুভাৱে বজোৱাৰ ব্যৱস্থা কৰিব লাগে। এই সময়ত চকু বন্ধ কৰি একান্ত মনে বাজি থকা সংগীত 5-10 মিনিট শুনিব লাগে। অলপ পাছতেই দেখিব দেহ মনৰ পৰা অৱসাদ দূৰ হৈ গৈছে। সূৰ্যমুখী মহিলা সমিতিৰ সমূহ সদস্যৰ তৰফৰ পৰা সমূহ শ্ৰোতালৈ ধন্যবাদ জনাই আমাৰ অনুষ্ঠান সামৰিবলৈ ওলাইছোঁ। অনুষ্ঠানৰ শেষত আগবঢ়াইছোঁ সমবেত কণ্ঠত ৰুদ্ৰ বৰুৱাৰ কথা আৰু সুৰেৰে এটি চিৰসেউজ

সমবেত কণ্ঠত গীত পৰিৱেশন কৰা সদস্যসকল হ'ল পূৰ্ণিমা বৰুৱা মজুমদাৰ, অনু দাস দেৱী, টুটুমণি বৰা, ময়ূৰী শৰ্মা ফুকন, ববী দেৱী, মাইনু নাথ, নীলাক্ষী শইকীয়া, পৰী বৰুৱা, ৰীমা বৰুৱা দাস, জিমি শইকীয়া, বন্তি হাজৰিকা আৰু মনীষা গোস্বামী। বাদ্যযন্ত্ৰ

শ্ৰোতাসকলে আৰাধনা অনুষ্ঠানত মহম্মদ ৰফিৰ কণ্ঠত ভজনকেইটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক আমাৰ কেন্দ্ৰ।

যোগে আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কীয় ঘোষণা। এই ঘোষণাৰ পিছতেই শ্ৰোতাসকললৈ আগবঢ়োৱা হ'ব গীতালি। আজিৰ গীতালি অনুষ্ঠানত শ্ৰোতাসকলে শুনিবলৈ পাব হিন্দী বোলছবিৰ কেইটিমান জনপ্ৰিয় গীত। 6:45 গুৱাহাটী কেন্দ্ৰযোগে প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী বাতৰি, 7:05 ইংৰাজী বাতৰি আৰু 7:10 প্ৰচাৰিত অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 7:20 কিশোৰ কিশোৰীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান কিশোৰ জগত শুনিবলৈ পাব। আজি কিশোৰ জগত অনুষ্ঠানটিত ভাগ লৈছে বেচেৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে। অনুষ্ঠানটি যুগুতাই আগবঢ়াইছে জিনিয়া শৰ্মাই। 7:50 আজিৰ দিনটোৰ ওপৰত আধাৰিত আমাৰ পোনপটীয়া অনুষ্ঠান আজিৰ দিনটো। 8:00 বাতৰি শিৰোনাম শ্ৰোতাই শুনিবলৈ পাব। 8:02 শ্ৰোতালৈ আগবঢ়োৱা হ'ব হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান। 8:45 দিল্লী কেন্দ্ৰযোগে প্ৰচাৰিত সমাচাৰ সন্ধ্যা আৰু নিশা 9:00 News@9 আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 9:15 শ্ৰোতালৈ আগবঢ়োৱা হ'ব প্ৰতিমা পাণ্ডেৰ কণ্ঠৰ কেইটিমান গোৱালপাৰীয়া লোকগীত। 9:30 আজিৰ অতিথি শিতানত শিক্ষক শিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ অজয় কান্দোলনাৰ সৈতে হোৱা এক সাক্ষাৎকাৰ শুনিবলৈ পাব। নিশা 10:00 শ্ৰোতালৈ আগবঢ়োৱা হ'ব হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান আৰু নিশা 10:30 আমাৰ আজিৰ শনিবৰীয়া অধিৱেশনৰ অন্ত পৰিব। এয়াই আছিল আমাৰ কেন্দ্ৰযোগে আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কীয় ঘোষণা। এয়া আকাশবাণী তেজপুৰ। এতিয়া শ্ৰোতালৈ আগবঢ়াইছোঁ গীতালি। শ্ৰোতাসকলক আৰম্ভণিতে শুনাবলৈ লৈছোঁ গাইড বোলছবিত লতা মংগেশকাৰ আৰু কিশোৰ কুমাৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতাসকলে গীতালী অনুষ্ঠানটি শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ আশা ভোছলে আৰু কিশোৰ কুমাৰৰ কণ্ঠত চিতাৰ গীতা বোলছবিৰ এই গীতটি।

0: গীতালি অনুষ্ঠানৰ পিছতে শ্ৰোতাসকলে 6:45 গুৱাহাটী কেন্দ্ৰযোগে সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 দিল্লী কেন্দ্ৰযোগে হিন্দী বাতৰি, 7:05 অসমীয়া বাতৰি, ক্ষমা কৰিব, ইংৰাজী বাতৰি আৰু 7:10 প্ৰচাৰিত অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।
1: লোকৰ কথা কৈ আছে, তেওঁ কৈছে চৰকাৰে ছাবচিডিও দি আছে। মই যাক যি সুধিলোঁ, সকলোৰে বিজুলী বিল শূন্য আহিছে, এইবাৰ মই লগাইহে দিম। যেতিয়া

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, বিধায়ক উন্নয়ন পুঁজিৰ ধন এইবছৰ 1.5 কোটি টকালৈ আৰু অহা বিত্তীয় বৰ্ষৰ পৰা 2 কোটি টকালৈ বৃদ্ধি কৰাৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত, ৰাজ্যৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলা ডিব্ৰুগড়ত উন্নয়ন পৰিষদ গঠনৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত, তেজপুৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দ্বিতীয় বাৰ্ষিক তেজপুৰ লিচু উৎসৱ, শক্তিবিধ কামাখ্যা ধামলৈ প্ৰস্তাৱিত কৰিডৰ নিৰ্মাণ সন্দৰ্ভত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ বৈঠক আৰু ভাৰত আৰু আফগানিস্তানৰ মাজৰ টেষ্ট মেচত প্ৰথম দিনাৰ খেলৰ অন্ত 3টা উইকেট হেৰুৱাই ভাৰতৰ 368 ৰাণ সংগ্ৰহ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে দলি দেৱী। এতিয়া শুনক বিতং বাতৰি। অহা 6 জুলাইৰ পৰা 21 দিনৰ বাবে ৰাজ্য বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সন্ধিয়া অনুষ্ঠিত কেবিনেট বৈঠকৰ পাছত এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে বাজেট গৃহীত হোৱাৰ পাছত 1 আগষ্টৰ পৰা ৰাজ্য চৰকাৰৰ প্ৰতিখন আঁচনি পুনৰ নিয়মিতভাৱে কাৰ্যকৰী কৰা হ'ব। ৰাজ্য চৰকাৰে বিধায়ক উন্নয়ন পুঁজিৰ ধন এইবছৰ 1.5 কোটি টকালৈ আৰু অহা বিত্তীয় বৰ্ষৰ পৰা এই পুঁজি 2 কোটি টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে বুলি ডঃ শৰ্মাই জানিবলৈ দিয়ে। বিধায়ক পুঁজিৰ 2 কোটি টকাৰ ভিতৰত 10% অন্যান্য ব্যয়ৰ বাবে ধৰা হ'ব, অৰ্থাৎ 1.8 কোটি টকা মূল পুঁজিৰ বাবে ব্যৱহাৰ হ'ব আৰু 20 লাখ টকা অন্যান্য কামত ব্যয় হ'ব। কেবিনেটে ৰাজ্য চৰকাৰৰ সকলো কৰ্মচাৰী আৰু পেঞ্চনাৰৰ মৰগীয়া বানচ বৰ্তমানৰ 58%ৰ পৰা বৃদ্ধি কৰি 60% কৰাটো অনুমোদন জনাইছে। এই সিদ্ধান্তৰ ফলত 8 লাখৰো অধিক কৰ্মচাৰী আৰু পেঞ্চনাৰ উপকৃত হ'ব। কেবিনেটে ৰাজ্যখনৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলা ডিব্ৰুগড়ত উন্নয়ন পৰিষদ গঠনৰ সিদ্ধান্ত লয়। এই পৰিষদৰ অধীনত নগৰখনৰ 20 কিলোমিটাৰ ব্যাসাৰ্ধলৈকে উন্নয়নমূলক কাম কাজ কৰা হ'ব। ইয়াৰ বাবে 500 কোটি টকা ধাৰ্য কৰাৰ লগতে ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনক দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চল উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ হিচাপে দায়িত্ব দিয়াত অনুমোদন জনায়। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এইদৰে কয়।
1: এই ডিব্ৰুগড়ৰ ছেকেণ্ড ষ্টেট কেপিটেল নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে 500 কোটি টকা ব্যয় কৰিব অভাৰ এ পিৰিয়ড অফ 5 years। বাকী নৰ্মেল যি তাত স্কিম হৈ থাকে, ৰাস্তা ঘাট, স্কুল কলেজ, মেডিকেল কলেজ, এইবিলাকৰ উপৰিও অকল ষ্টেট কেপিটেলৰ দৃষ্টিভংগীৰে, অভাৰ এণ্ড এবভ ষ্টেট কেপিটেলৰ দৃষ্টিভংগীৰে 500 কোটি টকাৰ বাজেট অভাৰ এ পিৰিয়ড অফ 5 years আবণ্টন কৰিব। আৰু বৰ্তমান স্বাভাৱিকতে এই ডিব্ৰুগড় সদৰ সমষ্টিৰ বিধায়ক হিচাপে প্ৰশান্ত ফুকন ইয়াৰ অধ্যক্ষ হ'ব, কিন্তু পৰৱৰ্তী সময়ত এইটো পদেনৰ পোষ্ট হ'ব। যোনেই ডিব্ৰুগড়ৰ বিধায়ক হয় তেওঁৱেই এই পদটোত অধিষ্ঠিত হ'ব।
0: তেজপুৰত আজিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দ্বিতীয় বাৰ্ষিক তেজপুৰ লিচু উৎসৱ অনুষ্ঠিত হৈছে। তেজপুৰৰ বিশ্ববিখ্যাত লিচুক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জনপ্ৰিয় কৰিবলৈ আৰু নতুন প্ৰজন্মক লিচু খেতি কৰাৰ বাবে উৎসাহিত কৰিবলৈ এই উৎসৱৰ আয়োজন কৰা হৈছে। শোণিতপুৰ জিলা প্ৰশাসনে ভৌগোলিক স্বীকৃতি লাভ কৰা তেজপুৰৰ সুস্বাদু লিচু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ উপহাৰ হিচাপে পঠিয়াইছে। প্ৰধানমন্ত্ৰীলৈ জিলা প্ৰশাসনে প্ৰেৰণ কৰা এই বিশেষ উপহাৰে তেজপুৰৰ লিচুক ৰাষ্ট্ৰীয় পৰ্যায়ত অধিক জনপ্ৰিয় কৰাৰ লগতে ইয়াৰ লগত জড়িত কৃষকসকলক উৎসাহিত কৰিব বুলি আশা কৰা হৈছে। তেজপুৰৰ লিচু প্ৰসাৰ আৰু প্ৰসাৰৰ লগতে ইয়াৰ উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে এই উৎসৱৰ আয়োজন কৰা হৈছে বুলি বিধায়ক পৃথ্বীৰাজ ৰাভাই প্ৰকাশ কৰে। তেওঁ লিচুৰ উৎপাদন বৃদ্ধিৰ বাবে ঘৰে ঘৰে লিচু শীৰ্ষক অভিযান লোৱা হৈছে বুলিও জানিবলৈ দিয়ে।
2: এই লিচু আয়োজন কৰাৰ কাৰণটো হৈছে তেজপুৰৰ যি লিচু, এই লিচুৰ সোৱাদ আৰু তেজপুৰৰ লিচুৰ যিটো পৰিমাণ ডাঙৰ, সেই তাৰ অন্য লিচুৰ লগত নিমিলে আৰু তাৰ গুণগত মানদণ্ড বহুত ওপৰত। আৰু সেইকাৰণে আমি এটা প্ৰজেক্ট লৈছোঁ তেজপুৰৰ লিচুৰ প্ৰসাৰ হওক, প্ৰচাৰ হওক আৰু এখন মাৰ্কেট দখল কৰিবলৈ সক্ষম হওক। সেই উদ্দেশ্য আগত ৰাখিয়ে মই বিধায়ক হিচাপে তেজপুৰৰ এটা নতুন প্ৰজেক্ট আমি আৰম্ভ কৰিছোঁ। সেইটো প্ৰজেক্ট হৈছে ঘৰে ঘৰে লিচু। আৰু ঘৰে ঘৰে লিচু যিটো আমি আৰম্ভ কৰিছোঁ, আমি প্ৰতিটো পৰিয়ালক অৰ্থাৎ 10,000 পৰিয়ালক আমি দুডালকৈ পুলি দিম। যদি এবিঘা মাটিত 15 ডাল লিচু গছ আমি ৰোপণ কৰিব পাৰোঁ, তেনেহ'লে 20,000 পুলিত আমি 1400 বিঘা মাটিত আমি লিচু পুলি ৰোপণ কৰিব পাৰোঁ। ঘৰে ঘৰে লিচু বুলি কওঁতে দুডালকৈ লিচু পুলি দিয়া মানে 1400 বিঘা মাটিৰ লিচু উৎপাদন হ'ব। আৰু এই লিচু উৎপাদনে অসমৰ নহয়, তেজপুৰৰ নহয়, ভাৰতৰ নহয়, সমগ্ৰ পৃথিৱীত আমাৰ বজাৰখন দখল কৰিব।
0: তেজপুৰত উন্নত জাতৰ লিচুৰ প্ৰথমগৰাকী ৰূপক সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঁই বুঢ়াৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি আৰু বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা এই উৎসৱৰ সৈতে সংগতি ৰাখি লিচু সম্পৰ্কীয় বিশেষ তথ্যচিত্ৰ প্ৰদৰ্শন

0: বিশেষ গ্ৰন্থ উন্মোচন আৰু লিচু কৃষকসকলক সম্বৰ্ধনা জ্ঞাপনৰ লগতে খাদ্য প্ৰযুক্তি আৰু লিচু শীৰ্ষক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। তদুপৰি এই উৎসৱৰ অংশ হিচাপে লিচু বাগিচা পৰিভ্ৰমণ কাৰ্যসূচী, লিচু ৰন্ধনশৈলীৰ আস্বাদন আৰু প্ৰদৰ্শন শীৰ্ষক ব্যতিক্ৰমী কাৰ্যসূচীৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। তেজপুৰ জিলা পুথিভঁৰাল প্ৰাংগণত অনুষ্ঠিত এই লিচু উৎসৱত কমেও 50 গৰাকী প্ৰদৰ্শক, 30 গৰাকী কৃষক আৰু কৃষক উৎপাদক সংগঠন তথা 20 গৰাকী দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰেতাই অংশগ্ৰহণ কৰিছে। শোণিতপুৰ জিলা প্ৰশাসনৰ লগতে জিলা কৃষি বিভাগ, তেজপুৰ কৃষি বিজ্ঞান কেন্দ্ৰ, তেজপুৰ বিশ্ববিদ্যালয় আৰু অসম কৃষি বিশ্ববিদ্যালয়কে ধৰি ভালেসংখ্যক অনুষ্ঠান প্ৰতিষ্ঠানে এই উৎসৱত অংশ লৈছে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক দলিদেৱীৰ পৰা।
1: শক্তিপীঠ কামাখ্যাধামলৈ প্ৰস্তাৱিত কৰিডৰ নিৰ্মাণ সন্দৰ্ভত আজি মন্ত্ৰী জয়ন্ত মল্লক বৰুৱাই এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। জিলা আয়ুক্ত, চক্ৰ বিষয়া, কামাখ্যা মন্দিৰৰ 2 গৰাকী দলৈ আৰু স্থানীয় ৰাজ্যৰ প্ৰতিনিধিক লৈ এই বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত কামাখ্যাধামৰ উন্নয়নৰ আৰু যাত্ৰীৰ সা সুবিধা বৃদ্ধিৰ সন্দৰ্ভতো আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে সমাগত অম্বুবাচী মেলাৰ প্ৰস্তুতিও পৰ্যালোচনা কৰে। এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত এইদৰে কয়।
2: আজি মূলত আমাৰ যিটো কামাখ্যা কৰিডৰৰ পৰিকল্পনা আমি বহুদিন আগৰ পৰা কৰি আছিলো। ইয়াত বিভিন্ন ধৰণৰ স্থানীয় লোকসকলৰ কিছু সমস্যা আছিল, তেখেতসকলৰ দোকান ঘৰ ইত্যাদিলৈ কিছু সমস্যা আছিল। এই সমস্যাবিলাক সমাধানৰ একেবাৰে শেষ পৰ্যায়ত আহিছে। গতিকে মই আজি নিজে আহি ইয়াৰ স্থানীয় ৰাইজক লগ কৰিলো। ইয়াৰ দলৈ সমাজৰ কাৰ্যালয়তে দলৈ সমাজৰ 2 গৰাকী দলৰ উপস্থিতিত আমাৰ আয়ুক্ত ডাঙৰীয়া, আমাৰ চাৰ্কুল অফিচাৰ ডিপাৰ্টমেণ্টৰ PWD বা ইয়াত যিসকলে কাম কৰিব কনচালটেণ্ট LND সকলোকে লৈ আমি কেনেকে হব কি হব আৰু ইয়াত যিসকলৰ কিছু ওজৰ আপত্তি যি আছিলে অহা সোমবাৰৰ পৰা এই ওজৰ আপত্তিখিনি লৈ কথা পতা হব আৰু অহা সপ্তাহটোৰ ভিতৰত কমপ্লিট এটা সলিউচন হৈ যাব আৰু সকলোৱে এই কামাখ্যা কৰিডৰটো বা ইয়াত যি উন্নয়নৰ কথা বা আমি ৰাইজৰ বিশেষকে ইয়ালৈ অহা যাত্ৰীৰ সা সুবিধাৰ কাৰণে যিখিনি কৰিব বিচাৰিছো সকলোৱে সন্মতি জনাইছে আৰু সেই ধৰণে আমি কামখিনি ভৱিষ্যতৰ দিনত আগবঢ়াই নিয়াৰ পৰিকল্পনা কৰিছো।
1: উল্লেখযোগ্য যে শক্তিপীঠ কামাখ্যা দেৱালয়ত অহা 22 জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে 22 জুনৰ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচীৰ সময়ত নীলাচলত দেশ বিদেশৰ ভক্তৰ সমাগম হ'ব বুলি দেৱালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে। তদাৰকী আৰু দুৰ্নীতি নিবাৰণী সঞ্চালকালয়ে উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা অসম অসামৰিক সেৱাৰ বিষয়া লাচিত কুমাৰ দাসৰ বিৰুদ্ধে আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি অৰ্জনৰ গোচৰ ৰুজু কৰিছে। তদন্তকাৰী সংস্থাটোৱে অভিযুক্ত দাসৰ বিৰুদ্ধে 22/2026 নম্বৰত গোচৰ ৰুজু কৰিছে। উল্লেখযোগ্য যে 35,000 টকা উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা দাসৰ বাসগৃহৰ পৰা তদাৰকী আৰু দুৰ্নীতি নিবাৰণী সঞ্চালকালয়ে 1.5 কোটি টকাৰো অধিক নগদ ধন, বুজন পৰিমাণৰ সোণৰ অলংকাৰকে ধৰি ভালেমান সামগ্ৰী জব্দ কৰিছে। ইয়াৰ পাছতে সঞ্চালকালয়ে উৎকোচ লোৱা গোচৰটোৰ উপৰি আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি অৰ্জনৰ গোচৰো ৰুজু কৰে। কৰ্কট ৰোগ চিনাক্তকৰণৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয় আৰু অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ মাজত আজি এখন বুজাবুজি চুক্তি স্বাক্ষৰিত হয়। এই চুক্তি অনুসৰি দুয়োটা প্ৰতিষ্ঠানে কৰ্কট ৰোগ চিনাক্তকৰণ আৰু জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে এতিয়াৰে পৰা উমৈহতীয়াভাৱে কাম কৰিব। কৰ্কট ৰোগ আগতীয়াকৈ চিনাক্তকৰণৰ বাবে স্বাস্থ্য পৰীক্ষা কৰা, শিবিৰ স্থাপন, জনসাধাৰণৰ মাজত সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ আদি কামবোৰ ইমান দিনে অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনে এককভাৱে কৰিছিল যদিও এতিয়াৰে পৰা বৰপেটা চিকিৎসা মহাবিদ্যালয়ে তেওঁলোকক সহযোগিতা আগবঢ়াব। এই ক্ষেত্ৰত চিকিৎসা মহাবিদ্যালয়খনৰ কমিউনিটি মেডিচিন বিভাগে বিশেষ দায়িত্বত থাকিব। চুক্তি স্বাক্ষৰ কৰি অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ মুখ্য পৰিচালক অৱসৰপ্ৰাপ্ত মেজৰ জেনেৰেল ডঃ জয়প্ৰকাশ যাদৱে কয় যে ৰাজ্যৰ 1 কোটি লোকৰ স্বাস্থ্য পৰীক্ষাৰ অভিযান অব্যাহত আছে। এই লক্ষ্য পূৰণৰ গতিক আজি স্বাক্ষৰিত চুক্তিখনে অধিক ত্বৰান্বিত কৰিব বুলি শ্ৰীযাদৱে মন্তব্য কৰে। বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ৰমেন তালুকদাৰে চুক্তি স্বাক্ষৰ কৰি এইদৰে কয়।
3: চিকিৎসা মহাবিদ্যালয়ৰ লগত অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ এখন বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হ'ল। উদ্দেশ্য এইটোৱে যে আমি সকলোৱে জানো যে কৰ্কট ৰোগৰ কাৰণে আমাৰ সকলোৰে আমি এজন সৈনিক হোৱাটো প্ৰয়োজন আৰু বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ পষ্ট গ্ৰেজুৱেট ষ্টুডেণ্ট কমিউনিটি মেডিচিন, আমাৰ চাৰ্জাৰী ডিপাৰ্টমেণ্টৰ পৰা, মেডিচিন ডিপাৰ্টমেণ্টৰ পৰা, গাইনী ডিপাৰ্টমেণ্টৰ পৰা যিটো কমিউনিটি আউটৰিচ প্ৰগ্ৰেম টীম আছে SCCFৰ, তেখেতৰ সহযোগ কৰি ইতিমধ্যে কমিউনিটি আউটৰিচ প্ৰগ্ৰেমে কৰি থকা কামখিনিকে আমাৰ মেডিকেল কলেজৰ কৰি থকা হৈছে। আমাৰ জানে যে কমিউনিটি মেডিচিনৰ আণ্ডাৰত আমি এডাপশ্যন কৰিব লাগে, ভিলেজ এডাপশ্যন ইত্যাদি কৰি আছো। গতিকে যুটীয়াভাৱে কৰিলে আমি ভাবোঁ যে উদ্দেশ্যটো আমাৰ সফল হ'ব আৰু এতিয়াও বহু লোক কৰ্কট ৰোগৰ চিনাক্ত কৰিবলগীয়া দায়িত্ব সকলোৰে আছে আৰু মই এই চেগতে আপোনালোকক আহ্বান কৰিম যে

0: সংবাদ মাধ্যমৰ এটা বৃহৎ ভূমিকা থাকে। আমি বহু সময়ত কৈ আহোঁ কৰ্কট ৰোগৰ পৰা হ'বলগীয়া সাৱধানতা, জৰায়ুৰ কৰ্কট লক্ষণ, মুখৰ কৰ্কট লক্ষণ, গতিকে এইবিলাক দিলে আপোনালোকে এবাৰ কৈ দিয়ক, মানুহখিনি সজাগ কৰক।
1: গোলাঘাটৰ বীৰাংগনা সতী সাধনী কলাক্ষেত্ৰত কাইলৈ অনুষ্ঠিত হ'বলগীয়া অসম সাহিত্য সভাৰ প্ৰতিনিধি সভাত কামৰূপ মহানগৰ জিলাৰ এক নম্বৰ দেৱানী আদালতে স্থগিতাদেশ জাৰি কৰিছে। এটা গোচৰৰ আজি শুনানি গ্ৰহণ কৰি ন্যায়াধীশ নয়নজ্যোতি শৰ্মাৰ আদালতে প্ৰতিনিধি সভা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত এই বাধা আৰোপ কৰে। অনৈতিকভাৱে প্ৰতিনিধি সভা অনুষ্ঠিত কৰাৰ অভিযোগ তুলি সভাৰ প্ৰাক্তন আইনী উপদেষ্টা অনন্ত ৰাম মেধি আদালতৰ দ্বাৰস্থ হৈছিল। এই গোচৰৰ ভিত্তিতে আদালতে কাইলৈ গোলাঘাটত প্ৰতিনিধি সভা অনুষ্ঠিত কৰাত বাধা আৰোপ কৰে। অৱশ্যে অসম সাহিত্য সভা কাইলৈ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰিবলৈ আদালতে অনুমতি প্ৰদান কৰিছে। ডিব্ৰুগড়ৰ ঐতিহ্যমণ্ডিত হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ চৌহদৰ পৰা ভাৰতীয় ডাক সেৱা অচিৰে আৰম্ভ হ'ব। এই সন্দৰ্ভত কানৈ মহাবিদ্যালয় কৰ্তৃপক্ষ আৰু ডাক বিভাগৰ মাজত কালি এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শশীকান্ত শইকীয়া আৰু ডাক বিভাগৰ হৈ ডিব্ৰুগড় মণ্ডলৰ ডাক অধীক্ষক হীৰেণ কুমাৰ গগৈয়ে এই চুক্তিত স্বাক্ষৰ কৰে। মহাবিদ্যালয়খনৰ অধ্যক্ষ জনোৱা মতে অচিৰে আৰম্ভ হ'বলগীয়া এই সেৱা ডি এইচ এছ কে মহাবিদ্যালয় উপডাকঘৰ নামে পৰিচিত হ'ব। এই ডাকঘৰৰ জৰিয়তে শিক্ষাৰ্থীসকলকে ধৰি জনসাধাৰণে ডাক সেৱা, বেংকিং সেৱাৰ লগতে বিভাগটোৰ অন্যান্য সংলগ্ন সেৱাসমূহ লাভ কৰিব বুলি আশা কৰা হৈছে। চি বি এছ ইয়ে দ্বাদশ শ্ৰেণীৰ উত্তৰ বহীত প্ৰাপ্ত নম্বৰ পৰীক্ষণ আৰু পুনৰ মূল্যায়নৰ বাবে আবেদন পত্ৰ জমা দিয়াৰ বাবে কাইলৈৰ দিনটো অন্তিম দিন হিচাপে ধাৰ্য কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত চি বি এছ ইয়ে কয় যে শিক্ষাৰ্থীসকলে কাইলৈ মাজনিশা পৰ্যন্ত আবেদন পত্ৰ দাখিল কৰিব পাৰিব। শিক্ষাৰ্থীৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি চি বি এছ ই কৰ্তৃপক্ষই এই সিদ্ধান্ত লোৱা বুলি প্ৰকাশ কৰিছে। ইয়াৰ পূৰ্বে আবেদন পত্ৰ দাখিলৰ অন্তিম দিন 6 জুন বুলি ঘোষণা কৰা হৈছিল। যশস্বী সংগীত পৰিচালক আৰু কণ্ঠশিল্পী ৰমেন বৰুৱাৰ আজি উপজা দিন। এগৰাকী প্ৰতিথা শিল্পীয়ে 1959 চনত মুক্তিলাভ কৰা নিব বৰুৱাৰ আমাৰ ঘৰৰ যুটীয়া সংগীত পৰিচালক হিচাপে চিনেমাৰ সংগীত পৰিচালনাত আত্মপ্ৰকাশ কৰিছিল। পাছত 1969 চনত তেওঁ ডক্টৰ বেজবৰুৱাৰ প্ৰথমবাৰৰ বাবে গাইগুটীয়াকৈ সংগীত পৰিচালনা কৰে। 2খন বাংলা চিনেমাকে ধৰি মুঠ 27খন চিনেমাত তেওঁ নিজাববীয়াকৈ সংগীত পৰিচালনা কৰিছিল। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এগৰাকী স্বীকৃতিপ্ৰাপ্ত কণ্ঠশিল্পী আৰু সুৰকাৰ ৰমেন বৰুৱাই কেশৱ মহন্ত, অজিত বৰুৱা, নৱকান্ত বৰুৱা, সতীশ দাসকে ধৰি কেইবাগৰাকীও গীতিকাৰৰ বহুসংখ্যক গীতত সুৰ দি জনপ্ৰিয় কৰি তুলিছিল। অনিমা চৌধুৰী, পাহাৰী দাস, জ্যোতিকা চৌধুৰী, নীলিমা খাতুন, কবিতা বৰঠাকুৰ, ৰুণজুন ফুকন আদি কণ্ঠশিল্পীক তেওঁ চিনেমাৰ নেপথ্য গায়িকা হোৱাৰ প্ৰথম সুযোগ দিছিল। ভাৰতীয় গণনাট্য সংঘৰ এগৰাকী অগ্ৰণী কৰ্মী ৰমেন বৰুৱাৰ উপজা দিন উপলক্ষে আজি গুৱাহাটীৰ নিউ আৰ্ট প্লেয়াৰ্ছৰ প্ৰেক্ষাগৃহত বৰ্ণিল কাৰ্যসূচী গ্ৰহণ কৰা হয়।
2: স্বাধীন অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী, স্বাধীনতা সংগ্ৰামী, লেখক লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ আজি উপজা দিন। 1890 চনৰ আজিৰ দিনটোতে নগাঁৱৰ ৰহাত বৰদলৈৰ জন্ম হৈছিল। শিক্ষা জীৱনৰ অন্তত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে জড়িত হৈ মহাত্মা গান্ধীৰ অহিংস আন্দোলনত যোগদান কৰিছিল। ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছত ধৰ্মৰ ভিত্তিত দেশ বিভাজনৰ সময়ত মুছলিম লীগে অসমক পূব পাকিস্তানৰ অংশ কৰিবলৈ লোৱা পৰিকল্পনাৰ গোপীনাথ বৰদলৈয়ে তীব্ৰভাৱে বিৰোধিতা কৰি অসমক পূব পাকিস্তান বা বৰ্তমানৰ বাংলাদেশৰ সৈতে সংযুক্ত হোৱাৰ পৰা ৰক্ষা কৰিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ উপজা দিনত সশ্ৰদ্ধ প্ৰণাম জনাইছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে অসমীয়াৰ ভৌগোলিক অখণ্ডতা আৰু জাতীয় স্বাৰ্থ সুৰক্ষিত কৰি লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসমবাসীক চিৰকাললৈ ৰক্ষা কবচ প্ৰদান কৰি গৈছে। আকাশবাণীয়ে পৰহিলৈ 90 বছৰ সম্পূৰ্ণ কৰিব। এই উপলক্ষে মধ্য অসম ৰেডিঅ' শ্ৰোতা সংঘই আজি ৰেডিঅ' বিতৰণ কৰে। সংঘৰ মুখ্য সঞ্চালক কিৰণ চন্দ্ৰ নাথ আৰু সঞ্চালক ৰাহুল দেৱ বৰদলৈ জনোৱা অনুসৰি আকাশবাণী নগাঁও কেন্দ্ৰৰ একালৰ শিল্পী প্ৰয়াত হৰিমাই বৰা আৰু প্ৰয়াত শুকুৰাম কোচৰ সোঁৱৰণত নগাঁৱৰ খুটিকটীয়া নিবাসী জয়কান্ত বৰাই ৰেডিঅ'সমূহ আগবঢ়ায়। চণ্ডীগড়ৰ মুল্লানপুৰৰ মহাৰাজা যাদৱেন্দ্ৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত চলি থকা ভাৰত আৰু আফগানিস্তানৰ মাজৰ টেষ্ট মেচত ভাৰতে প্ৰথম দিনাৰ খেলৰ অন্তত 3টা উইকেট হেৰুৱাই 368 ৰাণ সংগ্ৰহ কৰে। অধিনায়ক শুভমন গিলে 103 ৰাণ আৰু ঋষভ পণ্টে 50 ৰাণ সংগ্ৰহ কৰি খেলি আছে। বিধায়ক উন্নয়ন পুঁজিৰ ধন এইবছৰ 1.5 কোটি টকালৈ আৰু অহা বিত্তীয় বৰ্ষৰ পৰা 2 কোটি টকালৈ বৃদ্ধি কৰাৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত। ৰাজ্যৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলা ডিব্ৰুগড়ত উন্নয়ন পৰিষদ গঠনৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত। তেজপুৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দ্বিতীয় বাৰ্ষিক তেজপুৰ লিচু উৎসৱ। শক্তিপীঠ কামাখ্যাধামলৈ প্ৰস্তাৱিত কৰিডৰ নিৰ্মাণ সন্দৰ্ভত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ বৈঠক। আৰু ভাৰত আৰু আফগানিস্তানৰ মাজৰ টেষ্ট মেচৰ প্ৰথম দিনাৰ খেলৰ অন্তত 3টা উইকেট হেৰুৱাই ভাৰতৰ 368 ৰাণ সংগ্ৰহ।
3: এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: And that is the end of this news bulletin.
1: Ea Agahbani. Batori khote moi Pobon Kumar Bora. Idiar pradhan batori khomot ase. প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে আজি প্রধানমন্ত্রীর অর্থনৈতিক পরামর্শদাতা পরিষদের এখন বৈঠকত অধ্যক্ষতা করে। কেন্দ্রীয় মন্ত্রী মনসুখ মান্ডভিয়ায় কৈছে যে দেশের যুব প্রজন্মই 2047 চনের ভিতর বিকশিত ভারতের লক্ষ্যত উপনীত হওয়ার ক্ষেত্রত গুরুত্বপূর্ণ ভূমিকা পালন করব। কেন্দ্রীয় রেলমন্ত্রী অশ্বিনী বৈষ্ণবে পশ্চিমবঙ্গের দীর্ঘদিন ধরে আধুরা হয়ে থাকা রেল প্রকল্পসমূহ সমাধান করার ব্যবস্থা গ্রহণ করেছে বলে প্রকাশ করেছে। ইসরায়েলে যুদ্ধবিরতি উলঙ্ঘা করে দক্ষিণ লেবাননত চলোৱা বিমান আক্রমণত আজি 9 লোক নিহত হয় আৰু ভাৰতৰ পুৰুষ দলটোৱে তৃতীয়বাৰৰ বাবে 18 বছৰ অনূৰ্ধ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ চূড়ান্ত বিজয় খিতাপ দখল কৰিছে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক পৰামৰ্শদাতা পৰিষদৰ এখন বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত শ্ৰীমোদী আৰু পৰিষদৰ বিষয়ববীয়াসকলে দেশৰ অৰ্থনৈতিক ত্বৰান্বিত কৰিব পৰা বহুকেইটা বিষয়ত আলোচনা কৰে। দেশৰ জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰিব পৰা আৰু সহজ ব্যৱসায় সম্বন্ধীয় বহুকেইটা বিষয়তো পৰ্যালোচনা কৰা হয়। বৈঠকত পশ্চিম এছিয়াৰ পৰিস্থিতিয়ে সমগ্ৰ বিশ্বৰ লগতে ভাৰতৰ ওপৰত পেলোৱা প্ৰভাৱৰ বিষয়েও স্থান লাভ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এই বৈঠকত দেশৰ অৰ্থনৈতিক ব্যৱস্থাৰ পৰিৱৰ্তন আৰু উন্নয়নমূলক কাৰ্যপ্ৰণালীৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয়। তেওঁলোকে লগতে দেশৰ অৰ্থনৈতিক ব্যৱস্থাটোক কিদৰে গতি প্ৰদান কৰিব পাৰি সেই বিষয়ে মতামত দাঙি ধৰে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী মনসুখ মান্ডাভিয়াই কৈছে যে যুৱ প্ৰজন্ম দেশৰ সৰ্ববৃহৎ শক্তি আৰু এই শক্তিয়ে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। নতুন দিল্লীত আজি বিকশিত ভাৰতৰ বাবে যুৱ প্ৰজন্ম মূৰ ভাৰত যুৱ সন্মিলনত ভাষণ দি শ্ৰীমাণ্ডভিয়াই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যুৱক যুৱতীসকলে যাতে ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে নিজা আশা আকাংক্ষা ধাৰণা উদ্ভাৱনৰ বিষয়ে নিজৰ মত প্ৰকাশ কৰিব পাৰে তাৰ বাবে মূৰ ভাৰত মঞ্চ বিকশাই তুলিছে। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে দেশৰ 65% নাগৰিকৰ বয়স 35 বছৰতকৈ কম। এই বৈশিষ্ট্যই ভাৰতক বিশ্বৰ অন্যতম যুৱ ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিছে।
2: देश का 65 पॉपुलेशन बिलो 35 है, यानी कि देश युवा देश है। ए देश की युवा की शक्ति को विकसित भारत के राह पर ले जाने के लिए संयोजने का काम नरेंद्र मोदी जी ने करा है।
1: तेव कय जे प्रधानमंत्री नरेंद्र मोदी नेतृत्व सरकारे राष्ट्र गठन आरो ভাৰতক এখন উন্নত দেশ হিচাপে গঢ়ি তোলাৰ বাবে যুৱক যুৱতীসকলৰ সম্ভাৱনীয়তা দক্ষতা আৰু শক্তি এটা নতুন গতি দিয়াৰ বাবে অবিৰত প্ৰয়াস অব্যাহত ৰাখিছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে দুদিনীয়া ঝাৰখণ্ড ভ্ৰমণৰ কাৰ্যসূচীৰে আজি ৰাঁচীত উপস্থিত হয়। নেতাগৰাকীয়ে বিমানবন্দৰৰ পৰা পোনে পোনে কৰ্পূৰী ঠাকুৰ সকলৈ গৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তাৰ পিছত তেওঁ ভগৱান বিৰচা মুণ্ডাৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰে। শ্ৰীনবীনে কয় যে ঝাৰখণ্ড হৈছে তেওঁৰ জন্মভূমি আৰু দ্বিতীয়খন ঘৰ। ঝাৰখণ্ডলৈ আহিলে তেওঁ ঘৰলৈ অহাৰ সুখ অনুভৱ কৰে বুলিও প্ৰকাশ কৰে। নীতিন নবীনৰ এই ঝাৰখণ্ড ভ্ৰমণক ৰাজ্যখনৰ বাবে গুৰুত্বপূৰ্ণ বুলি কেন্দ্ৰীয় মন্ত্ৰী অন্নপূৰ্ণা দেৱীৰ লগতে ৰাজ্যিক বিজেপিৰ নেতাকৰ্মীসকলে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৈছে যে পশ্চিমবংগৰ দীৰ্ঘদিন ধৰি আধৰুৱা হৈ থকা ৰেল প্ৰকল্পসমূহ সমাধান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই পদক্ষেপে ৰাজ্যখনত ৰেল আন্তঃগাঁথনিৰ উন্নয়নৰ ক্ষেত্ৰত এটা নতুন যুগৰ সূচনা কৰিব। কলকাতাৰ নবান্নাত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ সৈতে এখন যুটীয়া সংবাদমেলত সম্বোধন কৰি শ্ৰীবৈষ্ণৱে কয় যে 2026 বৰ্ষৰ ৰেল বাজেটত পশ্চিমবংগৰ বাবে 14,205 কোটি টকাৰ আবণ্টন দিয়া হৈছে। তেওঁ কয় যে ৰাজ্যখনত ইতিমধ্যে 10টা অমৃত ভাৰত ৰেল ষ্টেচনৰ নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছে। 9খন বন্দে ভাৰত এক্সপ্ৰেছ ৰেলগাড়ী আৰু কেইবাখনো অমৃত ভাৰত ৰেলগাড়ীৰ বৰ্তমান চলাচল কৰি আছে। ৰেলমন্ত্ৰীগৰাকীয়ে অহা 5 বছৰৰ ভিতৰত কলকাতা মেট্ৰ'ৰ বাবে মুকলি পাব কৰিবলগীয়া 60খন পৰৱৰ্তী প্ৰজন্ম ৰেলগাড়ী পৰিকল্পনা কৰি থকাৰ কথাও ঘোষণা কৰে। তেওঁ লগতে প্ৰস্তাৱিত দিল্লী লক্ষ্ণৌ বাৰাণসী পাটনা শিলিগুৰি বুলেট ৰেলগাড়ী কৰিডৰ আৰু ডানকুনি চুৰাট পূব পশ্চিম পৰিবহণ কৰিডৰ প্ৰকল্পই ৰাজ্যখনৰ অৰ্থনৈতিক আৰু ঔদ্যোগিক বিকাশক নতুন গতি প্ৰদান কৰিব বুলি মত প্ৰকাশ কৰে। তেওঁ লগতে কয় যে পূৰ্বৰ তৃণমূল কংগ্ৰেছ চৰকাৰৰ অৱহেলাৰ বাবে সিংৰিঘাটা মেট্ৰ' প্ৰকল্প সম্পূৰ্ণ হৈ নুঠিল।

কিন্তু নতুন চৰকাৰখনে দায়িত্ব লোৱাৰ 120 ঘণ্টাৰ ভিতৰতে এই প্ৰকল্প সম্পূৰ্ণ কৰি তোলা হ'ল। মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে কয় যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে যুটীয়াভাৱে 1,00,000 কোটিতকৈ অধিক ব্যয়ৰ ৰেল আন্তঃগাঁথনি প্ৰকল্পৰ অনুমোদন জনাব। তেওঁ কয় যে পশ্চিমবংগত 102টা অমৃত ভাৰত ষ্টেচন, 538খন উৰণীয়া সেতু আৰু উপপথ নিৰ্মাণৰ পৰিকল্পনা লোৱা হৈছে। 61টা ৰেল প্ৰকল্পৰ বাবে ভূমি অধিগ্ৰহণৰ কাম কাজ অব্যাহত আছে আৰু এই কাম কাজৰ অগ্ৰগতি নিৰীক্ষণৰ বাবে মুখ্য সচিবৰ কাৰ্যালয়ত এটা বিশেষ কোষ স্থাপন কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী শ্ৰী অধিকাৰীয়ে ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱক প্ৰৱজনকাৰী শ্ৰমিক আৰু শিক্ষিত যুৱক যুৱতীসকলৰ নিয়োগৰ সৃষ্টিৰ বাবে ইতিবাচক পদক্ষেপ গ্ৰহণ কৰাৰ বাবেও অনুৰোধ জনায়। শ্ৰীবৈষ্ণৱে আজি বিমানবন্দৰৰ পৰা নোৱাপাৰালৈ মেট্ৰ' ৰেলেৰে ভ্ৰমণ কৰাৰ সময়ত যাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে। শ্ৰীবৈষ্ণৱৰ সৈতে ৰাজ্যমন্ত্ৰী জগন্নাথ চট্টোপাধ্যায় আৰু সাংসদ জ্যোতিময় সিং মাহাতো উপস্থিত থাকে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নৰৱে ডবা 2026ৰ খিতাপ অৰ্জন কৰা আৰ প্ৰজ্ঞানন্দাক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে খেলুৱৈগৰাকীৰ এই উল্লেখনীয় সাফল্যৰ প্ৰশংসা কৰি খেলুৱৈগৰাকীৰ ভৱিষ্যত প্ৰতিযোগিতাসমূহলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি সন্ধিয়া নতুন দিল্লীত নেপালৰ বিদেশ মন্ত্ৰী শিশিৰ খানালৰ সৈতে আলোচনাত মিলিত হ'ব। নেপালৰ বৈদেশিক মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই বৈঠকত দুয়োপক্ষই যৌথ স্বাৰ্থজড়িত বিষয়ত মত বিনিময় কৰিব। লগতে বাণিজ্য, বিনিয়োগ, যোগাযোগ, শক্তি আৰু গণসংযোগৰ ক্ষেত্ৰত সহযোগিতাৰ বৃদ্ধিৰ চেষ্টা চলাব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে নেপালৰ বিদেশ মন্ত্ৰীগৰাকীৰ ভ্ৰমণে ভাৰত আৰু নেপালৰ মাজত বিশেষ অংশীদাৰিত্ব শক্তিশালী কৰিব। তেওঁ উল্লেখ কৰে যে দুয়োখন দেশে উন্নয়ন, সহযোগিতা, গণসংযোগ, বাণিজ্য আৰু বিনিয়োগকে ধৰি বিভিন্ন যৌথ স্বাৰ্থজড়িত বিষয়ত সহযোগিতা বৃদ্ধিৰ আলোচনা কৰিব। 3 দিনৰ ভ্ৰমণসূচীলৈ ভাৰতলৈ অহা নেপালৰ বিদেশ মন্ত্ৰী শিশিৰ খানালে কালি নতুন দিল্লীত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালক সাক্ষাৎ কৰে। ভাৰতত থকা নেপালৰ দূতাবাসে প্ৰকাশ কৰা অনুসৰি দুয়োগৰাকী নেতাই ভাৰত নেপাল দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশৰ আলোচনা কৰে। মধ্যপ্ৰদেশৰ দুয়োগৰাকী বিজেপি প্ৰাৰ্থীয়ে আজি ৰাজ্যসভাৰ বাবে তেওঁলোকৰ মনোনয়ন পত্ৰ দাখিল কৰিছে। দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তৰুণ সুখ আৰু ৰজনীশ আগৰৱালে ভূপাল বিধানসভাত নিৰ্বাচনী বিষয়ৰ হাতত মনোনয়ন পত্ৰ জমা দিয়ে। মনোনয়ন পত্ৰ দাখিলৰ সময়ত মুখ্যমন্ত্ৰী ডঃ মোহন যাদৱ, মধ্যপ্ৰদেশ বিজেপিৰ সভাপতি হেমন্ত খাণ্ডেলৱাল, মন্ত্ৰী কৈলাশ বিজয়বাৰ্গীয়াৰ লগতে বহুকেইজন দলীয় নেতা উপস্থিত থাকে। মধ্যপ্ৰদেশৰ ৰাজ্যসভাৰ 3খন আসনৰ মনোনয়ন দাখিলৰ অন্তিম দিন আঠজন। প্ৰাক্তন সাংসদ মীনাক্ষী নটৰাজনেও কংগ্ৰেছ দলৰ পৰা ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিছে। ইজৰাইল আৰু লেবাননে যুদ্ধবিৰতিৰ বাবে সন্মত হোৱাৰ মাত্ৰ কেইদিনমান পাছতে আজি দক্ষিণ লেবাননত ইজৰাইলৰ বিমান আক্ৰমণত 3জন সেনাৰ লগতে মুঠ 9জন লোক নিহত হৈছে বুলি লেবাননৰ সেনাই প্ৰকাশ কৰিছে। সেনাবাহিনীয়ে প্ৰকাশ কৰা মতে নবাতিয়া চহৰ আৰু মাৰ্জায়ুন চহৰক সংযোগ কৰা পথত ইজৰাইলে সংঘটিত কৰা বিমান আক্ৰমণত এজন ব্ৰিগেডিয়াৰ জেনেৰেল, এজন কেপ্টেইন আৰু এজন সৈনিক নিহত হৈছে। চাকচাকিয়া গাঁৱত চলোৱা এটা পৃথক আক্ৰমণত 6জন নাগৰিক নিহত হোৱাৰ লগতে আন 4জন আহত হয়। উল্লেখযোগ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মধ্যস্থতাত ইজৰাইল আৰু লেবানন চৰকাৰৰ মাজত হোৱা আলোচনাৰ জৰিয়তে শেহতীয়া যুদ্ধবিৰতি চুক্তিত উপনীত হৈছিল। ইৰাণে বাহৰেইন আৰু কুৱেটৰ ফালে বেলিষ্টিক মিছাইল আৰু ড্ৰোন নিক্ষেপ কৰিছে বুলি বাহৰেইন কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। দেশখনৰ বৈদেশিক মন্ত্ৰালয়ে এই আক্ৰমণক নিন্দা কৰাৰ লগতে ইৰাণক তাৎক্ষণিকভাৱে আক্ৰমণ বন্ধ কৰিবলৈ আহ্বান জনাইছে। ভাৰতৰ পুৰুষ দলটোৱে 3য়বাৰৰ বাবে 18 বছৰ অনূৰ্ধ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ীৰ খিতাপ দখল কৰিছে। কাকামিগাহাৰাত আজি অনুষ্ঠিত ফাইনেল খেলত আয়োজক দেশ জাপানক 4-1 পৰাস্ত কৰি ভাৰতে খিতাপ দখল কৰে। ভাৰতৰ হৈ আশীষ পুটিয়াই হেট্ৰিক অৰ্জন কৰে। অধিনায়ক কেতন কুশৱাহাই 1 গ'ল কৰে। জাপানৰ গাকু নুমাণ্ডাই দলটোৰ হৈ একমাত্ৰ গ'লটো দিয়ে। ইপিনে ভাৰতৰ মহিলা দলটোৱে দক্ষিণ কোৰিয়াক 3-0 পৰাস্ত কৰি ব্ৰঞ্জৰ পদক লাভ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক পৰামৰ্শদাতা পৰিষদৰ এখন বৈঠকত অধ্যক্ষতা কৰে। কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই কৈছে যে দেশৰ যুৱ প্ৰজন্মই 2047ৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে পশ্চিমবংগৰ দীৰ্ঘদিন ধৰি আধৰুৱা হৈ থকা ৰেল প্ৰকল্পসমূহ সমাধান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি প্ৰকাশ কৰিছে। ইজৰাইলে যুদ্ধবিৰতি উলংঘা কৰি দক্ষিণ লেবাননত চলোৱা বিমান আক্ৰমণত আজি 9জন লোক নিহত হয় আৰু ভাৰতৰ পুৰুষ দলটোৱে 3য়বাৰৰ বাবে 18 বছৰ অনূৰ্ধ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ী

0: ব্যক্ত কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী তেজপুৰ। এতিয়া শ্ৰোতাসকললৈ আগবঢ়াইছোঁ কিশোৰ কিশোৰীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান কিশোৰ জগত।
2: এয়া আকাশবাণী তেজপুৰ। আৰম্ভ কৰিবলৈ লৈছোঁ কিশোৰ কিশোৰীসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান কিশোৰ জগত। শ্ৰোতাসকল, আজিৰ কিশোৰ জগত অনুষ্ঠানত বেচেৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা এটি বিচিত্ৰা অনুষ্ঠান শুনিবলৈ পাব। অনুষ্ঠানৰ প্ৰথমেই শুনক এটি কামৰূপী লোকগীত। পৰিৱেশন কৰিছে ময়ূৰ নাথ, জাবেদা বেগম, ফাৰহানা শইকীয়া আৰু কৰিস্মিতা বৰাই।

অনুষ্ঠানত এইবাৰ শুনক এটি গোৱালপৰীয়া লোকগীত। পৰিৱেশন কৰিছে ময়ূৰ নাথ, ফাৰহানা শইকীয়া আৰু কৰিস্মিতা বৰাই।

এইবাৰ শুনক এটি সমবেত সংগীত পৰিৱেশন কৰিছে ফাৰহানা শইকীয়া, ময়ূৰ নাথ, জাবেদা বেগম, জোনালী দেৱী আৰু কৰিস্মিতা বৰায়।

0: ধন্যবাদ।
1: নমস্কাৰ, মোৰ নাম ৰিয়াজ শইকীয়া। মই আজি জুবিন গাৰ্গৰ এটা গান গাম। বাহী বাহী বাহী তুমি বজামে মই ভাল সুৰে লৈ, বাহী বাহী বাহী তুমি সজামে মই হিয়াতে থৈ।

যাই মনতে মোৰ সোমা বাহি চকুত কাজল পাগল পাগল চাউনীৰে মাৰি বাহি মোৰ এটি এটি সুৰে সুৰে বুকু ভৰি তুমি নাচিবা।

0: আলেফুলেলৈ।
1: নমস্কাৰ, মোৰ নাম মিছ আমৰিণ চুলতানা। মই আজি অৰণ্য মানৱ যাদৱ পায়েঙৰ বিষয়ে দুআষাৰমান ক'বলৈ ওলাইছোঁ। অৰণ্য বুলি ক'লেই এজন ব্যক্তিৰ নাম আমাৰ মনলৈ আহে। নিজৰ কৰ্মৰাজিৰ জৰিয়তে দেশৰ লগতে বিদেশতো সমাদৃত হোৱা এইগৰাকী ব্যক্তিয়ে হৈছে অৰণ্য মানৱ খ্যাত যাদৱ পায়েং। যাদৱ পায়েঙে অসমৰ যোৰহাট জিলাৰ ককিলামুখৰ ওচৰৰ ব্ৰহ্মপুত্ৰ ওনামুখ চাপৰিৰ এক বৃহৎ এলেকাত গছপুলি ৰোপণ কৰি এখন অৰণ্যলৈ ৰূপান্তৰ কৰিছিল। 1980 চনমানৰ পৰা তেওঁ অৰণ্য সৃষ্টিৰ অভিযান আৰম্ভ কৰে। এই অৰণ্যখন পায়েঙৰ উপনাম মুলাই অনুসৰি মুলাই কাঠনি নামে বৰ্তমান পৰিচিত। এই 550 হেক্টৰ অঞ্চল জুৰি থকা অৰণ্যখনত বৰ্তমান কেইবাটাও ঢেকীয়া পতীয়া বাঘ, শতাধিক হৰিণাপহু, বন গাহৰি আদি জন্তুৰ উপৰিও শগুণ আৰু অনেক প্ৰজাতিৰ চৰাই বাস কৰি আছে। এই অৰণ্যখন অৰ্জুন, এজাৰ, কৰৈ, শিমলু আদি মূল্যৱান গছ গছনিৰে ভৰপূৰ। নতুন দিল্লীত অৱস্থিত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে 2012 চনত যাদৱ পায়েঙক ভাৰতৰ অৰণ্য মানৱ আখ্যা দিয়ে। 2015 চনৰ 26 জানুৱাৰীৰ দিনা ভাৰত চৰকাৰে তেওঁ পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে। ধন্যবাদ।
2: নমস্কাৰ, মোৰ নাম শ্ৰী জোনালী দেৱী। 100 ভিতৰত 105 নম্বৰ। তাহানি বৰপেটা উচ্চ বিদ্যালয়ত পঢ়া এগৰাকী অতি তীক্ষ্ণ বুদ্ধিৰ ছাত্ৰৰ কথা কওঁ দেই। এবাৰ কি হ'ল জানা, পৰীক্ষাৰ পিছত এই ছাত্ৰজনৰ সংস্কৃত বিষয়ৰ বহী পৰীক্ষা কৰি সংস্কৃত শিক্ষকজন অতিশয় মুগ্ধ হ'ল। ছাত্ৰজনৰ বহীত তেওঁ 100 নম্বৰৰ ভিতৰত 105 নম্বৰ দিলে। প্ৰধান শিক্ষকে কথাটো জানি আচৰিত হ'ল। ভাবিলে, শিক্ষকে কিজানি ভুলতে বেছিকৈ নম্বৰ দিছে। এই বুলি সোধাত শিক্ষকে ক'লে, ভুলতে নহয়,

0: বুলিয়েই দিছোঁ। বাচাই ইমান শুদ্ধ উত্তৰ আৰু ভাল লিখিছে যে 5 নম্বৰ বেছিকৈ নিদি নোৱাৰিলোঁ। 100 ভিতৰত 105 নম্বৰ পোৱা এই কৃতি ছাত্ৰজনী আছিল ডক্টৰ বাণীকান্ত কাকতি, পিছলৈ অসমৰ এজন মহান ভাষাবিদ, সমালোচক, সাহিত্যিক তথা শিক্ষাবিদ।
1: নমস্কাৰ, মোৰ নাম মিছ তঞ্জুমা ৰহমান। মই আজি কবিতা এটা আবৃত্তি কৰিম। কবিতাৰ শিৰোনাম গছ ভালপোৱা ককাৰ সং। কবি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। ভাল পালোঁ ৰঘুনাথ, তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা, পিছে ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা? আলহী অতিথি যাব, ৰভা নাইকিয়া হ'ব, বোৱাৰীয়ে ঘৰখন দিবহি পুৰাই, পিছে কোৱাচোন ৰঘুনাথ, আমলখি গছজোপা সহজতে পাবানে ঘূৰাই? দৰাটিক মাতাচোন, এজোলোকা আশীৰ্বাদ দিওঁ আৰু যাওঁ, গছজোপা কটাৰ বাবে লুচি ভাজি ৰসগোল্লা একোকে নাখাওঁ, ধন্যবাদ।
2: নমস্কাৰ, মোৰ নাম শ্ৰী কৰিস্মিতা বৰা। মই আজি কেইটামান মহৎলোকৰ বাণী ক'বলৈ ওলাইছোঁ। APJ আব্দুল কালামে কৈছিল, প্ৰকৃত শিক্ষাই মানুহৰ মৰ্যাদা বঢ়ায়, তদুপৰি আত্মসন্মানো বৃদ্ধি কৰে। হজৰত মহম্মদে কৈছিল, উপদেশতকৈ আৰ্হি ভাল। গুৰু নানকে কৈছিল, আমি যাক সৃষ্টি কৰিব নোৱাৰোঁ তাক ধ্বংস কৰাৰ অধিকাৰো আমাৰ নাই। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল, ভাগ্যক কাহানিও বিশ্বাস নকৰিবা, বিশ্বাস কৰিবা শক্তিক। চক্ৰেটিছে কৈছিল, আমি গোটোৱা সকলোবোৰ সম্পত্তিৰ ভিতৰত জ্ঞানেই মাথো অবিনাশী। স্বামী বিবেকানন্দই কৈছিল, খং নকৰিবা, নিজৰ সৰ্বনাশ হ'ব। অহংকাৰ নকৰিবা, পতন হ'ব। কাকো ঘৃণা নকৰিবা, ঘৃণিত হ'বা। ফাঁকি নিদিবা, ফাঁকত পৰিবা। বেঞ্জামিন ফ্ৰেংকলিনে কৈছিল, নজনাটো সিমান লাজৰ কথা নহয়, শিকিবলৈ ইচ্ছা নকৰাটোহে বেছি লাজৰ কথা, ধন্যবাদ।
3: নমস্কাৰ, মোৰ নাম মিছ জাবেদা বেগম। মই আজি কেইটামান আচৰিত কিন্তু সঁচা কথা ক'ম। পৃথিৱীত ভূমিকম্প হোৱাৰ দৰে চন্দ্ৰটো হেনো ভূমিকম্প হয়, যাক মুনকুৱেক্স বুলি কোৱা হয়। পৃথিৱীত আটাইতকৈ ওখ গছজোপা 379.1 ফুট। স্কুলত ব্যৱহাৰ কৰা 188খন ডেস্ক থিয় থিয় পাতি গ'লে যিমান ওখ হ'ব গছজোপা হেনো তাতোতকৈ সামান্য ওখ। পৰুৱাবোৰৰ বোলে 2টাকৈ পেট থাকে। ভেকুলীবোৰে হেনো চকুমণি 2টা ঘূৰাই ঘূৰাই সিহঁতৰ খোৱা বস্তুবোৰ হজম কৰে। আমি যদিহে নিজৰ নাকটো জোৰেৰে চেপা মাৰি ধৰোঁ, তেনেহ'লে আমি বোলে গুণগুণাব নোৱাৰোঁ, ধন্যবাদ।
4: অনুষ্ঠানৰ শেষত শুনক এটি বাদ্যযন্ত্ৰৰ বিহু। পৰিৱেশন কৰিছে বাঁহীত ময়ূৰ নাথ, ঢোলত বিটু নাথ আৰু তালত শশাংক নাথে।

0: কিশোৰ জগত অনুষ্ঠানটি শুনিলে। আজিৰ কিশোৰ জগত অনুষ্ঠানটিত বেচেৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা বিচিত্ৰা অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিত হাৰমনিয়ামত সংগত কৰিলে পিঞ্জুমণি শইকীয়াই আৰু তবলাত সংগত কৰিলে তপন নাথে। অনুষ্ঠানটি বাণীবন্ধন আৰু সম্পাদনা জিনিয়া শৰ্মাৰ, অনুষ্ঠানটিৰ প্ৰযোজনা গৌতম নাথৰ।
1: শ্ৰোতাসকলে ইমান পৰে কিশোৰ জগত অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আৰম্ভ কৰিছোঁ আজিৰ দিনটো। আজি শনিবাৰ, 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ 22 দিন, ইংৰাজী 2026 চনৰ জুন মাহৰ 6 তাৰিখ। আজি ষষ্ঠী তিথি, ধনিষ্ঠা নক্ষত্ৰ। মই অৰ্ণৱ কুমাৰ নাথে আৰম্ভ কৰিছোঁ আজিৰ দিনটো। প্ৰথমে শ্ৰোতাসকলক দিবলৈ লৈছোঁ আজি ৰাজ্যৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহত প্ৰথম পৃষ্ঠাত স্থান পোৱা গুৰুত্বপূৰ্ণ বাতৰিৰ শিৰোনাম। ফটোগ্ৰাফ অৱ দ্য ইয়াৰ নিৰ্বাচিত হ'ল হাফিজ আহমেদৰ ফটো। বিবিচিৰ বিশ্বখ্যাত 9খন দৃষ্টিনন্দন ফটোৰ মাজত দ্বিতীয় স্থান বাগৰুম্বাৰ নৃত্যৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে গুৱাহাটীত আয়োজন কৰিছিল বাগৰুম্বা দহৰ বিশ্ব অভিলেখকাৰী অনুষ্ঠান। সেই অনুষ্ঠানৰ ফটোৰ দ্বাৰা হাফিজ আহমেদ নিৰ্বাচিত হয় বিবিচিৰ বিশ্ববিখ্যাত 9খন দৃষ্টিনন্দন ফটোৰ মাজত। ডুবাইলৈ অপৰিৱৰ্তিত থাকিব ৰেপ ৰেট সাময়িক সকাহ, শীঘ্ৰে বৃদ্ধি নহয় ঘৰ গাড়ীৰ EMI। সোণ বিক্ৰীৰ জল্পনা কল্পনাৰ মাজতেই ৰিজাৰ্ভ বেংকে ল'লে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, জ্যোতি বিষ্ণু কলা মন্দিৰত 12গৰাকী মন্ত্ৰীৰ শপতগ্ৰহণ, বিমল বৰাই সংস্কৃতত, কৌশিক ৰায় হিন্দীত, কৃষ্ণ দোপালে বঙালীত ল'লে শপতগ্ৰহণ, আৰু 12গৰাকী মন্ত্ৰীৰ 4খনেই নতুন মুখ। মন্ত্ৰীসভাৰ সংখ্যা 17জনলৈ বৃদ্ধি, এতিয়াও খালি 2 সদস্যৰ পদ। শপতগ্ৰহণৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনালে সংবাদ মাধ্যমত, এসপ্তাহৰ ভিতৰতে হ'ব মন্ত্ৰীৰ দপ্তৰ বিতৰণ। বিধায়ক তৰংগ গগৈ আৰু কৃষ্ণকমল তাঁতীক মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হিচাপে নিযুক্তি। মহানগৰীৰ জয়মতী নগৰত পুৱতি নিশা বিধ্বংসী অগ্নিকাণ্ড, জালুকবাৰীত জীৱন্তে অগ্নিদগ্ধ হৈ পিতৃ মাতৃসহ 2 পুত্ৰৰ শোকাবহ মৃত্যু। চাহপাতৰ দোকানেৰে জীৱিকা চলাইছিল লক্ষীপুৰৰ দুৰ্ভগীয়া পৰিয়ালটোৱে। জুন মাহৰ পৰা পাঠদান, ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ অসমৰ ইতিহাস, অসমৰ ভূগোল হ'ব বাধ্যতামূলক। 2টা বিষয়ৰ বাবে 50 নম্বৰকৈ নিৰ্ধাৰণ। সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানত থকা মেডিয়েভেল আছাম অন্তৰ্ভুক্ত, হিষ্ট্ৰী অৱ আছামত। ছিংগাপুৰৰ কেবিনেটৰ গুৰুত্বপূৰ্ণ দিছপুৰত কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত, ৰাজ্য চৰকাৰে কৰ্মচাৰীলৈ অতিৰিক্ত 2% মৰগীয়া বানচ। বিধায়কৰ সমষ্টি পুঁজি উন্নয়নত বাঢ়িল 2 কোটিলৈ। 6 জুলাইৰ পৰা বিধানসভাৰ বাজেট অধিৱেশন। ৰাজ্যজুৰি বিশ্ব পৰিৱেশ দিৱস পালন। মুখ্যমন্ত্ৰীৰ নেতৃত্বত এজুপি অমৃত গছ আইৰ সমান নামত ৰূপায়ণ। আত্মসহায়ক গোটৰ 35 লাখ মহিলাই ৰুলে 1 কোটি গছপুলি। প্ৰতিখন বাঁহ কঢ়িওৱা ট্ৰাকৰ পৰা 3000 টকাকৈ গুণ্ডাকৰ সংগ্ৰহ, বাঁহ চিণ্ডিকেটক লৈ উত্তপ্ত শ্ৰীৰামপুৰ। বৰপেটা ৰোডত নিশা হাতত পিষ্টল লৈ ৰাজনৈতিক নেতাৰ সন্ত্ৰাস। মৰাণ মটক সংগঠনৰ বন্ধত ডিব্ৰুগড়, তিনিচুকীয়া জিলা স্তব্ধ। বিদ্যুতৰ মাচুল বৃদ্ধিক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া। গ্ৰাহকক মাধমাৰ সোধাই 10 মাহত APDCLয়ে সংগ্ৰহ কৰিব 215 কোটি টকা। এতিয়া শুনক আজিৰ দিনটোৰ কিছু খবৰ। 1940 চনৰ 6 জুনত গুৱাহাটীৰ লতাশিলত জন্মগ্ৰহণ কৰিছিল সংগীত শিল্পী ৰমেন বৰুৱাই। আজি শিল্পীগৰাকীৰ উপজানিন। ৰমেন বৰুৱা আছিল চন্দ্ৰনাথ বৰুৱাৰ পুত্ৰ। এগৰাকী সংগীত পৰিচালক আৰু কণ্ঠশিল্পী ৰমেন বৰুৱাই শিক্ষা জীৱন আৰম্ভ কৰিছিল লতাশিল প্ৰাথমিক বিদ্যালয়ত। তাৰপিছত কটন কলেজিয়েট হাইস্কুলত অধ্যয়ন কৰে আৰু মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত অধ্যয়ন কৰে। তাৰ

তেওঁ আই এ পাছ কৰি পিছত বি বৰুৱা কলেজৰ পৰা বি এ পাছ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ত ইয়াৰ পিছত তেওঁ অধ্যয়ন কৰে যদিও কামৰ তাগিদাত বা হেঁচাত বিশ্ববিদ্যালয়ৰ শিক্ষা তেওঁ সম্পূৰ্ণ কৰিব নোৱাৰিলে। ৰমেন বৰুৱা এগৰাকী সংগীত পৰিচালক আৰু কণ্ঠশিল্পী। 19 বছৰ বয়সতে জ্যেষ্ঠ ভাতৃ ব্ৰজেন বৰুৱাৰ সৈতে 1969 মুক্তি লাভ কৰা আমাৰ ঘৰ ছবিত সংগীত পৰিচালনাৰ কাম কৰে ৰমেন বৰুৱাই। 1969 চনত ব্ৰজেন বৰুৱাৰ ডাক্তৰ বেজবৰুৱা তেওঁ স্বতন্ত্ৰভাৱে সংগীত পৰিচালনা কৰে। মুঠ 27খন ছবিত সংগীত পৰিচালনা কৰে ৰমেন বৰুৱাই। ইয়াৰে 2খন ছবি বাংলা। এই বাংলা ছবি দুখন আছিল প্ৰকৃততে অসমীয়া ছবি সোণমা আৰু ককাদেউতা নাতিহাতীৰ বাংলা ৰূপান্তৰ। ৰমেন বৰুৱাই কণ্ঠদান কৰা প্ৰথম ছবিখন আছিল স্মৃতিৰ পৰশ 1955 চনত। তেওঁ অনাতাঁৰ কেন্দ্ৰৰ এগৰাকী শিল্পীও আছিল। পিছলৈ তেওঁ আকাশবাণী কেন্দ্ৰৰ এগৰাকী মিউজিক কম্প'জাৰ হিচাপে আছিল আৰু তেওঁ কৈশোৰ অৱস্থাৰ পৰাই ভাৰতীয় গণনাট্য সংঘৰ সদস্য আছিল। সেইগৰাকী ৰমেন বৰুৱাক আজি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। হঠাৎ অসমৰ সাংস্কৃতিক জগতখনৰ পৰা অন্তৰ্ধান হোৱা ৰমেন বৰুৱাক আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু 2003 চনত ৰমেন বৰুৱাই বিষ্ণুৰাভা বঁটাৰ লগতে হেমাংগ বিশ্বাস বঁটা লাভ কৰিছিল। 2008 চনত শিল্পপ্ৰাণ চন্দ্ৰফুকন সোঁৱৰণী বঁটা লাভ কৰিছিল। 2011 চনত 3টাকৈ বিশেষ বঁটা, অইল ইণ্ডিয়া বঁটা, জীৱনৰাম মুংগাদেৱী গোৱেংকা বঁটা আৰু আছামিক মিউজিক এৱাৰ্ড লাভ কৰিছিল ৰমেন বৰুৱাই। ১৫৯৬ চনৰ আজিৰ দিনটোতেই শিখ গুৰু হৰগোবিন্দ সিঙৰ জন্ম হৈছিল। 1674 চনৰ আজিৰ দিনটোতেই স্বাধীন মাৰাঠা ৰাজ্যৰ ৰজা হিচাপে শিৱাজীৰ অভিষেক আৰু তেওঁৰ ছত্ৰপতি উপাধি গ্ৰহণ। 1799 চনৰ আজিৰ দিনটোতেই ৰুছ কবি সাহিত্যিক আলেকজেণ্ডাৰ পুষ্কিনৰ জন্ম হৈছিল। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা এলেন অক্টোভিয়ান হিউমৰ জন্ম হৈছিল 1829 চনৰ আজিৰ দিনটোতেই। 1875 চনৰ আজিৰ দিনটোতেই জাৰ্মানীৰ নোবেলজয়ী সাহিত্যিক থমাছ মানৰ জন্ম হৈছিল। তেওঁ 1929 চনত লাভ কৰে সাহিত্যৰ নোবেল বঁটা। 1890 চনৰ আজিৰ দিনটোতে অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ জন্ম হৈছিল। নিস্বাৰ্থ সমাজসেৱী স্বাধীন অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ 1890 চনত নগাঁৱৰ ৰহাত জন্ম হৈছিল আজিৰ দিনটোত। পিতৃ বোধেশ্বৰ বৰদলৈ আৰু মাতৃ প্ৰাণেশ্বৰী দেৱী। সৰুতে মাতৃবিয়োগ হোৱাত বায়েক শশীকলাৰ তত্ত্বাৱধানত ডাঙৰ দীঘল হয় তেওঁ। গুৱাহাটীৰ কটন কলেজত হাইস্কুল, কটন কলেজৰ পৰা ক্ৰমে প্ৰৱেশিকা আৰু আই এ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ কলকাতাৰ স্কটিছ চাৰ্চ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। 1914 চনত কলকাতা বিশ্ববিদ্যালয়ৰ পৰা প্ৰাইভেটকৈ বুৰঞ্জী বিভাগৰ স্নাতকোত্তৰ ডিগ্ৰীও তেওঁ লাভ কৰে। গুৱাহাটীৰ সোণাৰাম হাইস্কুলত কৰ্মজীৱন আৰম্ভ কৰে তেওঁ আৰু 1918 চনত গুৱাহাটীৰ ভূমিকান্ত মজুমদাৰ কন্যাৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হয়। 1921 চনত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰে। 1937 চনত তেওঁ অসম বিধানসভালৈ নিৰ্বাচিত হয় আৰু 38 চনত অসমৰ প্ৰথমগৰাকী সেই সময়ত প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়। 1946 চনৰ 11 ফেব্ৰুৱাৰীত গোপীনাথ বৰদলৈ পুনৰ অসমৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়। ব্ৰিটিছ চৰকাৰে তৎকালীনভাৱে অবিভক্ত ভাৰতক 3টা গ্ৰুপত বিভক্ত কৰাৰ পৰিকল্পনা তথা আঁচনিও তেওঁ প্ৰস্তুত কৰিছিল, যি আঁচনি গ্ৰুপিং আঁচনি নামাকৰণেৰে জনা যায়। শ্ৰোতাসকলে ইমান পৰে আজিৰ দিনটো অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। খন্তেক পিছতে 8 বজাৰ লগে লগে শ্ৰোতাসকলে বাতৰিৰ শিৰোনাম শুনিবলৈ পাব।

অহা 6 জুলাইৰ পৰা 21 দিনীয়াকৈ ৰাজ্য বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকৰ অন্তত ঘোষণা কৰিছে। অসম চৰকাৰে বিধায়ক উন্নয়ন পুঁজিৰ ধন এইবছৰ 1.5 কোটি টকালৈ আৰু অহা বিত্তীয় বৰ্ষৰ পৰা এই পুঁজি 2 কোটি টকালৈ বৃদ্ধি কৰাৰ বাবে সিদ্ধান্ত লৈছে। শক্তিবিদ কামাখ্যা ধামলৈ প্ৰস্তাৱিত কৰিডৰ নিৰ্মাণ সন্দৰ্ভত আজি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই জিলা আয়ুক্ত চক্ৰবিষয়া কামাখ্যা মন্দিৰৰ দুগৰাকী দলৈ আৰু স্থানীয় ৰাইজৰ প্ৰতিনিধিক লৈ এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। চি বি এছ ইয়ে দ্বাদশ শ্ৰেণীৰ উত্তৰ বহীত প্ৰাপ্ত নম্বৰ পৰীক্ষণ আৰু পুনৰ মূল্যায়নৰ বাবে আবেদন পত্ৰ জমা দিয়াৰ বাবে কাইলৈৰ দিনটো অন্তিম দিন হিচাপে ধাৰ্য কৰিছে। স্বাধীন অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী, স্বাধীনতা সংগ্ৰামী, লেখক লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ আজি উপজা দিন উপলক্ষে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শ্ৰদ্ধাৰ্ঘ নিবেদন কৰিছে। তেজপুৰৰ বিশ্ববিখ্যাত লিচুক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জনপ্ৰিয় কৰিবলৈ আৰু নতুন প্ৰজন্মক লিচু খেতি কৰাৰ বাবে উৎসাহিত কৰিবলৈ আজিৰে পৰা দুদিনীয়াকৈ দ্বিতীয় বাৰ্ষিক তেজপুৰ লিচু উৎসৱ অনুষ্ঠিত হৈছে। তদাৰকী আৰু দুৰ্নীতি নিবাৰণী সঞ্চালকালয়ে উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা অসম অসামৰিক সেৱাৰ বিষয়া লাচিত কুমাৰ দাসৰ বিৰুদ্ধে আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি অৰ্জনৰ গোচৰ ৰুজু কৰিছে। তামোলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলত বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা দুজন লোকৰ পৰিয়াললৈ ৰাজ্য চৰকাৰে তাৎক্ষণিকভাৱে আৰ্থিক সাহায্য প্ৰদান কৰিছে। আৰু চণ্ডীগড়ত চলি থকা ভাৰত আৰু আফগানিস্তানৰ মাজত টেষ্ট মেচত ভাৰতে প্ৰথম দিনাৰ খেলৰ অন্তত 3টা উইকেট হেৰুৱাই 368 ৰাণ সংগ্ৰহ কৰে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 বজাত শুনিবলৈ পাব।

এয়া আকাশবাণী তেজপুৰ। এতিয়া আৰম্ভ কৰিছোঁ হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানৰ লগতে অসমীয়া বোলছবিৰ গীতৰ অনুষ্ঠান। আজি ৰামায়ণ বৰুৱাৰ জন্মদিন, সেই শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই, যিহেতু ৰমেন বৰুৱাই 27খনতকৈ অধিক অসমীয়া বোলছবিত সংগীত পৰিচালনা কৰিছিল, এটি গীত ৰমেন বৰুৱাৰ সংগীত পৰিচালনাৰ ডক্টৰ বেজবৰুৱা বোলছবিৰ এই গীতটি দীপেন বৰুৱা আৰু নিৰ্মলা মিশ্ৰৰ কণ্ঠত।

অনুষ্ঠানত এবাৰ শুনাবলৈ লৈছোঁ। অভিমান বোলছবিত লতা মঙ্গেশকৰ আৰু কিশোৰ কুমাৰৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতাসকলে গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এইবাৰ শ্ৰোতাসকলক শুনাবলৈ লৈছোঁ দীপেন বৰুৱাৰ কণ্ঠত অভিযান বোলছবিৰ এই গীতটি।

শ্ৰোতাসকলে গীতৰ অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ, আমি পূৰ্বতে উল্লেখ কৰিছোঁ যিহেতু ৰমেন বৰুৱাৰ আজি জন্মদিন, তেখেতে পৰিচালনা কৰা সংগীত পৰিচালনা কৰা ছবিসমূহৰ গীতসমূহ আমি পাৰ্যমানে শুনাবলৈ শ্ৰোতাসকলক চেষ্টা কৰিছোঁ। এইবাৰ আগবঢ়াইছোঁ মৰমে বোল ছবিত দীপেন বৰুৱা, বিশেষভাৱে নমিতা ভট্টাচাৰ্যৰ কণ্ঠৰ এই গীতটি।

শ্রোতাসকলে গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এবাৰ শুনাবলৈ লৈছোঁ ডাক্তৰ বেজবৰুৱা বোলছবিত ৰেণু বৰুৱা আৰু দীপেন বৰুৱাৰ কণ্ঠৰ এই গীতটি।

অমনা হাত নেমেলো আনিবলৈ দূৰ আকাশৰ মণি দি হয় হয় হাত নেমেলো আনিবলৈ দূৰ আকাশৰ মণি দি মোৰ মন হাকুতি লগাই পাৰিম সেই পূৰ্ণিমাৰ জোন।

শ্রোতাসকলে গীতৰ অনুষ্ঠান শুনে আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এবাৰ শুনাবলৈ লৈছোঁ মৰম বোলছবিত দীপেন বৰুৱাৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতাসকলে ইমান পৰে গীতৰ অনুষ্ঠান শুনিলে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। খন্তেক পিছতে 8:45 দিল্লী কেন্দ্ৰযোগে হিন্দীৰ বাতৰি সমাচাৰ সন্ধ্যা আৰু নিশা 9 বজাত ইংৰাজী বাতৰি নিউজ এট 9 শুনিবলৈ পাব।

শ্ৰোতাসকলে গোৱালপৰীয়া লোকগীত শুনি আছে প্ৰতিমা পাণ্ডে বৰুৱাৰ কণ্ঠত। শিল্পীগৰাকীৰ কণ্ঠত এবাৰ আগবঢ়াইছোঁ আন এটি গীত।

শ্রোতাসকলে ইমান পৰে। প্ৰতিমা পাণ্ডে বৰুৱাৰ কণ্ঠৰ গোৱালপৰীয়া লোকগীতকেইটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শ্ৰোতাসকললৈ আগবঢ়াইছোঁ আজিৰ অতিথি শিতানত শিক্ষক শিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ অজয় কান্দোলনৰ সৈতে হোৱা আমাৰ এক বিশেষ সাক্ষাৎকাৰ।

0: আজিৰ অতিথি অনুষ্ঠানলৈ আজি আমি আমন্ত্ৰণ জনাই আনিছোঁ তেজপুৰ চৰকাৰী শিক্ষক শিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ শ্ৰী অজয় কান্দুলনা। ছাৰ নমস্কাৰ, আপোনাক আমাৰ আজিৰ অতিথি অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ছাৰ, আজিৰ অনুষ্ঠানত প্ৰথমে আপোনাৰ মহাবিদ্যালয়খনৰ বিষয়ে আমি জানিবলৈ বিচাৰিম। এই মহাবিদ্যালয়খন কেতিয়া স্থাপন কৰা হৈছিলে, ইয়াৰ সবিশেষ কওকচোন।
1: তেজপুৰৰ যোনখন গভৰ্ণমেণ্ট কলেজ অফ টিচাৰ এডুকেশ্যন অৰ্থাৎ চৰকাৰী শিক্ষক শিক্ষণ মহাবিদ্যালয় স্থাপন কৰা হৈছিল 6 ছেপ্টেম্বৰ 1977 চনত। আৰু এতিয়া বৰ্তমান যোনখন মহাবিদ্যালয়ৰ পৰিসৰ আছে বা বিল্ডিং আছে, তালৈ

লিফটিং কৰা হৈছিলে 1984ত। পোনপ্ৰথমতে এই অনুষ্ঠানটো আৰম্ভ কৰোঁতে যিহেতু চৰকাৰী বিল্ডিং নাছিল, তেজপুৰৰ একাডেমি স্কুলত ক্লাছবোৰ অনুষ্ঠিত হৈছিল। তাৰ পৰা ক্ৰমান্বয়ে যিহেতু তেতিয়া চৰকাৰীকৰণ হোৱা নাছিল, সম্পূৰ্ণ ব্যক্তিগত খণ্ডৰ আছিল, প্ৰাইভেট ইনষ্টিটিউশ্যন আছিল, যিসকল গভৰ্নিং বডিৰ লোক আছিল তেখেতসকলে লাগি মেলি চৰকাৰৰ পৰা, বিশেষকৈ তেজপুৰৰ এডমিনিষ্ট্ৰেশ্যনৰ পৰা মাতি তেওঁলোকে আমন্ত্ৰণ পায় মাজগাঁৱত।

0: যিসকল গভৰ্ণিং বডিৰ লোক আছিল তেখেতসকলে লাগি মেলি চৰকাৰৰ পৰা, বিশেষকৈ তেজপুৰৰ এডমিনিষ্ট্ৰেশ্যনৰ পৰা মাতি তেওঁলোকে আমন্ত্ৰণ পায় মাজগাঁৱত। সেই জেগাতেই মানে বৰ্তমান যোনখন মহাবিদ্যালয় আছে সেই তেতিয়াতেই আৰম্ভ হৈছে 1984ত।
1: হয়, আৰু আপুনি মহাবিদ্যালয়ৰ সৈতে কেতিয়াৰ পৰা জড়িত হৈ পৰিলে?
0: এতিয়া ক'বলৈ গ'লে মহাবিদ্যালয়ৰ লগত মই জড়িত 1996ৰ পৰাই।
1: হয়,
0: কাৰণ মই সেইখন মহাবিদ্যালয়ৰে ষ্টুডেণ্ট আছিলোঁ।
1: হয়,
0: আৰু ভাগ্যৰ কথা বুলিয়ে ক'ব লাগিব, পাছ কৰাৰ পিছতে যেতিয়া তেতিয়া মহাবিদ্যালয়খন চৰকাৰী নাছিল, তেতিয়া গভৰ্ণিং বডিৰ তলত আছিল, ইণ্টাৰভিউ অনুষ্ঠিত হৈছিল, ইণ্টাৰভিউ দি মই তাতেই চাকৰিত জইন কৰোঁ। জইন কৰাৰ দুবছৰমানৰ পিছতে চৰকাৰীকৰণ হৈছে, আৰু ক'বলৈ গ'লে 2013লৈকে মই তাতে আছিলোঁ। তাৰপিছত প্ৰমোশ্যনৰ কাৰণে মোক ইয়াৰ পৰা শিলচৰলৈ ট্ৰেঞ্চফাৰ দিয়া হ'ল, আকৌ শিলচৰৰ পৰা গোলাঘাট যোনখন গভৰ্ণমেণ্ট বি এড কলেজ তাত থাকিলোঁ প্ৰায় 8.5 বছৰ। তাৰপৰা আকৌ প্ৰমোশ্যন দি হোৱাত ফুল ফ্লেজ প্ৰিন্সিপাল হৈ আহি ইয়াত আকৌ মই 2021ৰ 31 ডিচেম্বৰ জইন কৰোঁ।
1: হয়, এতিয়া ছাৰ আপুনি ক'লে যে আপুনি এইখন মহাবিদ্যালয়ৰে ছাত্ৰ আছিলে, তেতিয়াৰ পাঠ্যক্ৰম যিটো আছিলে আপোনালোকে পঢ়ি থকা সময়ছোৱাত, আৰু সেই সময়ৰ সেই মহাবিদ্যালয়খনৰ পৰিৱেশৰ বিষয়ে অকণমান কওকচোন।
0: পাঠ্যক্ৰমৰ কথা ক'বলৈ গ'লে আমাৰ তেতিয়া এবছৰীয়া পাঠ্যক্ৰম আছিল।
1: হয়,
0: আৰু যদিও এবছৰীয়া আছিল কিন্তু বহুতখিনি বস্তুৱে পঢ়িব লগা হৈছিল, কিন্তু সময় নাটনি আছিল।
1: হয়,
0: আৰু এতিয়াৰ পাঠ্যক্ৰম দুবছৰীয়া, আৰু এইটো ইয়াৰ পাঠ্যক্ৰম বুলি ক'লে ছেমিষ্টাৰ ছিষ্টেম হ'ল, কিন্তু আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ তলত যিটো বি এডৰ কোৰ্ছ আছে মাত্ৰ 2টা ছেমিষ্টাৰ, কিন্তু বেলেগ ইউনিভাৰ্চিটিৰ তলত 4টা ছেমিষ্টাৰ। গতিকে যিহেতু সময় বেছি দিয়া হৈছে, কোৰ্ছ মেটেৰিয়েলো বঢ়োৱা হৈছে, আৰু আমি পঢ়াৰ দিনতে কিছুমান কোৰ্ছ মানে নাছিলেই, এতিয়া ধৰক ফৰ এক্সাম্পল ICT, এই তেনেকুৱা বস্তুবোৰ সেই তেতিয়া যুগত নাছিল।
1: এতিয়া নতুন নতুন কেনেধৰণৰ পাঠ্যক্ৰমসমূহ অন্তৰ্ভুক্ত হৈছে?
0: এতিয়া মেইনলি যদি কওঁ প্ৰধানতঃ এতিয়া আজিৰ দিনৰ লগত খাপ খাব পৰাকৈ NEP যিখিনি ৰিচেণ্ট ৰিজলিউশ্যন আছিল সেইমতেই কৰা হৈছে কোৰ্ছটো, আৰু কোৰ্ছৰ ফ্ৰেমৱৰ্কটো ইউনিভাৰ্চিটিয়ে বনাই দিয়ে আৰু আমি সেইমতেই পঢ়াব লগা হয়। কিন্তু কিছুমান বস্তু প্ৰায় একেই আছে, বিশেষকৈ এতিয়া চাইক'লজিৰ কথা যদি কওঁ, আমি যিখিনি চাইক'লজি পঢ়িছিলোঁ সেইখিনি বস্তুৱে লাগে, নাইবা পেপাৰ কিছুমানৰ নামহে বদলি হৈছে কিন্তু ভিতৰৰ অংশ প্ৰায় একেই, কিন্তু তাৰ লগত এডিশ্যন হৈছে কিছুমান পাৰ্ট, কাৰণ সময় বেছি দিয়া হৈছে।
1: হয়, এতিয়া ছাৰ অন্য মহাবিদ্যালয়ৰ যদি আমি এটা তুলনা কৰিবলৈ যাওঁ, এই মহাবিদ্যালয়খনে এগৰাকী শিক্ষকক গঢ়ি তোলে নহয় জানো, যি পাছলৈ ছাত্ৰসকলক পঢ়াই পাঠদান কৰোৱাই, বা একো একোজন শিশুৰ বা একো একোজন ছাত্ৰৰ ভৱিষ্যত তেওঁলোকে গঢ়ি তোলে। গতিকে এই মহাবিদ্যালয়খনৰ শিক্ষা পদ্ধতি এজন শিক্ষক গঢ়ি তুলিবলৈ কেনেধৰণে আগবঢ়োৱা হয়, শিক্ষাদান কৰা হয়, এই বিষয়ে কওকচোন।
0: এতিয়া প্ৰথমতে আমাৰ চাওক কোৰ্ছতে যেতিয়া আমি টিচাৰ প্ৰিপেয়াৰ কৰোঁ,
1: হয়,
0: তাত বিভিন্ন ধৰণৰ মেথডছ আৰু টেকনিক্সৰ কথা থাকে, আৰু সেইবোৰ মানে প্ৰেক্টিকেলিও কৰা হয়, প্ৰেক্টিকেল অৰিয়েণ্টেড। আৰু আপোনালোক জ্ঞাত আগতে আছিল আপোনাৰ চাইল্ড চেণ্ট্ৰিক এডুকেশ্যনটো নাছিল, বৰ্তমান এতিয়া শিশুকেন্দ্ৰিক হৈছে, গতিকে তাৰ লগত সামঞ্জস্য ৰাখি আমাৰ কোৰ্ছৰ বিশেষকৈ মেটেৰিয়েলবিলাক যিহেতু ইউনিভাৰ্চিটিয়ে ফ্ৰেম কৰি দিছে, তাৰ ওপৰত আমি প্ৰেক্টিকেলি অৰিয়েণ্ট যিমান পাৰোঁ ষ্টুডেণ্টক কৰোঁ। এতিয়া অকল বোলে কোৰ্ছ মেটেৰিয়েল যি ইউনিভাৰ্চিটিয়ে দিছে থিয়ৰিটিকেল, সেই তেনেকুৱাও নহয়, লগতে ধৰক স্কুলত গৈ পেলাই খাপ খাব পৰাকৈ এতিয়া আমাৰ কিছুমান কাৰ্যসূচী হয় দিয়ে কৰে, এতিয়া ধৰক কো কেৰিকুলাৰ এক্টিভিটিতেই সেইটো মানে কম্পালচৰি। এতিয়া কোনোবাই ধৰক গানৰ প্ৰতি তেওঁ ৰুচি আছে, তেওঁ গান গাব, কোনোবাৰ কাৰোবাৰ কবিতা লিখাৰ ৰুচি আছে, সেইটো যোনটো ছেল্ফ ৰিটেন পইম তেওঁ সেই তেনেকুৱাই কৰে, কাৰোবাৰ যদি ৰিচাইটেশ্যনৰ ৰুচি আছে তেওঁ ৰিচাইটেশ্যন কৰে। আৰু ঠিক সেইদৰে আমাৰ কোৰ্ছত আৰু এটা বস্তু আছে, টিচিং যোনটো মেটেৰিয়েল লাগে TLM বুলি আমি সাধাৰণতে কওঁ, এই ধৰক চাৰ্ট বনাইছে, মডেল বনাইছে স্কুলত, সেইখিনি কেনেকৈ তেওঁলোকে পঢ়াব দেখাই, কেনেকৈ ডেমনষ্ট্ৰেট কৰিব বনোৱাও আমাৰ কলেজতে কৰিব দিওঁ, আৰু ঠিক সেইদৰে ডেমনষ্ট্ৰেশ্যন যেতিয়া কৰে আমাৰ

0: শিক্ষকসকল শিক্ষয়িত্ৰীসকল লগত থাকে,
1: হয়,
0: কোনটো এংগেলৰ পৰা কেনেকৈ বুজাব বস্তুখিনি সেই গোটেই ডেমনষ্ট্ৰেট কৰা হয়।
1: হয়, মহাবিদ্যালয়খনত আপুনি ক'লে যে বহুখিনি বস্তু সামৰি লোৱা হয়, কাৰণ যিহেতু এগৰাকী শিক্ষক গঢ়ি তোলা হয়। কেনেকুৱা ধৰণৰ কাৰ্যসূচী আৰু আছে মহাবিদ্যালয়খনত যিখিনি গতানুগতিক পাঠ্যক্ৰমৰ লগতে সেইখিনিৰ বিষয়ে কওকচোন।
0: এটা প্ৰথম কথাটো হৈছে আমি কেইটামান কথাত বৰ গুৰুত্ব দিওঁ। প্ৰথম হৈছে পাংচুৱেলিটি।
1: হয়,
0: এতিয়া এজন শিক্ষক যদি পাংচুৱেল নহয় স্কুলততো দিগদাৰ হ'ব, গতিকে আমি ষ্ট্ৰিক এই ক্ষেত্ৰত পাংচুৱেল হ'ব লাগিব আৰু উইদাউট প্ৰপাৰ ইনফৰ্মেশ্যন তাৰমানে ক্লাছৰুম এৰিব নোৱাৰিব। আৰু ঠিক যিবোৰ এক্টিভিটি মই ক'লোঁ, ধৰক কো কাৰিকুলাৰ এক্টিভিটি নাইবা স্পৰ্টছৰো এক্টিভিটি হয়, সেইবোৰত কিন্তু তেওঁলোকে পাৰ্টিচিপেট কৰিবই লাগিব। আৰু আমি বিশেষকৈ ফিডবেকটো আমি তাতেই পাই যাওঁ, তাত তাৰমানে ধৰক কিছুমান ইনচেনটিভো দিয়া হয়, গতিকে সকলোৱে ট্ৰাই কৰে যাতে যেন কিবা এটা প্ৰাইজো পায়। আৰু আমিও চেষ্টা কৰোঁ যে আমি তেওঁলোকক কওঁ আপোনাৰ এই যোনটো প্ৰগ্ৰাম ভাল হৈছে, আপুনি সেইটো স্কুলত ফ'ল' আপ কৰিব, কেৰি আউট কৰিব। গতিকে তেওঁলোকে আৰু মই দেখিছোঁ মানে ইয়াৰ পৰা শিক্ষাদান লোৱাৰ পিছত, ইয়াৰ পৰা পাছ কৰা ওলোৱাৰ পিছত মই বিভিন্ন স্কুলতো গৈছোঁ আৰু মই দেখিছোঁ মই সুখী তেওঁলোকে যি ইয়াত শিকি গৈছে সেইখিনি তেওঁলোকে তাত
1: ব্যৱহাৰিক প্ৰয়োগখিনি কৰিছে। হয়, এতিয়া ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীৰ কথালৈ আহোঁ। কিমান শিক্ষক শিক্ষয়িত্ৰী আছে আৰু ছাত্ৰ ছাত্ৰী কিমান আছে মহাবিদ্যালয়?
0: আমাৰ সদ্যহতে 12 শিক্ষক শিক্ষয়িত্ৰী আছে, তাৰে 3 প্ৰফেচাৰ আৰু বাকী কেইজন লেকচাৰাৰ। এতিয়া স্কুল ছাবজেক্ট ৱাইজ এনেই টিচাৰ আছে আমাৰ, কিন্তু কিছুমান স্কুল ছাবজেক্টৰ আমাৰ ভেকেণ্ট আছে পজিশ্যন। তাৰপিছত আৰু এডুকেশ্যনৰ, কাৰণ বিষয়বস্তুটো এডুকেশ্যনৰে, গতিকে এডুকেশ্যনৰ শিক্ষক শিক্ষয়িত্ৰীৰ সংখ্যা অলপ বেছি, 4। বাকী ধৰক হিষ্ট্ৰীৰ আছে, মেথছৰ আছে, জিঅ'গ্ৰাফিৰ আছে, ইংলিছৰ আছে, ছ'চিয়েল ছায়েন্সৰ আছে, ধৰক অসমীয়াৰ আছে।
1: আৰু ছাত্ৰ ছাত্ৰী কিমান আছে বৰ্তমান?
0: বৰ্তমান আমাৰ ছাত্ৰ ছাত্ৰী 100। এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব, যদিও আমাৰ BEd কলেজ বুলি কোৱা হয় তাত কিন্তু DLED কোর্স এটাও আছে। DLEDৰ 50 থাকে পাৰ ইয়াৰ আৰু BEdৰ 100। আৰু 100 ভিতৰত আকৌ টিচাৰ গভৰ্ণমেণ্টে ডেপুটেড কৰা, যাৰ চাকৰি আছে কিন্তু BEd নাই, তেনেকুৱা ধৰণৰ সংখ্যা প্ৰায় মানে এইটো ফ্লেকচুৱেট হৈ থাকে, কেতিয়াবা 28 থাকে ইয়াৰলি, কেতিয়াবা 30 থাকে।
1: হয়, মানে প্ৰতি বছৰে তাৰ সংখ্যাটো সলনি হৈ থাকে। হয়, এজন ছাত্ৰ বা ছাত্ৰী আৰু তাৰ লগতে এগৰাকী শিক্ষকেও তাতে শিক্ষা গ্ৰহণ কৰি আছে, এগৰাকী শিক্ষক হিচাপে আপুনি কেনেকুৱা অনুভৱ কৰে? তেওঁলোকক শিকাবলৈ কিবা পাৰ্থক্য
0: থাকে? যথেষ্ট থাকে।
1: হয়,
0: তাৰমানে কোনোবাই শিক্ষকতা অলৰেডি কৰি আছে, ধৰক
1: হয়
0: আহিল কলেজত, তাৰপিছত বাকীখিনিতো ফ্ৰেছ।
1: হয়,
0: এতিয়া এটা কথা ক'ব লাগিব, চবৰ ক্ষেত্ৰতে নহয় কিন্তু মই দেখিছোঁ মানুহৰ বয়সৰ লগে লগে যোনটো ৰিটেণ্টিভিটি মানে কথা স্মৰণ শক্তি বা সেইটো কমি আহে, গতিকে কয় নহয়, তাৰমানে সিহঁতেই কৈ থকা মই শুনিছোঁ ফ্ৰেছ ষ্টুডেণ্টক, তোমালোকৰ এবাৰ দুবাৰ পঢ়িলে মনত থাকে, আমাৰ কিন্তু মনত নাথাকে। কিন্তু তাতো এটা কথা হয়, তেওঁলোকে নিজেই স্বীকাৰ কৰে কোৰ্চটো শেষ হোৱাৰ পিছত, ছাৰ এইখিনি বস্তু আমি শিকাই আছোঁ স্কুলত, কিন্তু আপোনালোকে যেনেকৈ সহজ কৰি দিলে সেই তেনেকৈ আমি পৰা নাছিলোঁ, গতিকে আপোনালোকে যেনেকৈ আমাক এতিয়া শিকাইছে সেই তেনেকৈ আমি আকৌ গৈ স্কুলত সেইখিনি শিকামগৈ।
1: হয়, আৰু সেইবাবে হয়তো এই শিক্ষা পদ্ধতিটোৰ প্ৰয়োজনীয়তাটো আছে এগৰাকী শিক্ষকৰ বাবে, নহয় জানো? কেনেধৰণে সহজে সৰল ভাষাত তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত গঢ়ি তুলিব পাৰে। মহাবিদ্যালয়খনত যি গতানুগতিক পাঠ্যক্ৰম চলি থাকে তাৰ বাহিৰেও আৰু কেনেধৰণে ছাত্ৰ ছাত্ৰীসকলৰ আগবঢ়াত আপোনালোকে সহায় কৰে?
0: পাঠ্যক্ৰমৰ উপৰিও এতিয়া ধৰক মই আগতে ক'লোঁ পাঠ্যক্ৰমৰ ভিতৰতে আছিল আমাৰ কো কেৰিকুলাৰ এক্টিভিটি, এতিয়া স্পৰ্টছৰ এক্টিভিটি কিছুমানো আছে।
1: হয়,
0: আমাৰ বৰ্তমান এতিয়াতো স্পৰ্টছৰ ইনষ্ট্ৰাক্টৰো আছে, যিহেতু গুৱাহাটী ইউনিভাৰ্চিটিৰ তলত BEd পাঠ্যক্ৰমত স্পৰ্টছৰ একো কোৰ্চ নাই, গতিকে তেওঁ আমি যোনটো শৰীৰ চৰ্চা নাইবা স্পৰ্টছৰ লগত জড়িত সেই তেনেকুৱা কামত তেওঁক আমি নিয়োগ কৰিছোঁ। এতিয়া আমাৰ ইয়াত যিহেতু আমাৰ মহাবিদ্যালয় হোষ্টেল নাই, বহু এনেকুৱা ছাত্ৰ ছাত্ৰী আছে, ফ্ৰেছো আছে, ডেপুটেডো আছে, যিসকলে সন্ধিয়া সময়ত অন্ততঃ আমাৰ যদিও পৰিসৰ ডাঙৰ নহয়, ফিল্ড ইমান ডাঙৰ নহয়, তাতে বেডমিণ্টন আৰু স্পৰ্টছৰ কাৰণে ভলীবলৰ কোৰ্ট আছে, তেওঁলোকে আহি তাতে খেলা ধূলা কৰে। আৰু মই প্ৰায়েই অফিচৰ শেষত সিহঁতক চাওঁ, সিহঁতৰ ক্লাছৰ যোনটো পৰিৱেশ কিন্তু সেই খেলি থাকোঁতে পরিবেশটো বেলেগ।

0: আপুনি অলপ আগতেই মোক সুধিছিল যে ডেপুটেড টিচাৰ আৰু মানে গভৰ্ণমেণ্টৰ সার্ভিস কৰা মানুহ আৰু ফ্ৰেছৰ মাজত কিবা কিন্তু এই ফিল্ডত কিন্তু একো মই বেলেগ দেখা নাপাওঁ, সমানে এনজয় কৰে, সমানে খেলে, হাঁহি ফূৰ্তি।
1: যেতিয়া আপোনালোকৰ শিক্ষাৰ্থীসকল যিখিনি ব্যৱহাৰিক হেৰিৰ বাবে তেওঁলোকে স্কুলত গৈও সেইখিনি কৰিব লাগে, পাঠ্যক্ৰমতে অন্তৰ্ভুক্ত আছে নহয় জানো, কি কি কৰিব লাগে, তেওঁলোকে কেনেকৈ ধৰণে আগবাঢ়িব লাগে কওকচোন।
0: এতিয়া ধৰক স্কুলত পঢ়াব প্ৰথমতে পাঠদান কৰিবলৈ লেচন প্লেনৰ দৰকাৰ। এতিয়া বহুত টিচাৰ আছে যোনসকল ডেপুটেড, আগতে পঢ়াই আহিছে কিন্তু তেওঁলোকে লাইফত লেচন প্লেন বনাই পোৱা নাই। এটা নিৰ্ধাৰিত সময়ত কিছুমান ষ্টেপ ফ'ল' কৰি কেনেকৈ সহজ ভাষাত ল'ৰা ছোৱালীক বুজাই দিব পাৰে সেইটোৰ কাৰণে লেচন প্লেনটোৰ দৰকাৰ। গতিকে প্ৰথমটো হৈছে লেচন প্লেনৰ কথাটো, আৰু সেই লেচন প্লেনৰ মতেই ক্লাছবোৰ লয়। আৰু দুই নম্বৰ কথা হৈছে এতিয়া কোৱেশ্যন পেপাৰ ছেটিং। এতিয়া ধৰক প্ৰশ্ন কাকত এখন কাটিবলৈ তাৰ কিছুমান ক্ৰাইটেৰিয়া থাকে, আৰু সেই ক্ৰাইটেৰিয়াৰ মতে তাৰমানে কিছুমান অবজেক্টিভ থাকে, ধৰক নলেজ, আণ্ডাৰষ্টেণ্ডিং, এপ্লিকেশ্যন স্কিল, এই চাৰিওটা দিশ সামৰি কেনেকৈ ষ্টুডেণ্টক ইভালুৱেট কৰিব পাৰি সেই তেনেকেই কোৱেশ্যন পেপাৰবোৰ বনোৱা হয়। তাৰ উপৰিও আৰু এটা বস্তু আমি মানে ইউনিভাৰ্চিটিয়ে ইমপ্লিমেণ্ট কৰিছে, এইটো হৈছে টিচাৰ্ছ ডায়েৰী। কোনটো সময়ত কি ক্লাছ ল'লে, দিনত কেইটা ক্লাছ ল'লে, গোটেইখিনি আমি সেইখিনি পৰ্যবেক্ষণ কৰোঁ, আমি চাওঁ। আৰু মোৰ অফিচলৈ যেতিয়া তেওঁলোক প্ৰেক্টিছ টিচিঙৰ পৰা ঘূৰি আহে, কাৰণ মোৰ কাৰণেতো সদায় অসম্ভৱ স্কুলত গৈ প্ৰত্যেকটো ক্লাছ চোৱা, কিন্তু তাৰ বাবে আমাৰ ছুপাৰভাইজাৰ নিয়োগ কৰা থাকে আৰু ছুপাৰভাইজাৰসকলে ৰোটেশ্যন কৰি থাকে। কাৰণ মই আগতে ক'লোঁ আপোনাক স্কুল ছাবজেক্টবোৰ বেলেগ বেলেগ। এতিয়া ধৰক ছ'চিয়েল ছায়েন্সৰ ষ্টুডেণ্টক ছ'চিয়েল ছায়েন্সৰ মানুহে চালে বেছি ভাল হয়, হিষ্ট্ৰীৰ মানুহক হিষ্ট্ৰীৰ মানুহে চালে ভাল হয়, গতিকে সেই তেনেকৈ আমাৰ ৰোটেশ্যন কৰা হয়। আৰু যেতিয়া তেওঁলোক প্ৰেক্টিছ টিচিঙৰ পিছত আহে মোৰ তাত, তাৰমানে সেই টিচাৰ্ছ ডায়েৰীবোৰ জমা দিয়ে, তেতিয়া মই অফিচত বহি গম পাওঁ কোনে কেইটা ক্লাছ কোনটো কি কৰিছে, অফিচত থাকিয়ে গম পাওঁ কোন ছুপাৰভাইজাৰ কি ৰিমাৰ্ক দিছে, ক'ত সংশোধন হৈছে, গোটেইখিনি গম পাওঁ। আৰু যদি ৰিমাৰ্কত চোৱা যায় প্ৰথমতে যিখিনি ভুল থাকে সেইসকলৈ প্ৰায় নোহোৱাই হৈ
1: যায়, আৰু সেইখিনি আপুনি সম্পূৰ্ণৰূপে পৰ্যবেক্ষণ কৰি থাকে। এতিয়া পাঠ্যক্ৰমৰ কথা পাতিলোঁ, সম্পূৰ্ণ মহাবিদ্যালয়খনৰ কথা পাতিলোঁ, সেই মহাবিদ্যালয়খনত বা সেই পাঠ্যক্ৰমত নামভৰ্তি কৰিবৰ বাবে কি কি প্ৰয়োজনীয় দিশ আছে এই বিষয়ে কওকচোন, যাতে আমাৰ শ্ৰোতাসকল উপকৃত হয়।
0: ধৰক আগতে বিএডৰ ইমান ডিমাণ্ড নাছিল, মই যেতিয়া চাকৰিত সোমাওঁ তেতিয়া মানুহে হেমাহি কৰিছিল বিএডৰ কাৰণে, বেলেগ চাকৰিৰ কাৰণে বেছি ইচ্ছুক। কিন্তু যেতিয়াৰ পৰা কণ্ট্ৰেকচুৱেল টিচাৰৰ এপইণ্টমেণ্ট হ'ল, বিএড কলেজবিলাকত ভিৰ লগা হ'ল। তাৰপৰা কিছুমান হেৰিত ষ্টেটতো অলৰেডি বিএডটো কম্পালচৰি আছিল, তেতিয়া ইয়াত নাছিল, গতিকে এতিয়াও ডেপুটেশ্যন আহি আছে। কথা হ'ল কি, তাৰমানে এতিয়া বৰ্তমান যোনটো ছিষ্টেম গোটেই ইউনিভাৰ্চিটিয়ে কণ্ট্ৰল কৰে, ইউনিভাৰ্চিটিয়ে তেওঁলোকৰ ৱেবছাইটত কমন এণ্ট্ৰেন্স টেষ্ট বুলি এখন ন'টিফিকেশ্যন দিয়ে আৰু তেওঁলোকে সেই টেষ্টটো পাতে। অনলাইন এপ্লাই কৰিব লাগিব, অনলাইন মাচুল জমা দিব লাগিব, আৰু ঠিক তেওঁলোকে ছিলেকশ্যন কৰি দিয়ে কোনটো ডিষ্ট্ৰিক্টত তেওঁৰ পৰীক্ষাটো দিব। আৰু অপশ্যনো আছিল আগতে, বোধহয় এইবাৰ নাই, কোনখন ইনষ্টিটিউশ্যনত তেওঁলোকে প্ৰেফাৰ কৰে, ফাৰ্ষ্ট প্ৰেফাৰেঞ্চ, ছেকেণ্ড প্ৰেফাৰেঞ্চ, আৰু ঠিক সেইমতে তেওঁলোকে ৰেংক দিয়ে ইউনিভাৰ্চিটিৰ পৰা। আমাৰ কাম হ'ল যে যিহেতু ডেপুটেডো আহে, ডেপুটেড টিচাৰখিনি বাদ দি যিখিনি আমাৰ ছিট ৰৈ যায় সেইখিনি অন মেৰিট বেচিছ এই ৰেংক অনুযায়ী আমি এডমিশ্যনটো দিওঁ।
1: হয়, ইতিমধ্যে আপুনি উল্লেখ কৰিছিলে বি এড আৰু ডি এল এড দুটা ভাগ আছে, এতিয়া পাৰ্থক্য কি এই দুইটাৰ মাজত?
0: পাৰ্থক্য তাৰমানে কি, তেনেকুৱা এটা হৈছে আপোনাৰ এম ই ছেকশ্যনৰ কাৰণে,
1: হয়,
0: আৰু এটা হৈছে ছেকেণ্ডেৰী স্কুলৰ কাৰণে। গতিকে এম ই ছেকশ্যনৰ যিখিনি পাঠ্যক্ৰম তাৰ লগত ডি এল এডটো ডাইৰেক্টলি ৰিলেটেড, ঠিক সেই তেনেকৈ ছেকেণ্ডেৰী ছেকশ্যনৰ লগত যিটো পাঠ্যক্ৰম আছে ডাইৰেক্টলি ৰিলেটেড। আৰু কিন্তু টিচিং মেথড বহু কিন্তু একেই মিলে মিলে, তাত এটা খালী ডিফাৰেঞ্চ আছে, ডি এল এডৰ তাৰমানে আৰু সহজকৈ কেনেকৈ, যিহেতু সিহঁতৰ ল'ৰা ছোৱালীবিলাকৰ বয়সৰ হেৰিটো কম, গতিকে তেওঁলোকক আৰু সহজকৈ কিমান অৰিয়েণ্টেড কৰি বুজাব পাৰে সেইখিনি আমি চাওঁ, আৰু অলৰেডি পাঠ্যক্ৰমতে আছে।
1: আৰু ডি এল এডৰ নামভৰ্তি প্ৰক্ৰিয়াও সেই একে নিচিনা,
0: ডি এল এডৰ ইউনিভাৰ্চিটিয়ে কণ্ট্ৰল নকৰে, আমাৰ গুৱাহাটীৰ এছ চি ই আৰ টি, এছ চি আৰ টি ডিৰেক্টৰৰ তলত তেওঁলোকে তাৰমানে এই এণ্ট্ৰেঞ্চ টেষ্টটো পাতে, আৰু ঠিক সেইমতেই তেওঁলোকে সেই নামবোৰ পঠায় উইথ ৰোল নাম্বাৰ, যি তেওঁলোকৰ এটা পঞ্জীয়ন নাম্বাৰ থাকে, সেই পঞ্জীয়ন নাম্বাৰটো দি আমাৰ ইয়াত এডমিশ্যনবিলাক হয়।
1: হয়, আৰু সেয়া ফ্ৰেছ যিসকল ষ্টুডেণ্ট তেওঁলোকেও কৰিব

0: নহয় ডি এল এডৰ হয় কি মই শুনিছোঁ কিছুমানত ডেপুটেশ্যন আছে, কিন্তু আমাৰ ইয়াত কিন্তু আজিলৈকে ডেপুটেশ্যন অহা নাই। আমাৰ 50টা ছিট প্ৰায় ফ্ৰেছেই থাকে।
1: ফ্ৰেছেই থাকে, হয়। আমি আপোনাৰ মহাবিদ্যালয়খনৰ বিষয়ে, ছাত্ৰ ছাত্ৰীৰ বিষয়ে, পাঠ্যক্ৰমৰ বিষয়ে কথা পাতিলোঁ। এতিয়া আমি আপোনাৰ বিষয়েও জানিলোঁ, এখন মহাবিদ্যালয়ৰ অধ্যক্ষ, ইমানখিনি গুৰু দায়িত্ব কেনেধৰণে পালন কৰিছে, কাৰণ গোটেই মহাবিদ্যালয়খনৰ ভৱিষ্যতটো বা সামগ্ৰিক দিশখিনি আপোনাৰ ওপৰতে নিৰ্ভৰ কৰে। শিক্ষকসকলৰ পৰ্যবেক্ষণৰ ক্ষেত্ৰতে হওক, পাঠ্যক্ৰমৰ পৰ্যবেক্ষণ বা ছাত্ৰ ছাত্ৰীসকলৰ পৰ্যবেক্ষণ কেনেধৰণে আগবঢ়াই নিছে আপোনাৰ দায়িত্ব?
0: প্ৰথম কথা হৈছে মানুহৰ সহযোগিতা।
1: হয়,
0: চাওক, ৰুলছ থাকে, কিবা বেঞ্চমাৰ্কো বান্ধি দিয়ে। যদি কোনোবাই স্বস্ফূৰ্তভাৱে যদি নিজৰ দায়িত্ব পালন নকৰে অলপ দিগদাৰ। আৰু স্বস্ফূৰ্তভাৱে কিবা এটা দায়িত্ব পালন কৰা আৰু কাৰোবাক জোৰ জবৰদস্তি দাবী ধমকি দি কৰোৱাৰ মাজতো ডিফাৰেঞ্চ থাকে। গতিকে আৰু যদি মোৰ লগত কোনোবাই সহযোগ নকৰে, ডেফিনেটলি মই অসহায়। গতিকে ভগৱানৰ ওচৰত আজি মই ধন্যবাদ দিব লাগিব। আমাৰ কলেজৰ যিখিনি আমাৰ ফেমিলি মেম্বাৰ আছে, নাইবা টিচিং ষ্টাফেই হওক, অফিচ ষ্টাফেই হওক, সকলোৱে ধুনীয়াকৈ সহযোগ কৰি আছে আৰু কলেজখন এতিয়া বৰ্তমান স্মুথলিয়ে চলি
1: আছে, চলি আছে। হয়, এতিয়া অধ্যক্ষতাৰ বাহিৰে বাকী আৰু কি কি দিশত আপুনি জড়িত হৈ আছে?
0: প্ৰথম ক'বলৈ গ'লে মই কম বেছ পৰিমাণে এজন স্পৰ্টছমেনে আছিলোঁ এটা সময়লৈকে।
1: হয়,
0: বেডমিণ্টন খেলিছিলোঁ, মানে তেতিয়া আমাৰ দিনত বস্তুবোৰো ইমান ডেভেলপ নাছিল, 83-82 এনেকুৱাৰ কথা। তেতিয়া সেই বাগানবিলাকত কম্পিটিশ্যনবোৰ হৈছিল আৰু সেই তেতিয়া সেই বাগানবিলাকৰ কম্পিটিশ্যনবোৰ খেলিব যাওঁ। আৰু কি হয়, তেতিয়া তেজপুৰৰ যোনটো স্পৰ্টছ এছ'চিয়েশ্যন আছে তেওঁলোকৰ ইনড'ৰ ষ্টেডিয়ামটো তেতিয়া আৰম্ভই হোৱা নাই, পিছতহে আৰম্ভ কৰিছে। তাৰ উপৰিও মই স্পৰ্টছৰ উপৰিও মোৰ কিছুমান নিজৰ ব্যক্তিগত বুলিয়ে ক'ম আৰু ৰুচি আছে। ধৰক মই ফটোগ্ৰাফি ভাল পাওঁ, মই প্ৰফেচনেল নহয়, মোৰ পেচনহে। ফটোগ্ৰাফীত মই যথেষ্ট সময় দিওঁ, আজৰি সময়ত মই ফটোগ্ৰাফী যদি বাহিৰলৈ যাব পাৰোঁ মই তাতে জড়িত হৈ থাকোঁ। এতিয়া অসম বুলি নহয়, বাহিৰৰ কিছুমান চেঞ্চুৰী আছে, অভয়াৰণ্যৰ আছে, তালৈকো মই গৈছোঁ। আৰু মই যিহেতু ফটোগ্ৰাফী ভাল পাওঁ, ফটোগ্ৰাফীৰ লগত আৰু আগন্তুক দিনতো জড়িত হৈ থাকিম। ইয়াৰ উপৰিও মানে মোৰ আৰু কিছুমান ব্যক্তিগত ৰুচি আছে, ধৰক মই ফুল ভাল পাওঁ, ঘৰত এই গোটেই ফুলৰ যিমান পাৰোঁ আৰু কম ঠাইৰ ভিতৰতে ফুলনি এখন পাতিছোঁ। তাৰ উপৰিও মই মোৰ পেট হিচাপে একুৰিয়াম ভাল পাওঁ আৰু একুৰিয়ামৰ মাছ ধৰক সেই তেনেকৈ চাই মই নিজেই ভাল পাওঁ, বহি অলপ ৰিলেক্সেশ্যন আহি যায়, পজিটিভ। মোৰ লগৰখিনি আহিলে কয় ইয়াত বহিলে পজিটিভ ভাইব আহি যায় বুলি। এতিয়া ভগৱানৰ কৃপাত মোৰ প্ৰায় 12-13টামান আছে একুৰিয়াম, বিভিন্ন প্ৰজাতিৰ মাছ আছে। আৰু প্লেণ্টৰ ভিতৰতো সেই তেনেকৈ বেলেগ বেলেগ ধৰণৰ প্লেণ্ট, যোনবোৰ ইনড'ৰ আউটড'ৰ তেনেকুৱা প্লেণ্ট কিছুমান ৰাখিছোঁ। তাৰ উপৰিও আকৌ মোৰ আৰু এটা নিজৰ সেইটো ব্যক্তিগত কথা, যদিও মই এডুকেশ্যনৰ লগত জড়িত হৈ গৈছোঁ এতিয়া, আচলতে মই হিষ্ট্ৰীৰ মানুহ, সেই পুৰণি বস্তু মোৰ কালেকশ্যন কিছুমান কৰি ভাল পাওঁ। এতিয়া পুৰণি পইচা, পুৰণি ষ্টেম্প, তেনেকুৱা ধৰণৰ বস্তুবোৰ মই সংগ্ৰহ কৰোঁ। আৰু নিজৰ ফেমিলি হিষ্ট্ৰীৰ কাৰণে ধৰক মোৰ ঘৰৰে ধৰক ককা দেউতাহঁতৰ যিবোৰ বস্তু আছিল সেই তেতিয়াৰ যুগৰ, সেইখিনি মই সংৰক্ষিত কৰি ৰাখিছোঁ। আৰু সবতকৈ ডাঙৰ কথা, মোৰ মাৰ দেউতা ককাৰ মানে সেই যুগৰে গৰু গাড়ী আছিল, এতিয়া গৰু গাড়ী নাই, গৰু গাড়ী চেকা দুটা আনি পেলাই মই মোৰ ঘৰতে লগাই থৈছোঁ এতিয়া। তেনেকুৱা ধৰণৰ ৰুচি আছে,
1: ৰুচি আছে, প্ৰকৃতিৰ সৈতে সম্পৃক্ত হৈ থাকি আপুনি ভাল পায়। এতিয়া যিহেতু আপুনি আপোনাৰ পিতৃ মাতৃৰ কথা উল্লেখ কৰিলে, ককা দেউতাৰ কথা উল্লেখ কৰিলে, এইখিনিতে যদি ইমানখিনি কথা পাতি আপোনাৰ শৈশৱৰ বিষয়ে জানি নলওঁ, গোটেই কথাখিনি আধৰুৱা হৈ থাকিব। অকণমান কওকচোন আপোনাৰ শৈশৱৰ বিষয়ে।
0: শৈশৱ বুলি ক'লে প্ৰথম কথা হ'ল মোৰ জন্মৰ কথা ক'ব লাগিব।
1: হয়,
0: মোৰ জন্ম হৈছিলে 1968 অক্টোবৰ। আৰু মোৰ বাল্যকাল মানে মই অতিবাহিত কৰিছিলোঁ, যদিও মই তাৰমানে ইমান মেচিয়ৰ নাছিলোঁ সেইটো সময়ত, তেজপুৰৰ মাজমজিয়াত পকী বুলি, জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ মেমৰিয়েল বুলিয়েই ক'ব লাগিব এতিয়া, মোৰ বাল্যকাল তাতেই মই পাৰ কৰিছিলোঁ। তাৰমানে কি হৈছিল, মোৰ দেউতা আৰু মা যিহেতু মেডিকেল ডিপাৰ্টমেণ্টৰ লগত জড়িত আছিল, ডক্টৰ লক্ষ্মী গোস্বামী তেজপুৰৰ ৰিনাউন চিটিজেন, তেখেতসকলৰ এখন নাৰ্ছিং হোম খুলিছিল। সেই পৰ্যায়ত তাৰমানে নাৰ্ছিং হোমখন পূৰা গঢ় লৈ উঠা নাছিল, কাৰণে ক্লিনিক আছিল সেই তাতে পকীত।
1: হয়,
0: আৰু আমাৰ দেউতা মায়ে তাতে সেই দুটা ৰুমতে আছিলে, গতিকে মই সৌভাগ্যৱান বুলিয়ে ক'ব লাগিব। এনেকুৱা এটা জেগা

0: চোতালত তাৰমানে মই নিজৰ
1: তাৰপিছত আপুনি শিক্ষা ক'ত গ্ৰহণ কৰিলে?
0: শিক্ষা মই প্ৰথমতে গ্ৰহণ কৰিলোঁ, প্ৰাইমাৰী স্কুল পঢ়িছিলোঁ মই মিছন চাৰিআলিতে, ইমানুৱেল খ্ৰীষ্টিয়ান স্কুল বুলি এখন স্কুল আছে, তেতিয়া আমাৰ যুগত ক্লাছ ফাইভলৈকে আছিল, এতিয়া গৈ গৈ ক্লাছ টেন হ'লগৈ, সিহঁতৰ মেট্ৰিকো দিব পাৰে। তাৰপৰা ক্লাছ ফাইভৰ পিছত ডন বস্কো স্কুলত পঢ়িছিলোঁ, তেতিয়া ডন বস্কো স্কুলখন চিত্ৰলেখা উদ্যানৰ ওচৰত আছে। তাৰপিছত মই তাৰপৰা পাছ কৰাৰ পিছতহে ডন বস্কো স্কুলখন নিকামল পৰুৱাৰ ওচৰত লৈ গৈছিল। হয়, আৰু কলেজ পঢ়িছিলোঁ তেজপুৰ কলেজত, তাৰপিছত আৰু ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটি, আৰু গুৱাহাটী ইউনিভাৰ্চিটিত মই হোষ্টেলত আছিলোঁ RCC 1। আৰু এইখিনিতে মই কথা এটা কওঁ, যিহেতু মই খেলৰ লগত জড়িত বুলি কৈছিলোঁ আপোনাক, তেজপুৰ কলেজত পঢ়ি থাকোঁতে মই ইণ্টাৰ কলেজ গৈ উবাৰ খেলিব গৈছোঁ।
1: হয়, তেতিয়া আপুনি খেলৰ সৈতে সম্পূৰ্ণভাৱে জড়িত আছিলে। হয়, এতিয়া আপুনি ফটোগ্ৰাফিও আপোনাৰ পেচন বুলি কৈছে, আপোনাৰ নিচা ফটোগ্ৰাফি, সেয়া আপুনি ক'ৰবাত শিকিছিলে নে আপুনি নিজাববীয়াকে? হয়, সেয়াও আপুনি প্ৰকৃতিৰ সৈতে যিখিনি জড়িত সেইখিনিৰ সৈতে আপুনি ফটোগ্ৰাফি কৰি ভাল পায় নহয় জানো?
0: এতিয়া মই যদি প্ৰকৃতিৰ লগত জড়িত বুলি কওঁ, মই কেতিয়াবা কেতিয়াবা মানে কিছুমান অঞ্চলত কেম্প পাতোঁ ফটোগ্ৰাফিৰ কাৰণে, নাইবা কেতিয়াবা এই ধৰক নদীৰ দাঁতিত এই গৰখীয়া নাইবা নাৱৰীয়া তেওঁলোকৰ লগতে ৰাতিটো কটাই দিওঁ। তাৰমানে চাপৰিত আপুনি গম পাব বহা বুলি আছে, মানে ঘৰ বনাই থয়, তাতে মই ৰাতিটো কটাওঁ, কাৰণ আগবেলাৰ মানে ৰাতিপুৱাৰ ফটোগ্ৰাফি বৰ ভাল হয়,
1: সূৰ্য উদয় হোৱা হয়,
0: নাইবা ৰাতিপুৱা চৰাই সংখ্যাও পোৱা যায়, কিন্তু কেতিয়াবা কিছুমান প্ৰব্লেম থাকে, কুঁৱলি থাকিলে অলপ ফটোগ্ৰাফিৰ কাৰণে দিগদাৰ। আৰু তাত কিছুমান অনুভৱ সচৰাচৰ যোনে তাত থকা নাই সিহঁতে গম নাপায়,
1: অনুভৱ কৰিব নোৱাৰে,
0: সেইখন এখন পৃথিৱীয়ে বেলেগ, তাৰমানে প্ৰকৃতিৰ লগত মানুহে কেনেকৈ খাপ খায়, যথেষ্ট কথা তেওঁলোকৰ পৰাও মই শিকিছোঁ, মানুহে কেনেকৈ প্ৰকৃতিৰ লগত খাপ খাব পাৰে। আৰু যিহেতু তেওঁলোকৰ আৰ্থিক অৱস্থা ইমান ভাল নহয়, প্ৰকৃতিৰ পৰাই গোটেইখিনিয়ে পাই আছে, আৰু সেইমতে তেওঁলোকে সুখী, কিন্তু আমাৰ চহৰীয়া জীৱনতকৈ বহুত
1: সুখী আৰু নিৰোগীও, বহু পৰিমাণে নিৰোগীও, কাৰণ একেবাৰে সুস্থ বাতাৱৰণত তেওঁলোকে জীৱন অতিবাহিত কৰিছে নহয় জানো? এতিয়া আপুনি যিসমূহ ফটো সংগ্ৰহ কৰে সেইসমূহ সংৰক্ষণ কৰাৰ কিবা ব্যৱস্থা আপুনি লৈছেনে বা ৰাইজৰ আগলৈ উলিয়াই দিয়াৰ?
0: ৰাইজৰ আগলৈ এইবাৰহে মই ৰাইজৰ আগলৈ মাত্ৰ 4খন ফটো উলিয়াই দিছিলোঁ, তেজপুৰ ফটোগ্ৰাফী ক্লাবে অনুৰোধ কৰাত তেওঁলোকৰ অনুৰোধো ৰাখিলোঁ, এতিয়া কিমান দূৰ ভাল হৈছে বেয়া হৈছে ৰাইজে বিবেচনা কৰিব, কিন্তু এতিয়া মই ভাবিছোঁ প্ৰত্যেক বছৰে তেনেকৈ 4 বা 5খনমান উলিয়াই দিম, আৰু এনেই মোৰ সেই তেনেকৈ ইনষ্টাগ্ৰাম নাইবা সেই তেনেকুৱা হেৰি নাই, মোৰ পেন ড্ৰাইভ নাইবা হাৰ্ড ডিস্কতে ফটোখিনি ৰাখিছোঁ, আৰু কেতিয়াবা ক'ৰবাত যদি কোনোবা গ্ৰুপত কিবা ছিলেকশ্যন এৱাৰ্ড পাওঁ তেতিয়া মই ফেচবুকতে পাব, এতিয়া মোৰ বেষ্ট ফটোগ্ৰাফীৰ লগত ৰিলেটেড ৰেইনব' নাইবা হল অফ ফেমৰ লগতো মই ৰিলেটেড মাজে মাজে দিওঁ ফটোবোৰ।
1: হয়, বহুখিনি গুৰুত্বপূৰ্ণ দায়িত্বত থকাৰ বাহিৰেও আপুনি বহুখিনি কাম আপুনি কৰি আহিছে, এইখিনি কৰিবলৈ যাওঁতে কেনেধৰণে আপুনি সময়বোৰ মিলাই পাৰ কৰে? কাৰণ অধ্যক্ষতা এটা সৰু দায়িত্ব নহয়, ছাত্ৰ ছাত্ৰীসকলক সুযোগ্য শিক্ষক হিচাপে গঢ়ি তোলা, তাৰ লগতে নিজৰ নিচা সমানে আগবঢ়াই নিয়া, এই ক্ষেত্ৰত
0: মোৰ যদি পাৰ্চনেল লাইফ বুলি কওঁ, মোৰ কেতিয়াবা শুওঁতে কেতিয়াবা 1:30, 2 বজে, 3 বজাত শোৱাও ৰেকৰ্ড আছে, কেতিয়াবা তাৰমানে এনেকুৱা হয় ফটোগ্ৰাফি এডিট কৰোঁতে সময় লাগে, কেতিয়াবা মই আপোনাক আগতেই কৈছোঁ মোৰ এটা ৰুচি আছে, একুৰিয়াম আছে ঘৰত, একুৰিয়ামখিনি মেইনটেইন কৰোঁতেও কেতিয়াবা 2-3 বাজি যায়, তাৰ উপৰিও ফুলত মই প্ৰায় ৰাতি 9:30-9:30 পিছতহে ফুল খুচৰাত লাগোঁ, তাৰপৰা সেই মাজনিশাহে মোৰ ভাত খোৱা হয়, গতিকে সেই তেনেকৈ মিলাই লৈছোঁ।
1: হয়, এতিয়া আমাৰ অনুষ্ঠান সামৰিবও সময় হৈছে, বহুখিনি কথা আপোনাৰ সৈতে পাতিলোঁ। এতিয়া শেষত যিসকল নতুন ছাত্ৰ ছাত্ৰীসকল বা নতুন শিক্ষাৰ্থীসকল আহি আছে, যিয়ে ভৱিষ্যতে নিজক শিক্ষক ৰূপে গঢ়ি তুলিব বিচাৰে, তেখেতসকলে বৰ্তমানৰ পৰাই কি কি দিশত নিজক গুৰুত্ব দি আগবঢ়াই নিব, এগৰাকী প্ৰকৃত শিক্ষক হিচাপে নিজক গঢ়ি তুলিবলৈ, এই বিষয়ে আপুনি কেনেধৰণৰ বাৰ্তা প্ৰেৰণ কৰিব?
0: দুটা কথা আছে, কোনোবাই স্বস্ফূৰ্তভাৱে শিক্ষক মানে শিক্ষকৰ চাকৰি নহয়
1: সেৱা
0: বা শিক্ষকতা কৰোঁ বুলি যদি আগবাঢ়ে তেওঁৰ কাৰণেও কথাটো বেলেগ, আৰু কোনোবাই যদি শিক্ষকতা চাকৰি কৰোঁ বুলি কয় তাৰ কাৰণেও কথাটো বেলেগ
1: বেলেগ হয়।
0: এতিয়া ময়ে যেতিয়া প্ৰথম BEd কলেজত পঢ়োঁ ছাত্ৰ যেতিয়া আছিলোঁ, তেতিয়া আমাৰ লগৰখিনিয়ে কয় টিচাৰ ইজ মাই লাষ্ট ৰিজৰ্ট, শেষত যদি একো নহয় মই তেতিয়াহে
1: শিক্ষক হয়।
0: এতিয়া তেনেকুৱা ধৰণৰ মনোবৃত্তি মানুহ আছে, কিন্তু এতিয়া ষ্টুডেণ্টটো আজিকালি ইমানেই মেটেৰিয়েলিষ্টিক, চবেই নিজৰ কেৰিয়াৰ স্কুলতেই আজিকালি ফ্ৰেম

0: কৰি লয়। এতিয়া মই ভাবোঁ কিন্তু খুব কম সংখ্যকহে ষ্টুডেণ্ট মানে ওলায় যোনে নিজেই ভালকৈ টিচাৰ হ'ম বুলি কয়, আৰু যোনে নিজে স্বস্ফূৰ্তভাৱে টিচাৰ হ'ম বুলি ভাবে তেওঁ নিজৰ ৰাস্তা কিন্তু নিজেই মুকলি কৰি লয়। মই দেখিছোঁ এতিয়া আমাৰ, মই অলপ আগতে কৈছিলোঁ কম্বাইন এণ্ট্ৰেঞ্চ টেষ্ট, তেওঁলোকে স্কুলৰ সেই মানে কি বস্তু লাগিব কি নালাগে আগৰ ষ্টুডেণ্টৰ লগত কথা পাতি গোটেই সেই তেনেকৈ প্ৰিপেয়াৰ কৰি এণ্ট্ৰেঞ্চ টেষ্ট দি কলেজত এডমিশ্যন লয়। আৰু তেওঁলোকৰ যোনটো এটিটিউড বুলিয়ে ক'ম, সদায় পজিটিভ, তাৰমানে তেওঁলোকে ইয়ালৈ কিবা এটা শিকিব আহিছে, শিকি পেলাই ওলাই গৈ সেইখিনি কামত লগাব। আৰু তেওঁলোকৰ কিন্তু সেইটো হেৰি নাই যে আমি গভৰ্ণমেণ্ট চাৰ্ভিচে কৰিম, তেনেকুৱা ধৰণৰ কথা নাই,
1: তেওঁলোক শিক্ষকে হ'ব,
0: শিক্ষকে হ'ব। কিন্তু এচাম আছে একো নহ'লে ইয়াতে আৰু আহিছোঁ আৰু এই বি এডতে এডমিশ্যনটো লৈছোঁ, যি হয় হওঁ, আজিকালিতো বেলেগ গভৰ্ণমেণ্ট জব ওলাই থাকে, এইটো পালেতো ঠিকেই আছে, তাৰপৰা টেট দিম নাইবা কিবা দিম এনেকৈ ক'ব, তাৰপিছত বেলেগ চাকৰি পালেও যায়গৈ দেখিছোঁ। যদি যিজনে নিজেই প্ৰকৃত শিক্ষক হ'ম বুলি আহে তেওঁ বেলেগ চাকৰি পালে সাধাৰণতে নাযায়। কিন্তু
1: ধন্যবাদ, আজি আপুনি আমাৰ এই অনুষ্ঠানলৈ আহিলে, খুব সুন্দৰকৈ শিক্ষক শিকনৰ বিষয়ে আপুনি বুজাই ক'লে, তাৰ লগতে আমি আপোনাৰ ব্যক্তিগত জীৱনৰ বিষয়েও বহুখিনি কথা জানিবলৈ পাৰিলোঁ। ইমানখিনি সময় আমাক দিয়াৰ বাবে আপোনাক আকাশবাণী তেজপুৰ কেন্দ্ৰৰ তৰফৰ পৰা অশেষ ধন্যবাদ জনালোঁ।
0: মোৰ তৰফৰ পৰা আপোনালোকক ধন্যবাদ।
1: শ্ৰোতাসকলে, ইমান পৰে আজিৰ অতিথি অনুষ্ঠানত তেজপুৰ চৰকাৰী শিক্ষক শিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ শ্ৰী অজয় কান্দুলনাৰ সৈতে হোৱা কথোপকথনটি শুনিলে। অনুষ্ঠানটি আগধৰি সম্পাদনা কৰিলে প্ৰিয়ংকা দাসে, প্ৰযোজনা ৰূপান্ত কুমাৰ দাসৰ।

0: শ্ৰোতাসকলে ইমান পৰে। আজিৰ অতিথি অনুষ্ঠানটি শুনিলে, এয়া আকাশবাণী তেজপুৰ। এতিয়া শ্ৰোতালৈ আগবঢ়াইছোঁ হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান। অনুষ্ঠানত আৰম্ভণিতে শুনাবলৈ লৈছোঁ তেজাব বোলছবিত অলকা আগ্নিক আৰু মাধুৰী দীক্ষিতৰ কণ্ঠৰ এই গীতটি।
1: नमस्कार
2: नमस्कार,
1: कहिए क्या सुनेंगे आप?
2: अरे पहले ये कहिए कहां थी आप?
1: मैं कर रही थी किसी का इंतजार।
2: कौन है वो?
1: वो जिससे मैं करती हूँ प्यार और जिससे करती हूँ मिन्नतें

অনুষ্ঠানত এবাৰ শুনাব লৈছোঁ শৈলৱ বোলছবিৰ এই গীতটি।

শ্ৰোতাসকলে হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান শুনিছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ ৱাহ বোলছবিৰ এই গীতটি।

শ্রোতাসকলে ইমান পৰে হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান শুনিলে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। এয়া আকাশবাণী তেজপুৰ। এতিয়া আমাৰ ষ্টুডিঅ' ঘড়ীত সময় নিশা 10:30:20। ইয়াৰ লগে লগে আমাৰ আজিৰ অধিৱেশনৰ অন্ত পৰিল। আমাৰ পৰৱৰ্তী অধিৱেশন মুকলি কৰা হ'ব কাইলৈ বিয়লি 5:23। আমাৰ আজিৰ অধিৱেশনত কণ্ট্ৰল ৰুমৰ দায়িত্বত আছিল মঞ্জু বড়ো আৰু বৈকুণ্ঠ বিকাশ বুঢ়াগোহাঁই। ট্ৰেন্সমিটাৰত আছিল ৰাজীৱ গগৈ। পৰিবহণত নয়ন দৈমাৰী। প্ৰসাৰণ সহযোগী কৰবী গগৈৰ সৈতে মই অৰ্ণৱ কুমাৰ নাথে আজিৰ অধিৱেশনৰ পৰা বিদায় লৈছোঁ। শুভৰাত্ৰি। জয় হিন্দ।